এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়া বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত প্ৰিয়াংকী দীপ চৌধুৰী, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, বিজয় কুমাৰ বাৰ্মা, আনোৱাৰ আলী আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিপুল কলিতা, এফ এম ট্ৰান্সমিটাৰত বিজয় দাস আৰু ষ্টুডিঅ'ত আছো মই গীতালী ভট্টাচাৰ্য। এতিয়া শুনো আহক ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

বন্দনা শুনিলে। আজিৰ অনুষ্ঠানত নিকুঞ্জলতা মহন্তৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, দলি বৈশ্যৰ কণ্ঠত লোকগীত, গজেন ডেকা আৰু সংগীবৃন্দই গোৱা চিয়া গীত,

0: energy security for its 140 crore people and will continue to do so through diversified sourcing and the basis of evolving market dynamics. In men's cricket, India crushed Afghanistan by 127 runs in the third T20 international to complete a 3-0 series sweep in New Delhi last night. And that is the end of this news bulletin.
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। মুকুতামালা
2: নবকান্ত বৰুৱাই কৈছিল, কলা সংস্কৃতি বা জ্ঞান বিজ্ঞানৰ ক্ষেত্ৰত মাধ্যমৰ তুলনামূলক আলোচনা বৰ প্ৰয়োজনীয় কাম নহয়। প্ৰত্যেক মাধ্যমৰে নিজস্ব শক্তি আৰু দুৰ্বলতা থাকে। অডিঅ' ভিজুৱেল মাধ্যম নিৰক্ষৰ যুগতে সৃষ্ট সম্পদ, নাটক, যাত্ৰা ইত্যাদি। টেলিভিশ্যন এই বহু পুৰাতন ভাৱৰ নৱ আৱিষ্কাৰ। ৰেডিঅ'ৰ চৰিত্ৰ একেবাৰে ভিন প্ৰকৃতিৰ। তাত কাণ দুখনৰ বাহিৰে উপভোক্তাজনৰ আন একো ইন্দ্ৰিয়ৰে প্ৰয়োজন নাই, অৱশ্যে মস্তিষ্ক আৰু হৃদয়ানুভূতিৰ বাহিৰে। ৰেডিঅ'ৰ শক্তিয়ে কাণৰ ভিতৰৰে গৈ মৰ্মস্পৰ্শ কৰে। নাটকৰ দৰে দৃশ্যকাব্য কেৱল শব্দৰ যোগেৰে পৰিৱেশন কৰাটো সঁচাই কৃতিত্বৰ কাম। অন্ধ মানুহেও কাণেৰে শুনি নাটকৰ কাহিনী, চৰিত্ৰ এইবোৰ অনুভৱ কৰে। তেনে নাট ৰচনাৰ পদ্ধতিয়েই বেলেগ। সংস্কৃতিৰ পূৰ্বতন কোনো পৰম্পৰাত অদৃশ্য নাটৰ কল্পনা নাই, সেইটো সম্পূৰ্ণ পৃথক, সেইটো অনাতাঁৰৰ দান। কিন্তু যেতিয়া ৰেডিঅ' মাধ্যমত কৃতকাৰ্য এখন নাট মঞ্চলৈ বা চিনেমালৈ ৰূপান্তৰিত কৰা হয়, তেতিয়া বহু ক্ষেত্ৰতে মঞ্চত চকুমুদি বহি থাকিও গোটেই নাটকখন শুনি বুজি আহিব পাৰি। মাধ্যমৰ এই পাৰ্থক্যৰ কথা বহুতেইচোন উপলব্ধি নকৰে। দৰাচলতে প্ৰত্যেক মাধ্যমৰে নিজস্ব ভাষা অৰ্থাৎ প্ৰকাশ পদ্ধতি থাকে। অনাতৰৰ পদ্ধতি জটিল হলেও তাৰ প্ৰভাৱ অতিশয় সুদূৰপ্ৰসাৰী আৰু সহজলভ্য। তাত মঞ্চ নালাগে, ডাঙৰ পৰ্দা বা সৰু পৰ্দাৰ খাম খেয়ালি নাই। সৰু ৰেডিঅ'টো চোলাৰ মোনাৰ পৰা উলিয়াই য'তে মন যায় শুনি লওক, নাটক শুনক, বিখ্যাত গায়কে আপোনাৰ কাণত একান্তভাৱে গান শুনাব, ধৈৰ্য ধৰি খেলৰ কমেণ্ট্ৰি শুনক, আপোনাৰ মনটোৱেই হ'ব ফুটবল, ক্ৰিকেটৰ ফিল্ড, টেনিছৰ কোৰ্ট বা কোনো ইনড'ৰ ষ্টেডিয়ামৰ ভিতৰখন। শুনি শুনি কল্পনা কৰি লোৱাৰ যি আনন্দ, সেইটো চকুৰে দেখি পোৱা আনন্দতকৈ কেতিয়াবা বেছি গভীৰ যেন লাগে। সেইটোকেই বোলা হয় সৃষ্টধৰ্মী উপভোগ, ক্ৰিয়েটিভ এনজয়মেণ্ট। চকু ভালে থাকোঁতে কিতাপ পঢ়ি যি আনন্দ পাইছিলোঁ, এতিয়া ৰেডিঅ'ৰ যোগেৰে কাণৰ মাজেৰে এনে আনন্দই পাওঁ। গতিকে বৰ্তমান মাধ্যমবিলাকৰ ভিতৰত ৰেডিঅ'ৰ জালখনৰ প্ৰতি মোৰ আনুগত্য সৰ্বাধিক। আৰু এটা কথা সততে মনত থাকে যে সকলো প্ৰকাৰৰ আধুনিক প্ৰচাৰ মাধ্যমতকৈ ৰেডিঅ'ই আটাইতকৈ কম দামী কিন্তু বহুমূলীয়া আৰু ব্যাপক মাধ্যম, অন্ততঃ আমাৰ দৰে দুখীয়া দেশৰ বাবে। টেলিভিশ্যনক মানুহে ইডিয়ট বক্স বুলি কোৱা শুনিছোঁ, কিন্তু ৰেডিঅ'ৰ লগত কোনেও এতিয়ালৈকে বুৰ্বক শব্দটো যুক্ত কৰা নাই। আৰু বাতৰিকাকত পৰিসংখ্যাৰ যাদুমন্ত্ৰৰে 2000 খ্ৰীষ্টাব্দত ভাৰতৰ সকলো মানুহ সাক্ষৰ হলেও বাতৰি কাকত পঢ়াৰ অভ্যাস হ'ব জানো। বহুত কথাই ক'লো, এটা কথা কৈয়েই মই সামৰিব লাগিব। নিজৰ বিষয়ে ৰাজহুৱাকৈ ক'বলৈ সদায় কুণ্ঠবোধ কৰোঁ, কিন্তু আকাশবাণীৰ কেইটামান সাক্ষাৎকাৰ আৰু দুই এটা বিষয়ৰ কথিকাৰ যোগেৰে মই অলপ আত্মচিন্তাও কৰিব পাৰিলোঁ বা নিজৰ বিষয়ে কিছু কথা নিজেই ৰচনা কৰাৰ সুযোগ পালোঁ। মই যদি কেতিয়াবা আত্মকথা বা আত্মগুজব লেখোঁ, ৰেডিঅ'ত কোৱা

0: সেই কথাবোৰ কামত আহিব। মুঠতে 1954 চনৰ পৰা 1997 চনলৈ এই দুকুৰি 3 বছৰ জুৰি ৰেডিঅ'ৰ সৈতে মোৰ এটা সংযোগ চলি আছে। এই সংযোগ মোৰ কামত আহিছে। ৰেডিঅ'ৰ আহিছে নে নাই ৰেডিঅ'ই আৰু শ্ৰোতাসকলে জানে।
1: আজিৰ মুকুতামালা নৱকান্ত বৰুৱাৰ ৰচনাৰ পৰা লোৱা হল।

ইমান পৰে ফাতেজা বেগম আৰু লগৰীয়াসকলৰ কণ্ঠৰ জিকিৰ গীতি শুনিলে। লগৰীয়াসকল আছিল কলচুমা বেগম, নমিতা খানম, মেৰিনা খানম আৰু মীনাৰ্ভা বেগম। শিল্পীৰ লগত ডগৰ, দোতাৰা আৰু বাঁহী সংগত কৰিলে ক্ৰমে গিৰিশচন্দ্ৰ।

0: কলিতা মনসুৰালী আৰু প্ৰসন্ন বৰুৱাই শিল্পীকণ্ঠৰ জিকিৰ পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 6:40 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: গান্ধী প্ৰসংগ।

0: এয়া মোৰ সত্য অন্বেষণৰ কাহিনী গ্ৰন্থৰ এটি অধ্যায়ৰ পাঠ।
1: ইংলেণ্ডত ৰাজহুৱা বক্তৃতা দিবলৈ শেষ চেষ্টা দেশলৈ উলটিবৰ আগে আগে কৰিছিলোঁ। এইবাৰো নিজক হাস্যাস্পদ কৰিলোঁ মাথোন। পূৰ্বে উল্লেখ কৰা হলবৰ্ণ হোটেললৈ মোৰ নিৰামিষভোজী বন্ধুসকলক খাবলৈ নিমন্ত্ৰণ কৰিলোঁ। নিৰামিষ হোটেলত নিৰামিষ ভোজন পোৱা যায়, কিন্তু আমিষৰ হোটেলত নিৰামিষ ভোজন পোৱা নাযাব কিয়? নিৰামিষ ভোজনৰ দিহা কৰিবলৈ হলবৰ্ণ হোটেলৰ মেনেজাৰৰ লগত বন্দোবস্ত কৰিলোঁ। নিৰামিষভোজীসকলে নতুন পৰীক্ষা আনন্দৰে গ্ৰহণ কৰিলে। আমোদৰ কাৰণেই আহাৰ, কিন্তু পাশ্চাত্য জাতিবোৰে ইয়াক এটা শিল্পকলাত পৰিণত কৰিছে। বক্তৃতা, গান বাজনা আদি মহা সমাৰোহ কৰি খোৱা বোৱাৰ আয়োজন কৰা হয়। যি সৰু সুৰা ডিনাৰ পাৰ্টিৰ মই বন্দোবস্ত কৰিলোঁ, তাতো এইবিলাক বস্তুৰ আয়োজন নকৰাকৈ থকা নাছিলোঁ। বক্তৃতাৰ আয়োজন কৰিবই লাগিব। মোৰ পাল পৰিলত বক্তৃতা দিবলৈ থিয় হ'লোঁ। কেইটামান বাক্যৰে বক্তৃতাটো মই বৰ সাৱধানেৰে ঠিক কৰি থৈছিলোঁ, কিন্তু প্ৰথম বাক্যটো কৈ আৰু ক'ব নোৱাৰা হ'লোঁ। কিতাপত পঢ়িছোঁ যে ইংৰাজ সাহিত্যিক এডিছনে কমন সভাত বক্তৃতা দিবলৈ থিয় হওঁতে আই কনচিভ এই কথাষাৰি তিনিবাৰ কৈ আৰু একো ক'ব নোৱাৰা হ'ল। এজন ৰসিক পুৰুষে থিয় হৈ ক'লে, ভদ্ৰমহোদয়ে তিনিবাৰ গৰ্ভধাৰণ কৰিলে কিন্তু একোৱেই প্ৰসৱ নকৰিলে। এই কথাষাৰ লৈ মই এটা ধেমেলীয়া বক্তৃতা দিম বুলি ভাবিছিলোঁ, সেইবাবে এই কথাষাৰ লৈ বক্তৃতা আৰম্ভ কৰিলোঁ হয়। কিন্তু ধেমেলীয়া বক্তৃতা দিবলৈ যাওঁতে কথাত খেলিমেলি লাগিল আৰু নিজকেই হাস্যাস্পদ কৰিলোঁ। দয়া কৰি মোৰ নিমন্ত্ৰণ গ্ৰহণ কৰাৰ বাবে আপোনাসকলক ধন্যবাদ জনাইছোঁ। এইবুলি লাগবান নোহোৱাকৈ কৈ ঘপৰাই বহি পৰিলোঁ। দক্ষিণ আফ্ৰিকাতহে মই লাজ কিছু এৰিব পাৰিছিলোঁ যদিও সম্পূৰ্ণকৈ এৰিব পৰা নাছিলোঁ। মুখেৰে বক্তৃতা দিয়া মোৰ পক্ষে অসম্ভৱ আছিল আৰু মই চিনি নোপোৱা শ্ৰোতাৰ আগত মুখ মেলিবলৈ সংকোচবোধ কৰিছিলোঁ আৰু সুবিধা পালেই বক্তৃতা নিদিয়াকৈ থাকিছিলোঁ। আনকি এতিয়াও সমজুৱা বন্ধুসকলক কথাৰে বান্ধি ৰাখিব পাৰিম বুলি মই নাভাবোঁ। এইটো কথা ক'ব লাগিব যে মাজে সময়ে নিজকে হাঁহিয়াতৰ পাত্ৰ কৰাৰ বাহিৰে মোৰ স্বভাৱগত লাজ মোৰ পক্ষে অসুবিধাজনক নাছিল। বাস্তৱিকতে মই দেখিছোঁ যে এয়ে মোৰ পক্ষে সুবিধাজনক আছিল। মুখেৰে ক'বলৈ সংকোচবোধ কৰাৰ বাবে মই বক্তৃতাবোৰ লিখি লৈছিলোঁ। এতিয়া সেয়ে মোৰ বাবে আনন্দৰ বিষয় হৈছে। ইয়াৰ এটা উপকাৰ হৈছে যে ইয়াৰে কথা কমকৈ ক'বলৈ শিকিছোঁ। চিন্তা সংযত কৰিবলৈ মই স্বাভাৱিকতেই শিকিলোঁ। এতিয়া মই নিজকে এইবুলি চাৰ্টিফিকেট দিব পাৰোঁ যে ভালদৰে নভবা নিচিন্তা কথা মোৰ মুখৰ পৰা নাইবা কাপৰ পৰা নোলায়। কিবা কথা কোৱাৰ বাবে নাইবা লিখাৰ বাবে কেতিয়াবা অনুতাপ কৰিবলগীয়া হোৱা মোৰ মনত নপৰে। সেইবাবে বহুতো দুৰ্ঘটনা আৰু সময়ৰ অপব্যৱহাৰৰ পৰা সাৰিছোঁ। সত্যৰ ভক্ত এজনৰ পক্ষে মৌনব্ৰতো আধ্যাত্মিক সাধনাৰ এটা অংশ বুলি অভিজ্ঞতাৰ পৰা মই বুজিছোঁ। অতিৰঞ্জিতকৈ কোৱাৰ ধাউতি ইচ্ছা কৰি নাইবা নকৰি সত্য কথাৰ অলপ লৰচৰ কৰি কোৱা নাইবা একেবাৰেই নোকোৱা মানুহৰ পক্ষে দুৰ্বলতা, আৰু এইবাবেই এই বিপদৰ পৰা হাত সাৰিবলৈ মৌনব্ৰতৰ প্ৰয়োজন। কম কথা কোৱা মানুহ কথা কওঁতে প্ৰায়েই চিন্তাশূন্য নহয়, তেওঁ প্ৰতি শব্দকে জুখি চায়। কথা ক'বলৈ অধৈৰ্য হোৱা বহুতো মানুহ আমি পাওঁ। বক্তাই নিৰ্ধাৰিত সময় অতিক্ৰম নকৰাও নহয়। এনেবিধৰ কথা জগতৰ পক্ষে কেতিয়াও উপকাৰী নহয়, সময়ৰ অপব্যৱহাৰ মাথোন। সেইবাবে প্ৰকৃতপক্ষে মোৰ লাজঘৰীয়া স্বভাৱেই মোৰ পক্ষে ঢালৰ দৰে হৈছে। ইয়েই মোক উন্নতিত সহায় কৰিছে। সত্যৰ অন্বেষণ কৰিবলৈ ইয়েই মোক সহায় কৰিছে।
0: মোৰ সত্য অন্বেষণৰ কাহিনী গ্ৰন্থৰ এটি অধ্যায়ৰ পাঠ শুনিলে। এয়া গান্ধীজীৰ এটি প্ৰিয় ভজন।

ইমান পৰে এম এছ শুভলক্ষ্মীৰ কণ্ঠৰ ভজন্তি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলো হাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগা হাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। নিউজ বাতৰি

আজি দিনৰ 12:30 বজাৰ আইডৰ বুলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত ডিমেনচিয়া ৰোগ, ইয়াৰ চিকিৎসা আৰু প্ৰতিকাৰ এই বিষয়ে ডাঃ নৱজ্যোতি বৰকাকতিৰ সৈতে হোৱা সাক্ষাৎকাৰ সাক্ষাৎগ্ৰহণ ভাস্বতী কলিতাৰ। সন্ধিয়া 6:10 বজাত কৃষি জগত অনুষ্ঠানত শীতকালত মীনপালকৰ কৰণীয় এই বিষয়ে দিয়া আলোচনাত ভাগ ল'ব অনুশ্ৰী দাস আৰু কবিন মেধিয়ে। আঁত ধৰিব ডক্টৰ পৰাগ শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 বজাত উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চুইৰ অষ্টদশ খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 10:00 বজাত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে প্ৰচাৰিত এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি, যুগুতাই আগবঢ়াব উৎপল বৰাই। আজি পুৱা শুনিবলৈ পাব পুৱা 7:15 বজাত, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰণ। 7:30 বজাত জুবলি বৰুৱাৰ কণ্ঠৰ গীত প্ৰচাৰ কৰা হ'ব। আজি পুৱা 8:30 বজাৰ গীতিমালিকাৰ শিল্পী দেৱজিৎ চৌধুৰী, জুবিন চুলতানা, মনোৰঞ্জন গগৈ, তৃষাৰাণী শইকীয়া আৰু অশোক শইকীয়া। জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি মাজুলী জিলাৰ ৰেহৰূপ শুনিবলৈ পাব পুৱা 9:15 বজাত।

9:20 প্ৰভাতী তৰংগ আগবঢ়াব ইন্দ্ৰজিৎ দাসে। দিনত 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ। 11:05 পৰাগ মালা লাইভ। দিনৰ 11:30 আমাৰ যুৱপানীৰ পৰা অনুষ্ঠানত হিপ হিপ হৰে অনুষ্ঠানত ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানৰ দ্বিতীয় ভাগ শুনিবলৈ পাব। আগবঢ়াব স্নেহা পাঠক আৰু পম্পী মালাকাৰে। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 দীতিমণি বৰুৱাৰ কণ্ঠৰ আধুনিক গীত। 1:20 শৰৎ চন্দ্ৰ ৰাজবংশী আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি। 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত আশা শৰ্মাৰ হাৱাইন গীতাৰ বাদন। 1:50 ৰবীন ডেকাৰ কণ্ঠৰ লোকগীত। দিনৰ 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। দিনৰ 3:05 আৰু নিশা 8:00 আধুনিক গীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। বিয়লি 5:25 সংস্কৃত ভাষা শিক্ষাৰ পাঠ অনুষ্ঠানত ডক্টৰ ৰাজেন্দ্ৰনাথ শৰ্মাই যুগুতোৱা পাঠ। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম মানৰ বাবে অৰুণিমা দেৱীয়ে যুগুতোৱা ইংৰাজী পাঠ মিড নাইট ভিজিটৰ। সন্ধিয়া 6:40 ফাতেজা বেগম আৰু লগৰীয়াসকলৰ কণ্ঠৰ জিকিৰ। 7:05 বৃন্দগান। 7:20 আকৌ শুনোৱা হওক। ৭:35 পূবালীৰ সুৰ অনুষ্ঠানত ফুৰপণ কুমাৰ ৰাভাৰ কণ্ঠৰ ৰাভা গীত। 8:20 ইংৰাজী কথিকাৰ অনুষ্ঠানত ডক্টৰ মুকুল চন্দ্ৰ কলিতাৰ কথিকা মেডিচিনেল প্লেণ্টছ হাউ ছেফ দে আৰ। নিশা 9:00 বোলছবি গীতৰ অনুষ্ঠান চিত্ৰগীত। আৰু নিশা 9:30 জীৱনৰ দিগবাণী অনুষ্ঠানত নাট্যকাৰ অৰুণ শৰ্মাৰ জীৱনৰ দিগবাণীৰ তৃতীয় খণ্ড। ইতিপূৰ্বে প্ৰচাৰিত এই অনুষ্ঠানত তেখেতৰ সৈতে কথা পাতিছিল

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashbani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: আলাপ অনুরাগ আভরণ মোর পুরর মোর কানা। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুরাগ।
3: অনুভূতি মোৰ তীত ৰহণীয়া।
2: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
4: মেৰে প্যাৰে দেশবাসী, জব হমাৰে দৃঢ় সংকল্প কে সাথ সামূহিক ভাগীদাৰী কা সংগম হোতা হে, তো পুৰে সমাজ কে লিয়ে অদ্ভুত নতিজে সামনে আতে হে। ইসকা সবসে তাজা উদাহরণ হে এক পেড় মা কে নাম। ই অভিযান অদ্ভুত অভিযান থা। জন ভাগীদারী কা এসা উদাহরণ বাকই বহুত প্রেরিত করনে বালা হে। পর্যাবরণ সংরক্ষণ কো লেকর শুরু কিয়ে গয়ে ইস অভিযান মে দেশ কে কোনে কোনে মে লোগো নে কমাল কর দিখায়া হে। মে এসে সভি প্রয়াসো কি হৃদয় সে সরাহনা করতা হুঁ। মেরা আপসে ভি আগ্রহ হে কি এক পেড় মা কে নাম ইস পবিত্র অভিযান সে আপ জরুর জুড়িয়ে।
5: এক জমানে সে কাহানি হ্যা সুনা রহি আকাশবাণী, ফির আয়া এন্টারটেইনমেন্ট কা রেভোলিউশন, জব কোনে কোনে পৌঁছা দূরদর্শন। কাহানি নহি বদলি, স্টাইল গয়া হ্যা বদল। জো কাহানিয়া হম সুনতে আয়ে দেখতে আয়ে, আব বহি ভেসি হি কাহানি সুনায়েগা ডিজিটাল।
6: Download Waves OTT app now and watch for free.
7: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
8: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু

টেলিভিশ্যনৰ বুৰঞ্জী। 1926 চনৰ 27 জানুৱাৰীত জন লগি বেয়াৰ্ডে লণ্ডনৰ ৰয়েল ছ'চাইটিৰ সদস্যসকলৰ সন্মুখত তেওঁৰ টেলিভিছন যন্ত্ৰ প্ৰথম প্ৰদৰ্শন কৰে। আধুনিক টেলিভিছনৰ আৱিষ্কাৰক হিচাপে বেয়াৰ্ডৰ নাম লিপিবদ্ধ হৈ আছে বুৰঞ্জীত। অৱশ্যে চলমান ছবিক বিদ্যুতৰ সহায়ত দূৰলৈ প্ৰেৰণ কৰাৰ প্ৰচেষ্টা তাৰ বহু বছৰ আগৰে পৰাই আৰম্ভ হৈছিল। 1842 চনত আলেকজেণ্ডাৰ বেইন নামৰ এজন ডেকা স্কটিছ মনোবিজ্ঞানীয়ে ছবি প্ৰেৰণ কৰিব পৰা এক সঁজুলি সাজি উলিয়াইছিল। এই পদ্ধতিত বিদ্যুত ৰাসায়নিক ক্ৰিয়া ব্যৱহাৰ কৰা হৈছিল। 1875 চনত আমেৰিকান বিজ্ঞানী চি আৰ কেৰেই আলোক বিদ্যুত কোষ ব্যৱহাৰ কৰি এক কৌশল নিৰ্মাণ কৰে, যাৰ সহায়ত কেমেৰাৰ প্ৰতিবিম্বসমূহ বিদ্যুতৰ সহায়ত ধৰি ৰাখি দূৰলৈ প্ৰেৰণ কৰিব পৰা গৈছিল। অৱশ্যে কেৰেৰ পদ্ধতিও ব্যৱহাৰিক নাছিল। 1884 চনত এজন জাৰ্মান আৱিষ্কাৰক পল নিপকোয়ে লক্ষ্যবস্তুৰ ক্ৰমবীক্ষণ আৰু পুনঃসৃষ্টিৰ বাবে এটা সৰল কিন্তু কাৰ্যক্ষম পদ্ধতি আৱিষ্কাৰ কৰি এই ক্ষেত্ৰত এক উল্লেখযোগ্য বৰঙণি আগবঢ়ায়। পল নিপকোয়ে এই কামৰ বাবে এক বিশেষ ধৰণৰ ডিস্ক বা কাঁহী ব্যৱহাৰ কৰিছিল, যাক নিপকো ডিস্ক নামেৰে জনা যায়। 1897 চনত কাৰ্ল ব্ৰাউন নামৰ এজন জাৰ্মান বিজ্ঞানী ক্ৰুক্সৰ কেথড ৰশ্মি টিউবটোক আৰু অলপ উন্নত কৰি বিশেষ ধৰণে সাজি উলিয়ায়। বৰিছ ৰজিং নামৰ এজন ৰুছ বিজ্ঞানীয়ে এই টিউব ব্যৱহাৰ কৰি চিত্ৰক পুনঃসৃষ্টি কৰি প্ৰদৰ্শন কৰিব পৰা এক পদ্ধতিৰ বিষয়ে জানিবলৈ দিয়ে। সেয়া আছিল 1907 চনৰ কথা। একে সময়তে এজন ইংৰাজ আৱিষ্কাৰক এ কেম্বেল চুইণ্টনেও এনে এক আৰ্হি দাঙি ধৰে। অৱশ্যে এই আটাইবোৰ বিজ্ঞানী আৱিষ্কাৰকক অতিক্ৰম কৰি প্ৰথম ব্যৱহাৰিক টেলিভিশ্যন সাজি উলিয়াই এজন সাধাৰণ ব্যক্তি জন বেয়াৰ্ডেহে। 1926 চনত ইংলেণ্ডত বেয়াৰ্ডে টেলিভিশ্যনৰ বাবে কৃতিত্ব লাভ কৰিলেও সমসাময়িকভাৱে এজন আমেৰিকান বিজ্ঞানী চি এফ জেনকিনছেও এই ক্ষেত্ৰত যথেষ্ট সফল হৈছিল। বেয়াৰ্ডে এই যন্ত্ৰটোৰ আৰু কিছু সংস্কাৰ সাধি 1929 চনত লণ্ডনত প্ৰথম টিভি ষ্টুডিঅ' খোলে। ক্ৰমবীক্ষণৰ বাবে বেয়াৰ্ডে নিপকো ডিস্ক ব্যৱহাৰ কৰিছিল। ক্ৰমবীক্ষণৰ পাছত আলোক বিদ্যুৎ কোষৰ জৰিয়তে সৃষ্টি হোৱা বৈদ্যুতিক সংকেত পৰিৱেশী তাৰেৰে গ্ৰাহক যন্ত্ৰলৈ আহে। গ্ৰাহক যন্ত্ৰত ছবি সৃষ্টি কৰিবলৈও বেয়াৰ্ডে নিপকো ডিস্ক ব্যৱহাৰ কৰিছিল। বেয়াৰ্ডৰ টেলিভিশ্যনত ব্যৱহৃত যান্ত্ৰিক ক্ৰমবীক্ষণ ব্যৱস্থাই ভাল ফল দেখুৱাব পৰা নাছিল। 1931 চনত আমেৰিকাত বসবাস কৰা ৰুছ বিজ্ঞানী ভ্লাডিমিৰ জৰ্কিনে প্ৰথম ইলেক্ট্ৰনিক কেমেৰা সাজি উলিয়ায়। তেওঁ নিজে 1923 চনত সজা আইকনস্কোপকে উন্নতি কৰি এই কেমেৰা নিৰ্মাণ কৰিছিল। অৱশ্যে তাৰ কিছু বছৰ পাছত 1950 চনৰ দশকতহে ক্ৰমবীক্ষণৰ বাবে এনে কেমেৰা বহুলভাৱে ব্যৱহাৰ হ'বলৈ ধৰে আৰু টেলিভিশ্যনে এই চমকপ্ৰদ ৰূপটো পায়। 1939 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেশ্যনেল ব্ৰডকাষ্টিং কোম্পানীয়ে নিউয়ৰ্কত স্থাপন কৰা পৰীক্ষামূলক ষ্টেচনৰ পৰা টেলিভিশ্যনৰ ৰাজহুৱা কাৰ্যসূচী প্ৰচাৰ হ'বলৈ আৰম্ভ কৰে। অৱশ্যে 1948 চনতে তাত টেলিভিশ্যনৰ বাণিজ্যিক প্ৰচাৰৰ সূচনা হয়। আনহাতে 1950 চনৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল কমিউনিকেশ্যনছ কমিছনে এক প্ৰকাৰ যান্ত্ৰিক পদ্ধতিৰ এখন ৰঙীন ছবি 3টা মূল ৰঙত ভাগ কৰি তাৰ প্ৰেৰণ আৰু পুনৰ সৃষ্টি কৰাত সমৰ্থ হয়। এই পদ্ধতিও পিছে নিখুঁত নাছিল। আনহাতে আগৰ সেই ক'লা বগা টেলিভিশ্যনত এনে ৰঙীন ছবি চোৱাত যথেষ্ট অসুবিধা হৈছিল আৰু সেয়েহে ই যথেষ্ট সমালোচনাৰ সন্মুখীন হয়। 1953 চনত এই কমিছনে ৰেডিঅ' কৰ্পৰেশ্যন অৱ আমেৰিকাই উন্নত কৰা ইলেক্ট্ৰনিক পদ্ধতি ব্যৱহাৰ কৰি এনে অসুবিধাসমূহ যথেষ্ট পৰিমাণে দূৰ কৰিবলৈ সমৰ্থ হয়। 1953 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত সম্পূৰ্ণভাৱে এটা ইলেক্ট্ৰনিক পদ্ধতিত নিৰ্ভৰ কৰা ৰঙীন টেলিভিশ্যনৰ সফল প্ৰচাৰ আৰম্ভ হয়। পাছলৈ জাপানৰ এটা প্ৰতিষ্ঠানে চেপেটা পৰ্দাৰ এক সৰু টেলিভিশ্যন সাজি উলিয়ায় য'ত তৰল ক্ৰিষ্টেল ডিছপ্লে ব্যৱহাৰ কৰা হৈছিল। উল্লেখযোগ্য যে ভাৰতত 1959 চনত টেলিভিশ্যনৰ যুগৰ আৰম্ভণি হয়। 1965 চনৰ আগষ্ট মাহত দিল্লীৰ পৰা নিয়মিতভাৱে প্ৰথম সাধাৰণ টেলিভিশ্যন সেৱা আৰম্ভ হয়।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটিৰ প্ৰযোজনা আছিল প্ৰবাল কুমাৰ শৰ্মাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহা

0: বাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত খালী হোৱা 200টা ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী বায়লজি বিষয় লৈ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 23 ছেপ্টেম্বৰ। কৰ্মচাৰী চয়ন আয়োগে 2,536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰীত এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। বেংক অৱ বৰোদা নামৰ প্ৰতিষ্ঠানত খালী হোৱা 1,100টা ৱেলথ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেলথ এক্সিকিউটিভ পদৰ সংখ্যা 1,000। প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচেছ ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ৰ যিকোনো এটাত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালিষ্ট পদৰ সংখ্যা 100। প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰি চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগে কম্বাইণ্ড জিঅ' ছাইণ্টিষ্ট এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে জিঅ'লজিষ্ট, জিঅ'ফিজিচিষ্ট, কেমিষ্ট আদি কেইবাটাও বৰ্গৰ মুঠ 127টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: এই আকাশবাণী গুৱাহাটীৰ মহাপাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে

0: মই মঞ্জিত গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, যোগান শৃংখলাত অস্ত্ৰ হিচাপে ব্যৱহাৰৰ ক্ৰমবৰ্ধমান মানসিকতাৰ মাজত বিশ্বৰ বাবে ছেমি কণ্ডাক্টৰ নিৰ্মাণৰ নিৰ্ভৰযোগ্য কেন্দ্ৰ হিচাপে ভাৰতে নিজকে প্ৰস্তুত কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। বিত্ত মন্ত্ৰালয়ে আজিৰে পৰা নতুন দিল্লীত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ বাবে বিত্ত যোগান বিষয়ক দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। হিন্দুস্তান এৰোনটিক্স লিমিটেডে আজি বায়ুসেনা তেজসৰ দুখন আসন বিশিষ্ট প্ৰশিক্ষণ আৰু H-GT-40 বুনিয়াদী প্ৰশিক্ষণ বিমান অৰ্পণ কৰিব। নেপালৰ বিধ্বংসী বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 1410 বৃদ্ধি পাইছে আৰু ভাৰতে যোৱা নিশা তিনিখনীয়া T20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত আফগানিস্তানক 127 পৰাস্ত কৰে। যোগান শৃংখলাক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ ক্ৰমবৰ্ধমান মানসিকতাৰ মাজত বিশ্বৰ বাবে ছেমি কণ্ডাক্টৰ নিৰ্মাণৰ নিৰ্ভৰযোগ্য কেন্দ্ৰ হিচাপে ভাৰতে নিজকে প্ৰস্তুত কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। নতুন দিল্লীৰ যশোভূমিত কালি ছেমিকন ইণ্ডিয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ পঞ্চম সংস্কৰণ মুকলি কৰি শ্ৰীমোদীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে গুৰুত্বপূৰ্ণ উদ্যোগৰ ক্ষেত্ৰত ভাৰতৰ উত্থানে গোলকীয় যোগান শৃংখলা সুদৃঢ় কৰিব আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত দেখা দিয়া যোগান শৃংখলাৰ প্ৰত্যাহ্বানৰ মাজত নতুন সুযোগ সৃষ্টি কৰিব।
1: ভাৰত হৰ কদম উঠা ৰহা হো হমে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি কা এক প্ৰিফাৰ্ড ডেষ্টিনেশ্যন বনায়। ভাৰত মদৰ অফ ডেমোক্ৰেচি হে। এসা দেশ জব এক ক্ৰিটিকল ইণ্ডাষ্ট্ৰি মে সফল হোতা হে তো ইসে পুরি দুনিয়া কি সপ্লাই চেইন কো তাকত মিলতি হে অর আজ জব সপ্লাই চেইন ওয়েপনাইজ হো রহি হে তব তো ইসকি মহত্তা বহুত বড় জাতি। ভারত মে হো রহে ইস ডেভেলপমেন্ট কো হমে ইস বড়ে নজরিয়ে সে ভি দেখনা হে। ভারত কি এসপিরেন্স আপকে সামনে অর ভারত মে বন রহে নয়ে অবসর আপকা স্বাগত করনে কে লিয়ে তৈয়ার হে।
0: সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে ভাৰতে বিগত কেইবা দশক ধৰি অৰ্ধপৰিবাহী উদ্যোগ স্থাপনৰ বাবে আগ্ৰহ প্ৰকাশ কৰি আহিছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বতহে এয়া সম্ভৱ হ'ল। তেওঁ কয় যে ইতিমধ্যে এই উদ্যোগৰ বুনিয়াদ স্থাপন কৰা হৈছে আৰু ইয়াৰ দ্বিতীয় পৰ্যায়ত ছেমিকনৰ জৰিয়তে উদ্যোগ নিৰ্মাণ কৰা হ'ব আৰু ই 6টা মুখ্য স্তম্ভত আলোকপাত কৰিব। এই পৰ্যায়ত বিত্ত মন্ত্ৰালয়ে আজিৰে পৰা নতুন দিল্লীত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ বাবে বিত্ত যোগান বিষয়ক দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ বিত্তমন্ত্ৰী আৰু বিত্ত সচিবসকলে এই সন্মিলনত ভাগ ল'ব। সন্মিলনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব। পৰিসংখ্যা কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ সচিব ডঃ স্বৰূপ গাৰ্গে সন্মিলনত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ ফলাফলৰ মূল্যায়নৰ বিষয়ে আলোকপাত কৰিব। একেদৰে ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিব এছ কৃষ্ণনে সুশাসনত নতুন যুগৰ প্ৰযুক্তিৰ ভূমিকাৰ বিষয়ে আলোচনা কৰিব। সন্মিলনত দেশৰ বিকাশৰ সৈতে জড়িত বিত্তীয় প্ৰত্যাহ্বান আৰু নীতিগত অগ্ৰাধিকাৰৰ বিষয়ে আলোচনা হ'ব বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। সন্মিলনৰ তিনিটা সত্ৰত স্থূল অৰ্থনীতি আৰু কৃষি শক্তিখণ্ডৰ ৰূপান্তৰৰ বাবে বিত্ত যোগান ব্যৱস্থা সম্পৰ্কে বিশ্লেষণ কৰা হ'ব। হিন্দুস্তান এৰোনটিক্স লিমিটেডে আজি বাংগালুৰুত বায়ুসেনাক লঘু যুঁজাৰু বিমান তেজসৰ দুখন আসন বিশিষ্ট প্ৰশিক্ষণ আৰু H-GT-40 বুনিয়াদী প্ৰশিক্ষণ বিমান অৰ্পণ কৰিব। বিমান আকাশ আৰু প্ৰতিৰক্ষা খণ্ডৰ কোম্পানীটোৱে লগতে ৰাজহুৱা খণ্ডৰ পৱন হংস লিমিটেড নামৰ কোম্পানীটোৰ পৰৱৰ্তী প্ৰজন্মৰ ধ্ৰুৱ হেলিকপ্টাৰ প্ৰদান কৰিব। এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডু উপস্থিত থাকিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই বিমান আৰু হেলিকপ্টাৰকেইখনৰ অন্তৰ্ভুক্তিয়ে থলুৱা সামৰ্থ্য বৃদ্ধি কৰিব আৰু বিদেশী উৎসৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বুলি দাবী কৰিছে। চৰকাৰে প্ৰতিৰক্ষা আৰু বিমান আকাশ খণ্ডত থলুৱা আৰ্হি বিকাশ আৰু নিৰ্মাণৰ প্ৰসাৰত অগ্ৰাধিকাৰ দি আহিছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। নেপালৰ বিধ্বংসী বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 1410 বৃদ্ধি পাইছে। চুবুৰীয়া দেশখনত এতিয়াও 6145 লোক সন্ধানহীন হৈ আছে। প্ৰভাৱিত এলেকাসমূহত উদ্ধাৰ সাহায্য আৰু পুনৰ্বাসন অভিযান অব্যাহত আছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ বিপদাশংকা প্ৰশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে চিটবনত সৰ্বাধিক লোকৰ প্ৰাণহানি হৈছে। চিটবনৰ পাছতেই নবলপৰাচি পূব, নবলপৰাচি পশ্চিম আৰু নোৱাকটত বানৰ ফলত যথেষ্ট সংখ্যক লোকৰ প্ৰাণনাশ হৈছে। বৰ্তমানলৈকে 13756 লোকক নিৰাপদে উদ্ধাৰ কৰা হৈছে। প্ৰাণহানি হোৱা লোকৰ চিনাক্তকৰণ আৰু সন্ধানহীন লোকক বিচাৰি উলিয়াবৰ বাবে 1285 লোকৰ DNA নমুনা সংগ্ৰহ কৰা হৈছে। বানৰ ফলত গৃহহৰা হোৱা লোকসকলৰ বাবে নেপালৰ বিভিন্ন স্থানত 27টা শিবিৰ স্থাপন কৰা হৈছে।

0: নোৱাখতত স্থাপন কৰা এনে শিবিৰত 832, ৰচুৱাত 817 আৰু ধাদিঙত 94 লোকে আশ্ৰয় লৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পাছপোৰ্ট সংশোধনী নিয়মাৱলী 2026 সন্দৰ্ভত অধিসূচনা জাৰি কৰিছে। ইয়াৰ অধীনত 15 বছৰ অনুৰ্ধৰ শিশুৰ বাবে জাৰি কৰা 36 পৃষ্ঠাযোৰা সাধাৰণ পাছপোৰ্ট এতিয়াৰ পৰা জাৰি কৰা তাৰিখৰ পৰা 5 বছৰ অথবা শিশুটিৰ বয়স 18 বছৰ নোহোৱালৈকে বৈধ হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আঞ্চলিক মাছ ব্যৱসায়ত অভূতপূৰ্ব পৰিৱৰ্তন পৰিলক্ষিত হৈছে। সাধাৰণতে বাংলাদেশৰ পৰা ভাৰতলৈ আমদানি হোৱা ইলিছ মাছ এইবেলি ভাৰতৰ পৰা বাংলাদেশলৈ ৰপ্তানি হৈছে। কেন্দ্ৰীয় অন্তৰ্দেশীয় মাছ গৱেষণা প্ৰতিষ্ঠানে প্ৰকাশ কৰা মতে বিগত 2 মাহত ভাৰতৰ পৰা প্ৰায় 500 টন ইলিছ মাছ বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে। ব্যৱসায়ীসকলে শীঘ্ৰেই আৰু 150-200 টন ইলিছ মাছ ৰপ্তানি হ'ব বুলি আশা প্ৰকাশ কৰিছে। পৰম্পৰাগত ভাৰতীয় বজাৰত বিশেষকৈ পশ্চিমবংগত বাংলাদেশৰ পৰা আমদানি কৰা ইলিছ মাছৰ আধিপত্য দেখা যায়। কিন্তু এইবেলি বাংলাদেশত ঘৰুৱা উৎপাদন কম হোৱাৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰখনত ভাৰতীয় ইলিছ মাছৰ চাহিদা বৃদ্ধি পাইছে। ৰপ্তানি কৰা ইলিছ মাছৰ বৃহৎ পৰিমাণ গুজৰাটৰ ভৰুচৰ পৰা প্ৰেৰণ কৰা হৈছে। পশ্চিমবংগৰ হাওৰাস্থিত পাইকাৰী মাছ বজাৰৰ পৰাও ইলিছ মাছৰ কেইটামান খেপ বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে। চিলেট আৰু চট্টগ্ৰামত ইলিছ মাছৰ চাহিদা দেখিবলৈ পোৱা গৈছে। ভাৰতৰ নিৰ্বাচন আয়োগে তৃণমূল কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী পক্ষ দুটাক পশ্চিমবংগত হ'বলগীয়া বিধানসভাৰ উপ নিৰ্বাচনৰ সময়ত দলৰ নাম আৰু প্ৰতীক ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে। আয়োগে নিজৰ অন্তৱৰ্তীকালীন আদেশত কালি পুৱা 11 বজাৰ ভিতৰত তেওঁলোকৰ দলৰ নাম দাখিল কৰিবলৈ আহ্বান জনাইছে। মমতা বেনাৰ্জী আৰু অৰূপ ৰায় নেতৃত্বাধীন দলৰ 2 পক্ষৰ নেতাৰ শুনানি গ্ৰহণ কৰি আয়োগে এই অন্তৱৰ্তীকালীন নিৰ্দেশ প্ৰদান কৰিছে। ভাৰতীয় দূতাবাসে কালি পৰিচ্ছন্নতাই সেৱা 2026 অভিযান আৰম্ভ কৰে। আজাৰবাইজানত ভাৰতৰ ৰাষ্ট্ৰদূত অভয় কুমাৰে দূতাবাসৰ বিষয়াসকলক এই অভিযান সফলতাৰে ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আইচলেণ্ডতো ভাৰতীয় দূতাবাসৰ বিষয়াসকলে স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰে। ছৌদি আৰবৰ জেদ্দাত থকা ভাৰতীয় কনচুলেট জেনেৰেলেও স্বচ্ছতাৰ প্ৰসাৰৰ বাবে এই অভিযান আৰম্ভ কৰে। লাইবেৰিয়াৰ মনৰোভিয়াত থকা ভাৰতীয় দূতাবাসৰ সদস্যসকলেও এই অভিযানত অংশগ্ৰহণ কৰে। 17 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ পৰিচ্ছন্নতাৰ অভিযানত সহযোগিতা স্বচ্ছ ভাৰত বিকশিত ভাৰত শীৰ্ষক বিষয়বস্তুৰ অধীনত বিশ্বজুৰি এই অভিযান চলিব। ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় মোহন কোৱাত্ৰাই আমেৰিকাত উপস্থিত হৈ ভাৰতৰ বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতি আৰু তৃতীয় বৃহত্তম শক্তি বুলি অভিহিত কৰিছে। সামাজিক মাধ্যমত ভাৰতৰ শক্তিৰ আৱশ্যকতাক লৈ ৰাষ্ট্ৰদূত কোৱাত্ৰাই কয় যে ভাৰতৰ জনসাধাৰণৰ সুৰক্ষাই প্ৰথম স্থান লাভ কৰে। তেওঁ কয় যে ভাৰতে সমগ্ৰ মধ্যপ্ৰাচ্য, আফ্ৰিকা, লেটিন আমেৰিকা, ইউৰেছিয়া আৰু আমেৰিকাৰ বিভিন্ন প্ৰতিষ্ঠানৰ পৰা সামগ্ৰী ক্ৰয় কৰে। তেওঁ লগতে কয় যে ভাৰতৰ পচন্দসমূহ উপলব্ধতা, ব্যয়সাধ্যতা, বজাৰৰ অৱস্থা আৰু বাণিজ্যিক কাৰ্যক্ষমতাৰ দ্বাৰা পৰিচালিত হয়। ৰাষ্ট্ৰদূত কোৱাত্ৰাই কয় যে শেহতীয়া সংঘাতে বিশ্বব্যাপী যোগানত বিসংগতিৰ সৃষ্টি কৰাৰ সময়ত ভাৰতে দেশৰ জনসাধাৰণক দাম বৃদ্ধিৰ পৰা ৰক্ষা কৰিবলৈ নিৰ্ণায়কভাৱে কাম কৰিছিল। 3 দিনীয়া ৰাছিয়া ভ্ৰমণলৈ যোৱা ভাৰতৰ সেনা মুৰববী জেনেৰেল ধীৰাজ ছেঠে ৰাছিয়াৰ স্থলবাহিনীৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে। এই ভ্ৰমণকালত সামৰিক সহযোগিতা শক্তিশালী কৰা আৰু দেশ দুখনৰ সামৰিক প্ৰশিক্ষণৰ সংযোগ সম্প্ৰসাৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। ভাৰতে যোৱা নিশা নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত আফগানিস্তানক 127 ৰানত পৰাস্ত কৰি শৃংখলাৰ আটাইকেইখন খেলত জয়লাভ কৰা কৃতিত্ব অৰ্জন কৰে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 221 ৰান কৰে। ভাৰতৰ হৈ অভিষেক শৰ্মাই 38টা বলত 100 ৰান কৰে। সঞ্জু ছেমছনে 50 ৰানৰ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত আফগানিস্তানে 14 অভাৰ আৰু 1টা বলত 8টা উইকেট হেৰুৱাই 94 ৰানহে কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। যোগান শৃংখলাক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ ক্ৰমবৰ্ধমান মানসিকতাৰ মাজত বিশ্বৰ বাবে ছেমিকণ্ডাক্টৰ নিৰ্মাণৰ নিৰ্ভৰযোগ্য কেন্দ্ৰ হিচাপে ভাৰতে নিজকে প্ৰস্তুত কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। বিত্ত মন্ত্ৰালয়ে আজিৰে পৰা নতুন দিল্লীত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ বাবে বিত্ত যোগান বিষয়ক দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। নেপালৰ বিধ্বংসী বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 1410লৈ বৃদ্ধি পাইছে আৰু ভাৰতে যোৱা নিশা 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত আফগানিস্তানক 127 ৰানত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি শুকুৰবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 31 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 18 ছেপ্টেম্বৰ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ সপ্তমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 5:13:23 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:22:32।

0: বিশ্বকৰ্মা পূজা। কৰ্ণাটক, অসম, পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, ত্ৰিপুৰা আদি বিভিন্ন প্ৰদেশত প্ৰতি বছৰে ভাদ মাহৰ সংক্ৰান্তিৰ দিনাখন বিশ্বকৰ্মা পূজা পালন কৰা হয়। এই উৎসৱ সাধাৰণতে কাৰখানা, ঔদ্যোগিক স্থানসমূহৰ লগতে যান্ত্ৰিক কাৰিকৰীৰ সৈতে জড়িত সকলোৱে এই পূজা পালন কৰে। হিন্দু ধৰ্মত বিশ্বকৰ্মাক বিশ্ব নিৰ্মাতা আৰু দেৱতাসকলৰ শ্ৰেষ্ঠ শিল্পী বুলি গণ্য কৰা হয়। কিছু কিছু অঞ্চলত নৱেম্বৰ মাহত দেৱালীৰ দিনৰ পাছত বিশ্বকৰ্মা পূজা উদযাপন কৰে। বিশ্বকৰ্মাক ভাৰতত দুটা ভিন্ন ৰূপত পূজা কৰা হয়। উত্তৰ ভাৰতত বৃদ্ধ বিশ্বকৰ্মা আৰু ৰাজহংস বাহনৰ সৈতে, ঠিক সেইদৰে পূব ভাৰতত বিশ্বকৰ্মাৰ ডেকাৰ ৰূপ আৰু বাহন হৈছে হাতী। স্থাপত্যবিদ্যা, সৃজনশীল শক্তিৰ বলত বিশ্বকৰ্মাই গোটেই বিশ্বক ধৰি ৰাখিছে বুলি বিশ্বাস কৰা হয়। বিশ্বকৰ্মাক দেৱশিল্পী বা দেৱতাৰ শিল্পী বুলিও অভিহিত কৰা হয়। আজি ৱৰ্ল্ড বেম্বো ডে, অৰ্থাৎ বিশ্ব বাঁহ দিৱস। প্ৰতি বছৰে 18 ছেপ্টেম্বৰ দিনটো বিশ্ব বাঁহ দিৱস হিচাপে উদযাপন কৰা হয়। বাঁহগছ পৃথিৱীৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা স্থলজ উদ্ভিদ। কিছুমান বিশেষ প্ৰজাতিৰ বাঁহগছ 24 ঘণ্টাৰ ভিতৰত 37 ইঞ্চি বৃদ্ধি পায়, অৰ্থাৎ প্ৰতি 40 মিনিটৰ মূৰে মূৰে ই প্ৰায় 1 ইঞ্চি বৃদ্ধি হয়। আপুনি হয়তো জানে বাঁহগছে প্ৰাকৃতিক এয়াৰ কণ্ডিচনাৰ হিচাপেও কাম কৰে। বাঁহগছ এজোপাই ইয়াৰ চাৰিওফালৰ উষ্ণতা 8 ডিগ্ৰী পৰ্যন্ত ঠাণ্ডা কৰি ৰাখে। সমগ্ৰ বিশ্বত প্ৰায় 1500ৰো অধিক প্ৰজাতিৰ বাঁহগছ আছে। বাঁহগছৰ দক্ষিণ এছিয়া দেশসমূহত অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰমূল্য উল্লেখনীয়। দক্ষিণ এছিয়া আৰু পূব এছিয়াত ইয়াক গৃহ নিৰ্মাণ, কাগজ, ঘৰুৱা সামগ্ৰী, খাদ্যৰ উৎস আদি বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। আমাৰ অসমৰ হাবিত প্ৰায় 26 বিধ বাঁহ প্ৰজাতি পোৱা যায় আৰু ইহঁত গ্ৰেমিনী বা পয়েচী গোটৰ অন্তৰ্ভুক্ত। অৰ্থনৈতিক গুৰুত্বসম্পন্ন বাঁহ প্ৰজাতিবোৰৰ ভিতৰত জাতি বাঁহ, ভলুকা বাঁহ, বিজুলী বাঁহ, কাক বাঁহ, দলো বাঁহ, বৰ বাঁহ, বজাল বাঁহ আদি। ব্যৱহাৰিক কথালৈ লক্ষ্য ৰাখি বাঁহ উদ্ভিদক সততে সেউজীয়া সোণ বুলি অভিহিত কৰা হয়। বাঁহৰ গাজৰ পৰা আৰম্ভ কৰি এছাইডাললৈকে গছজোপাৰ আটাইবোৰ অংশই বহলভাৱে ব্যৱহাৰ হয়। বাঁহৰ কাঠিকামিৰে জেওৰা, জপনা, পাচি, খৰাহী, জাপি, টেবুল, চকী, মাছ ধৰা সামগ্ৰী যেনে জাকৈ, খালৈ, পল, জুলুকি আদি তৈয়াৰ কৰা হয়। ঘৰ সজাৰ কামতো বাঁহ ব্যৱহাৰ কৰা হয়। তাঁতশালৰ প্ৰায়বিলাক সামগ্ৰী বাঁহৰ পৰা তৈয়াৰ কৰা হয়। আকৌ বাঁহগছৰ খৰিচা উত্তৰ পূৰ্বাঞ্চলত পোৱা উপযোগী খাদ্যসমূহৰ ভিতৰত অন্যতম। 1998 চনত ৰাষ্ট্ৰপতিৰ কৃতি শিক্ষকৰ বঁটাৰে সন্মানিত কৰা হৈছিল ইৰা নাথক। গোৱালপাৰা জিলাৰ চেণ্ট্ৰেল গাৰ্লছ হাইস্কুল আৰু বৰ্তমানৰ চেণ্ট্ৰেল গাৰ্লছ হায়াৰ ছেকেণ্ডেৰীৰ পৰা প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰিছিল 1999 চনত ইৰা নাথে। বিদ্যালয়ৰ কিছু কথা সোঁৱৰি আমাৰ সৈতে এয়া ইৰা নাথ।
1: আচৰণটো খুবেই ভাল, কাৰণ আমাৰ ৰিজাল্টটো খুব ভাল আছিল আৰু খুব বাধ্য ল'ৰা ছোৱালীবিলাক, আৰু তাৰ পৰা ষ্টেণ্ডো কৰিছিল আই ভি বৰগোহাঁইৰ মোৰে ছাত্ৰী আছিল। ইয়াৰ পিছতো কেইবাটাও ডক্টৰ কৃষ্ণা মহন্ত, তেখেতেও তাৰ পৰা ষ্টেণ্ড কৰা, এনেকুৱা বহুত ছোৱালীয়ে ষ্টেণ্ডো কৰি গৈছে। ৰিজাল্ট খুব ভাল আছিল আৰু মানে খুব ডিচিপ্লিন আছিল এটা সময়ত, আৰু মই মানে বহুত কৰিছো স্কুলখনৰ কাৰণে। মানে আমাৰ কমিটিটোও খুব ভাল আছিল, আমাৰ যিটো মেনেজমেণ্ট কমিটি, তেওঁলোকেও ৰাইজৰ বৰঙণি লৈ হেৰি লৈ গোটেই বাউণ্ডাৰী ৱাল, বিশাল বাউণ্ডাৰী ৱাল খুব মাত্ৰ 65,000তে কৰি পেলাইছিলো মানুহৰ পৰা, মানে ধৰক বালি চালি এনেকে ইটা চিটা খুজি মাখি যিয়া যেনেকেই নহওক কিয়, এইটো আগতে বন্দৰে তন্দৰে নাছিলে, সামাজিক কামৰ লগতে মই জড়িত আছিলো, এতিয়াতো বয়স হল আৰু।
2: এতিয়া বাইদেউ মই এইখিনিতে আপোনাক এটা কথা সুধো, আমি সাধাৰণতে জানো শিক্ষকসকলে বিদ্যালয়ত যেতিয়া পাঠদান কৰিবলৈ যায় তেখেতসকলে এটা পৰিকল্পনা হাতত লৈ যায়, কিন্তু ছাত্ৰ ছাত্ৰীসকলেও শিক্ষকৰ পৰা কোনো এটা কথা জানিবলৈ আগ্ৰহ কৰিবৰ কাৰণে বা ছাত্ৰ ছাত্ৰী এগৰাকী শিক্ষকৰ পৰা কেনেকে সেই পাঠদানৰ প্ৰক্ৰিয়াসমূহ আদায় কৰিব পাৰে, মানে ছাত্ৰ ছাত্ৰীসকলে কোনবোৰ কথাত অকণমান চোৱাটো উচিত বুলি আপুনি ভাবে?
1: প্ৰথম কথা হ'ল শিক্ষকে নিজৰ পাঠটো প্ৰিপেয়াৰ কৰি যাব লাগিব। আমাৰ লেচন প্লেন বুলি এটা হেৰি আছিলে, মানে লেচন প্লেনটো মাষ্ট, মই সবকে এইটো হেৰি কৰিছিলো যে তোমালোকে কেৱল এব্ৰাপলি কেৱল গৈ ক্লাছত কিতাপখন দিয়া বুলি কৈ নপঢ়াবা, তোমালোকে প্লেনিংটো কৰি ল'বা আগতে আজি কি পঢ়াবা, তাৰপিছতে তেওঁলোকে সেই লেচন প্লেন অনুযায়ী চলে আৰু এইটো ছাবমিট কৰিব লাগে, আমি এইটো এপ্ৰুভ কৰো, তেওঁলোকে স্কুলত ক্লাছত পঢ়ায়, আৰু যদি কিবা বুজি নাপায় ছাত্ৰ তাহাঁতক পুৰা লিবাৰ্টি দিয়া হয়, তোমালোকে একো বুজি নাপালে বা কোনটোত তোমালোকৰ খোকোজা লাগিছে চাফাকে কবা, আৰু কেতিয়াবা আমাৰ এনেকুৱা ক্লাছত যদি সেইটো সম্পূৰ্ণ নহয়ও স্কুল ছুটিৰ পিছতো শনিবাৰে শনিবাৰে এক্সট্ৰা ক্লাছ লৈ তেওঁলোকক পঢ়াইছিল, আৰু তেওঁলোকৰ ইনকুইজিটিভনেছটো আছিল, যথেষ্ট আছিল, কাৰণ সিহঁতক লিবাৰ্টিটো দিয়া হৈছিল যে তোমালোকে কোন কথাটো বুজি নোপোৱা সেইটো স্পষ্টকে কবা, আৰু তাৰ কাৰণে আকৌ চেষ্টা কৰা হ'ব টিচাৰে।
2: আজিলৈ আমি আপোনাক ধন্যবাদ জনাইছো বাইদেউ।
1: বাৰু, থেংক ইউ ছ' মাছ, আপোনাকো ধন্যবাদ জনালো।
2: হয়,
0: শিলভদ্ৰলৈ

1990 চনত ভাৰতীয় ভাষা পৰিষদ বঁটা, 1990 চনতে অসম প্ৰকাশন পৰিষদ বঁটা আৰু 1994 চনত সাহিত্য একাডেমী বঁটা আৰু 2001 চনত অসম উপত্যকা সাহিত্য বঁটা আগবঢ়োৱা হৈছিল। 1964 চনত অসম বাতৰি কাকতত প্ৰকাশিত অভিযোগ চুটিগল্পৰে আত্মপ্ৰকাশ কৰিছিল শিলভদ্ৰই। চাকৰিৰ কাৰণে শিলভদ্ৰলৈ প্ৰথম আহ্বান আহিছিল এম চি কলেজৰ পৰা। পৰৱৰ্তী সময়ত কটন মহাবিদ্যালয়ত 1947 চনৰ পৰা 1949 চনলৈ চাকৰি কৰে যদিও চাকৰি ইস্তফা দি ঠিকাদাৰী কামত লাগে। ইয়াৰ পাছতে দ্য আছাম ট্ৰিবিউন কাকতত যোগদান কৰে যদিও কিছুদিন কৰি চাকৰি এৰি এছিষ্টেণ্ট মেনেজাৰ হিচাপে চাহবাগানত সোমায়। চাহ বাগিচাত 1955 চনৰ পৰা 1957 চনলৈ কাম কৰে। পৰৱৰ্তী সময়ত ৰেৱতী মোহন দত্ত চৌধুৰীয়ে অসম অভিযান্ত্ৰিক কলেজত গণিত শিক্ষক হিচাপে যোগদান কৰে। অসম অভিযান্ত্ৰিক কলেজত তেখেতে 1957 চনৰ পৰা 1982 চনলৈকে চাকৰি কৰি অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পাছতো গুৱাহাটী বিশ্ববিদ্যালয়তো অংশকালীন শিক্ষক হিচাপে সুখ্যাতিৰে সেৱা আগবঢ়াইছিল। শিলভদ্ৰই উপন্যাসিক হিচাপে আত্মপ্ৰকাশ কৰিছিল 1971 চনত প্ৰকাশিত মধুপুৰ আৰু তৰংগিনী উপন্যাসৰ জৰিয়তে। শিলভদ্ৰই মুঠ 26খনমান গল্পপুথি ৰচনা কৰিছিল। শিলভদ্ৰৰ গল্প ৰচনাসমূহ হ'ল বাস্তৱ, কোনো ক্ষোভ নাই, সমুদ্ৰ তীৰ, তৰুৱা কদম, বীৰ সৈনিক, শিলভদ্ৰৰ কুৰিতা গল্প, মেজাজ, ৰাতুবাবুৰ গেৰেজ, প্ৰতীক্ষা, উত্তৰণ, বিশ্বাস আৰু অন্যান্য গল্প, আকৌ মধুপুৰ, তৰ্পণ, চিঠি আৰু অন্যান্য গল্প, লগৰীয়া, উত্তৰ নাই, আপোন মানুহ, জীৱনৰ ৰং ইত্যাদি। ৰেৱতী মোহন দত্ত চৌধুৰী ওৰফে শিলভদ্ৰৰ জন্ম হৈছিল 1924 চনৰ 18 ছেপ্টেম্বৰত গৌৰীপুৰত। ভাৰতীয় মূলৰ অধ্যাপক আৰু যুক্তিবাদী আব্ৰাহাম থমাছ কুবৰে অৱসৰৰ পাছত এক অভিনৱ অভিযান আৰম্ভ কৰিছিল য'ত শ্ৰীলংকা আৰু ভাৰতৰ স্বয়ম্ভূ ঈশ্বৰ গডমেন বা তথাকথিত অপ্ৰাকৃতিক পৰিঘটনা আৰু ৰহস্য ফাদিল কৰিছিল। পৰিণতিস্বৰূপে তেখেতৰ খ্যাতি বাঢ়িছিল। শ্ৰীলংকা আৰু ভাৰতত যুক্তিবাদী আন্দোলনক তেখেতে এক নতুন গতিশীলতা প্ৰদান কৰিছিল। শ্ৰীলংকাত তেখেতে উদ্ভিদ বিজ্ঞান পঢ়াই 1959 চনত কলম্বোৰ থাৰ্ষ্টন কলেজৰ পৰা অৱসৰ লয়। 1961 চনত ইউৰোপ ভ্ৰমণ কৰে আৰু পৃথিৱীৰ যুক্তি চিন্তাবাদী সন্মিলনৰ সান্নিধ্যলৈ আহে। নাৰ্চিছাছ ছদ্মনাম লৈ তেখেতে বাতৰি কাকত, আলোচনী আদিত গল্প পাতি লিখিবলৈ আৰম্ভ কৰিছিল। তেখেতৰ বিজ্ঞানমুখিতা আৰু যুক্তিবাদী চিন্তাৰে সমৃদ্ধ হৈ থকা বক্তৃতাবোৰে ভাৰতৰ গ্ৰামাঞ্চল আৰু চহৰাঞ্চলত উভয়ৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। 1978 চনৰ 18 ছেপ্টেম্বৰত শ্ৰীলংকাৰ কলম্বোত তেখেতৰ দেহাৱসান ঘটে। নেপালত কেইটামান পশ্চিমা বাদ্য জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৰামচৰণ দনালে। ৰামচৰণ দনালে নেপালৰ বিভিন্ন জনগোষ্ঠীৰ সংগীত অধ্যয়ন কৰিছিল। তেখেত নেপালী নৃতাত্বিক সংগীত বিজ্ঞানী আছিল। ভাৰতত স্কুলীয়া শিক্ষাৰ মাজতে দনালে কলিকতাৰ এটা ৰেকৰ্ডিং কোম্পানীত কাম আৰম্ভ কৰিছিল আৰু তাতে নেপালী সংগীতজ্ঞ আৰু গায়কসকলৰ সৈতে তেখেতৰ চিনা পৰিচয় হৈছিল। 1958 চনত দৰ্ণালে নেপাললৈ মেণ্ডোলিন আৰু গীটাৰ আনিছিল। পৰৱৰ্তী সময়ত নেপালৰ তেতিয়া ৰজা মহেন্দ্ৰয়না 3 বছৰীয়া পৰিকল্পনাৰ অংশ হিচাপে তেখেতক নেপাল সংগীত আৰু নৃত্য একাডেমীৰ সম্পাদক হিচাপে নিযুক্তি প্ৰদান কৰিছিল। ৰামচৰণ দনালে বুদ্ধৰ সময়ত ব্যৱহৃত 25,000 পুৰণি কুৱাটাহকে ধৰি শতাধিক ধৰণৰ 127টা বাদ্যযন্ত্ৰৰ ভঁৰাল থকা সংগীত সংগ্ৰহালয়ৰ দায়িত্বত থকা একমাত্ৰ সদস্য আছিল। 35 বছৰ নোটৰ হিচাপে কাম কৰাৰ পিছত দনালে প্ৰতিষ্ঠানৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ হুৰকাকে ধৰি 665বিধতকৈ অধিক বাদ্যযন্ত্ৰ সংগ্ৰহ কৰিছিল বুলি অনুমান কৰা হৈছে। ৰামচৰণ দনালৰ মৃত্যু হৈছিল 2011 চনৰ 18 ছেপ্টেম্বৰত। ভগৱান দাস আছিল স্বাধীনতা সংগ্ৰামী, দাৰ্শনিক, শিক্ষাবিদ আৰু মহাত্মা গান্ধীৰ কাশী বিদ্যাপীঠৰ সহপ্ৰতিষ্ঠাপক। তেখেত মদন মোহন মালব্যৰ লগত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠানৰ বাবেও কাম কৰিছিল। পৰৱৰ্তী সময়ত হিন্দুস্তানী সাংস্কৃতিক সমাজৰ লগত জড়িত হৈছিল আৰু হিংসাত্মক ঘটনাক প্ৰতিহিত কৰিবলৈ প্ৰতিবাদ কৰিছিল। 1955 চনত ভাৰত চৰকাৰে ভগৱান দাসক সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰিছিল। অসহযোগ আন্দোলনৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছত তেখেতে যোগদান কৰিছিল। ভগৱান দাস আছিল সংস্কৃত পণ্ডিত। তেখেতে প্ৰায় 30খনমান গ্ৰন্থ লিখি উলিয়াইছিল আৰু ইয়াৰ বহুকেইখনেই সংস্কৃত আৰু হিন্দী ভাষাত। ভগৱান দাসৰ মৃত্যু হৈছিল 1958 চনৰ 18 ছেপ্টেম্বৰত। ডঃ মুকুন্দকাম শৰ্মা 2008 চনৰ 9 এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হৈছিল আৰু 2011 চনৰ 17 ছেপ্টেম্বৰত তেখেতে অৱসৰ গ্ৰহণ কৰিছিল। 1970 চনৰ 16 জুনত মুকুন্দকাম শৰ্মাই অধিবক্তা হিচাপে পঞ্জীভূত হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ত তেখেতে সাংবিধানিক সেৱা, অসামৰিক আৰু কৰ সম্পৰ্কীয় বিষয়ত ওকালতি কৰিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ত স্থায়ী ন্যায়াধীশ হিচাপে ডঃ মুকুন্দকাম শৰ্মা নিযুক্ত হৈছিল আৰু পৰৱৰ্তী সময়ত পাটনা উচ্চ ন্যায়ালয়লৈ বদলি হৈ গৈছিল। দিল্লী উচ্চ ন্যায়ালয়লৈ বদলি হৈ একে ন্যায়ালয়তে ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে পদোন্নতি হৈছিল। পৰৱৰ্তী সময়ত দিল্লী উচ্চ ন্যায়ালয়ত স্থায়ী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত আছিল। মুকুন্দকাম শৰ্মাৰ জন্ম হৈছিল 1946 চনৰ 18 ছেপ্টেম্বৰত।

0: ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ ব্ৰিটিছ ৰাষ্ট্ৰদূত ছাৰ থমাছে মোগল সম্ৰাট জাহাংগীৰক লগ কৰিবলৈ আহি ভাৰতৰ চুৰাট বন্দৰত উপস্থিত হৈছিলহি 1615 চনত। ব্ৰিটিছে পুৰী দখল কৰিছিল 1803 চনত। ত্ৰয়োদশ ৰোমান সম্ৰাট ট্ৰজানৰ জন্ম হৈছিল 1853 চনত। ইংৰাজ শিক্ষাবিদ আৰু অভিধান প্ৰণেতা ছেমুৱেল জনছনৰ জন্ম হৈছিল 1709 চনত। ৰোমান সম্ৰাট ডমিচিয়ানৰ মৃত্যু হৈছিল 96 চনত। চুইচ গণিতজ্ঞ পদাৰ্থবিজ্ঞানী ভূগোল বিজ্ঞানী লিঅনাৰ্ড অয়লাৰৰ মৃত্যু হৈছিল 1873 চনত। বিশিষ্ট শিক্ষাবিদ অধ্যাপক সাহিত্যিক অভিধান প্ৰণেতা ডক্টৰ বাণীকান্ত শৰ্মাৰ মৃত্যু হৈছিল 2021 চনত।
1: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প।
2: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
1: এতিয়ালৈ এই যোজনাত 8,85,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
0: এবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। সমগ্ৰ ৰাজ্যজুৰি উৎসৱৰ আয়োজন, আজি দেৱশিল্পী বিশ্বকৰ্মা পূজা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত গুৱাহাটী টঙৰা সত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনাৰে বন্তি প্ৰজ্বলন। কুমাৰ ভাস্কৰ বৰ্মাক্ষেত্ৰত বন্তি প্ৰজ্বলন। দক্ষিণ আফ্ৰিকাৰ কেপটাউনত বিষ্ণু মন্দিৰত সেৱা বিধানসভাৰ অধ্যক্ষৰ। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰসেৱাৰ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰে পৰা ৰাজ্যিক বিজেপিৰ সেৱা সমৰ্পণ অভিযান। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত সাহায্য বিতৰণ। 82,219 গৰাকী যুৱ উদ্যোগীলৈ 278 কোটি টকা। ৰাজ্যৰ 5,00,000 যুৱক যুৱতীৰ আত্মনিৰ্ভৰ অসম অভিযানত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা। অগণন অনুৰাগীৰ উপস্থিতিত সৰ্বধৰ্ম প্ৰাৰ্থনাৰে সোণাপুৰত জুবিন দিৱসৰ আৰম্ভ। গীত মাত কবিতাৰে প্ৰাণৰ শিল্পীক বন্দনাৰে অনাগত দুদিন মুখৰ হৈ থাকিব জুবিনৰ শেষ আশ্ৰয়স্থলী। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে গুৰুত্বপূৰ্ণ খচৰা নিৰ্দেশনা জাৰি। ছেল্ফ মেডিকেশ্যন বন্ধ, প্ৰেছক্ৰিপচন নহ'লে ঔষধ বিক্ৰী কৰিব নোৱাৰিব ফাৰ্মাচীয়ে। চিচিটিভিৰ সংস্থাপন বাধ্যতামূলক কৰাৰ পদক্ষেপ। এমাহত সৰ্বসাধাৰণৰ মতামত লৈ চূড়ান্ত অধিসূচনা জাৰি কৰা হ'ব। নলবাৰীত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ চেক বিতৰণ। মন্ত্ৰীৰ অসমক স্বাৱলম্বী কৰিবলৈ যুৱপ্ৰজন্মৰ দায়িত্ব ল'বই লাগিব বুলি মত প্ৰকাশ। তিনিচুকীয়া আৰক্ষীৰ অভিযানত একেদিনাই 22টা চোৰ আটক। অসম সাহিত্য সভাৰ 80-তম দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি। 25,000 পুৰুষ মহিলাৰ কণ্ঠত প্ৰাণ পাই উঠিব জাতীয় সংগীত। বৰদোৱা থানত বৃক্ষ সংৰক্ষণ সংবৰ্ধনৰ প্ৰয়াস। শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় আৰু শ্ৰী শ্ৰী বটদোৱা থানৰ বুজাবুজি চুক্তি। বড়ো জনগোষ্ঠীৰ প্ৰথমগৰাকী অভিযন্তা বড়োলেণ্ড বিশ্ববিদ্যালয় হৰিৰাম ব্ৰহ্মৰ প্ৰতিমূৰ্তি উন্মোচন। তেজপুৰ চক্ৰ বিষয়া কাৰ্যালয়ত ডালৰাজ লুধিবলৈ কঠোৰ আয়ুক্ত। অভিযুক্ত মণ্ডলক বদলি, 12গৰাকী লাটমণ্ডলক সলনি কৰা হৈছে। বিশ্বনাথত উদ্ধাৰ হৈছে ঢেকীয়াপুঠীয়া বাঘৰ পোৱালি। নিৰ্ধাৰিত মাচুলৰ ওপৰত আৰোপ কৰা হ'ব জি এছ টি। ইউ পি আই লেনদেন কিদৰে অতিৰিক্ত টকা ভৰিব ব্যৱসায়ীয়ে। 2001 টকা লেনদেন কৰা ব্যক্তিয়ে 8 টকা এম ডি আৰ মাচুলৰ ওপৰতো দিব লাগিব 18% জি এছ টিও। আমেৰিকাৰ পৰা 100% শুল্কৰ ভাবুকিৰ পাছতে ভাৰতৰ প্ৰতিক্ৰিয়া। ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত থাকিব। চিকিৎসালয়ত 11 টকাৰ সামগ্ৰী বিক্ৰী হৈছে, বাহিৰত 325 টকাত। 2,881% পৰ্যন্ত বৃদ্ধিৰ মূল্য আদায় কৰি ৰোগীৰ ওপৰত মাধমাৰ চলোৱা হৈছে। ৰাছিয়াৰ বিৰুদ্ধে আৰম্ভ হোৱা শুল্ক যুদ্ধত ইউক্ৰেইনৰ শান্তি প্ৰক্ৰিয়া ব্যাহত হ'ব বুলি ৰাছিয়াৰ মত প্ৰকাশ। নাইজেৰিয়াত বিষাক্ত পানীয় খাই 48 জনৰ মৃত্যু। 100+ লোক চিকিৎসাধীন। কেইজনমানৰ অৱস্থা সংকটজনক। 100 বছৰ অতিক্ৰম কৰা লোকৰ সংখ্যা প্ৰায় 1,00,000। জাপানত শিশুতকৈ বৃদ্ধ ডাইপাৰ বিক্ৰী হয় অধিক। খেলৰ বিস্তাৰ। 30টা বলত 100 ৰাণ। ৰোহিত শৰ্মাক অতিক্ৰমী নতুন অভিলেখ। অভিষেক শৰ্মাৰ আফগানিস্তানৰ বিৰুদ্ধে তৃতীয়খন টি টুৱেণ্টি শৃংখলা দখল। আই চি চিৰ মাহাতুৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বঁটা। দিনুচালৈ 3টা শতকৰ পুৰস্কাৰ। এছিয়ান গেমছৰ ছেমিত বাংলাদেশ মহিলা ক্ৰিকেট দল চীনৰ বিৰুদ্ধে মেচ পৰিত্যক্ত। ক্ৰিকেট লাভ কৰিলে আন এটা খিতাপ। ইণ্টাৰ মায়ামিৰ হৈ মেচিৰ 100 সংখ্যক গ'ল। প্ৰস্তুত আজিপৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোক আটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালি ইমানতে সামৰিছোঁ। নমস্কাৰ।

আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক জুবলি বৰুৱাৰ কণ্ঠৰ কেইটিমান গীত।

ইমান পৰে জুবলি বৰুৱাৰ কণ্ঠৰ গীত গীতি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এইখিনিতে শ্ৰোতাসকলক জনাব খুজিছোঁ আজি পুৱা 9:20 প্ৰভাতী তৰংগ, প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা। আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক জ্যোতিপ্ৰকাশ দাস আৰু নতুন প্ৰজন্মৰ এগৰাকী গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পী বৰষা বৰা। অনুষ্ঠানটি আগবঢ়াব ইন্দ্ৰজিৎ দাসে।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

সাধক সুন্দৰৰ। এই অনুষ্ঠানটিত শ্ৰোতাসকলে শুনি আছে বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ কথা। সংগীতৰ ক্ষেত্ৰখনলৈ তেখেত কিদৰে আহিল, তেখেতৰ সংগীত জীৱনত যিসকল ব্যক্তিৰ অৰিহণা আছে সেইসকলৰ বিষয়ে, তেখেতৰ পৰিয়ালটোৰ বিষয়ে, এই সকলো কথা জানিবলৈ দেওবাৰে দিনৰ 10 বজাত আৰু মঙলবাৰে নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানটিত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা কথোপকথনৰ 3ৰ খণ্ড।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু কণ্টেক্ট পাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো মঞ্জিত গগৈয়ে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ বাবে কাইলৈ ৰাজ্যজুৰি জুবিন দিৱস পালনৰ অংশ হিচাপে 3-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত এই দিৱস পালন কৰা হৈছে। সদৌসম ছাত্ৰ সন্থাই প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই 19 ছেপ্টেম্বৰত ৰাজ্যজুৰি পোহৰৰে চাকি গছি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত সেইদিনা সন্ধিয়া 6 বজাত কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই বিষয়ে প্ৰকাশ কৰি কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিখন জিলা সদৰত ছাত্ৰ ছাত্ৰী, স্থানীয় শিল্পী তথা ৰাইজে সমবেত কণ্ঠত মায়াবিনী গীতটি পৰিৱেশন কৰিব আহ্বান জনাইছে। ইপিনে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যৰ 39খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হ'ব। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্যিক যুৱ মৰ্চাই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
3: 19 তাৰিখে বিজেপি কাৰ্যকৰ্তা

0: সকলে রাজ্য রক্তদান দিব জুবিন গার্গর মৃত্যু তিথি দিন মই নিজেও দিম আমার বিজেপি।
1: অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কাইলৈ প্ৰাণৰ শিল্পী সোঁৱৰি ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালনৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত দলৰ সভাপতি গৌৰৱ গগৈয়ে নিৰ্দেশ মৰ্মে সাধাৰণ সম্পাদকে জাৰি কৰা জাননী অনুসৰি স্মৃতি সন্ধ্যাৰ অংশ হিচাপে বন্তি প্ৰজ্বলন, শান্তিপূৰ্ণ শোভাযাত্ৰাকে ধৰি অন্যান্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। যোৰহাটত অনুষ্ঠিত হোৱা জিলা আয়ুক্তসকলৰ সন্মিলনত আলোচিত বিভিন্ন বিষয়, সিদ্ধান্ত আৰু নিৰ্দেশনাসমূহ জিলা পৰ্যায়ত ফলপ্ৰসূভাৱে ৰূপায়ণৰ বাবে ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম খৰিয়ে শিক্ষা বিভাগৰ বিষয়াসকলক জনোৱাৰ উদ্দেশ্যে কালি এখন সভা অনুষ্ঠিত কৰে। সভাত জিলা আয়ুক্তগৰাকীয়ে শিক্ষা বিভাগৰ বিষয়াসকলক জিলাখনত শিক্ষাখণ্ডৰ সামগ্ৰিক উন্নয়ন, চৰকাৰী আঁচনি আৰু কাৰ্যসূচীসমূহৰ ফলপ্ৰসূ ৰূপায়ণ, শিক্ষাৰ্থীসকলৰ বাবে উন্নত শৈক্ষিক পৰিৱেশ সৃষ্টি আৰু কাম কাজসমূহ অধিক সমন্বিতভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰিবলৈ লোৱা হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই পূজাৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপসমূহত বিশ্ব খনিকৰক আৰাধনাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। ৰাজ্যৰ বিভিন্ন কল কাৰখানা, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগতভাৱেও বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ চৌহদত আজি পৰম্পৰাগত ৰীতি নীতিৰে বিশ্বকৰ্মা পূজা পালন কৰিবলৈ লোৱা হৈছে। ধুবুৰী জিলাত আজি উলহ মালহেৰে বিশ্বকৰ্মা পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ বিলাচীপাৰা, গোলকগঞ্জ আৰু গৌৰীপুৰৰ কল কাৰখানা, ব্যক্তিগত প্ৰতিষ্ঠান আদিত বৈদিক নিয়মেৰে এই পূজা পালন কৰা হ'ব। এই উপলক্ষে সমগ্ৰ জিলাখনতেই উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। নলবাৰী জিলাৰো বাছ আস্থান, গেৰেজ, কল কাৰখানা আৰু বিভিন্ন প্ৰতিষ্ঠানত আড়ম্বৰপূৰ্ণভাৱে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন উদ্যোগ, ছপাশাল, ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয়, বাছ আস্থান, গেৰেজ আদিত পুৱাৰে পৰা বিশ্বকৰ্মা পূজা উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। দুলিয়াজানৰ নাওখলীয়া বৰকলীয়া মাজগাঁও পথাৰত অহা 31 জানুৱাৰীৰ পৰা 5-দিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ পতাকা উত্তোলনস্থলীত 25 সহস্ৰাধিক পুৰুষ মহিলাই জাতীয় সংগীত পৰিৱেশন কৰিব। অষ্টসপ্ততিতম দ্বিবাৰ্ষিক দুলিজান অধিৱেশনৰ আদৰণি সমিতিয়ে কালি এখন সংবাদমেলত এই কথা সদৰি কৰে। উদ্যোক্তা সমিতিয়ে প্ৰকাশ কৰা মতে টাই আহোমৰ ধৰ্মীয় পৰম্পৰা মেডাম মেফিৰে এই অধিৱেশনৰ আৰম্ভণি হ'ব। 1 ফেব্ৰুৱাৰীত অসম সাহিত্য সভাই 111 বছৰৰ ভৰি দিয়াৰ উপলক্ষে মূল পতাকাসহ 111খন পতাকা উত্তোলন কৰা হ'ব। অধিৱেশনৰ 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত ৰাজ্যৰ সকলো জাতি জনগোষ্ঠীৰ পৰম্পৰা আৰু ঐতিহ্য প্ৰতিফলিত কৰাৰ ব্যৱস্থা লোৱা হৈছে বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে। শিলচৰৰ প্ৰথমটো পৌৰ নিগম নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ 2জন প্ৰাৰ্থী বিজেন্দ্ৰ প্ৰসাদ সিঙে 9 আৰু ভক্তিসেন তালুকদাৰে 20 নম্বৰ ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে। কালি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোত মুঠ 18গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। ইয়াৰে 3জন কংগ্ৰেছৰ আৰু 6জন বিজেপিৰ ক্ষুব্ধ নিৰ্দলীয় প্ৰাৰ্থী। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি 9 বজাত শুনিবলৈ পাব।
2: निर्वाचन आयोग ने तृणमूल कांग्रेस का नाम और चुनाव चिन्ह निलंबित किया। दोनों गुटों को पश्चिम बंगाल उपचुनाव के लिए नया नाम और चिन्ह चुनने को कहा। विदेशी अंशदान विनियमन संशोधन विधेयक पर संयुक्त संसदीय समिति की पहली बैठक आज नई दिल्ली में होगी। राष्ट्रीय परीक्षा एजेंसी ने अंग्रेजी, वाणिज्य और समाजशास्त्र विषयों के लिए UGC नेट जून 2026 परीक्षा की अंतिम उत्तर कुंजी जारी की। बिहार, ओडिशा, उप हिमालय, पश्चिम बंगाल, सिक्किम, केरलम और राजस्थान में आज मूसलाधार बारिश की आशंका। टाटा सन्स ने एन चंद्रशेखरन को अगले 5 साल के लिए पुनः कार्यकारी अध्यक्ष नियुक्त किया। टाटा ट्रस्ट ने इसे अवैध बताया। और भारतीय पुरुष क्रिकेट टीम ने तीसरे T20 मैच में अफगानिस्तान को 127 रन से हराकर श्रृंखला 3-0 से अपने नाम की। अब समाचार विस्तार से। निर्वाचन आयोग ने पश्चिम बंगाल में विधानसभा उपचुनावों में ऑल इंडिया तृणमूल कांग्रेस के नाम और उसके आरक्षित फूल और घास चुनाव चिन्ह के इस्तेमाल पर

শৰত আহিল নিয়ৰৰ মালালৈ কহুৱাৰ হাঁহি হৈ, শৰত আহিল শুভ্ৰ কোমল শেৱালি সুবাস লৈ। আজিৰ গীতিমালিকা অনুষ্ঠানত প্ৰথমে শুনোৱা হওক দেৱজিৎ চৌধুৰীৰ কণ্ঠৰ এই গীত, গীতিকাৰ লক্ষ্য হীৰা দাস।

জেমেন চুলতানাৰ কণ্ঠত বংকিম শৰ্মা ৰচিত গীতটি শুনিলে। প্ৰযোজনা আছিল শ্যাম কল্যাণ দাসৰ। গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক মনোৰঞ্জন গগৈৰ কণ্ঠৰীতি গীত। গীতৰ ৰচনা আৰু প্ৰযোজনা সুধীৰ দাসৰ।

মনোৰঞ্জন গগৈ কণ্ঠৰ গীতটি শুনিলে। গীতৰ ৰচনা আৰু প্ৰযোজনা আছিল সুধীৰ দাসৰ। গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী তৃষাৰাণী শইকীয়া, গীতিকাৰ গীতা হাতীকাকতি, প্ৰযোজনা দীনবন্ধু চহৰীয়াৰ।

ত্ৰিশাৰণী শইকীয়াৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল গীতা হাতী কাকতি, প্ৰযোজনা আছিল দীনাবন্ধু চহৰীয়াৰ। আজিৰ গীতিমালিকা অনুষ্ঠানত শেষত শুনাবলৈ লৈছোঁ অশোক শইকীয়াৰ কণ্ঠৰ এটি গীত, গীতৰ ৰচনা কিশোৰ দাসৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

অশোক শইকীয়াৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ ৰচনা আছিল কিশোৰ দাসৰ, প্ৰযোজনা আছিল বিপুল বৰুৱাৰ। অশোক শইকীয়াৰ কণ্ঠৰ এই গীতটিৰেই আজি সামৰিছোঁ আমাৰ সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

আজি পুৱা 9:20 লাইভ ফোন ইন প্ৰভাতী তৰংগ। প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা। আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক জ্যোতিপ্ৰকাশ দাস আৰু নতুন প্ৰজন্মৰ এগৰাকী গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পী বৰষা বৰা। অনুষ্ঠানটি আগবঢ়াব ইন্দ্ৰজিৎ দাসে।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।
3: আজি নিশা 9:30 জীৱনৰ দিশবাণী অনুষ্ঠানত নাট্যকাৰ অৰুণ শৰ্মাৰ জীৱনৰ দিশবাণীৰ তৃতীয় খণ্ড শুনিবলৈ পাব। ইতিপূৰ্বে প্ৰচাৰিত এই অনুষ্ঠানত তেখেতৰ সৈতে কথা পাতিছিল কমল শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা অঞ্জুমা দাস মাহাতেৰ।
4: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
5: Our voice gets you heard everywhere.
4: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
5: 6900453528।
4: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
6: অনুৰাগ মোৰ গীত,
2: আলাপ অনুৰাগ,
6: আভৰণ
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
6: বৰাৰ।
7: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ের পাঠ্যক্রমের ভেটিত ছাত্র ছাত্রীক সমৃদ্ধ করা একমাত্র অনুষ্ঠান। প্রচারের সময় প্রতি সোম বুধ আর শুক্রবার বিয়লি 5:45।
3: আকাশবাণী গুৱাহাটীর মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 মাজুলী জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল সেৱা সমৰ্পণ মাহৰ অধীনত ৰাজ্যৰ 83,219গৰাকী যুৱক যুৱতীলৈ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত আৰ্থিক সাহায্য নগাঁও উপ নিৰ্বাচনৰ বাবে 18গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত 7গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল বান ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত আজি লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা পালন আৰু উত্তৰ পূব মণ্ডল বেডমিণ্টন প্ৰতিযোগিতাৰ ছিনিয়ৰ পুৰুষ মহিলা আৰু জুনিয়ৰ ল'ৰা ছোৱালী শাখাত অসমৰ খিতাপ অৰ্জন। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই মনজিত গগৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা সেৱা সমৰ্পণ মাহৰ প্ৰথমটো কাৰ্যসূচী হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ৰাজ্যৰ 83,219গৰাকী উদ্যমী যুৱক যুৱতীক আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত আৰ্থিক সাহায্য প্ৰদান কৰে। এই উপলক্ষে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত অংশ লৈ ডঃ শৰ্মাই যুৱ শক্তিক আত্মনিৰ্ভৰ অসমৰ আটাইতকৈ বৃহৎ শক্তি বুলি অভিহিত কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ যুৱ শক্তিৰ অন্তৰত অপাৰ সাহস, সামৰ্থ আৰু অসীম সম্ভাৱনা লুকাই আছে। চৰকাৰে প্ৰদান কৰা অনুদানেৰে যুৱক যুৱতীসকলে নিজকে সফল উদ্যোগী হিচাপে প্ৰতিষ্ঠা কৰি সফলতাৰ কাহিনী সমাজত বিলাই দিবলৈ আহ্বান জনায়। যুৱচামৰ প্ৰতিটো সফলতাই অসমত ইতিবাচক পৰিৱৰ্তনৰ নতুন অধ্যায়ৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ৰাজ্যত ঔদ্যোগিক পৰিৱেশ নিৰ্মাণৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে যুৱ উদ্যমীসকলক অসমত স্থাপন হোৱা বৃহৎ উদ্যোগসমূহৰ বাবে প্ৰয়োজনীয় কেঁচামাল উৎপাদনত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। বান ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত লোকপিয়লৰ গৃহৰ তালিকা প্ৰস্তুতৰ সময়সীমা প্ৰায় এমাহ বৃদ্ধি কৰা হৈছে। মহাপঞ্জীয়ক তথা

0: লোকপ্ৰিয় লক্ষ্য মৃত্যুঞ্জয় কুমাৰ নাৰায়ণে কালি ৰাজপত্ৰিত অধিসূচনাযোগে এই কথা সদৰি কৰি কয় যে জিলা দুখনত বাসগৃহৰ তালিকা প্ৰস্তুত আৰু গৃহ পিয়লৰ সময়সীমা 31 অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে। অসমত বাসগৃহৰ তালিকা প্ৰস্তুতৰ কামৰ বাবে 15 ছেপ্টেম্বৰ অন্তিম সীমা ধাৰ্য কৰা হৈছিল যদিও বানৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ জিলাত লোকপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰু অন্যান্য প্ৰস্তুতিমূলক কাম কাজ স্থগিত ৰখা হৈছিল। ৰাজ্যৰ বাকী জিলাসমূহত গৃহ তালিকা প্ৰস্তুতৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। চৰাইদেউ আৰু শিৱসাগৰ জিলাত আজি লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হ'ব। জিলা দুখনত মাহজোৰা কাৰ্যসূচীৰে এই প্ৰক্ৰিয়া চলিব। প্ৰথম পৰ্যায়ত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ গৃহ তালিকা প্ৰস্তুত আৰু গৃহ গণনা প্ৰক্ৰিয়া সমাপন কৰিব। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ বাবে ৰাজ্যজুৰি জুবিন দিৱস পালনৰ অংশ হিচাপে কালিৰে পৰা 3-দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত এই দিৱস পালন কৰা হৈছে। জুবিন ক্ষেত্ৰত কালি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয়। আজি সাংস্কৃতিক অনুষ্ঠান আৰু কাইলৈ গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনা প্ৰদৰ্শন কৰা হ'ব। সদৌসম ছাত্ৰ সন্থাৰ প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই কাইলৈ ৰাজ্যজুৰি পোহৰৰে চাকি গছি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত সেইদিনা সন্ধিয়া 6 বজাত কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই বিষয়ে প্ৰকাশ কৰি কয় যে সদৌসম ছাত্ৰ সন্থাৰ প্ৰতিখন জিলা সদৰত ছাত্ৰ ছাত্ৰী, স্থানীয় শিল্পী তথা ৰাইজে সমবেত কণ্ঠত মায়াবিনী গীতটি পৰিৱেশন কৰিবলৈ আহ্বান জনাইছে। ইপিনে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যৰ 39খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্যিক যুৱ মৰ্চাই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এনেদৰে কয়।
1: 19 তাৰিখে বিজেপিৰ কাৰ্যকৰ্তাসকলে ৰাজ্য ৰক্তদান দিব জুবিন গাৰ্গৰ মৃত্যুতিথিৰ দিন। মই নিজেও দিম আমাৰ বিজেপিয়ে।
0: অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কাইলৈ প্ৰাণৰ শিল্পী সোঁৱৰী ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালনৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত দলৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে সাধাৰণ সম্পাদকে জাৰি কৰা জাননী অনুসৰি স্মৃতি সন্ধ্যাৰ অংশ হিচাপে বন্তি প্ৰজ্বলন, শান্তিপূৰ্ণ শোভাযাত্ৰাকে ধৰি অন্যান্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰিবলৈ লোৱা হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পূজাৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপসমূহত বিশ্ব খনিকৰক আৰাধনাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। ৰাজ্যৰ বিভিন্ন কল কাৰখানা, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগতভাৱেও বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটীৰ চৌহদতো আজি পৰম্পৰাগত ৰীতি নীতিৰে বিশ্বকৰ্মা পূজা পালন কৰিবলৈ লোৱা হৈছে। ধুবুৰী জিলাত আজি উলহ মালহ বিশ্বকৰ্মা পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ বিলাচীপাৰা, গোলকগঞ্জ আৰু গৌৰীপুৰৰ কল কাৰখানা, ব্যক্তিগত প্ৰতিষ্ঠান আদিত বৈদিক নিয়মেৰে এই পূজা পালন কৰা হ'ব। এই উপলক্ষে সমগ্ৰ জিলাখনতেই উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। নলবাৰী জিলাৰো বাছ আস্থান, গেৰেজ, কল কাৰখানা আৰু বিভিন্ন প্ৰতিষ্ঠানত আড়ম্বৰপূৰ্ণভাৱে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন উদ্যোগ, ছপাশাল, ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয়, বাছ আস্থান, গেৰেজ আদিত আজি পুৱাৰে পৰা বিশ্বকৰ্মা পূজা উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে দাখিল কৰা 25গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰসমূহ কালি পৰীক্ষা কৰা হয়। পৰীক্ষাৰ অন্তত বিজেপিৰ দেৱাশিষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল, চি পি আইৰ ইনামুল হুদাৰ লগতে মুঠ 18গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ হিচাপে বিবেচিত হৈছে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামৰ প্ৰাৰ্থিত্বৰ বিষয়টো কালি অমীমাংসিত হৈ ৰয়। বিষয়টো আজি চূড়ান্ত কৰা হ'ব। আনহাতে মনোনয়ন পৰীক্ষণত 7গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা 8:02 জুবিন মনত শীৰ্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। অনুষ্ঠানটিৰ আগ ধৰিব অৰুণিমা গোস্বামীয়ে। যোৰহাটত অনুষ্ঠিত হোৱা জিলা আয়ুক্তসকলৰ সন্মিলনত আলোচিত বিভিন্ন বিষয়, সিদ্ধান্ত আৰু নিৰ্দেশনাসমূহ জিলা পৰ্যায়ত ফলপ্ৰসূভাৱে ৰূপায়ণৰ বাবে ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কোৰিয়ে শিক্ষা বিভাগৰ বিষয়াসকলক জনোৱাৰ উদ্দেশ্যে কালি এখন সভা অনুষ্ঠিত কৰে। সভাত জিলা আয়ুক্তগৰাকীয়ে

0: শিক্ষা বিভাগৰ বিষয়াসকলক জিলাখনত শিক্ষাখণ্ডৰ সামগ্ৰিক উন্নয়ন, চৰকাৰী আঁচনি আৰু কাৰ্যসূচীসমূহৰ ফলপ্ৰসূ ৰূপায়ণ, শিক্ষাৰ্থীসকলৰ বাবে উন্নত শৈক্ষিক পৰিৱেশ সৃষ্টি আৰু কাম কাজসমূহ অধিক সমন্বিতভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। শিলচৰৰ প্ৰথমটো পৌৰ নিগম নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ দুজন প্ৰাৰ্থী বিজেন্দ্ৰ প্ৰসাদ সিঙে ন আৰু ভক্তিসেন তালুকদাৰে 20 নম্বৰ ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে। কালি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোত মুঠ 18গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। ইয়াৰে 3জন কংগ্ৰেছৰ আৰু 6জন বিজেপিৰ ক্ষুব্ধ নিৰ্দলীয় প্ৰাৰ্থী। এতিয়া 42টা ৱাৰ্ডত মুঠ 133গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। অসম চৰকাৰে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিসকললৈ পেঞ্চন, পৰিয়াল পেঞ্চন তথা বাৰ্ষিক শিল্পী সন্মানৰ লগতে ইতিমধ্যে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা শিল্পীৰ অভাৱগ্ৰস্ত পৰিয়ালবৰ্গলৈ বিশেষ পৰিয়াল পেঞ্চন আগবঢ়াই আহিছে। ৰাজ্য চৰকাৰৰ 1987চনৰ শিল্পী পেঞ্চন আৰু বিশেষ পৰিয়াল পেঞ্চন সংশোধিত নিয়মাৱলীৰ অধীনত 2026-27 বিত্তীয় বৰ্ষৰ শিল্পী পেঞ্চন আঁচনিৰ বাবে শিল্পীসকলৰ পৰা প্ৰয়োজনীয় প্ৰমাণ পত্ৰসহ আবেদন আহ্বান কৰা হৈছে। ইয়াৰ বাবে কালি দুপৰীয়া 12 বজাৰ পৰা অনলাইনযোগে পঞ্জীয়ন মুকলি কৰা হৈছে। www.directorculture.assam.gov.in বা www.silpiasam.com ৱেবছাইটত অনলাইনযোগে 10 অক্টোবৰৰ মাজনিশা পৰ্যন্ত পঞ্জীয়ন কৰিব পাৰিব। নিৰ্দিষ্ট তাৰিখৰ পাছত অথবা অফলাইনযোগে দাখিল কৰা আবেদন গ্ৰহণযোগ্য বুলি বিবেচিত নহ'ব। সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ সাংস্কৃতিক কেন্দ্ৰসমূহৰ দায়িত্বত থকা সাংস্কৃতিক উন্নয়ন বিষয়া অথবা নিম্নবৰ্গৰ সহায়কসকলে সংশ্লিষ্ট জিলাখনৰ ইচ্ছুক দিব্যাংগ আৰু সজ্যাগত শিল্পীসকলৰ ঘৰলৈ গৈ অনলাইন আবেদন দাখিল কৰাত সহায় কৰিব। সংশ্লিষ্ট সাংস্কৃতিক উন্নয়ন বিষয়া অথবা নিম্নবৰ্গৰ সহায়কসকলৰ নাম আৰু যোগাযোগ নম্বৰ উপলব্ধ হ'ব। বিতং তথ্যৰ বাবে 9401183996 মোবাইল নম্বৰত পুৱা 10 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অথবা শিল্পী পেঞ্চন dca@gmail.com ইমেইল যোগে যোগাযোগ কৰিব পাৰিব। দুলীয়াজানৰ নাওখলীয়া বৰকলা মাজগাঁও পথাৰত অহা 31 জানুৱাৰীৰ পৰা 5দিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া অসম সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ পতাকা উত্তোলনস্থলীত 25 সহস্ৰাধিক পুৰুষ মহিলাই জাতীয় সংগীত পৰিৱেশন কৰিব। অষ্ট সপ্ততিতম দ্বিবাৰ্ষিক দুলীয়াজান অধিৱেশনৰ আদৰণি সমিতিয়ে কালি এখন সংবাদমেলত এই কথা সদৰি কৰে। উদ্যোক্তা সমিতিয়ে প্ৰকাশ কৰা মতে টাই আহোমৰ ধৰ্মীয় পৰম্পৰা মেডাম মেফিৰে এই অধিৱেশনৰ আৰম্ভণি হ'ব। 1 ফেব্ৰুৱাৰীত অসম সাহিত্য সভাই 111 বছৰৰ ভৰি দিয়াৰ উপলক্ষে মূল পতাকাসহ 111খন পতাকা উত্তোলন কৰা হ'ব। অধিৱেশনৰ 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত ৰাজ্যৰ সকলো জাতি জনগোষ্ঠীৰ পৰম্পৰা আৰু ঐতিহ্য প্ৰতিফলিত কৰাৰ ব্যৱস্থা লোৱা হৈছে বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে। তেওঁলোকে কয় যে অধিৱেশনত 700 পৃষ্ঠাৰ স্মৃতিগ্ৰন্থৰ লগতে 111খন বিভিন্ন গ্ৰন্থও প্ৰকাশ কৰি উলিওৱা হ'ব। লখিমপুৰৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ 75 বিঘা ভূমিত 352টা ধানৰ জাত সংৰোপণ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰক্ৰিয়াৰ জৰিয়তে আধুনিক জাতৰ ধানৰ লগতে 235বিধ বাও ধানৰ জাতো সংৰক্ষণ কৰা হৈছে। ইয়াৰে ভিতৰত 135বিধ বাও ধানেই ৰঙা চাউলযুক্ত আৰু এই চাউলসমূহ বিদেশলৈ ৰপ্তানি কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন NDA চৰকাৰৰ কাৰ্যকালত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন সাধন হৈছে। বহু প্ৰতীক্ষিত ধলাখদীয়া সংযোগী ডঃ ভূপেন হাজৰিকা সেতু মুকলিৰ পাছত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা হৈছে। এই দলংখন মুকলি হোৱাৰ লগে লগে উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশৰ আৰ্থসামাজিক, ঔদ্যোগিক, জনস্বাস্থ্য আৰু শৈক্ষিক ক্ষেত্ৰত লক্ষণীয় পৰিৱৰ্তন দেখা গৈছে। 2017চনৰ মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল। 9.15 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন উদ্বোধন কৰাৰ পাছত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত যাত্ৰাৰ সময় 6 ঘণ্টাৰ পৰা 1 ঘণ্টালৈ হ্ৰাস পাইছে। 60 টন সামৰিক টন ওজনৰ টেংক পৰিবহণ কৰিব পৰা চীন সীমান্তৰ সমীপৰ এই দলংখন প্ৰতিৰক্ষাৰ দিশৰ পৰাও গুৰুত্বপূৰ্ণ। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত আগবঢ়াব অৰূপ কুমাৰ শৰ্মাই।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 76 বছৰীয়া জন্মদিন, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত আৰ্থিক সাহায্য বিতৰণকে ধৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত প্ৰথম পৃষ্ঠাত ভিন ভিন বাতৰিয়ে প্ৰথম পৃষ্ঠা দখল কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 76সংখ্যক জন্মদিন আৰু তেওঁৰ 25 বছৰীয়া জনসেৱাক স্মৰণ কৰি দেশজুৰি আশীৰ্বাদৰ বন্তি শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

0: ভাৰতীয় জনতা পাৰ্টী আৰু বিভিন্ন ৰাজ্য চৰকাৰৰ উদ্যোগত এই বিশেষ অভিযান চলোৱা হৈছে। নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশিত বাতৰিটোৰ শিৰোনাম প্ৰধানমন্ত্ৰী মোদীৰ 76 বছৰীয়া জন্মদিনত আশীৰ্বাদ বন্তিৰে উজ্বলিল সমগ্ৰ দেশ। সোণাপুৰৰ জুবিন ক্ষেত্ৰত কালিৰে পৰা জুবিন দিৱস আৰম্ভ হৈছে। এই উপলক্ষে তেখেতৰ স্মৃতিত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাস, পৰিয়াল আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত 17 ছেপ্টেম্বৰৰ পৰা 19 ছেপ্টেম্বৰলৈ এই তিনিদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। দৈনিক অগ্ৰদূত, দৈনিক জনমভূমি, অসমীয়া খবৰ, দৈনিক অসম কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্যৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে দিছপুৰৰ লোকসেৱা ভৱনৰ সন্মুখত কালি প্ৰতিবাদ সাব্যস্ত কৰে। উজনিৰ 3খন বান ক্ষতিগ্ৰস্ত জিলাৰ প্ৰভাৱিত লোকৰ বাবে চৰকাৰে কোনোধৰণৰ ফলপ্ৰসূ পদক্ষেপ লোৱা নাই বা সাহায্য আগবঢ়োৱা নাই বুলি অভিযোগ তুলি শিৱসাগৰৰ বিধায়কগৰাকীয়ে এই প্ৰতিবাদ সাব্যস্ত কৰাৰ বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমেৰিকাৰ হাউচ অব ৰিপ্ৰেজেণ্টেটিভে ৰাছিয়া আৰু ইৰাণৰ ওপৰত নিষেধাজ্ঞা বৃদ্ধি কৰাৰ উদ্দেশ্যে এখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰিছে। বিধেয়কখনৰ বাবে ভাৰতে পোনপটীয়াকৈ প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে, কিয়নো ইয়াত ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু গেছ ক্ৰয় কৰা দেশসমূহৰ ওপৰত 100% পৰ্যন্ত আমদানি শুল্ক আৰোপ কৰাৰ ক্ষমতা আমেৰিকাৰ ৰাষ্ট্ৰপতিক প্ৰদান কৰা হৈছে। দি আছাম ট্ৰিবিউন কাকতে এই বাতৰিটোক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰি মাজলৈ।
1: ভাৰতে যোৱা নিশা নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত আফগানিস্তানক 127 ৰানত পৰাস্ত কৰি শৃংখলাৰ আটাইকেইখন খেলত জয়লাভ কৰাৰ কৃতিত্ব অৰ্জন কৰে। অসমে মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত উত্তৰ পূব মণ্ডল বেডমিণ্টন প্ৰতিযোগিতাৰ ছিনিয়ৰ পুৰুষ, মহিলা আৰু জুনিয়ৰ ল'ৰা ছোৱালী শাখাত খিতাপ অৰ্জন কৰিছে। প্ৰতিযোগিতাখনত 4টা দলীয় শাখাত স্বৰ্ণপদক দখল কৰা অসমে ছিনিয়ৰ পুৰুষ মহিলা শাখাত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ সুবাদত অহা বছৰ মেঘালয়ত হ'বলগীয়া 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়ালৈও যোগ্যতা অৰ্জন কৰিছে। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। সেৱা সমৰ্পণ মাহৰ অধীনত ৰাজ্যৰ 83,219 গৰাকী যুৱক যুৱতীলৈ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত আৰ্থিক সাহায্য। বান ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত আজি লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ আৰু উত্তৰ পূব মণ্ডল বেডমিণ্টন প্ৰতিযোগিতাৰ ছিনিয়ৰ পুৰুষ, মহিলা আৰু জুনিয়ৰ ল'ৰা ছোৱালী শাখাত অসমৰ খিতাপ অৰ্জন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: কৰে। সভাত উপস্থিত জিলাখনৰ বহুকেইজন জ্যেষ্ঠ নাগৰিকে নদীদ্বীপটোৰ ঐতিহ্য আৰু ভৱিষ্যৎ সম্ভাৱনাক লৈ নিজৰ মনৰ ভাৱ ব্যক্ত কৰে। সুধাকণ্ঠৰ কালজয়ী গীত, নৃত্য আৰু আধুনিক কলাৰ সংমিশ্ৰণেৰে গঠিত সাংস্কৃতিক কাৰ্যসূচীয়ে সমগ্ৰ অনুষ্ঠানটোক অনন্য মাত্ৰা প্ৰদান কৰে।
1: যোৱা 9 ছেপ্টেম্বৰত মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 2026-2027 বৰ্ষৰ ছাত্ৰ সংসদৰ নিৰ্বাচন প্ৰথমবাৰলৈ ডিজিটেলি সম্পন্ন হয়। এই সন্দৰ্ভত অধিক শুনক আমাৰ সংবাদদাতাৰ পৰা।
0: জিলাখনত বিদ্যালয় পৰ্যায়ত প্ৰথমবাৰলৈ ডিজিটেলি সম্পন্ন হোৱা এই ভোটগ্ৰহণৰ প্ৰাক মুহূৰ্তত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতৰ সংবিধান প্ৰণয়ন সমিতিৰ সভাপতি তথা ভাৰতীয় সংবিধানৰ অন্যতম মুখ্য প্ৰণেতা ডঃ বি আৰ আম্বেদকাৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটি শুভাৰম্ভ কৰে জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত গণতান্ত্ৰিক মূল্যবোধ

0: প্ৰণয়ন সমিতিৰ সভাপতি তথা ভাৰতীয় সংবিধানৰ অন্যতম মুখ্য প্ৰণেতা ডঃ পি আৰ আম্বেদকাৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটি শুভাৰম্ভ কৰে জিলায়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত গণতান্ত্ৰিক মূল্যবোধ, নেতৃত্বৰ গুণ আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে স্থাপন কৰা দুটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰথমটো আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰ দ্বাৰ মুকলি কৰে জিলায়ুক্তগৰাকীয়ে আৰু দ্বিতীয়টো আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰ দ্বাৰ মুকলি কৰে বিদ্যালয়সমূহৰ পৰিদৰ্শিকা তথা ভাৰপ্ৰাপ্ত জিলা প্ৰাথমিক শিক্ষা বিষয়া লিপিকা বুঢ়াগোহাঁয়ে। এই নিৰ্বাচনৰ জৰিয়তে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক গণতন্ত্ৰৰ প্ৰকৃত অৰ্থ, ভোটাধিকাৰৰ গুৰুত্ব, দায়িত্বশীল নেতৃত্ব আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধৰ সৈতে পৰিচয় কৰাৰ এক সুন্দৰ প্ৰয়াস কৰা হয়। অনুষ্ঠানটোৱে ছাত্ৰ ছাত্ৰীসকলৰ মাজত নেতৃত্বৰ দক্ষতা, সিদ্ধান্ত গ্ৰহণৰ সামৰ্থ্য আৰু গণতান্ত্ৰিক মনোভাৱ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
1: সমগ্ৰ ৰাজ্য লগতে সত্ৰপীঠ মাজুলীৰ সত্ৰ আৰু নামঘৰসমূহ হৰিনাম কীৰ্তনৰ অমিয়া ধ্বনিৰে মাজুৰি মুখৰিত হৈ আছে। আজি ভাদ আহিনৰ দুমাহীৰ এই ক্ষণত অসমীয়া সমাজ জীৱনৰ এটি অতি পুণ্য, পবিত্ৰ আৰু আধ্যাত্মিক ৰসেৰে জীপাল মাহ হৈছে ভাদ মাহ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে সত্ৰীয়া সংস্কৃতিৰ পীঠ স্থান মাজুলীৰ 33খন সত্ৰ আৰু প্ৰায় 300+ নামঘৰত পহিলা ভাদৰ পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। ভকত বৈষ্ণৱসকলে এই পবিত্ৰ ভাদ মাহত ভগৱানৰ চৰণত সেৱা নিবেদন জনাই পৰিৱেশন কৰে প্ৰভু ভগৱন্তৰ নাম। জিলাৰ ৰেহ ৰূপত আজিলৈ ইমানেই। কাইলৈ আন এখন জিলাৰ সৈতে পুনৰ লগ পাম এই একে সময়তে। নমস্কাৰ।

জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি মাজুলী জিলাৰ ৰেহৰূপ শুনিলে। লিখি পঠিয়াইছিল মাজুলীৰ সংবাদদাতা বিকাশ শইকীয়াই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

আচলতে এগৰাকী এনেকুৱা ব্যক্তিৰ জীৱনটোক উদযাপন কৰিবলৈ বহিছোঁ। তেখেতৰ সৃষ্টিৰাজিয়ে যিধৰণে আমাক সমৃদ্ধ কৰি ৰাখিছে সেই কথাখিনিক আমি এবাৰ পাতিব বিচাৰিছোঁ। আকৌ এবাৰ আমি তেখেতৰ যি অৱদান, তেখেতে আমাক কি ধৰণে আমাৰ মন মগজুক মোহাচ্ছন্ন কৰি ৰাখিছিল, এতিয়াও ৰাখিছে আৰু সদায়ে ৰাখিব, সেই কথাখিনি আকৌ এবাৰ পাতিব বিচাৰিছোঁ। শব্দৰ সৈতে খেলা কৰা সেই ব্যক্তিগৰাকী সুৰৰ মায়াজালৰ মাজত আমাক সকলোকে বান্ধি ৰাখিব পৰা ব্যক্তিগৰাকী, যিগৰাকী ব্যক্তি সমাজৰ কথা চিন্তা কৰিছিল, যিগৰাকী ব্যক্তিয়ে প্ৰকৃতিৰ কথা চিন্তা কৰিছিল, যিগৰাকী ব্যক্তিয়ে জীৱ জন্তু চৰাই চিৰিকটি গছ গছনি সকলোকে ভাল পাইছিল। প্ৰতিটো জীৱৰে যে প্ৰাণ আছে, এগৰাকী গছক সাৱটি তেওঁ সেই অনুভৱ কৰিছিল, বাটৰ কুকুৰটোক মৰম কৰি তাৰ কষ্ট লাঘৱ কৰিবলৈ প্ৰয়াস কৰি তাক সকাহ দিছিল, আহত চৰাইজনীক মৰম কৰি আদৰ কৰি চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তুলিছিল। তেওঁ এই কথা অনুভৱ কৰিছিল, পৃথিৱীখন কেৱল আমাৰ মানুহৰ নহয়, জীৱশ্ৰেষ্ঠ বুলি দাবী কৰা আমাৰ মানুহৰ বাবেই এই পৃথিৱীখন নহয়, সকলো সমানেই মিলিজুলি থাকিব লাগিব, সামঞ্জস্য থাকিব লাগিব, ভাৰসাম্য থাকিব লাগিব। আজি তেখেতৰ কথা পাতিম। তেখেতৰ কথা আমি আমাৰ দৰে যিটো প্ৰজন্ম, সেই প্ৰজন্মটোৱে আমি শৈশৱৰ কিছু সময় আমি ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা তেখেতসকলৰ গীতৰ মাজত আমি যেতিয়া সোমাই আছিলোঁ, যেতিয়া যৌৱনত উপনীত হ'লোঁ, সেই সময়ত এটা ধুমুহাৰ দৰে এটা সত্তা আমাৰ মন মগজুক চুই গ'ল। আমি যেতিয়া যৌৱনৰ সময়ত আনন্দ লাগিলেও তেখেতৰ গান গাওঁ, দুখতো তেখেতৰ গান গাওঁ, তেওঁৱেই যেন আমাৰ কাৰণে সকলো আছিল, এনেকুৱা এটা সময় আহি গৈছিল। আৰু যেতিয়া আমি তেখেতক লগ পাইছিলোঁ, সেই লগ পোৱাৰ সেই সময়খিনি, সেই সময়ৰ পৰাই সেই ব্যক্তিগৰাকীৰ যি সৰলতা, যিধৰণে তেখেত আৱেগপ্ৰৱণ, যিধৰণে তেখেতে মানুহৰ কাৰণে দুখত কষ্ট পাই থকা গৰাকীৰ কাৰণে যিধৰণে তেখেতৰ মনটোৱে কান্দিছিল, সেই কথাখিনি দেখি আমাৰ দৰে যুৱ প্ৰজন্ম আমি বৰ বেলেগ ধৰণে আকৃষ্ট হৈছিলোঁ। তেখেতৰ যিসকল জ্যেষ্ঠ আছিল, সেই জ্যেষ্ঠসকলকো তেখেতে সমানেই শ্ৰদ্ধা কৰিছিল, আৰু সেই শ্ৰদ্ধাশীল হৈয়েই, সেই জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈয়েই তেখেতে অসমৰ সংগীত জগতখনত এটা নিজৰ সুকীয়া চিনাকিৰে সুকীয়া পৰিচয় এটা গঢ়িছিল। তেখেতে আচলতে আজিকালি যিধৰণে বহুতেই আনৰ ধৰণে গাবলৈ চেষ্টা কৰি বা আনৰ গান এটা গাই মই একেধৰণে গাইছোঁ তেনেকুৱা চিনাকি এটা ল'বলৈ চেষ্টা কৰে, তেনেকুৱা চেষ্টা কৰা নাছিল। তেখেত সকলো ক্ষেত্ৰতে সুকীয়া আছিল, সুৰৰ ফালৰ পৰাও সুকীয়া আছিল, কথাৰ ফালৰ পৰাও, তেওঁ লিখা গীতবোৰ সুকীয়া আছিল, তেওঁৰ কৰা চিন্তাবোৰ সুকীয়া আছিল। আজি এই সকলো কথা পাতিম। আৰম্ভণিতে তেখেতৰ মই তেখেতে লিখা কিছু কথা মই পঢ়ি দিব বিচাৰিছোঁ। মই গানৰ ক্ষেত্ৰত প্ৰথমতে গুৰুত্ব দিওঁ তালত, কাৰণ মই নিজে ৰিদম প্লেয়াৰ আছিলোঁ, 14 বছৰ উৰাই ঘূৰাই ৰিদম বজাইছোঁ, তাৰ পাছতহে মই গানলৈ আহিছোঁ, সেইকাৰণে ছন্দত মোৰ গুৰুত্ব বেছি। মই প্ৰায় 3-4 হাজাৰ গান লিখিছোঁ, সকলো গানৰ বিষয়ে ক'ব নোৱাৰিম, কিন্তু শেহতীয়া গান এটিৰ কথা কওঁ। চিলা চিলা চিলা মই তোৰ আকাশৰে, উৰি উৰি ফুৰু মই ডাৱৰে পোহৰে। মন কৰিব শেষৰ শব্দকেইটা এ কাৰত শেষ হয়, যদি এ কাৰত নহৈ এই শব্দ ই কাৰত শেষ হয় শুনিবলৈ বেয়া হ'ব, ছন্দটো সেইকাৰণেই দৰকাৰী। ছন্দক লৈ আৰু বহুত গীতত খেলা কৰিছোঁ, মোৰ এটা গান আছে প্ৰতিটো প্ৰহৰ, গোটেই গানটোৰ প্ৰতিটো শাৰী আৰম্ভ হয় প্ৰতিটো শব্দৰে, দেখাত কবিতা যেন লাগে কিন্তু কবিতা নহয় গান। আৰু এটা গান আছে মোৰ অবাক অবাক

নমস্কাৰ শ্ৰোতাসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আজিৰ দিনটোত আমি প্ৰভাতী তৰংগ অনুষ্ঠানত কথা পাতিব বিচাৰিছোঁ। আমি

সপোন সপোন, একো একোটা শব্দ মই দুবাৰকৈ ব্যৱহাৰ কৰিছোঁ। বিভিন্ন ধাৰা আছে গানৰ, মই প্ৰত্যেকটো ধাৰাকে চুবলৈ চেষ্টা কৰিছোঁ। এই শব্দৰ মাজেৰে ছন্দৰ মাজেৰে খেলা কৰি থকা, আমাৰ মন মগজুক ছন্দায়িত কৰি ৰখা, ছন্দবদ্ধ কৰি ৰখা জুবিন গাৰ্গ, এই যিটো সত্তা, এই সত্তাটোৰ কথা আমি পাতি শেষ কৰিব নোৱাৰোঁ। জুবিন গাৰ্গ সদায় আমাৰ লগত আছে, সদায় আমাৰ লগত থাকিব তেখেতৰ সৃষ্টিৰাজিৰ সৈতে। আমি পাতিম, আমি জ্যেষ্ঠগৰাকীৰ সৈতেও কথা পাতিম। তেখেতে অতি শ্ৰদ্ধা কৰা এগৰাকী সংগীত শিল্পী, বিশিষ্ট সংগীতজ্ঞ, সংগীত পৰিচালক, কণ্ঠশিল্পী, সুৰকাৰ আৰু আকাশবাণীৰ এগৰাকী অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া, বহু বছৰ ভূপেন হাজৰিকাই হওক, জয়ন্ত হাজৰিকাই হওক, অসমৰ সংগীত জগতৰ এইসকল শিল্পীৰ সৈতে যিগৰাকী ব্যক্তি কাম কৰাৰ একেলগে সময় অতিবাহিত কৰিছে, যিগৰাকীৰ যথেষ্ট অভিজ্ঞতা আছে আৰু যিগৰাকীক জুবিন গাৰ্গে অতি শ্ৰদ্ধা কৰিছিল, সেইগৰাকী হৈছে আমাৰ সকলোৰে আদৰৰ। মই তেখেতক এতিয়াও কওঁ, তেখেতৰ যথেষ্ট বয়স হৈছে, তেখেতক কেতিয়াবা কেতিয়াবা মঞ্চত ধৰি আমি থিয় কৰাই দিব লাগে, লৈ যাব লাগে তেখেতক। কিন্তু মই তেখেতক কওঁ, মই এটা বৰ বেলেগ ধৰণৰ কথা দেখোঁ তেওঁ তাত। তেওঁ হয়তো চিৰিটো উঠোঁতে তেওঁক ধৰি লৈ যাওঁ আমি ওপৰলৈ, কিন্তু গীটাৰখন হাতত লৈ লোৱাৰ পাছত তেওঁ পাহৰি যায়। তেওঁ একেই সেই চিৰ তৰুণ জেপি দাসগৰাকী হৈ পৰে। জেপি দাক তেওঁ অলপ অসুস্থ, তথাপিও আকাশবাণী বুলি ক'লে আৰু জুবিন গাৰ্গ বুলি কোৱাৰ পাছত তেখেত আজি আমাৰ মাজত আহিছে, তেখেতৰ সৈতে আমি কথা পাতিম। কাৰণ জুবিন দাই তেখেতক অতি শ্ৰদ্ধা কৰিছিল, সেই কথাখিনি আমি পাতিম। আৰু জুবিন দাৰ যিহেতু তেখেত এগৰাকী কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক, গোটেইখিনি কথা জেপি দাই বুজি পায় কথাখিনি, গতিকে সেইকাৰণে জেপি দাৰ পৰা আমি কথাখিনি পাতিম। নতুন প্ৰজন্মৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, আমি নতুনকৈ বৰ্তমান সময়ত যিগৰাকী খুব ভাল কাম কৰি আছে, সেয়া হৈছে বৰষা বৰা। বৰষা বৰাকো আমি আমাৰ মাজলৈ আজি আমন্ত্ৰণ জনাই আনিছোঁ। বৰষাইনো গীত লিখে, সুৰ কৰে, নিজৰ এগৰাকী কণ্ঠশিল্পী, কিন্তু বৰষাইনো জুবিন গাৰ্গৰ সেই ধাৰাটোৰ পৰা কি ধৰণে অনুপ্ৰাণিত হৈছে, সেই কথাখিনি আমি পাতিম। শ্ৰোতাসকল, আজি আপোনালোকে ফেচবুক পেজত আপোনালোকে জুবিন গাৰ্গ সম্পৰ্কে, তেখেতৰ সৃষ্টিৰাজি সম্পৰ্কে, তেখেতৰ অৱদান সম্পৰ্কে ইতিবাচক ধৰণে আপোনালোকে লিখিব পাৰে। আপোনালোকে কবিতাৰ আকাৰত জুবিন গাৰ্গৰ সৃষ্টিৰাজিক যদি সামৰি ল'ব বিচাৰে তেনেকৈও লিখিব পাৰে, আমি পঢ়িম। অনুষ্ঠানটি ভাল লাগিছে তেনেকৈ হয়তো আৰম্ভণিতে এটা দুটা বাৰ্তা আহিব, কিন্তু আমি আশা কৰিম এনেকুৱা বাৰ্তা যি বাৰ্তাত আপোনালোকে গোটেই কথাখিনি সামৰি আপোনালোকে নিজৰ মনত উদ্ৰেক হোৱা কথাখিনি আপোনালোকে লিখিব, তেতিয়া পঢ়িম আৰু সেই কথাখিনি, সেই বাৰ্তাখিনি ৰাইজৰ মাজলৈ যাব, নহয় জানো? এইখিনি সময়ত এই অনুষ্ঠানটি আপোনালোকে ফেচবুক পেজত চাই আছে, ফেচবুক পেজত চাই থকা এই দায়িত্বত আছে আমাৰ ডিম্পুল বৰগোহাঁই। আপোনালোকে ৰেডিঅ' ছেটত অনুষ্ঠানটি শুনি আছে, ৰেডিঅ' ছেটত অনুষ্ঠানটি শুনাত আপোনালোকে মিডিয়াম ৱেভতো শুনিবলৈ পাইছে, একে সময়তে 101.6 মেগাহাৰ্জত FMতো শুনি আছে। গতিকে আমাৰ নিয়ন্ত্ৰণ কক্ষত আছে নিখিল শৰ্মা, বিজয় কুমাৰ বাৰ্মা, আনোৱাৰ আলী, অমলেশ কলিতা। ট্ৰান্সমিটাৰত আছে মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিপুল কলিতা। FM ট্ৰান্সমিটাৰত আছে বিজয় দাস। ডিউটি ৰুমত আছে প্ৰিয়াংকী দেৱ চৌধুৰী আৰু ষ্টুডিঅ'ত আছে গীতালী ভট্টাচাৰ্য। শ্ৰোতাসকল, FMত শুনি থকা কথাটো এইকাৰণেই কৈছোঁ, এই মুহূৰ্তত বিভিন্নজনে হয়তো গাড়ী লৈ, তেওঁলোকে গাড়ীখন চলাই, তেওঁলোকে হয়তো কোনোবাই কাৰ্যালয়লৈ গৈ আছে, কোনোবাই হয়তো এই মুহূৰ্তত নিজৰ কামৰ বাবে ওলাই গৈছে, এইখিনি সময় তেওঁলোকৰ অতি প্ৰিয়, কাৰণ 101.6 FM টিউন কৰি তেওঁলোকে গাড়ীত এই অনুষ্ঠানটি শুনি যায়। গতিকে আপোনালোকেও নিশ্চয় শুনি আছে, গতিকে আপোনালোককো আদৰণি জনাইছোঁ। ৰেডিঅ' ছেটত যিসকলে শুনি আছে, নামসমূহ আমি গম নাপাওঁ, কিন্তু আপোনালোকে অতি আন্তৰিকতাৰে শুনি থাকে, গতিকে আপোনালোককো মই অতি আদৰেৰে অনুষ্ঠানৰ মাজলৈ আদৰিছোঁ। এই সময়ত অনুষ্ঠানটি আকাশবাণী নগাঁও, আকাশবাণী তেজপুৰ আৰু আকাশবাণী ধুবুৰী কেন্দ্ৰই একে সময়তে ৰিলে কৰে। গতিকে নগাঁও, তেজপুৰ, ধুবুৰীৰ আশে পাশে থকা আমাৰ কেন্দ্ৰই সামৰি লোৱা সকলো শ্ৰোতাক মই আদৰি লৈছোঁ। এপততো পৃথিৱীৰ সকলো অংশৰ পৰা শুনিব পাৰে, গতিকে এপত যিসকল শুনি আছে তেওঁলোককো আমি আদৰিছোঁ। নিউজ অন AIR অথবা AIR ৰেডিঅ' এপতো আপোনালোকে শুনিব পাৰে, গতিকে সকলো শ্ৰোতাকে আদৰণি জনাইছোঁ। আমি কিছু

0: পাতনি মেলিলোঁ এই কাৰণেই যে বহুতো শ্ৰোতা এইখিনি সময়ত আমাৰ ফেচবুক পেজত সংলগ্ন হ'ল। উৎপলা শইকীয়া, সোণালী জয়ন্তী নগৰ, যোৰহাটৰ পৰা বাৰ্তা প্ৰেৰণ কৰিছে। ক্ৰন্দশিয়ালা, সাতখলি, চিপাঝাৰৰ পৰা ইনামুল মজিদ, লাচিত নগৰ, ৰঙিয়া, তিনিআলিৰ পৰা বংকিম চন্দ্ৰ দাস, কল্পনা আমিন শৰ্মা, আপুনি যেতিয়া মই জেপিদাৰ কথা কৈ আছিলোঁ আপুনি তাৰ মাজতে জেপিদা বুলি লিখিয়ে দিছিলে, আপুনি বুজিয়েই পাইছিলে তেখেত কোন। মই নামটো কোৱাৰ ঠিক আগে আগে আপুনি নামটো লিখি দিছে, মই বুজি পাইছিলোঁ সেইটো কথা, কাৰণ মনত আছে নহয় জানো, জেপিদাই যেতিয়া এই মঞ্চত এদি আমি ফেচবুকত এটা অনুষ্ঠান দেখিছিলোঁ নহয়, মঞ্চত গীতাৰখন লৈ যি ধৰণে গাইছিল, কিমান ভিউৱাৰ্চ, কিমান মানুহে চাইছিল, সেই একেই জেপিদা এতিয়াও সেই একেই আছে। আপোনালোকে যেতিয়া মই তেখেতলৈ মাইক্ৰফোন এৰিম তেতিয়া গম পাব জেপিদা একেই আছে আৰু একেই থাকিব। আৰু কিবা জেপিদাক ওচৰত থাকিলে আমাৰ কিবা এটা ভাল লাগে। আমাৰ ধৰি লওক আকাশবাণীত বহুতো বিষয়ে চাকৰি কৰিছে, তাৰ ভিতৰত জেপিদা এনেকুৱা এগৰাকী বিষয়া যিগৰাকী বিষয়ক আমি কাষত পালে আমি নতুন প্ৰজন্মটো আচলতে বহুত উৎসাহিত হওঁ। গতিকে আজি তেখেতৰ পৰা আমি শুনিম। ধীৰেণৰয় খুব ভাল পাইছে তেখেতে, ধনজিত বেজবৰুৱা নলবাৰী জিলাৰ ডিৰুৱাৰ পৰা, কল্পনা কলিতা আপুনি কাহিলীপৰাৰ পৰা, দীপাঞ্জলি বৰা যোৰহাটৰ পৰা সংযুক্ত হৈছে। আপোনালোকে অনুষ্ঠানটি শুনি থাকিব, আমি কথা পাতি থাকিম আৰু জুবিন গাৰ্গৰ কথা পাতিম। আৰু জুবিন গাৰ্গৰ বিষয়ে আমি হয়তো আপোনালোকৰ হয়তো কিন্তু ব্যক্তিগত অভিজ্ঞতা থাকিব পাৰে, ভাল লগা অভিজ্ঞতা, বেয়া কথাবোৰ নাপাতোঁ দিয়ক আমি, নহয় জানো কোনোবাই হয়তো সমালোচনামূলক কিবা যদি বিভিন্ন সময়ৰ পৰিপ্ৰেক্ষিতত কিবা কথা যদি মনত খুদুৱাই থাকেও সেইবিলাক কথা আমি ইয়াত কিন্তু আলোচনা নকৰোঁ। আমি জুবিন গাৰ্গৰ সৃষ্টিৰাজি সম্পৰ্কে কথা পাতিম, বেলেগ আনুষংগিক অন্য কথা আমি ইয়াত অৱতাৰণা নকৰোঁ। গতিকে শ্ৰোতাসকল, আমি কিছু সময় পাছত আপোনালোক দুটি নম্বৰ কৈ দিম, যদি আপোনালোকে ফোনযোগেও সংযুক্ত হ'ব বিচাৰে তেতিয়া সংযুক্ত হ'ব পাৰিব। মই জে পি দাৰ ওচৰলৈ গৈছোঁ, বৰষাই মোক সহযোগ কৰিব যিহেতু মাইক্ৰফোন মাজতে এটা আছে। জে পি দা, আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ। জুবিন গাৰ্গ, আমি আচলতে জুবিন মই এটা সময়ৰ মাজত যিধৰণে আছিলোঁ, আপোনালোক জ্যেষ্ঠসকলে তেখেতক আশীৰ্বাদ দিছিল, আৰু তেখেতে, মই বিশেষকৈ এটা কথা জানো যে আপুনি কিবা এটা ক'লে তেখেতে, আপুনি যদি খং কৰিও কিবা এটা কয়, জুবিন গাৰ্গে কিন্তু সকলো কথাখিনি আপোনাক শুনে। গতিকে আজিৰ অনুষ্ঠানত প্ৰথমেই আৰম্ভণিতে আপুনি জুবিন গাৰ্গ বুলি ক'লে আপোনাৰ ভাতৃপ্ৰতিম সেই জুবিন গাৰ্গ, সেই জুবিন গাৰ্গ সম্পৰ্কে কি ক'ব আৰম্ভণিতে?
1: জুবিনক প্ৰথম মই জুবিন হিচাপে পাইছোঁ 1992ত, 92 চনত মই নাছিলোঁ, ইয়াত মই আইজলত আছিলোঁ, তেতিয়া তেওঁ গান চান শুনা নাই। মই আইজলৰ পৰা আকৌ তেজীলৈ গ'লোঁ, তেওঁক ভালকৈ ফিজিকেলি আৰু হেৰিকৈ লগ পাইছোঁ মই 2003-04, তেতিয়া তেওঁ ফুল ব্লাষ্টত আছে আৰু, ভাইমন্দা গানবিলাক আৰম্ভ কৰিছে, তাৰ আগতে কিছুমান গান গাইছে, সেইবিলাক মই ইমান মন দি শুনা নাই। কিন্তু এবাৰ যেতিয়া মন দি শুনিব আৰম্ভ কৰিলোঁ, এই মন নিদিয়াখিনি সোমাই গ'লোঁ মোৰ গাত, মন যে ইয়া নাছিল, মন সোমাই গ'ল, তাৰপিছৰ পৰা গান গান গান গান গান, আৰু মোক খুব শ্ৰদ্ধা কৰে। এবাৰ মানে তাৰ জন্মদিনৰ দিনা ক'ৰবাত এটা চেনেলে কিবা পাতিছিলে জন্মদিন, মোক জেপিদাৰ বিষয়ে কওকচোন, তেওঁ সুধিলে, যে জেপিদাৰটো 10 বছৰ আগতে জন্ম হ'ল, মানে এইটো যুগত জন্ম হ'ব লাগিছিলে, কিমান মিছ কৰিছে তোমাৰ, এইখিনি শ্ৰদ্ধাটো সদায় থাকে, মোক বুঢ়া বুলি মাতে, ঐ বুঢ়া এনেকুৱা, সেইটো যিটো অসমীয়াৰ যিটো মৰম, মোৰ উজনি মৰম যে বুঢ়া এইফালে, সেইবিলাক মানে টাচ, স্কিন টাচ কৰা ল'ৰা এটা দেই, মানুহ হাত ধৰিলেই নহয়, মানে কথা পাতিলেই মোলৈ যেন সোমাই গৈছে, মোৰ লগতেই যেন আছে। আৰু তাক গান মই বেছি দিয়া নাই, 4-5টামান গান দিছোঁ, কিন্তু যিকেইটা গান গাইছে, এটা গাইছে ভূপেন্দ্ৰৰ ওপৰত গান এটা গাইছে, সেইটো মানে ভূপেন্দ্ৰ ঢুকোৱাৰ পিছত গাইছে, এনেকুৱা ধুনীয়া গাইছে, এইটো যে আছে যদি মই শুনাম বাৰু ৰাইজক, মানে মই কি কৰিছোঁ নালাগে, জুবিনে কি কৰিছে এইটোৱে কম মই, মানে গানটো মোৰ সুৰ বাৰু, কিন্তু জুবিনে কি কৰিছে গানটোৰ ওপৰত, চিঞৰিছে, তাৰ চিঞৰটো ইউজ কৰিছে, ভূপেন দা কোটে বুলি এটা লাইন আছে, সেইটো চিঞৰিছে, সেইখিনি শুনিলে গম পাব মানে, মই মোৰ বিষয়ে নকওঁ, জুবিনৰ বিষয়ে ক'ম কি কৈছে। আৰু এটা বস্তু হ'ল কি, তেওঁৰ কোমলতাটো, তেওঁ পুৰীখন যে খোৱা কিছুমান ভিডিঅ' আছে, পুৰীখনকো মৰম কৰি খায়, লাহেকৈ ধৰি চুবাত চুবাটো জোৰে নুচুবায়, আৰু সেইবিলাক

0: বস্তু মানে এইটো নেচাৰ এটা আছে তাৰ দেই, হিউমেন নেচাৰটো জুবিনৰ তাত যিমান আছে কাৰো তাত, কোনো ছিংগাৰ তাত নাই। গান গাব যায়, গান গায় পইচা লৈ গুচি আহে। জুবিনতো পইচাই ল'ব পাহৰি কেতিয়াবা, আৰু যিটো গায় গান সেইটো মন দি গায়। সি তাত জেনৰ এটা আছে দেই, সেই জেনৰটো বহুতে কয় জুবিনে চিঞৰে, মই কিন্তু নিচিঞৰে। ইয়াত নতুন ট্ৰেণ্ড এটা লৈ আহিছে, ধাৰা এটা লৈ আহিছে, নহ'লে জুবিনৰ কাৰণে পগলা নহয় মানে ইমান। অঁ সেই গানটো কাণত লাগে বুলি কয় বহুতে, কাণত লাগে তেওঁলোকে বেছি জানা বুলি দেখায়। কিন্তু জুবিনক যেতিয়া গানটো শুনে, মায়াবিনী গানটো যেতিয়া শুনে, আৰু মায়াবিনী গানটো কৰোঁতে মোক ঘৰৰ পৰা লৈ গৈছে, বিবিধা গান এটা বনাইছোঁ আপুনি শুনিব বোলক, গাড়ীখন লৈ গ'ল, ঘৰলৈ গ'লোঁ, ঘৰত সেই গানটো বজাই দিছে তাৰ ষ্টুডিঅ'ত। ষ্টুডিঅ'ত বজাওঁতে মই শুনিলোঁ, সিও শুনিলে, তিনি চাৰিবাৰ পিছত শুনাৰ পিছত মই চকু পানী ওলাইছে মোৰ দেই, মানে গানটোৱে, গানটোৰ নোটছবিলাকে মোক মানে কন্দুৱাইছে, গানে কন্দুৱাইছে গানে। তাৰপিছত সি কৈছে তিনিবাৰ চাৰিবাৰ শুনাৰ পিছত কৈছে এইটো আপোনাৰ গান যেবিধা, মই কৈছোঁ মোৰ গান কেনেকৈ গাব, তুমি সুৰ কৰিছা, তুমি লিখিছা, তুমি গাইছা, মোৰ পাৰ্টটো ক'ত আহে মোৰ গান যে, নহয় এই গানটো মই যোৰহাটত থাকোঁতে মই গান এটা শুনিছিলোঁ আপোনাক, তাৰে সৰু মিউজিক অকণমান আছে, সৰু মিউজিক দেই, সেই সৰু মিউজিকটো যে এটা ডাঙৰ গান হৈ গ'ল, মোৰ পৰা নকল কৰা নাই, সেই যিটো মিউজিচিয়ানে এণ্ট' মেনজেছে কৰিছিলে মিউজিক, তাৰ মিউজিকখিনি শুনি পেলাই সেই গানটো বনাইছে। সেই গানটো হ'ল মায়াবিনী, কাৰণ মই মাইনৰ স্কেলত গান কৰি খুব ভাল পাওঁ। সি এই বস্তুটো বহুতবাৰ শুনি শুনি মায়াবিনী ৰাতিৰ বুকুত গানটো আহিছে, আৰু তাতে মোক ক'লে আপোনাৰ সেই পাৰ্টটো যিটো এণ্ট' মেনজেছে কৰা পাৰ্ট, স্পেনিছ এটা টিউন হয়, আৰু যিটো মিউজিক কৰিছে সেইটো স্পেনিছ মানুহ এণ্ট' মেনজেছ। সেই বস্তুখিনি যে মোৰ বুলি কৈ দিলে, টনি মেনজেছে কৰিছে মিউজিকটো ধুনীয়াকৈ, আৰু স্পেনিছৰ গীটাৰ চিটাৰ আছে, এইবিলাক আছে। সেই গানটো সেইকাৰণে আপোনাৰ বুলি কৈছোঁ, কাৰণ আপুনি সৃষ্টি কৰিছে বা এই মানুহটো অলপ হয়তো লিংক দিছে মিউজিচিয়ানজনক, তেওঁ বজাই দিছে, পিয়ানোত বজাইছে, আৰু পূৰা পিয়ানোৰ বস্তু এইবিলাক, টিং টিং টিং টিং টিং টিং টিং টিং টিং টিং মায়াবিনী ৰাতি বুকু, কাজিন টিউন এইকেইটা, মই কাজিন ব্ৰাজাৰ হয়, কাজিন টিউন বুলি কওঁ, দুইটাই কাজিন। তাত সেইকাৰণে মহানতাটো তাৰ বৰ সাংঘাতিক, আৰু ভূপেন্দ্ৰ গানটো গাওঁতেও তেনেকৈ গাইছে, মই ৰেকৰ্ডিঙত নাছিলোঁ, মই গানটো শিকাই দিছোঁ। তাতো যিটো চিঞৰ মাৰিছে ন, সেইটো মই গানটো যদি বাজে মই তেতিয়া শুনাই দিম, তাক কৈ পেলাই বুজাব নাই, তাক শুনি পেলাই বুজাব লাগিব, তাৰ কণ্ঠ শুনি পেলাইহে বুজাব পাৰিম মই, এনেই মুখেৰে মই বকি বকি নোৱাৰিম কিন্তু, হয় ন, কাৰণ সি অলৰেডি ছেট হৈ আছে মানুহ এটা ছিংগাৰ হিচাপে, বৰ্ণ টু ছিং, বৰ্ণ এজ এ ছিংগাৰ, ইউল ডাই, হি ডাইড এজ এ ছিংগাৰ, ইউল কাম বেক এজ এ ছিংগাৰ, সেইটো মোৰ এটা লাইন আছিলে, আই ৱাজ বৰ্ণ ফ্ৰম মিউজিক, বহুত আগতে কৰিছে, I lived with music, I'll die for music, I'll come back for music. মই তেতিয়া মিউজিক ষ্টুডিঅ'ত বহি আছোঁ এতিয়া, হয় নহয়, সেইটো তাৰো তেনেকুৱা এটা হেৰি আছে, সেইকাৰণে মই মৰম লাগে তাক কথাটো, মৰম লাগে বুলি কৈছোঁ, ইট ৱাজ এভাৰ, ইট ৱাজ এভাৰ ফৰ এভাৰ তাৰমানে।
1: সঁচাকৈ শিখামণি দত্ত, জুবিন দা এগচি বন্তিত স্থিতি লোৱা পলকতে এবছৰ হ'ল সি, গতানুগতিকতাৰ মাজত আমি সকলোৱে ধাৰণ কৰি আছোঁ মানুহজন নোহোৱা হোৱাৰ দুখ, অতীন্দ্ৰিয় এই দুখ, এই মায়া, এই সন্মোহন কি আচৰিত, তেওঁ যে নাই সেয়া মানি লৈও আমি তেওঁক লগত লৈয়ে আগবাঢ়ি যাম। জে পি ছাৰ, আপোনাৰ ওচৰত গান শিকাৰ, জুবিনদাৰ সন্মুখত গান গোৱাৰ সৌভাগ্য মোৰ হৈছে, আপোনাৰ কণ্ঠ আজিও একেই শক্তিশালী হৈ আছে, আপুনি কুশলে থাকক, বৰষা তোমাৰ গান শুনিম, শুভেচ্ছা তোমালৈ, বৰষালৈ শুভেচ্ছা দিছে। জেপিদাই যিখিনি কথা কৈছে, এই কথাখিনি কোৱাৰ পিছত আচলতে বৰষাও চকু পানী ঢুকি আছে, মোৰো কথা ক'বলৈ দিগদাৰ হৈছে। এই যে মায়াবিনী, এই মায়াবিনী গানটো মোৰো এটা অভিজ্ঞতা আছে। 2001 চনত আপোনালোকৰ মনত আছে চাগে, গুজৰাটৰ ভুজত আৰ্থকৱেক হৈছিল, ভূমিকম্প, এক প্ৰাকৃতিক ধ্বংসলীলা, তেতিয়া আমি কটন কলেজত পঢ়ি থকা যুৱক। সেই সময়ত আমি জুবিন ফৰ কটনিয়ানছ বুলি এটা অনুষ্ঠান কৰিছিলোঁ ৰবীন্দ্ৰ ভৱনত,

0: আৰু সেইটো টিকেটেড শ্ব' আছিলে আৰু সেইটো আমি ভোজৰ আৰ্থকুৱেকৰ সাহায্য দিম বুলি পাতিছিলোঁ। প্ৰথম অৱস্থাত জুবিন গাৰ্গক আমি আমন্ত্ৰণ জনাবৰ কাৰণে আমি জংকী বৰঠাকুৰৰ যোগেৰে চেষ্টা কৰিছিলোঁ। তেতিয়া তেখেতৰ ঘৰলৈ গৈছিলোঁ আৰু মোৰ বন্ধু আছিল তেতিয়া নয়নমণি শইকীয়া, এতিয়া তেখেত নাই, তেজপুৰৰ নয়নমণি শইকীয়া, কোভিডত তেখেত দেহাৱসান ঘটিল। গতিকে মই আৰু নয়ন যেতিয়া গৈছিলোঁ তেতিয়া জংকী বাই কৈছিলে মই যোগাযোগ কৰিম, কাৰণ দেৱীপীঠৰ তেজ নাটকখনত নয়ন আৰু জংকী বাই একেলগে অভিনয় কৰিছিলে ৰবীজদা গগৈৰ পৰিচালনাত। গতিকে সেই তেনেকৈ চিনাকি হৈছিলোঁ আৰু তেতিয়াই জংকী বাই কিবা ইমান আমাক নিজৰ ভাতৃৰ নিচিনাকৈ মৰম কৰিছিলে। তেওঁৰ পিতৃ কিন্তু সন্মত নাছিলে, তেওঁ কৈছিলে যে নালাগে আহিব, বম্বেত আছে থাকক, ইয়াত আহি পেলাই ডিটিং আনি কৰি ফুৰিব, কিবা এটা তেওঁৰ বিচৰা নাছিলে। তেতিয়া সেইখিনি সময়তে আমাৰ হোৱা নাছিলে, নহ'ব বুলি ভাবি আছিলোঁ, তেনেতে খবৰ আহিলে যে তেখেতৰ সখীয়েক এগৰাকী যিগৰাকী আপোনাৰ গণেশগুৰিত থাকে, তেখেতৰ এটি টেণ্ট হাউচো আছে, ৰাণাদা নেকি, ৰাণাদাৰ বিয়াৰ হঠাৎ এটা যোগসূত্ৰ হ'ল আৰু জুবিন গাৰ্গ আহিব লগাল। তেতিয়া জয়ন্ত পাত্ৰ আগতে আহিল, আহি জয়ন্ত পাত্ৰই আমাক কটন কলেজত বিচাৰি গৈছে, গৈ পেলাই সুধিছে যে ইন্দ্ৰজিৎ দাস কোন। তেনেকৈ যোগাযোগ কৰি জয়ন্ত পাত্ৰ এতিয়া মোক লগ নাপালে, মোক মাতি পঠিয়ালে, আমি আহিলোঁ দিগন্ত শৰ্মাৰ ঘৰলৈ। এতিয়া অম্বিকাগিৰি নগৰত আমাৰ দিগন্ত শৰ্মা দাৰ ঘৰ, দিগন্ত দাৰ ঘৰত আমি প্ৰথম লগালাগি হ'লোঁ জয়ন্ত পাত্ৰ। তেনেকেই হ'ল আৰু আৰ্থকুৱেকৰ ৰিলিফৰ কাৰণে আমি যিহেতু টিকেটেড শ্ব' কৰিলোঁ, কটন কলেজতে আছে আপোনাৰ 5,000 ল'ৰা ছোৱালী, ছিট আছে আপোনাৰ 750, গতিকে আমি প্ৰথমে ক'লোঁ যে 20 টকাকৈ আমি ষ্টুডেণ্টৰ কাৰণে উলিয়াই দিওঁ, সেই যে টিকেটটো উলিয়াই দিলোঁ। এতিয়া আপুনি 750, তাতে 5,000 ল'ৰা ছোৱালী, কাক দিব কাক এৰিব, তেতিয়া বাহিৰতটো টিকেট বিক্ৰী কৰাই দিগদাৰ আমাৰ। গতিকে এটা সময়ত আমাৰ পইচা একেবাৰে কিবাকৈ অলপ পইচা উঠিছে, আমাৰ এতিয়াও মনত আছে 25 পইচা 8 আনা এইবিলাক লগাই পেলাই আমি এনেকেই মানে এটা টোপোলা নি পেলাই হিচাপ কৰি কৰি জয়ন্ত পাত্ৰৰ হাতত দিছোঁ। জুবিন গাৰ্গে কি কৰিছে, ষ্টেজত আহি কৈছে যিখিনি মোক টকা দিলে ইহঁতৰ যিহেতু পইচা উঠা নাই, কাৰণ গোটেই ষ্টুডেণ্টেই ল'লে, গোটেই উঠা নাই, গতিকে এই টকাখিনি মই গুজৰাটৰ আৰ্থকুৱেকৰ নামত দিলোঁ। এতিয়াও মনত আছে নীলা ৰঙৰ এটা ভিতৰত এটা টি শ্বাৰ্ট, ওপৰত হোৱাইট শ্বাৰ্ট এটা বগা ৰঙৰ আৰু বাটন খোলা আছিলে, এটা কিবা কিবা দাঁত এটা পিন্ধি আছিল, কিহৰ দাঁত নাজানো, এনেকুৱা চেইন এডাল লকেট এটা আছে, সেইটো পিন্ধি আছে। আৰু সেইদিনাখন প্ৰথম ট্ৰেকত মায়াবিনী গানটো মঞ্চত গাইছিল আৰু কৈছে যে নতুন গান মোৰ
1: 92 মানৰ কথা না,
0: ঠিক মানে চিনেমা ৰিলিজ হোৱাৰ আগত তেওঁ কৈছে এই গানটো এতিয়ালৈকে ৰিলিজ দিয়া নাই, গতিকে ৰাজাহঁতে বজাবও নোৱাৰিব, গোটেই বস্তুখিনি কৰোৱা নাই, গতিকে মই ট্ৰেকটো মোৰ লগত আছে, মই গাই দিওঁ। সেইটো প্ৰথম, এতিয়াও বহুত ঠাইত আমি সেই ভিডিঅ'টো দেখি থাকোঁ, আমাৰ লগত নাই কিন্তু সেইখিনি সময়ত আমাৰ পইচা দিবৰ কাৰণেই নাই, গতিকে আৰু ক'ত আৰু ভিডিঅ' ৰেকৰ্ডিং কৰিম, কাৰোবাৰ কাৰোবাৰ তাত আছে, ওলাই থাকে মাজে মাজে। এতিয়াও আপোনালোকে দেখিলে গম পাব, নীলা ৰঙৰ টি শ্বাৰ্ট, ওপৰত বগা শ্বাৰ্ট, ফুল শ্বাৰ্ট, বাটন খোলা, বুটামকেইটা খুলি থোৱা আছে আৰু কিবা লকেট এটা, দাঁত এটা থকা লকেট এটা পিন্ধি আছে আৰু মায়াবিনী গাই আছে, সেইটো ৰবীন্দ্ৰ ভৱনৰ 2002 চনৰ, গতিকে এই একেবাৰে আৰম্ভণি সময় কথা। গতিকে সেই গানটো মায়াবিনী তেতিয়া প্ৰথম মঞ্চত গাইছে আৰু আপোনাকো শুনাইছে আৰু আপোনাৰ গানৰ পৰা ইনস্পায়াৰ হোৱা বুলি কৈছে, আমি বৰষাৰ ওচৰলৈ যাম, মায়াবিনী গানটোৱে শুনো, মায়াবিনী গানটো শুনিলোঁ আমি।

এই গানটোৱে কোনো আহিছে, কাৰণ হিৰুদাৰ এটা কবিতা আছে, গানে আনে বান, এই লাইনটোৰ লগত মিলি গৈছে। আৰু কি ভূপেন দাই ফোনে টিকিলেই গান গায়, জুবিনে শব্দৰে গান গায়, গতিকে দুটাই ডিফাৰেঞ্চ, দুয়োজনেই কিং অফ মিউজিক। তাৰপিছত আৰু দেখিছোঁ মই এটা চেঁচা গানটো জুবিনে খুব গায়, আৰু চেঁচাটো যেতিয়া কয় নহয় আমি তেনেকৈ চেঁচা ক'ব নোৱাৰিম কিন্তু চেঁচা, গতিকে এইকেইটা আৰু লালালা এই মই এই গানটো কেনেকৈ সোমাইছে, গানটো বাজি আছে, ট্ৰেকটো বাজি আছে কাৰণে মই সুৰত থাকিম যেন লাগিছে, সেইকাৰণে মই কাজিন ছং বুলি কৈছোঁ দেউতাই, গানৰো কাজিন থাকে নহয়। আৰু এটা কথা কওঁ মই, গানে আনে বানটো ক'লোঁ,

0: আর শাস্তিয়ে যেটা লালা করেছে না দাদা শাস্তি বটবলে এই বেস্ট লালা লাগে গান গান লালা লাই লালা মরণ বসে আজিকালি গতি গানটি মো চকুমণি ওলাইছিলে কিন্তু রখাই দিল কারণ এই কানা দিন নয় এই উপলব্ধি করা দিন
1: আমি বরষৰ ওচৰলৈ যাম আমি কেইটামান বাৰ্তা পঢ়োঁ জেপিদাক লৈ কেইটামান বাৰ্তা আহিছে আপোনাৰ কথাখিনি শুনাৰ পাছত তামিজা খাতুন চিপাঝাৰৰ পৰা লখিমপুৰৰ পৰা ভাস্কৰজ্যোতি পেগু বিমল নাথ তেওঁ অনুষ্ঠানলৈ আহিছে শিৰোমণি বৰুৱা ডেকা আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই আয়োজন কৰা আজি অনুষ্ঠানে বৰ প্ৰাসংগিক হৈছে জুবিন গাৰ্গ এগৰাকী গায়ক অকল নাছিল এগৰাকী সফল গীতিকাৰ সুৰকাৰ চলচ্চিত্ৰ নিৰ্মাতা দৰিদ্ৰজনৰ ত্ৰাণকৰ্তা সকলো আছিল তেওঁ আজি এবছৰে মানসিক কষ্টত আছোঁ আমি সকলোৱে শিল্পীগৰাকীক সোঁৱৰিছোঁ অতিথি দুগৰাকীকে আমি স্বাগতম জনাইছোঁ বুলি লিখিছে আদৰিছে তেওঁলোকে মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ পৰা অনুষ্ঠান শুনি আছে ৰশ্মিৰেখা বৰুৱা বৰ্ষাপাৰাৰ পৰা যুগদ্ৰষ্টা এজন নায়কৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰোঁ সাগৰত আৰম্ভ হৈ সাগৰতে শেষ হোৱা বিশাল মন চিৰপুণ্য আত্মা তেওঁ হৃদয়েৰে নমন কৰিছোঁ ৰীণাৰাণী বৰা জুবিনৰ অসম প্ৰেম নৱপ্ৰজন্মৰ আদৰ্শ হওক জুবিনেও হয়তো তাকেই বিচাৰিছিল শিখামণি দত্ত বাৰ্তাটি আমি পঢ়িছোঁ আৰু হাঁহিমুখীয়া হিয়াৰামঠু প্ৰাণৰ শিল্পীগৰাকীক 2024 চনৰ দুৰ্গা পূজাত লগ পোৱাৰ সৌভাগ্য হৈছিল সুন্দৰ মনৰ গৰাকী জুবিন কল্পনা কলিতাই লিখিছে অঞ্জনা গগৈয়ে কৈছে চকুৰ পচাৰতে পাৰ হৈ গ'ল এটা বছৰ আদৰৰ শিল্পীজন প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আমাৰ হৈয়েই বৈ আছে বৈ থাকিব যুগলৈ সোঁৱৰণি সভা পাতিব নোৱাৰোঁ কাহানিও কেতিয়াও নোৱাৰোঁ অঞ্জনা গগৈ এইটো তেওঁক আচলতে সোঁৱৰণ মানে সদায় তেওঁ আমাৰ লগত আছে তেওঁ লগত থাকিব সেই কথাই আমি অনুভৱ কৰোঁ কিৰণ চন্দ্ৰ নাথে কৈছে জুবিন কবিতাটি লিখিছে জুবিন তুমি নাই ইমান শান্ত তথাপিও কিয় বাৰু ইমান অশান্ত আমাৰ মন তুমি থকা হ'লে কিমান যে নতুন চন্দ্ৰই প্ৰাণ পালেহেঁতেন কিমান যে নতুন শব্দই নাচি উঠিলেহেঁতেন কিমান যে নতুন সুৰে ডাৱৰে পোহৰে ভাঁহি আহিলেহেঁতেন মনত এসাগৰ বিষাদ লৈ এতিয়াও অপেক্ষাত হাতত তৰজু লৈ থকা সেই গান্ধাৰীলৈ অচিৰে আহিব অতি সোনকালে জেংৰাই মাজুলীৰ পৰা কিৰণ চন্দ্ৰ নাথ অনিমা মেধি বাৰ্তা আহিছে দিলীপ ডেকাই কৈছে সুন্দৰ অনুষ্ঠান জেপিদাৰ কথাবোৰ শুনি অভিভূত হৈছোঁ এক হৃদয়স্পৰ্শী অনুষ্ঠান বুলি কৈছে তেখেত আজি অনুষ্ঠানটো ভেৰুৱা দৰঙৰ পৰা অঞ্জু বৰা দত্ত আপুনি অনুষ্ঠান শুনি আছে মই কিছু বাৰ্তা পঢ়িম দেৱজানী পাঠক শৰ্মা আপোনালোকৰ বাৰ্তাসমূহ মই পঢ়িম মালবিকা চক্ৰৱৰ্তীয়ে জেপিদাক লৈ আৰু জুবিন গাৰ্গক লৈ এটি বাৰ্তা দিছে সেই কথাখিনি আমি অলপ পাছত পঢ়িম আমি বৰষাৰ ওচৰলৈ যাব বিচাৰিছোঁ বৰষা নতুন প্ৰজন্মৰ এগৰাকী কণ্ঠশিল্পী নিজে গীত লিখে সুৰ কৰে আৰু আপোনালোকে জানেই যে আকাশবাণীৰ কথাশিল্প অনুষ্ঠানত মোৰো এটা সপোন আছে ৰুবুল মাউতৰ বৰষাই সুৰ কৰিছিল দুটি গীত শ্ৰেষ্ঠ গীতটো বৰষাই সুৰ কৰিছিল সুকন্যা কাশ্যপ মহন্তই গাইছিল আমাৰ মনদীপ মহন্তই সংগীত কৰিছিল আৰু আনটি গীত বৰষাই নিজেই গাইছিল নিজেই সুৰ কৰিছিল আৰু এইবাৰো আপোনালোকক জনাব বিচাৰোঁ যে আমি জুবিন গাৰ্গৰ বিষয়ে পিতৃৰ দৃষ্টিত জুবিন কপিল ঠাকুৰ ৰচিত এই গ্ৰন্থখন আমি ধাৰাবাহিক পাঠ কৰিবলৈ আমি আগবাঢ়িছোঁ এয়া পৰিকল্পনা আচলতে এখন যিহেতু উপন্যাস আমাৰ প্ৰচাৰ হৈ আছে গতিকে একে সময়তে দুখনকৈ প্ৰচাৰ হৈ থাকিলে অলপ শ্ৰোতাসকলৰ অসুবিধা হৈ যায় সেইকাৰণে আমি অলপ সময় লৈ ভালকৈ এখন কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ যিহেতু জুবিন গাৰ্গৰ উপজাদিনো আহি আছে গতিকে আমি তেনেকৈ আমি এটা পৰিকল্পনা কৰিছোঁ আজি মই এইখিনিতে শ্ৰোতাসকলক এটা কথা কৈ দিওঁ আমি গ্ৰন্থখনৰ বিষয়বস্তুৰ সৈতে সাদৃশ্য থকাকৈ শীৰ্ষগীত লিখিবলৈ কৈছিলোঁ কিন্তু এনেকুৱা এটা সময় হ'ল ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনৰ বিষয়ে লিখিবলৈ কওঁতে শীৰ্ষগীতটো সকলোৱে কিতাপখনক লৈ লিখিলে কিন্তু এই গ্ৰন্থখনৰ বিষয়ে যেতিয়া লিখিব দিয়া হ'ল কিন্তু এনেকুৱা এটা সময়ৰ মাজত তেওঁলোকে লিখিলে যি সময়ত হয়তো জুবিন গাৰ্গক সকলোৱে বিচাৰি আছে ওচৰত পোৱা নাই তেনেকুৱা এটা অৱস্থা গতিকে গ্ৰন্থখনৰ বিষয়বস্তুৰ পৰা ফালৰি কাটি কেৱল জুবিনময় হৈ থাকিল শীৰ্ষগীতটি সেইকাৰণে আমি প্ৰথমে গৰিমা শইকীয়া গাৰ্গে যেতিয়া গীতখিনি পঢ়ি চালে তেওঁ ক'লে যে গ্ৰন্থখনক লৈ বিশেষ নাই

0: গোটেই জুবিন গাৰ্গৰ বিষয়ে আছে। গতিকে তেওঁ ক'লে তাৰ মাজৰ পৰা মই কেইটামান বাছি দিছোঁ যিকেইটা গান হ'ব পাৰে। তাৰপিছত তৰালি শৰ্মাই চালে সুৰৰ ফালৰ পৰা কোনকেইটা হ'ব পাৰে। তেনেকৈ আমি প্ৰথম হিচাপে বিবেচনা কৰিলোঁ নিৰুৎপল কুমাৰ পলাশবাৰী কামৰূপ, দ্বিতীয় স্থানত থাকিল নন্দিনী প্ৰজ্ঞা কটন বিশ্ববিদ্যালয়, আৰু তৃতীয় স্থানত থাকিল বিষ্ণুজ্যোতি কাশ্যপ। কিন্তু এই গীতকেইটি আমি বিভিন্ন সময়ত ইয়াৰ অংশবিশেষ আমি আমাৰ উপন্যাস যেতিয়া সেই গ্ৰন্থখনৰ ধাৰাবাহিক পাঠ হ'ব তেতিয়া আমি ব্যৱহাৰ কৰিম। কিন্তু হয়তো শীৰ্ষ সংগীত হিচাপে আমি অন্য এটি গীত ল'ব লাগিব যিহেতু আমি গ্ৰন্থখনৰ লগত সামৰি ল'ম গ্ৰন্থখনৰ বিষয়ে। কিন্তু এই গীতকেইটি আমি আৰু এখেতসকলক আমি আকাশবাণীলৈ আমন্ত্ৰণ জনাই তেখেতসকলক আমি পুৰস্কৃত কৰিম। নীলোৎপল কুমাৰৰ সৈতে মই ইতিমধ্যে কথাও পাতিছোঁ। তেওঁৰ গীতটিত তেওঁ লিখিছে, শব্দ নিঃশব্দৰ এই গান, প্ৰাণৰ পোহৰ এটি গান, জীৱন পলকৰ এই স্নান, উশাহৰ পৰিধি পৰাণ, মৰাসুতিৰ সাধু, নিশাৰ মায়াবু, সন্ধ্যাৰ জোনালী চোতাল, গলি গলি সৰা চকুলোৰে ধৰা, বন্ধ্যাৰ বুকু ফালি গানৰ তৰা, জীৱন মৰুভূৰ শয়ন কোঠালীত, শীতল বালিত অঁকা সুৰৰ মায়া, মৰাসুতিৰ সাধু, নিশাৰ মায়াবু, সন্ধ্যাৰ জোনালী চোতাল, ঢলি পৰা বেলিৰ অবাক মোহনাত, স্মৃতিৰ লয় টান জিৰণিৰেখাত, শিতানৰ কেঁকুৰিত শাওনি আগমন, সজল টোপনিৰ মাথো অনুৰণন, মৰাসুতিৰ সাধু, নিশাৰ মায়াবু, সন্ধ্যাৰ জোনালী চোতাল। এই গীতটি শ্ৰেষ্ঠ হিচাপে বিবেচিত হৈছে গৰিমা শইকীয়া গাৰ্গ আৰু তৰালি শৰ্মাই বিচাৰ কৰিছে। এইটো পঢ়ি দিলোঁ আপোনালোকে পালে, কোনেও কিন্তু সুৰ কৰি ক'তো প্ৰচাৰ নকৰিব কাৰণ এইটো আমাৰ অনুষ্ঠানত প্ৰচাৰ হ'ব। বৰষাৰ ওচৰলৈ আহিছোঁ, বৰষাই সুৰ কৰিব। বৰষা, গীত লিখোঁতে সুৰ কৰোঁতে নতুন প্ৰজন্মই কেৱল জুবিন গাৰ্গক দেখে, গতিকে বৰষাৰ মনত জুবিন গাৰ্গে কেনেকৈনো মন মগজুত শিপাই আছে সেই কথাটো প্ৰথমে জানিব বিচাৰিছোঁ।
1: হয়, আচলতে মোৰ জন্ম য'ত হৈছে বিজনী। বিজনী আৰু জুবিন গাৰ্গৰ এটা বেলেগ ধৰণৰ সম্পৰ্ক এটা আছে। আচলতে একেবাৰে যেতিয়া সৰু আছিলোঁ তেতিয়াই তেখেতৰ যিখিনি প্ৰতিভা, তেখেতৰ ব্যক্তিত্বটো কি সেয়াৰ বিষয়ে অৱগত হৈছিলোঁ। তাৰো এটা কাৰণ আছে, গীত শুনি নহয়, মোৰ গুৰুজী আছিলে ৰমণী মোহন ৰয়, তেখেত জুবিনদাৰো গুৰুজী আছিলে, আৰু জুবিনদা 3 বছৰ বিজনীত আছিলে। তেখেতৰ পিতৃৰ কৰ্মসূত্ৰে যিহেতুকে বেলেগ বেলেগ ঠাইত থাকিবলগীয়া হৈছিলে, তো বিজনীত তেওঁ যেতিয়া বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক স্কুলত পঢ়িছিলে 3 বছৰ, আৰু মোৰ গুৰুজী, তেখেত নাই বাৰু, ৰমণী মোহন ৰয় তেখেতৰে ষ্টুডেণ্ট আছিলে জুবিনদা, আৰু ময়ো 2004-05 সেইখিনি সময়ত শিকিছিলোঁ মোৰ গুৰুজীৰ তাতে। তেতিয়া জুবিনদা খুব মানে জনপ্ৰিয় আৰু, তেতিয়া তেখেত খুব এষ্টাব্লিছড আৰু। তেওঁ অভয়াপুৰীত তেখেতৰ অনুষ্ঠান আছিলে, তো তেওঁ, মই শুনিছিলোঁ মোৰ ছাৰে কৈছিলে যে আজি জুবিন আহিব, তো মই একদম তেতিয়া একেবাৰে সৰু, ক্লাছ 4 আছিলোঁ, মোক দেউতাই থৈ গৈছে ক্লাছলৈ। সেইদিনা আমাৰ ক্লাছ নাই, কিন্তু মই ছাৰহঁতৰ ঘৰত বহি আছোঁ, ৰাতিপুৱাৰ পৰা বহি আছোঁ, মায়ে ফ্ৰক এটা পিন্ধাই দিছে, আৰু ছাৰৰ 2 ছোৱালী আছিলে। আমি, মই, ছাৰে কৈছে যে তেওঁ বহুত দেৰি হ'ব, কিন্তু অনুষ্ঠানবোৰ যিহেতুকে ৰাতি হয়, কিন্তু মই ৰাতিপুৱাৰ পৰাই ৰখি আছিলোঁ। মোৰ খুব হাবিয়াস আছিলে কি মই তেখেতক লগ কৰোঁ এবাৰ, তো সেই সৰুৰ পৰাই তেখেতক লৈ এটা, তেখেতৰ প্ৰতিভাখিনিক লৈ, তেখেতৰ ব্যক্তিত্বৰ কথা শুনি শুনি এটা বেলেগ ধৰণৰ আকৰ্ষণ আছিলে। কিন্তু মই সেইদিনা তেওঁক লগ নাপালোঁ। তাৰপিছত সেইদিনা তেওঁ ছাৰকো লৈ গ'ল। আমাৰ, মোৰ গুৰুজী তেখেত বিশেষভাৱে সক্ষম, তেখেতৰ এখন ৰিক্সা, এনেকুৱা সৰু ৰিক্সাৰ নিচিনা আছিলে, তেওঁ সেইখন চলাই চলাই বজাৰ কৰে, চব কৰে, আৰু সেইখনো জুবিনদাই দিয়া, জুবিনদাই বনাই দিয়া। আৰু

0: আগতে হাৰমনিয়াম, যিমানবোৰ হাৰমনিয়াম আছে সংগীত বিদ্যালয়খনত বা তবলা গীটাৰ চব ডনেটেড বাই জুবিন গাৰ্গ বুলি লিখা থকা একেবাৰে এতিয়াও মানে স্পষ্টকৈ মনত আছে আৰু। তেওঁ বহুতখিনি ছাৰক অকল গুৰুজী বুলি নহয় পিতৃতুল্য হিচাপে খুব মৰম আদৰ কৰিছিলে, সেইখিনি গম পাওঁ। ছাৰে খুব কৈ থাকে জুবিন দাৰ কথা। মই তেখেতক লগ নাপালোঁ, কিন্তু মই যেতিয়া ডাঙৰ হ'লোঁ গুৱাহাটীলৈ আহিলোঁ, দিগন্ত ভাৰতী ছাৰৰ পাৰ্থ ছাৰহঁতৰ, জুবলিবাহঁতৰ থ্ৰুৰে মই জুবিন দাক পালোঁ তেতিয়া। গতিকে আচলতে 90 দশকৰ শেষৰ ফালে যিখিনি তেওঁ পাশ্চাত্য সংগীতৰ যিটো ধাৰা আনিছিলে, সেইখিনি আচলতে প্ৰথমবাৰ যেন আমি অনুভৱ কৰিছিলোঁ। মই বহুত আজি কি বুলি ক'ম, গ্ৰেটফুল বুলি ক'ম, আজি জে পি ছাৰ আছে লগত, তেখেতৰো গীতবোৰত সেই অনুভৱটো পোৱা যায়। পাশ্চাত্য সংগীতৰ কিছুমান সুৰ আছে, ধাৰা কিছুমান তেওঁলোকে লৈ আহিছে। তেনেধৰণে জুবিন দাৰো সংগীতৰ ধাৰাখিনিৰ কাৰণে আমি নৱপ্ৰজন্মৰ আমি গোটেইখিনিয়ে আচলতে আকৰ্ষণ অনুভৱ কৰোঁ, আৰু তাৰ পিছতে সেই ধাৰাটো অব্যাহত হৈ থাকিলে। তেখেতৰ সেইকাৰণে কামবোৰ আচলতে এতিয়াও বিচাৰোঁ যে তেওঁ যিটো ধৰণে কৰি গৈছে সেনেকুৱা ধৰণে কৰিবলৈ চেষ্টা কৰোঁ। আজিৰ দিনটোত আচলতে কথা ক'বলৈ বা বিশেষকৈ গান গাবলৈ এইটো অৱস্থাত তেনেকুৱা অনুভৱ কৰাই নাই, খুব আৱেগিক হৈ গৈছোঁ। আৰু যিবোৰ স্মৃতি জে পি ছাৰে ক'লে এইমাত্ৰ, তাৰপিছত মায়াবিনী গীতটো শুনিলোঁ, মানে এতিয়াও এনেকুৱাই লাগে যে অন্তৰখন ফাটি যায়। আৰু এতিয়া চকুৰ পলকতে আচলতে এবছৰ হ'ল, গতিকে কি বুলি ক'ম আৰু, তেওঁৰ ধাৰাখিনি আমি নৱপ্ৰজন্মৰ সকলোৱে অব্যাহত ৰাখিব লাগিব। আৰু তেখেতে আচলতে গীত লিখিছিলে, সুৰ কৰিছিলে, বা তেখেতে চিনেমাৰ লগতো জড়িত আছিলে, মানে সেইটোৰ বাহিৰেও তেখেতৰ মনটো যে ইমান সৰল আছিলে। তেখেত জুবিন গাৰ্গ যেন সকলোৰে কাৰণে, সকলোৰে আছিলে তেওঁ, মানে যিমান মাতৃ আছে, যিমান ল'ৰা ছোৱালী, পিতৃ মাতৃ, ভাই ভনী, যেন গোটেই অসমৰ সকলো যেন তেওঁৰ পৰিয়ালৰ এটা, সেনেকুৱা ধৰণে এতিয়াও লাগে।
1: এবাৰ যদি লগ পায় ক'ৰবাত যদি কিবা কথা ওলায়, অঁ মোৰ ভাই, সি মোৰ ভাই, এনেকৈ কয়, অঁ এই মানে আপোন কৰি লয়।
0: আৰু তেওঁ এনেকুৱা এনেকুৱা পৰিস্থিতিত, মানে মই কি ক'ম, এনেকুৱা এনেকুৱা পৰিস্থিতিত ইমান মানুহক সহায় কৰিছে, মেণ্টেলি হওক, ফাইনেন্সিয়েলিটো বাৰু কৈ শেষ কৰিব নোৱাৰি, কিন্তু তেওঁ
2: মানে লাখ টকাই হ'ব এটা ঘড়ী প্ৰেজেণ্ট দিছিলে, লাখ টকাৰ ঘড়ী মোৰ ঘৰলৈ গৈ পেলাই, আৰু এওঁক এটা জেকেট দিছিলে, ঠাণ্ডা দিন আছিলে, গতিকে তাৰ 1 লাখ টকাৰ ঘড়ীটো নাই এতিয়া মোৰ তাত, কোনোবাই হয়তো স্নেচ কৰি লৈ গ'ল। আৰু তুমি যেতিয়া এটা কথা কৈছা জুবিন সকলোৰে কাৰণে, এটা শ্লোগান ক'ব খুজিছোঁ আজি ইয়াত, জুবিন ফৰ এভৰি ওৱান,
1: জুবিন ফৰ এভৰি ওৱান।
0: গতিকে আপুনি যে ক'লে মানে কেনেকুৱা ধৰণে অনুপ্ৰেৰণা যোগায়, সেইটোৱে ক'ম যে মই বিশেষকৈ অনুভৱ কৰোঁ তেওঁ গীতৰ কথাবোৰত খুব বেছি মন দিছিলে। আৰু যিখিনি আমাৰ মেলোডি গান, মেলোডি গানখিনিতো সেইখিনিৰ বাদে তেওঁ যিখিনি ধৰক আপোনাৰ পামনে মই ঘূৰাই, পামনে মই ঘূৰাই আকৌ এবাৰ জীৱনক, তাৰপিছত বেবী বুলি লাহেকৈ মাতোনে, এইবোৰ একেবাৰে ড্ৰাষ্টিকলি মানে বেলেগ ধৰণৰ অনুভৱ থকা গান, খুব বেলেগ ধৰণৰ গীত, মানে এপাৰ্ট ফ্ৰম মেলোডি ছেকশ্যন। তো তেওঁ বিভিন্ন ধৰণৰ জেজ হওক, এভৰিথিং তেওঁ অসমীয়া গীতত সেইখিনি আনিছে, সেই ধাৰাখিনি আনিছে। গতিকে আমি ভাবোঁ কি, বস্তুবোৰ আপোনাৰ প্ৰত্যেকটো গান কথাবোৰ বা সুৰবোৰ তেনেকুৱা পৰিপক্কতাটো থকাটো জৰুৰী, আৰু তাত এটা গাম্ভীৰ্য থকাটোও জৰুৰী, নতুনত্বও থাকক।
1: আমি কথা পাতিম আৰু এই বিষয়ে, আৰু যিহেতু দিগন্ত ভাৰতীৰ কথা কৈছে, দিগন্ত ভাৰতী জুবিন গাৰ্গ, মানস ৰবীন জুবিন গাৰ্গ, এইবিলাক জুটি ইয়াৰ আগতে কলে যেতিয়া কলেজীয়া জীৱনত পোৱা পবিত্ৰ মাৰ্ঘেৰিতাই কি ধৰণে তেখেতসকলৰ বন্ধুত্ব, আমি যদি ক'বলৈ যাওঁ ৰাজাদা, ৰাবুদা, বুলবুলদা, পাৰ্থদা, এটা সময়ত পাৰ্থদাই কৈছিলে পাৰ্থদাৰ

0: ইমান সকল আছিল, পাৰ্থ দাৰ পেটতে শুই থাকে। এনেকুৱা ৰুম এটাত আছিল যে মানে কেইবাজনো আহি যেতিয়া লগ লাগে, আগৰ পৰাই জুবিনদাৰ এইটো অভ্যাসেই আছিল যে যিসকল আহে সকলো আহি একেলগেই থাকে। এনেকুৱা হয় কেতিয়াবা বাথৰুমত ভৰিখন বাথৰুমত সোমাই থাকে আধা, এনেকুৱাও এটা অৱস্থা হৈছে। পাৰ্থদাৰ পেটত শুই থাকে, কাৰণ জুবিনদাৰ ক্ষীণ মীন, গতিকে পাৰ্থদা একেবাৰে সকলো পাৰ্থদাৰ ওপৰত শুই থাকে, এনেকুৱা এটা অৱস্থা। আৰু মই এবাৰ পাইছোঁ দিল্লীত ভদ্ৰদাকনো কেনেকৈ লৈ আহিছিলে, সেই কথাবিলাক কৈ তেওঁলোক আৱেগিক হৈ পৰিছিলে। মানে ভাল টেলেণ্ট ক'ৰবাত দেখিলে তেওঁ কিন্তু লগত লৈ আহে,
1: হিউমেন টাচটো আছিলে। মোক ডিঙিত ধৰি পেলাই এখন ফটো আছে মোৰ, পিছফালৰ পৰা ডিঙিত ধৰিছে, গতিকে মানুহ চুই ভাল পায়, মানুহ ধৰি ভাল পায়, কাৰণ মানুহ জুবিনৰ কাৰণে এটা ভগৱান, সেইকাৰণে নিজে সি ভগৱানৰ কিছুমান কাম কৰিব আৰম্ভ কৰিলে।
0: আপোনাৰ এটা কথা কৈছে ফৰিদুল ইছলামে, কৈছে জেপিদাৰ প্ৰত্যেকটো কথাই গান যেন অনুভৱ হয় মোৰ।
1: থেংক ইউ,
0: আপোনাক শ্ৰদ্ধা জনাইছে। বকুলি বৈশ্যই কৈছে কথা বতৰাবোৰ শুনি খুব ভাল লাগিছে, মায়াবিনী গীতটোৱে কন্দুৱাইছে বুলি কৈছে। কল্পনা আমিন শৰ্মাই কৈছে চাওঁতে চাওঁতে কাইলৈ প্ৰাণৰ শিল্পী অসমৰ প্ৰতিখন ঘৰৰে ডাঙৰ ল'ৰাটো নোহোৱা হোৱা এবছৰেই হ'ল, চকু পানী হ'লে আজিও নুশুকাল। জুবিন গাৰ্গ যেন এটি নাম নহয়, যেন এটি সুৰ, যেন এটা সুমধুৰ সংগীত, যেন এটা যেন এক আবেগ। জুবিন মানে গীত, জুবিন মানে প্ৰেম, যি প্ৰেমৰ বিস্তৃতি আছিল আকাশ বতাহ প্ৰকৃতি মানুহ জীৱ জন্তু সকলোতে। জুবিন জীয়াই আছে হৃদয়ে হৃদয়ে, জুবিন জীয়াই আছে আকাশে বতাহে, জুবিন জীয়াই থাকিব প্ৰতিটো শিশুৰ অন্তৰে অন্তৰে। সেয়ে হয়তো আজিও দাদাৰ ফটোখনত ফুলৰ মালা এধাৰি দিবলৈ সাহস হোৱা নাই, মনে মানা নাই। জুবিন গাৰ্গ জীয়াই থাকিব অসমৰ প্ৰতিটো ধূলিকণাত, অসমৰ চোতালৰ পৰা প্ৰত্যেকজাক বৰষুণৰ মাজত। অতিকৈ শ্ৰদ্ধাৰ জে পি দালৈ আন্তৰিক ধন্যবাদ, তেখেত আজিও শক্তিবান কণ্ঠেৰে কথাৰে। যোৱাটো শনিবাৰে দৃষ্টিপাত অনুষ্ঠানত জুবিন গাৰ্গ বিষয়ক তেখেতৰ বিশ্লেষণ আৰু গীতে অনুষ্ঠানটো সুন্দৰ কৰি তুলিছিল। জে পি দা সুন্দৰ হৈ থাকক, তেজাল ডেকা হৈ থাকক অসমৰ যুৱ প্ৰজন্মৰ বাবে। অৰুণ বিকাশ বৰুৱা বৰ সুন্দৰ, জে পি দাৰ কথা অতি গুৰুত্বপূৰ্ণ, বৰষাবৰা অনুভৱ তথা গীতে মাতে অনুষ্ঠানটো আপ্লুত হৈছোঁ বুলি কৈছে তেখেতে। মই এটা প্ৰসংগ উত্থাপন কৰিব বিচাৰিছোঁ, মাজতে এটা আছে, বাৰ্তাটি লিখিছে মালবিকা চক্ৰৱৰ্তী, অনুষ্ঠানটি শুনি আছোঁ, জে পি দাক ৰেডিঅ'ত শুনি মঙলদৈত সতীশ দাস সোঁৱৰণী অনুষ্ঠান এটাত অনুষ্ঠান পৰিৱেশন কৰিবলৈ যাওঁতে জুবিন দাক এটি গীত গাব দিছিল। তেতিয়া জুবিন গাৰ্গে কেৱল গীটাৰ বজাইছিল, গীতটো শুনি তেতিয়া সকলো দৰ্শক মুগ্ধ হৈছিল, গম পোৱা মতে তেতিয়া কলেজত পঢ়ি আছিল।
1: জুবিনে প্ৰথম গান কেনেকৈ গালে সেইটো মানুহে গম পালে ভাল পাব।
0: হয়,
1: ইণ্টাৰ কলেজ ইউথ ফেষ্টিভেল, বি বৰুৱা কলেজত পঢ়িছিলে জুবিন, গানটো জইন কৰিছিলে, ইংলিছ গানত জইন কৰিছে। ইংলিছ গানত গাই পেলাই মই তেতিয়া চিনি নাপাওঁ, জুবিন চিনি পাওঁ আৰু, গাৰ্গ হোৱা নাই।
0: হয়,
1: গানটো গালে, ইংৰাজী গানটো ইমান ধুনীয়াকৈ গালে, ই ফাৰ্ষ্ট প্ৰাইজ পালে কম্পিটিশ্যনত, ইণ্টাৰ কলেজ ইউথ ফেষ্টিভেল ফাৰ্ষ্ট প্ৰাইজ পাই সেইদিনা ৰাতিয়ে নাইট চুপাৰত যোৰহাট গ'ল। তেতিয়া এন কে প্ৰডাকশ্যনক ক'লে মই আজিৰ পৰা গান গাওঁ। চ' এটা গানে, এটা সময়ে, এটা মুহূৰ্তই এটা মানুহক কেনেকৈ ইনস্পায়াৰ কৰে, আৰু ইনস্পায়াৰ হ'ব জানিবও লাগিব দেই, যে তেতিয়া গম পাইছে গানটো গাই যেনেকৈ ফাৰ্ষ্ট হ'ল, মই গানেই গাম আৰু, দুটা চেণ্টেন্স, মই গানেই গাম, গান গাম নহয় মই গানেই গাম, এইটো বেলেগ আৰু গান গামটো বেলেগ।
0: হয়, মই গানেই গাম,
1: গানেই গাম।
0: মই বাৰ্তা কিছু পঢ়ি দিওঁ 4-5 মিনিটৰ ভিতৰত, বাকী আকৌ কথা পাতিম। এটা নতুন গান এটা সুৰ কৰিছে আমাৰ শীৰ্ষ গীতৰ বাবে বৰষাই, সেইটো অলপ শুনাব। মই যদি কাৰোবাৰ যদি বাৰ্তা ৰৈ যায় বেয়া নাপাব, মই মাজে মাজে কেতিয়াবা স্ক্ৰীণত বাৰ্তাবোৰ ওপৰলৈ গুচি যায়। অনিমা মেধি, হেৰুৱাজনক উভতাই নাপাওঁ তথাপিও স্মৃতিয়ে সোঁৱৰাই বাৰে বাৰে, তেখেতক লৈ বহুতো গীত কবিতা লিখিলোঁ, গৰিমা গাৰ্গক অৰ্পণ কৰিছোঁ ভালপোৱা ঢালি। পবিত্ৰ অহা কাইলৈ পবিত্ৰ পুণ্যতিথিত তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলোঁ, জে পি দাক প্ৰণাম জনাইছোঁ, অনিমা মেধিয়ে বাৰ্তা দিছে। অঞ্জু বৰা দত্তই অনুষ্ঠান শুনি আছে, দেৱজনী পাঠক শৰ্মা ৰেডিঅ'ৰ এপত শুনি আছোঁ, অতি হৃদয়স্পৰ্শী অনুভৱী অনুষ্ঠান, জে পি দাক শুভেচ্ছা জনাইছে। মালবিকা চক্ৰৱৰ্তী বাৰ্তাটি পঢ়িলোঁ, জ্যোতিষ্মান কলিতা মই বাৰ্তাটি পঢ়িলোঁ, ভদ্ৰাৱতী বৰ্মন, কল্পনা কলিতা, কায়িকভাৱে নোহোৱা কথাটো ভাবিবই নোৱাৰি, ৰেডিঅ' অনুষ্ঠানত যিমান শুনিছোঁ তথাপি হেঁপাহ নপলায়, গানৰ অনুৰোধ অনুষ্ঠানো তেওঁৰেই প্ৰথম।

0: গীত বাজিব। লোকনাথ গোস্বামীয়ে কৈছে, অনুষ্ঠান শুনি আছো, মায়াবিনী শুনিলে চকু পানী ধৰি ৰাখিব নোৱাৰো, জেপিদাৰ কথাটো গান বিচাৰি পাওঁ, লোকনাথ গোস্বামীয়ে কৈছে।
1: ধন্যবাদ।
0: বিপুল তালুকদাৰ, জুবিন সাংস্কৃতিক জগতখনত যেতিয়া জব দপদপাই আছিল তেতিয়া তেওঁৰ কোনো শত্ৰু নাছিল, কিন্তু বৃহত্তৰ অসমীয়া সমাজখনত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একতাৰে সমভাৱে গঠন কৰিবলৈ সামাজিকভাৱে সক্ৰিয় হ'বলৈ ধৰিলে তেতিয়াৰ পৰা তেওঁৰ শত্ৰু বাঢ়িল, এইটো মোৰ ধাৰণা। আৰু কিন্তু এটা কথা মন কৰিছেনে, কালিৰে পৰা যি জুবিন উৎসৱ পালন কৰা হৈছে জুবিন ক্ষেত্ৰত, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যি এটা পৰিৱেশ, সেই পৰিৱেশ সেইখনেই আচলতে সম্প্ৰীতিৰ অসম, সেইখন আমি আকৌ দেখিছোঁ। প্ৰণামী বৰুৱা, ভাল লাগিলে অনুষ্ঠানটি শুনি, জয় জুবিনদা, মনত পেলাই দিলে আজিৰ অনুষ্ঠানটোৱে কটনৰ দিনত দিন মনত পেলাই দিলে, জে পি দাস ডাঙৰীয়া আৰু ইন্দ্ৰজিৎ দা দুয়োজনকে কটনত পৰা দিনত পাইছিলোঁ। দিব্যজ্যোতি কলিতা কবিতাৰে শ্ৰদ্ধাঞ্জলি জনাইছে, ৰাতিবোৰ একে নাই, ৰাতিবোৰ একে নাই, মৃত শৰীৰ এটাৰ আঙুলিবোৰৰ দৰে ক্ৰমাৎ চেঁচা পৰি আহিছে এন্ধাৰবোৰ, পাত এটা সৰিছে, তাত সুৰ নাই, সুৰ ক'ত, সুৰ ক'ত, সোণাপুৰত সুৰো কি ছাই হ'ব পাৰে, ৰ'দক প্ৰতাৰণা কৰি দীঘলীয়া হ'ব খোজা ৰাতিবোৰ এতিয়া ৰ'দ বিচাৰি চটফটায়, বতাহত ধূলি ৰয় প্ৰতাৰণাৰ মকৰাজাল, ৰাতিবোৰ ৰাতি হ'ব পৰা নাই, ক'ৰবাত কিবা এটা নাই। ধন্যবাদ দিব্যজ্যোতি কলিতা। নিবাৰণী হাজৰিকা, তেওঁ জেপিদালৈ শ্ৰদ্ধা জনাইছে, বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনাইছে, জুবিনদাক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, তেওঁ গানৰ মাজেৰে ব্যক্তিত্বৰ মাজেৰে সদায় আমাৰ অমৰ হৈ থাকিব, অসমী মহামূল্যৱান সম্পদ হেৰুৱালে বুলি নিভাৰণী হাজৰিকা লিখিছে। বশিষ্ঠ মন্দিৰৰ কাষৰ পৰা অনুষ্ঠান উপভোগ কৰি আছে সোণাৰাম লানুং, ফৰিদুল ইছলাম এপত শুনি আছে, লোকনাথ গোস্বামী বাৰ্তাটো পঢ়িলোঁ, অপৰাজিতা গোস্বামী, জুবিন গাৰ্গ এজন মহান শিল্পীয়েই নহয়, তেওঁ আছিল এটা বৃহৎ অনুষ্ঠান, এইগৰাকী মহান শিল্পীৰ কৰ্ম আদৰ্শ অমৰ সৃষ্টি ৰাজ্যিক আৰু বহু দূৰলৈ আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰত্যেকগৰাকী জুবিনপ্ৰেমী অসমীয়াই প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। ঠিকেই কৈছে অপৰাজিতা গোস্বামী। বকুলি বৈশ্যৰ বাৰ্তাটি পঢ়িলোঁ, কল্পনা আমিনৰ কবিতাটি পঢ়িলোঁ, অৰুণ বিকাশ বৰুৱা পঢ়িলোঁ, নিৰুপমা গোস্বামী বৰঠাকুৰ, এই অনুষ্ঠানটি সদায়ে ভাল পাওঁ, কিন্তু আজিৰ অনুষ্ঠানটিয়ে দেখোন কন্দুৱাইছেহে, কথা গানবোৰ শুনিছোঁ আৰু ক'ব নোৱাৰাকৈ চকু পানীহে ওলাই আছে, কি যে এক অনুভৱ। নিৰুপমা বাইদেউ ধন্যবাদ, সুন্দৰ অনুষ্ঠান এটা শুনি আছোঁ ডিব্ৰুগড়ৰ কলালোৰ কোচগাঁও ডিব্ৰুগড় জিলাৰ নিৰঞ্জন হাজৰিকা। গৌৰীশংকৰ কলিতা, জুবিনদাৰ সৈতে বাওঁহাতেৰে হেণ্ডছেক কৰিছিলোঁ, বিভিন্ন অঞ্চলত জুবিনদা নামত বহুত নাহৰ গছপুলি ৰোপণ কৰিছোঁ, জুবিনদা সদায় থাকিব, সদায় আছে, জুবিনবিহীন বুলি আমাৰ অনুভৱেই নহয়, সদায় আমাৰ মাজত তেওঁ থাকিব, এখন তৰোৱাল হৈ এটুকুৰা তপত অঙঠা হৈ। গৌৰীশংকৰ কলিতা, ৰুমি ভট্টাচাৰ্য, বহুদিন লাইভ অনুষ্ঠান চাব পৰা নাই, মাজে মাজে শুনো, সেয়ে আজি যেন পাৰোঁ এই অনুষ্ঠানে যোগ দিবলৈ, কিমান যে ভাল লগা এক আকৰ্ষণীয়, জে পি দাৰ গীতবোৰো সকলোৰে প্ৰিয়। জ্যোতি আলী, আচলতে আজি বাৰ্তাখিনি এইকাৰণে পঢ়িছোঁ কাৰণ জুবিনদাক লৈ সকলোৱে নিজৰ অনুভৱ
1: কৈছে,
0: হয়, এছ দাস তেওঁ খুব ভাল পাইছে, জ্যোতি আলী খুব ভাল লাগিছে, জে পি দাক দেখা পাই খুব ভাল লাগিছে, গানে কি দিয়ে আমাক সকলোকে দিলে বহুত, সুদূৰ কেলিফৰ্নিয়াৰ পৰা জ্যোতি আলী, আৰু আপোনাক দেখিও খুব ভাল পাইছে তেওঁ। দেৱজনী পাঠক শৰ্মা, জুবিন গাৰ্গৰ কথা কৈ শেষ কৰিব নোৱাৰা এটা অধ্যায়, পঢ়ি শেষ কৰিব নোৱাৰা এখন গ্ৰন্থ, আমাৰ আত্মাৰ স্পন্দনবিহীন এবছৰ, এই তেওঁ অজেয় হৈ অমৰ হৈ আমাৰ সকলোৰে প্ৰাণত আছে, পৃথিৱী যেতিয়ালৈকে থাকিব আমাৰ হিয়াৰ দাপোনখনত তেওঁ তেনেকৈয়ে থাকিব, দেৱজনী পাঠক শৰ্মা। হেমন্ত কলিতা, জুবিনদাক পইচাৰ কাৰণে মৰাটো দুৰ্ভাগ্যজনক, অসমৰ ৰাইজে গম পোৱা হ'লে পাখণ্ডকেইটাক পইচাৰে কাপোৰ চিলাই দিলেহেঁতেন, পেট ভৰাই টকা খাবলৈও দিলেহেঁতেন, সিহঁতক যিমান টকাৰ প্ৰয়োজন আছিল সিমান টকা তাতকৈ হয়তো বেছিকৈ দিলেহেঁতেন, কিন্তু মাৰিব নিদিলেহেঁতেন, খুব আবেগত লিখিছে এই কথাখিনি তেওঁ। ৰিজুমণি দেৱী, জীয়াই থকা দিনবোৰত যদি ইয়াৰ আধা চৰ্চাও হ'ল হয়, যিমানেই শুনো সিমানেই কান্দো। ৰিণু ভট্টাচাৰ্য, জে পি দাক সশ্ৰদ্ধ প্ৰণাম জনাইছে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা হোৱা এবছৰ হ'ল, গমেই পোৱা নাই, তেওঁ অমৰ হৈ থাকিব, ৰিণু ভট্টাচাৰ্য। ভদ্ৰাৱতী বৰ্মন, তেখেত নোহোৱা হোৱা

0: নোহোৱা হোৱাৰ পাছত গানবোৰ যেন বেছিকৈ শুনিছোঁ, বেছি যেন ভাল লগা হৈছে। অঞ্জুমণি গগৈ অনুষ্ঠানটি শুনি আপ্লুত হৈছোঁ। কিছু বিষাদসিক্ত হ'লেও জুবিনৰ কথা আৰু গীতৰ চৰ্চাৰ বাবে ধন্যবাদ। জে পি দাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। বৰষালৈ শুভাশিষ যাচিছোঁ। অঞ্জুমণি গগৈ মেধি। একেই শ্ৰোতাৰ হয়তো দুই তিনিটা বাৰ্তা আহিলে, এটামান পঢ়িছোঁ মই, মই মিলাবলৈ চেষ্টা কৰিছোঁ। আকৌ বৰষা গানটো গাবা। এদিন বৰষাই গীত লিখিছে আৰু সুৰ কৰিছে, তাৰপিছত জে পি দাৰ ওচৰলৈ যাম। জে পি দাই নতুন প্ৰজন্মৰ জুবিন গাৰ্গৰ প্ৰতি কেনেকুৱা মনৰ ভাৱ সেইখিনি ক'ব, আৰু এটি গীত গাইছে সেইটো আমি শুনাম শ্ৰোতাসকল। বৰষা,
1: হয়, আচলতে পিতৃৰ দৃষ্টিত জুবিন গাৰ্গ কপিল ঠাকুৰৰ লিখা, গতিকে সেই কিতাপখনৰ আধাৰতে বাৰু চেষ্টা কৰিছোঁ অকণমান লিখিবলৈ। বৰ্তমান কামটোৰ লগত জড়িত হৈ আছোঁ। অকণমান মই শুনাই দিবলৈ বিচাৰিছোঁ, গোটেইখিনি মই

0: জুবিন গাৰ্গ, কপিল ঠাকুৰৰ লিখা। গতিকে সেই সেই কিতাপখনৰ আধাৰতে বাৰু চেষ্টা কৰিছোঁ অকণমান লিখিবলৈ। বৰ্তমান কামটোৰ লগত জড়িত হৈ আছোঁ। অকণমান মই শুনাই দিবলৈ বিচাৰিছোঁ, গোটেইখিনি মই নুশুনাও,
1: সম্পূৰ্ণ হোৱাও নাই,
0: সম্পূৰ্ণ হৈ উঠা নাই। গতিকে মই আজিৰ দিনটোত অকণমান আপোনালোকক শুনাই দিবলৈ চেষ্টা কৰিছোঁ।

0: আচলতে গাব পৰা একেবাৰে অৱস্থাত নাই, গাম বুলি ভবাও নাছিলোঁ আজি। এতিয়া পিতৃৰ দৃষ্টিত জুবিন দাক লৈ তেখেতৰ কি আবেগনো হ'ব, সেইখিনি মই নিজে নিজৰ মাজত আনি পেলাই লিখিবলৈ চেষ্টা কৰিছিলোঁ। গতিকে নাই কৰা, সুৰটো কৰিহে আছো, সম্পূৰ্ণ হৈ নাই উঠা।
1: আৰু পুৰুষ কণ্ঠত হ'ব, আৰু পুৰুষ কণ্ঠত হ'ব। আৰু আমি যিদৰে যোৱাবাৰ সুকন্যা কাশ্যপ মহন্ত নতুন প্ৰজন্মৰ এগৰাকী কণ্ঠশিল্পীয়ে গাইছিল, আমিও এবাৰ নতুন প্ৰজন্মৰ কোনোবা এজন নতুন ল'ৰাক সেই গানটো গাবলৈ প্ৰয়াস কৰিম।
0: হয় হয়,
2: মই এটা ঘটনা কওঁ, মই কিমান লাকি। জুবিন ঢুকোৱাৰ দিনা পিছদিনা শ্মশানলৈ নিব সোণাপুৰলৈ, সোণৰপুৰ দেই, সোণাপুৰটো নামটো মই কৈ দিছোঁ। তাতে মানে চৰকাৰৰ ফালৰ পৰা মোক মাতিলে, ৰাতি ফোন কৰিছে 8টা বজাত, আপুনি তালৈ আহিব, আপুনি নতুন প্ৰজন্মৰ হৈ পেলাই বা আৰ্টিষ্টবিলাকৰ গাৰ্জেন হৈ পেলাই আপুনি প্ৰথম চাকিটো বা জুইটো আপুনি জ্বলাব। সেইটো সময় তেনেকুৱা মানে তেনেকুৱা ঘটনা মোৰ হোৱাই নাই। মোক গাড়ী পঠিয়াই দিছে, গ'লোঁ তালৈ সোণাপুৰলৈ, গ'লোঁ। তাতে আমাৰ হেমন্ত বিশ্বকৰ্মা আৰু বৰা তেওঁলোকে ধৰি ধৰি লৈ গৈছে মোক। এতিয়া খুব ভাইৰেল হৈছে বস্তুটো, মই মুখাগ্নি যে কৰিব পাৰিছোঁ, সেইটো দুখ লাগিছে, কিন্তু ভাল লাগিছে কি মই কিয় চিলেক্ট ধৰোঁ, সেইটো এটা প্ৰাউডনেছ মোৰ আহিছে। আৰু তাতে এই ছোৱালীজনী হিমাক্ষী গানটো লিখিলে তাত পিছদিনা, পিছদিনালৈকে দুদিন পিছত গানটো মই সুৰ কৰিলোঁ, মই সুৰ কৰিলোঁ, হিমাক্ষীয়ে লিখিলে, তাইয়ে গালে এই গানটোত। মানে নতুন প্ৰজন্মে কি ধৰণে কি চকুৰে জুবিনক চায়, চুই চাব মন যায়, সেই শব্দবিলাক দিছে দেই সেই গানটো। মানে এতিয়া যদি শুনাই দিয়া মই ভাল পাম।
1: ঠিক আছে, আমি গীতটি শুনাই দিওঁ। আৰু জুবিন দাৰ সেই শেষ সময়খিনিত মই আচলতে মই চাবলৈ যোৱা নাছিলোঁ, কাৰণ জুবিন দাক মই যিধৰণে পাইছোঁ,
2: পাইছা কলেজত পাইছা, এইত পাইছা,
1: কলেজৰ পৰা সেই 1999 চনৰ পৰা তেখেতৰ সৈতে যিটো সম্পৰ্ক হৈছে, বা দিল্লীত থকা সময়তো 10 বছৰ যেতিয়াই দিল্লীলৈ যায় ফোনটো প্ৰথম মোলৈ যায়, আৰু অসম ভৱনত থাকে, আৰু একেলগেই থাকোঁ সেই সময়খিনি। আৰু আটাইতকৈ ভাল লগা সময়খিনি ৰাতিৰ সময়খিনি, জুবিন দাই খুব ভাল মিমিক্ৰি কৰে। আপুনি পোৱা নাই জুবিন দাই কোনগৰাকী আৰ্টিষ্টে কেনেকৈ গানটো গায়, আৰু দীপেন বৰুৱাৰ কণ্ঠৰ গান যেতিয়া গাব আপুনি ক'ব নোৱাৰে, চকু মুদি দিলে এনেকুৱা ধুনীয়াকৈ এই মিমিক্ৰি কৰে, সদায় কৰি নাথাকে। যিসকলে তেওঁ শুনিছে তেওঁলোকে এতিয়া কথাখিনি ৰিলেট কৰিব, গতিকে মই যোৱা নাছিলোঁ, কিন্তু হঠাৎ শেষ মুহূৰ্তত মোলৈ ফোন কলটো আহিছিল যে সেই সময়খিনিৰ অনুষ্ঠানখিনি গোটেই কামখিনি যেতিয়া পৰিচালনা কৰি থকা সময়খিনি সেই দায়িত্বটো মোক দিছিলে।
2: তেতিয়া
1: প্ৰথম আপুনি যেতিয়া গৈছে সেই মুহূৰ্তৰ সাক্ষী মই পাইছিলোঁ। আৰু মই চাব নাযাওঁ বুলি ভবা মানুহজনে শেষত কিন্তু যেতিয়া তেখেতক ভিতৰলৈ লৈ গৈছিলে, মা হালধি খানি আছিলে, পামিবাই গৰিমা বৌ আছিলে, ধৃতিমালা আছিলে, ৰাহুল আছিলে, আৰু পাৰ্থসাৰ্থী মহন্তদেৱ আছিলে, মই এক মুহূৰ্ত

0: মই প্ৰথমতে শ্ৰদ্ধাঞ্জলি দিবলৈ যাব নাপালো, কিন্তু এক মুহূৰ্তত সেই দায়িত্বৰ পৰা এৰি
1: তোমাৰ গা বেয়া হ'ল,
0: মই গা বেয়া হৈ গৈছিলে, হঠাতে মই তাৰ মাজৰ পৰা গৈ এবাৰ তেওঁক সাৱটি লৈছো আৰু জীৱনত সেই মুহূৰ্তটোৰ কথা কেতিয়াও পাহৰিব নোৱাৰিম। সাৱটি লৈছো মই সেইখিনি সময়ত, আৰু হয়তো বাকীসকলে বক্সৰ মাজত এনেকৈ দেখি যে মই ধৰিছো আৰু মই হালধি অলপ সানি দিছো, মই নাজানো নিয়মখিনি মই দিব পাৰোঁ নে নোৱাৰোঁ, তেনেকৈ গৈ মই সেইবিলাক চোৱা নাই, কিন্তু মই দিছোঁ আৰু জীৱনত সেইখিনি শেষ মুহূৰ্তত মই পাইছোঁ। আজি গানটো শুনো, আপুনি যিটো গানৰ কথা কৈছে নতুন প্ৰজন্মই কেনেকৈ অনুভৱ কৰে।

0: এয়া জুবিনৰ সাগৰ, অসমীয়া ৰাইজৰ সাগৰ, আমাৰ সাগৰ, জুবিনৰ দুখৰ সাগৰ। এখন জুবিন সাগৰ যে নাইকিয়া হ'ল, সাগৰ যে নাইকিয়া হ'ল, কিন্তু জুবিন প্ৰত্যেক অসমীয়াৰ বুকুৰ সাগৰত চিৰদিন জীয়াই থাকিব, চিৰদিন জীয়াই থাকিব, চিৰদিন জীয়াই থাকিব।
1: গানটো কান্দিম মই, গান গাই, কিন্তু এই গানটো কথাখিনি লিখিছে ধুনীয়াকৈ আৰু মই যিটো সুৰ কৰিছোঁ, তাৰপিছত মায়াবিনীটো কোন মাথাৰ পৰা মোৰ সোমালে, মায়াবিনী ইনষ্ট্ৰুমেণ্টেল পাৰ্টটো যে দি দিলোঁ, আৰু জুবিনৰ মানে গোটেই জীৱনটোৱেই এটা চৰিত্ৰ, কেৰেক্টাৰ।

0: আৰু এবছৰ আমি বহুত কিবাকিবি কৰিলোঁ। এই পিছৰ বছৰটো যদি তেওঁৰ গান গোৱাবলৈ আৰম্ভ কৰোঁ, স্কুল অফ মিউজিক, জুবিন স্কুল অফ মিউজিক যদি কৰে, তেতিয়া ভাল পাম মই।
1: মই আচলতে নৱেম্বৰত, যোৱা বছৰ নৱেম্বৰত চানমাৰীত যিটো ট্ৰিবিউট অনুষ্ঠান হৈছিলে, আমি কেইটামান গীত মেচআপ কৰি, দিগন্ত ভাৰতী ছাৰৰ যিখিনি গীত হয় তেখেতে সৃষ্টি কৰা, জুবিন দাই গোৱা কিছুমান গীত ছিলেকশ্যন কৰি পেলাই, আমাৰ ৰিহাৰ্চেলবোৰ হৈছিলে জ্যোতি চিত্ৰবনত হৈছিলে, তেতিয়া আমি গাই আছোঁ, সকলোৱে প্ৰেক্টিছ কৰি আছোঁ, তাৰ মাজতে হঠাৎকৈ দিগন্ত ভাৰতী ছাৰে পেপাৰ এখন কলম এডাল লৈ তেওঁ ওলাই গ'ল। তেওঁ ক'লে যে তোমালোকে প্ৰেক্টিছ কৰি থাকা, মই 2 মিনিটত আহি আছোঁ। তেওঁ প্ৰেক্টিছৰ মাজৰ পৰা উঠি গুচি গ'ল। তাৰপিছত তেওঁ কেইলাইনমান লিখি পেলাই কাগজখন আমাক দিলে। মন যায় গীতটোৰ যিটো শেষৰ এক্সটেণ্ডেড যিটো আৰু লিখনি, তেওঁ 4 লাইন লিখিছে, আৰু সেই সৃষ্টিখিনিৰ সেই সময়খিনিত, কি বুলি ক'ম, সেই সময়খিনিত উপস্থিত আছিলোঁ, সাক্ষী হ'বলৈ পাইছোঁ, গাবলৈও পালোঁ। গতিকে সেই 4 লাইন আচলতে কন্দুৱাই যায়, সকলোকে কন্দুৱাই যায়। মোৰ আচলতে, আমি জুবিন দাক ট্ৰিবিউট দিব পৰা হোৱা নাই, কোনোৱে ট্ৰিবিউট দিব পৰা হোৱা নাই, তেখেত যেন এতিয়াও আছে আৰু বহুতে ট্ৰিবিউট গান উলিয়াই আছে, খুব সুন্দৰ সুন্দৰ সৃষ্টি কৰিছে হয়, কিন্তু তেখেতক জানো ট্ৰিবিউট দিব পাৰি এনেকুৱা লাগে। গতিকে মোৰ মতেতো দিগন্ত ভাৰতী ছাৰে মন যায় গীতটোৰ শেষৰ যি 4 লাইন লিখিছে, সেইখিনি সঁচাকৈ, মানে কি বুলি ক'ম, কেতিয়াও আমি ভবা নাছিলোঁ মন যায় গীতটোৰ শেষ পাৰ্টখিনি আকৌ কেতিয়াবা ওলাব, আমি গাবলৈ পাম, ৰেকৰ্ডেড হ'ব। সেই 4 লাইন মই শেষৰ ফালে মই অকণমান শুনাই দিবলৈ বিচাৰিছোঁ।
2: অঁ, এইটো আমি শুনিম, কিন্তু কেইটামান বাৰ্তা পঢ়ি লওঁ, আমি সেইখিনি কথাৰে আমি সামৰিম। নয়ন কাশ্যপ তেখেতে এটি কবিতা পঠিয়াইছে জুবিন গাৰ্গ সমীপেশু। পূৰ্ণ শূন্যতাৰ সৈতে সম্পূৰ্ণ এটা বছৰ, পূৰ্ণ নভবা কথাবোৰ, পূৰ্ণ চাব নিবিচৰা ছবিবোৰ, পূৰ্ণ সুবিধাবাদীৰ সুযোগ, পূৰ্ণ লাভালাভ, পূৰ্ণ প্ৰচাৰ, পূৰ্ণ বেপাৰ, পূৰ্ণ স্বাৰ্থ, পূৰ্ণ পলিটিক্স। পূৰ্ণ শূন্যতাৰ সৈতে সম্পূৰ্ণ এটা বছৰ, শূন্য সুৰ, শূন্য কথা, শূন্য বুকু, শূন্য প্ৰকৃতি, শূন্য পাহাৰ, ভৈয়াম, চৰাঞ্চল, শূন্য ফাঁচী বজাৰ আৰু গলিবোৰ, শূন্য মানুহ ভৰ্তি ঘৰবোৰ, শূন্য আৰ্তনাদ শুক্লেশ্বৰত, শূন্য উশাহ খাৰঘুলিৰ পদপথত, শূন্য জীৱন, শূন্য চকুপানী, শূন্য উৎসৱ পাৰ্বণ, শূন্য টিভিৰ TRP আৰু ব্যয়বহুল ফাংচনবোৰ, শূন্য ষ্টুডিঅ' আৰু গধূলিবোৰ, শূন্য পুৱা আৰু দিনৰ কোলাহলবোৰ, শূন্য খং ৰাগ আৰু অভিমানবোৰ, শূন্য আশা ইচ্ছা অনিচ্ছাবোৰ, শূন্য প্ৰেম ভালপোৱাবোৰ, সকলোতেই ঋণী ঋণী বাজি আছা তুমি, এনেদৰেই পূৰ্ণ শূন্যতাৰ সৈতে সম্পূৰ্ণ এটা বছৰ। এইটো নয়ন কাশ্যপে আমালৈ প্ৰেৰণ কৰিছে। আৰু কেইবাটাও বাৰ্তা মোলৈও আহিছে। ৰঞ্জিত নাথ, তেখেতৰ ৰঞ্জিত কুমাৰ নাথ, সেই কণ্ঠৰ মৃত্যু হ'ব নোৱাৰে, যি কণ্ঠ আছিল জাতিৰ আৱেগ, যি কণ্ঠ আছিল জাতিৰ পৰিচয়, সেই কণ্ঠৰ মৃত্যু হ'ব নোৱাৰে, যি কণ্ঠৰ এটা আহ্বানত এটা জাতি সাৰ পাইছিল, যি কণ্ঠই আলোকিত কৰি ৰাখিছিল আকাশ, ৰ'দ, বৰষুণ, ৰ'দ, বতাহ হৈ, যি কণ্ঠই সুৰৰ সোপান ৰচিছিল, সেই কণ্ঠৰ জানো মৃত্যু হ'ব পাৰে, যি কণ্ঠ ওখ হৈ হৈ আকাশ চুব খুজিছিল, সেই কণ্ঠ জানো স্থবিৰ হ'ব পাৰে কাহানিবা, যি কণ্ঠ কেৱল এটা নাম নাছিল, যি কণ্ঠ আছিল গানৰ ভগৱান, সেই ভগৱানৰ জানো মৃত্যু হ'ব পাৰে কাহানিবা, আকাশ তৰা থকালৈকে জীয়াই থাকিব সেই কণ্ঠ, এটা উদিত সূৰ্য হৈয়েই জিলিকি থাকিব সেই কণ্ঠ। ৰঞ্জিত কুমাৰ নাথ, বাৰ্তাসমূহ ইমান আহিছে, মই এতিয়া মানে পঢ়ি নিদিলেও বেয়া পাব আপোনালোকে। অসীম জ্যোতি বৰুৱা, মই ভাতৃ বুলি মতা জুবিনৰ বাবে আজি হৃদয়ত এই অনুভৱ পুৱতি, এই অনুভৱ পুৱতি আশা চকামকাকৈ, আপোনাৰ ফোনকেইটা অলপ খেলিমেলি হৈছে, অকণমান বুজিবলৈ মোৰ অসুবিধা হৈছে, আৰম্ভণিৰ শাৰীকেইটা। অসীম জ্যোতি বৰুৱা দাদা, দেখিলোঁ পৰাণ জোৰোৱা এখনি মুখ, ক'ব যেন খুজিছে গান, গান

0: জেন খুঁজিছে, বুকুত যেন এসাগৰ দুখ। সুধিছিল কোন তুমি, কি কবা কি শুনাবা, কলে তেওঁ হেনো সাহসৰ প্ৰতীক, পথভ্ৰষ্টক পথ দেখুওৱা, আৰ্তজনৰ নিৰাপত্তা, সুৰৰ খনি বিচাৰি ফুৰা এক সংগ্ৰামী সত্তা। হয়তো মই তেনেকেই ভাবি লৈছোঁ, ফণ্টটো অকণমান খেলি মেলি হৈছে আপোনাৰ। মিতালী গগৈ প্ৰাণৰ শিল্পীগৰাকীক সীমিত সংজ্ঞাৰ মাজত আবদ্ধ কৰিব নোৱাৰি তেওঁ অসীম। দৰ্শনা বৰঠাকুৰ শুনি আছোঁ, ধন্যবাদ জুবিন দা, সদায় থাকিব জেবিদা, ভালে থাকক। ফৰিদুল ইছলাম, আপোনাৰ কেইবাটিও বাৰ্তা আহিছে, বহুতৰ বাৰ্তা পঢ়া নাই, সেইকাৰণে আটাইকেইটা বাৰ্তা আপোনাৰ পঢ়া নাই। জ্যোৎস্না ডেকা, ৰেডিঅ'ত শুনি আছোঁ, মোৰ সৌভাগ্য বহুবাৰ জুবিনক লগ পাইছিলোঁ, তেওঁ মোক তেওঁৰ ওচৰলৈ যাব দিয়া নাছিল, তেওঁ উঠি আহি সাৱটি ধৰিছিল মোক। জ্যোৎস্না ডেকা, জেপি দাস ডাঙৰীয়া কথাবোৰ শুনিলে শুনি থাকিবলৈ মন যায়, বৰষাৰ সুমধুৰ কণ্ঠই মন আপ্লুত কৰে, বকুলি বৈশ্যই কৈছে। ফৰিদুল ইছলামে আকৌ বাৰ্তা পাইছোঁ, বৰষাৰ গান শুনিবৰ মন যায়, খুব মিঠা লগাকৈ গায়, জেপিদা দীৰ্ঘায়ু কামনা কৰিলোঁ আপোনাৰ। মধুচন্দা শইকীয়া বৈশ্য, হে ভূমিপুত্ৰ তুমি সূৰ্য হোলা, ঋতুৱে ঋতুৱে এপাহী নজহা নপমা সুগন্ধি কুসুম হোলা, সুবিশাল নীলিম আকাশ হোলা, এখনি চন্দ্ৰময় নিৰৱধি নদী হোলা, ঈশ্বৰ পুত্ৰ হৈ ধৰিত্ৰীৰ বুকুত চিৰকাল উজলি ৰোলা, এটি যাউতি যুগীয়া সুৰ হৈ হৃদয়ে হৃদয়ে বৈ ৰোলা চিৰদিন চিৰকাল, প্ৰতিটো অমাত জীৱৰ সেউজ প্ৰকৃতিৰ নিবিড় প্ৰাণ হৈ ৰোলা, হে আদৰৰ শিল্পী। মধুচন্দা শইকীয়া বৈশ্য সোণাৰীৰ পৰা। প্ৰণতি চান্দিল্য, আপুনি কৈছে যে জুবিন গাৰ্গ অবিহনে এই এটা বছৰ পাৰ কৰিলোঁ, বুকুত এটা গধুৰ শোক লৈ কেতিয়াও অন্তৰৰ পৰা দূৰ কৰিব নোৱাৰোঁ। দেৱজানী পাঠক শৰ্মা, এটি সুন্দৰ আৱহ গীত হৈছে, বৰ্ষাক ধন্যবাদ জনাইছোঁ বুলি কৈছে। সম্পূৰ্ণ শৈলক, প্ৰসেনজিৎ শৰ্মা, তুমি নাই জানো সেই সময় নাহে দুনাই, মনত প্ৰেমৰ পলাশ ফুলাই তথাপি আছোঁ মই বাট চাই, দুচকুত তোমাৰ স্বপ্ন সজাই, বেদনাই আৱৰা মনৰ আকাশ, কিজানিবা হয় সূৰুজৰ প্ৰকাশ, জোনাকবিহীন এই অমানিশা, স্মৃতিৰ বিজুলি চমকি লুকাই, নদী বৈ যায় সাগৰ ধিয়াই, দিন বাগৰি বছৰ সোমাই, তথাপি আছোঁ মই বাট চাই, মনে যে নামানে তুমি নাই তুমি নাই, কোনে কেনেকৈ কোঁৱৰ জুবিনক এক মুহূৰ্তৰ বাবেওচোন পাহৰিব নোৱাৰোঁ। কি ক'ম, ইমান বাৰ্তা আহিছে, মই এতিয়া এৰিব পৰা নাই। ৰুমি ভট্টাচাৰ্য বাইদেউ খুব অনুৰোধ কৰিছে, মই এটা পংক্তি পঢ়ি দিছোঁ। ইমান কথা ক'লা গানে গানে, ইমান সুৰ দিলা ধৰণী বিভুৰা, ইমান ৰং সানিলা নেজায় একোৰে মচা, কোন তুমি অপৰাজেয় যুগৰ সুবাসী সত্তা, ধুমুহাটো ভাঙি যোৱা নাই, হতাশাটো দহি যোৱা নাই, কোন তুমি দুৰন্ত গতি, ক্ষত বিক্ষত সময় আজুৰি বাকুহি, ভাৱসাগৰৰ গভীৰৰ পৰা গভীৰলৈ, মায়াৰ কোলাত বহি প্ৰতিপল নুপলে কৰিছা সুৰভিত তোমাৰ সময়। আৰু পঢ়িবলৈ সময় নাই, শেষত বৰষা আমাৰ সময় নাই যিহেতু, সেই পংক্তিটি এবাৰ গাই দিলেই আমি অনুষ্ঠানী সামৰিম।
1: হয়, আমাৰ মেচাপটোৰ শেষৰ গীতটি আছিলে মন যায়, গতিকে সেই চাৰি লাইন যিহেতু নতুনকৈ লিখা হৈছিলে মই গাই দিছোঁ।

তোমাক আকৌ লাগে জুবিন দা, মন যায় তোমাক আকৌ পাবলৈ। ৰূপাঞ্জলী হাজৰিকা ভাল লাগিছে, তেওঁ ভাল পাইছে, পংকজ বৈশ্য শুনি আছো বুলি কৈছে, আৰু বাৰ্তা পঢ়িব নোৱাৰিম। ধন্যবাদ ডিম্পুল, ধন্যবাদ গীতালী বাইদেউ, ধন্যবাদ জনাইছোঁ আমাৰ ডিউটি ৰুমত নিয়ন্ত্ৰণ কক্ষত ট্ৰান্সমিটাৰ থকা প্ৰতিগৰাকীকে, ৰেডিঅ'ত শুনি থকা, এফ এমত শুনি থকা, যিসকলে এপত শুনি আছে, যিসকলে ফেচবুকত চাই আছে, সকলোকে ধন্যবাদ জনাইছোঁ। জুবিন গাৰ্গ আমাৰ মাজত আছে, সদায় থাকিব, জুবিন গাৰ্গ কেতিয়াও নোহোৱাব নোৱাৰে। জেপিদাই যিটো কথা কৈছে সেই কথাৰে কওঁ, জুবিন দাই মানুহক চুই ভাল পাইছিল, সেই স্পৰ্শ ভাল পাইছিল, তেনেদৰেই জুবিন।

পিণ্ডাই সদায় স্পৰ্শ কৰি থাকিব। প্ৰতি শৰতৰ প্ৰভাতী ফুলে আমাক সদায় তোমাৰেই কথা ক'ব। জুবিনদা, য'তেই আছা কুশলে থাকিবা, সদায় তোমাৰ কথাই পাতি থাকিম আমি। তুমি আমাৰ হৃদয়ত আছা, তুমি ক'লৈকো যোৱা নাই, তুমি সদায় আছা আমাৰ কাষত, সদায় এনেদৰেই থাকিবা।

প্ৰভাতী তৰংগ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনোৱা হওক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ।

0: लौटाई और कभी वापस चेन्नई नहीं गई। वापस नहीं जाने का कारण था 23 वर्ष की आयु में उनकी सर जगदीश चंद्र बोस से शादी। ये था वर्ष 1887 का।
1: समय बदल रहा था। व्याख्यान देने और शोध कार्य के लिए उनके पति सर जगदीश चंद्र बोस को अक्सर विदेश जाना होता था, तो वे भी उनके साथ हुआ करती थीं।
0: एक बार की बात है, शोध के सिलसिले में वे कैम्ब्रिज विश्वविद्यालय गए।
2: ইমানপুৰে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
3: এয়া আকাশবাণী গুৱাহাটী, দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্য চৰকাৰে জন্মগতভাৱে হৃদৰোগত আক্ৰান্ত 66টি শিশুক চৰকাৰী ব্যয়ত বিশেষ চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে। শিশুকেইটিক উন্নত চিকিৎসাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ৰাজ্যিক জন্মগত হৃদৰোগ চিকিৎসা আঁচনিৰ অধীনত বাংগালুৰু, নাৰায়ণা আৰু মুম্বাই হেলথ চিটি হাস্পতালত ভৰ্তি কৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহৰে কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 76 সংখ্যক জন্মদিন উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ বাবুল কুমাৰ বেজবৰুৱাই কালি চিকিৎসা মহাবিদ্যালয়ৰ অভিৱৰ্তন কেন্দ্ৰৰ পৰা শিশুকেইটি ৰাওনা কৰে। অসম চৰকাৰে শিশুকেইটিৰ চিকিৎসা, অস্ত্ৰোপচাৰ, যাত্ৰা আৰু থকা খোৱাৰ ব্যয় বহন কৰিব। 2010 চনত এই কাৰ্যসূচী আৰম্ভ কৰাৰে পৰা বৰ্তমানলৈকে জন্মগতভাৱে হৃদৰোগত আক্ৰান্ত 14,388 শিশুৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ভিতৰত বৰ্তমানো গুৱাহাটী, বাংগালুৰু আৰু কলকাতাত 51টি শিশুৰ চিকিৎসা চলি আছে। বান ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত লোকপিয়লৰ গৃহ তালিকা প্ৰস্তুতৰ সময়সীমা প্ৰায় এমাহ বৃদ্ধি কৰা হৈছে। মহাপঞ্জক তথা লোকপিয়ল আয়ুক্ত মৃত্যুঞ্জয় কুমাৰ নাৰায়ণে কালি ৰাজপত্ৰিত অধিসূচনাযোগে এই কথা সদৰি কৰি কয় যে জিলা দুখনত বাসগৃহৰ তালিকা প্ৰস্তুত আৰু গৃহ পিয়লৰ সময়সীমা 31 অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে। অসমত বাসগৃহৰ তালিকা প্ৰস্তুতৰ কামৰ বাবে 15 ছেপ্টেম্বৰ অন্তিম সময়সীমা ধাৰ্য কৰা হৈছিল যদিও বানৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ জিলাত লোকপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰু অন্য প্ৰস্তুতিমূলক কাম কাজ স্থগিত ৰখা হৈছিল। জিলা দুখনত আজি লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হৈছে। মাহজোৰা কাৰ্যসূচীৰে এই প্ৰক্ৰিয়া চলিব। প্ৰথম পৰ্যায়ত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ গৃহ তালিকা প্ৰস্তুত আৰু গৃহ গণনা প্ৰক্ৰিয়া সম্পন্ন কৰিব। উল্লেখযোগ্য যে ৰাজ্যৰ বাকী জিলাসমূহত গৃহ তালিকা প্ৰস্তুতৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজিৰ উদযাপনকল্পে ৰাজ্যজুৰি 3 দিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন কৰা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুষ্ঠিত এই দিৱসৰ আজি 2য় দিনা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাইলৈ গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশাৰ ভাগলৈ ভাওনা প্ৰদৰ্শন কৰা হ'ব। সদৌ অসম ছাত্ৰসন্থাই প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই কাইলৈ ৰাজ্যজুৰি পোহৰেৰে চাকিগছি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰসন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰসন্থাৰ সহযোগত সেইদিনা সন্ধিয়া 6 বজাত কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। ছাত্ৰসন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই বিষয়ে প্ৰকাশ কৰি কয় যে সদৌ অসম ছাত্ৰসন্থাই প্ৰতিখন জিলা সদৰত ছাত্ৰ ছাত্ৰী, স্থানীয় শিল্পী তথা ৰাইজক সমবেত কণ্ঠত মায়াবিনী গীতটি পৰিৱেশন কৰিবলৈ আহ্বান জনাইছে। ইপিনে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যৰ 39খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্যিক যুৱ মৰ্চাই প্ৰস্তুতি সম্পন্ন কৰি তুলিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কালি এইদৰে কয়।
4: 19 তাৰিখে বিজেপি কাৰ্যকৰ্তাসকলে ৰাজ্য ৰক্তদান দিব জুবিন গাৰ্গৰ মৃত্যুতিথিৰ দিন। মই নিজেও দিম আমাৰ বিজেপি।
3: অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কাইলৈ প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰি ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালনৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত দলৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশমৰ্মে সাধাৰণ সম্পাদকে জাৰি কৰা জাননী অনুসৰি স্মৃতি সন্ধ্যাৰ অংশ হিচাপে বন্তি প্ৰজ্বলন, শান্তিপূৰ্ণ শোভাযাত্ৰাকে ধৰি অন্যান্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

0: কৰি বিদ্যাৰ অধিষ্ঠাতা বিশ্বখনিক শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই পূজাৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপসমূহত বিশ্বখনিকৰক আৰাধনাৰ বাবে জনসাধাৰণৰ ভিৰ পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন কল কাৰখানা, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাহাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগতভাৱেও বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটীৰ চৌহদত আজি পৰম্পৰাগত ৰীতি নীতিৰে বিশ্বকৰ্মা পূজা পালন কৰিবলৈ লোৱা হৈছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা 8:02 জুবিন মনন শীৰ্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতীৰ, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। অনুষ্ঠানটি ৰাত ধৰিব অৰুণিমা গোস্বামীয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপযোগেও শুনিব পাৰে। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নীলাক্ষী বৰদলৈ, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, কোষ্ট অফ দাস ফটিক চন্দ্ৰ বৰ্মন, পম্পা চন্দ, আয়ুষ্মান জেচি, ট্ৰান্সমিটাৰত অজয় আনন্দ, তিলক চন্দ্ৰ দাস, মিতুল গগৈ, ময়ূৰ কৃষ্ণ মহন্ত, এফ এম ট্ৰান্সমিটাৰত পপী চন্দ আৰু দীপামণি ডেকা, আৰু ষ্টুডিঅ'ত মই নিমিষা ভৰালী দাস। এতিয়া শুনক পৰাগমালা লাইভ, আগবঢ়াব সুনন্দা তিৱাৰীয়ে। ये आकाशवाणी गुवाहाटी का महाबाहु है। मीडियम वेव 411.5 मीटर, 729 किलोहर्ट्ज़ और एफएम 101.6 मेगाहर्ट्ज़ पर। परागमाला के सभी श्रोताओं को सुनंदा तिवारी का नमस्कार। शबाना आजमी भारतीय सिनेमा की प्रसिद्ध और प्रतिभाशाली अभिनेत्री है। उन्होंने अपने अभिनय के माध्यम से हिंदी फिल्मों में एक अलग पहचान बनाई है। शबाना आजमी को विशेष रूप से गंभीर सामाजिक और यथावर्दी विषयों पर बनी फिल्मों में उनके प्रतिभावशी अभिनय के लिए जाना जाता है। उन्होंने व्यावसायिक फिल्मों में साथ साथ यमानंतर सिनेमा में भी महत्वपूर्ण योगदान दिया है। शबाना आजमी का जन्म 18 सितंबर 1950 को हैदराबाद में हुआ था, यानी कि आज ही के दिन। उनके पिता कैफ़ी आजमी प्रसिद्ध शायर और गीतकार थे तथा उनकी माता शौकत आजमी प्रसिद्ध रंगमंच अभिनेत्री थी। इस प्रकार शबाना को बचपन से ही साहित्य, कविता, रंगमंच और कला का वातावरण मिला। उनके परिवार का भारतीय साहित्य और कला जगत में महत्वपूर्ण स्थान रहा है। इसी वातावरण से उनके भीतर अभिनय और रचनात्मकता के प्रति रुचि विकसित की गई। तो चलिए उनके जन्मदिन के उपलक्ष्य में उनसे जुड़ा ये गाना सुनते हैं।

0: নমস্কাৰ, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজি আপোনালৈ আগবঢ়াইছোঁ বাৰে ৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেৰ এটি খণ্ড।
1: নমস্কাৰ, সমূহ শ্ৰোতাকে বাৰে ৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰেলৈ মই স্নেহা
2: আৰু মই পম্পে আদৰণি জনাইছোঁ।
1: প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানৰ বাবে আমি উপস্থিত আছোঁ গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ত। আজিৰ অনুষ্ঠানত আমি এই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিভিন্ন গীত মাত নাট শুনিম। অনুষ্ঠানৰ আৰম্ভণিতেই আগবঢ়াইছোঁ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ মহাবিদ্যালয় সংগীতটি।

0: প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইবাৰ আমাৰ সৈতে উপস্থিত আছে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ অমৰেন্দ্ৰ কলিতা ছাৰ। অনুষ্ঠানলৈ আপোনাক স্বাগতম।
1: ধন্যবাদ
0: ছাৰ। আমি প্ৰথমেই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আমি আজি মহাবিদ্যালয়খনত এটি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানৰ মাজলৈ যোৱাৰ আগমুহূৰ্তত আপোনাৰ পৰা আমি ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ ইতিহাস সম্পৰ্কে আৰু এই মহাবিদ্যালয়খনৰ সামগ্ৰিক বৰ্ণনা এটি আপোনাৰ পৰা জানিব বিচাৰিছোঁ।
1: আমাৰ এই কলেজখন ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয় বুলি কোৱাৰ লগে লগে এটা গম পোৱা যায় যে এটা পৰিয়াল ললিত চন্দ্ৰ ভৰালী, তেখেতৰ নামত এই কলেজখন প্ৰতিষ্ঠা হৈছিলে। অৰিজিনেলি এই কলেজখন মালিগাঁও কলেজ বুলিয়ে জনা যায়, পিছত নামটো ললিত চন্দ্ৰ ভৰালী কলেজ হৈছে। আৰু কলেজখন এতিয়া মানুহে জানে ইয়াতে কম্পিউটাৰ ছায়েন্স, ইলেক্ট্ৰনিক্স, এনেকুৱা ধৰণৰ কিছুমান নন ট্ৰেডিশ্যনেল ছায়েন্সৰ ছাবজেক্ট আছে, বি এছ চি প্ৰগ্ৰেমছ আছে, তাৰোপৰি BCA, BSc, IT এই ধৰণৰ প্ৰফেচনেল কোৰ্চ আছে। আৰু কলা শাখাৰ যিমানবিলাক ছাবজেক্ট থাকিব লাগে, ইকনমিক্স, পলিটিকেল ছায়েন্স, ইংলিছ, আছামিছকে ধৰি প্ৰায়বিলাক ছাবজেক্টে আছে। মুঠ 16টা বিভাগ আছে আৰু আমাৰ যথেষ্টখিনি ল'ৰা ছোৱালীও আছে। আৰু কলেজখনত এতিয়া আমি একেবাৰে শেহতীয়াভাৱে আমাৰ যিটো নেশ্যনেল এডুকেশ্যন পলিচি তাৰ আধাৰত যিটো ফ'ৰ ইয়াৰৰ প্ৰগ্ৰেমৰ ফ'ৰ্থ ইয়াৰ যিটো এইবাৰ প্ৰথমবাৰৰ কাৰণে আৰম্ভ হ'ব গোটেই অসমৰ কলেজবিলাকত। আৰু আমাৰ কলেজতো 5টা বিভাগত অলৰেডি আমাৰ নামভৰ্তি চলিছে, কম্পিউটাৰ ছায়েন্স, পলিটিকেল ছায়েন্স, ইকনমিক্স, ইংলিছ, আছামিজ, এই বিষয়বিলাকত আমাৰ 4th year আৰম্ভ কৰিছোঁ। আৰু এইটোৱে আমাৰ বুজাইছে যে আমাৰ এটা এই যিটো আমাৰ যে শৈক্ষিক কাৰ্যসূচীৰ আৰু এটা সম্প্ৰসাৰণ হৈছে। তাৰোপৰি আমাৰ কলেজত আমাৰ অকণমান মাটি অকণমান কম আছে, এৰিয়াটো কম আছে, কিন্তু বাকী যি ইনফ্ৰাষ্ট্ৰাকচাৰ ষ্টুডেণ্টৰ কাৰণে থাকিব লাগে সেই সকলোবিলাকে আছে। আমাৰ 4টাকৈ আমাৰ লেবৰেটৰী আছে, তাৰে 3টা কম্পিউটাৰ লেবৰেটৰী, ইলেক্ট্ৰনিক্সৰ ক'ব গ'লে 2টাই লেবৰেটৰী আছে ডাঙৰ। তাৰোপৰি আমাৰ এটা নীলমণি ফুকনৰ নামত আমি এটা অডিটৰিয়াম আমাৰ আছে, অডিটৰিয়ামটো আগতে আছিলে, আমি নীলমণি ফুকনৰ নামত দিছোঁ। আৰু যোৱা বছৰ আমি ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আছিল, তাৰে লগত ৰজিতা খুৱাই এটা কনফাৰেঞ্চ হ'ল, তেখেতৰ নামত আমি উৎসৰ্গা কৰিছোঁ। আৰু আমি একেবাৰে শেহতীয়াভাৱে সংযোজন কৰিছোঁ জুবিন গাৰ্গৰ নামত, জুবিন গাৰ্গ ষ্টাডি চেণ্টাৰ বুলি আমি এটা চেণ্টাৰ খুলিছোঁ। আৰু সেই চেণ্টাৰত ইতিমধ্যে এটা লাইব্ৰেৰী আৰু এটা মিউজিয়াম আমি প্ৰায় আমি সমাপ্ত কৰিছোঁ কামবিলাক। তাৰোপৰি আমাৰ কলেজত এতিয়া মই ইয়াতে অধ্যক্ষ হৈ আছোঁ আজি 4.5 বছৰ। এই 4.5 বছৰৰ ভিতৰত মই যিমানখিনি পাৰি আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে কৰিছোঁ। আমি এতিয়া কলেজত প্ৰায় 13টামান ক্লাব আছে, যেনেকৈ মিউজিক ক্লাব, লিটাৰেৰী ক্লাব, স্পৰ্টছ ক্লাব, এনেকুৱা বিভিন্ন ক্ষেত্ৰৰ ক্লাববিলাক গঠন কৰি দিছোঁ, ল'ৰা ছোৱালীবিলাকে যাতে নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰে সেইধৰণে আমি কৰিছোঁ। আৰু মই অধ্যক্ষ হিচাপত মই এটাই বিচাৰোঁ যে কলেজৰ যি ছাত্ৰ ছাত্ৰীসকলে আহে, আৰু ইয়াতে আমাৰ ক'ব গ'লে 50% ল'ৰা ছোৱালী আহে অকণমান দুখীয়া, দৰিদ্ৰ এনেকুৱা পৰিয়ালবিলাকৰ পৰা, গতিকে তেওঁলোকক আমি চৰকাৰৰ যিবিলাক আঁচনি আছে সেই আঁচনিবিলাকৰ সুবিধা দিছোঁ। আৰু মই এটাই বিচাৰোঁ, মই সেইটো কাম কৰোঁ যে কলেজখনত যাতে নিয়মীয়াভাৱে ক্লাছ পাতি হয়, ল'ৰা ছোৱালী যাতে ভালকৈ পঢ়া পাতি কৰি ভাল ফলাফল লৈ পেলাই আগবাঢ়ি যাব পাৰে। আৰু আজিকালি যিহেতু নিবনুৱা সমস্যাটো বহুত বেছি প্ৰকট, মই সেই দিশটোত বেছি গুৰুত্ব দিওঁ। আৰু মই ভাবোঁ ৰাইজেও এইটো কথা স্বীকাৰ কৰিব যে কলেজবিলাকৰ ভিতৰত এখন কলেজত আমি যি ধৰণৰ শিক্ষা দি আছোঁ, মানে কলা শাখাৰ আৰ্টছৰ ছাত্ৰ ছাত্ৰীবিলাককো আমি যে কম্পিউটাৰৰ নলেজ বা ছায়েন্সৰ নলেজ দিবৰ কাৰণে আমি চেষ্টা কৰোঁ, এইধৰণে

0: কাম কৰি আছোঁ। আমি যোৱা বছৰৰ পৰা কিছুমান বঁটা অলৰেডি ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ কাৰণে আছিলে, যেনেকৈ বেষ্ট গ্ৰেজুৱেট এইবিলাক আছিলে। আমি যোৱা বছৰৰ পৰা ললিত চন্দ্ৰ ভৰালীৰ নাতি কমলজিৎ ভৰালীয়ে তেখেতে 6টা বঁটা আগবঢ়াইছে। সেই বঁটাকেইটা হ'ল আপোনাৰ বেষ্ট ষ্টুডেণ্ট বয় ল'ৰাবিলাকৰ মাজৰ পৰা, বেষ্ট ষ্টুডেণ্ট গাৰ্ল ছোৱালীবিলাকৰ মাজৰ পৰা, ঠিক তেনেকৈ বেষ্ট স্পৰ্টছ পাৰ্চন, বেষ্ট লিটাৰেৰী পাৰ্চন বয় গাৰ্ল, এনেকৈ ট'টেল আমাক 6টা বঁটা তেওঁ আগবঢ়াইছে। আৰু এই বঁটাবিলাকে কি কৰিছে, শেহতীয়াভাৱে এই ক্লাব আৰু এই বঁটা এই গোটেই কথাবিলাকে এটা আমাৰ এটা সাংস্কৃতিক পৰিৱেশ এটা ৰচনা কৰা বুলি ভাবোঁ। আৰু যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ মাজত মই দেখিছোঁ তেওঁলোকে পঢ়া শুনাৰ মাজতো এটা সাংস্কৃতিক মন এটা লৈছে। আমাৰ স্পৰ্টছৰ সুবিধা অলপ কম যদিও আমি যিমানখিনি পাৰি আমি দি আছোঁ।
1: নিশ্চয়কৈ, কেৱল পঢ়া শুনাই নহয় আন দিশতো ল'ৰা ছোৱালীসকল আগবাঢ়ি যাব লাগিব, আৰু তাৰ বাবে তেওঁলোকক উৎসাহ দিয়াৰ বাবে আপোনালোকে ভালেখিনি ব্যৱস্থা গ্ৰহণ কৰিছে। এনেদৰেই এই মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল আগুৱাই যাওক, আমি তাকেই কামনা কৰিছোঁ। আৰু আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ কথাখিনি খুব সুন্দৰকৈ আমাক বুজাই দিয়াৰ বাবে, আপোনাক ধন্যবাদ।
0: ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, বৰ্তমান আমাৰ সৈতে মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী উপস্থিত আছে, আপোনাৰ পৰিচয় জনাব।
3: নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিশিখা দাস, মই বি এ ফাৰ্ষ্ট ছেমৰ পলিটিকেল ডিপাৰ্টমেণ্টৰ।
2: হয়, যদি শিক্ষা তোমাৰ পৰা জানিব বিচাৰিছোঁ, তুমি আজি অনুষ্ঠানত কি পৰিৱেশন কৰিবা?
3: মই আজি জুবিনদাৰ এটা ধুনীয়া গীত পৰিৱেশন কৰিম।
2: আৰু যিহেতু তুমি গীত পৰিৱেশন কৰিবা, জানিব বিচাৰিছোঁ যে তোমাৰ এই গীতৰ যি যাত্ৰা কেতিয়া আৰম্ভ হৈছিল?
3: মই ঠিক মানে তেনেকৈ ক'ব নোৱাৰিম, সৰুৰ পৰাই মানে গানৰ প্ৰতি এটা চৰ্চা আছিলে, তেনেকৈ ডান্সৰ লগত চলাই চলাই মানে গানো গাওঁ আৰু লোকগীত শিকিছিলোঁ মাজতে প্ৰণীতা বৈশ্য মেধি মেমৰ তাত, তাৰপিছৰ পৰা এনেকৈয়ে গাই থাকোঁ সৰু সুৰা।
2: আমি জানিব পাৰিছোঁ যে তুমি নৃত্যৰ সৈতে জড়িত, তুমি কি কি নৃত্যৰ সৈতে জড়িত বৰ্তমান?
3: মই বিশেষকৈ মই বিহুৰ লগত সৰুৰ পৰাই জড়িত, একদম 3 বছৰৰ পৰাই মই ডেন্স কৰোঁ। মই তেতিয়াৰ পৰাই সকলোতে বিহু মাৰি ফুৰিছোঁ, মৌকুঁৱৰী, বিহুকুঁৱৰী, বৰবিহুৱতী, এইবোৰ ল'ব পাৰিছোঁ আৰু মই নিজে ডান্স কৰি কিনে। সেইটো কাৰণে মোৰ মানে বিহুৰ প্ৰতি বেছি এটা হেৰি আছে, আৰু বাকী তেনেকৈ মডাৰ্ণ ছং ডান্স কৰোঁ আৰু।
2: জানি খুব ভাল লাগিছে তুমি নৃত্য গীত লগতে বিভিন্ন ক্ষেত্ৰৰ সৈতে বৰ্তমান জড়িত হৈ আছা। বৰ্তমান আমি তোমাৰ পৰা জুবিনৰ গীতটি শুনিব বিচাৰিছোঁ, কিন্তু পাছত আমি পুনৰ তোমাৰ পৰা এটি লোকগীত শুনিব বিচাৰিম, শুনাবানে?
3: হ'ব।

0: খুবেই সুন্দৰ জুবিনদাৰ, এটি খুব কঠিন গীত তুমি খুব সুন্দৰকৈ পৰিৱেশন কৰিছা, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।
1: ধন্যবাদ
0: প্ৰিয় শ্ৰোতা, এইবাৰ মই মাইক্ৰফোনটি স্নেহালৈ আগবঢ়াইছোঁ।
1: ধন্যবাদ পম্পী। শ্ৰোতাসকল, আপোনালোকে জানি আমি আজি উপস্থিত আছোঁ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ত, আৰু এই মহাবিদ্যালয়ৰ আন এগৰাকী ছাত্ৰী এইবাৰ মোৰ সৈতে উপস্থিত আছে। আমি তেখেতৰ সৈতে চিনাকি হৈ লৈছোঁ। তোমাৰ নামটো জনাবা?
2: ৱাৰিষা ৰহমান।
1: ৱাৰিষা, অনুষ্ঠানলৈ স্বাগতম। আজি কি পৰিৱেশন কৰিবা বাৰু?
2: মই এটা কবিতা লিখিছিলোঁ, উৰ্দুত আছে, মানে নিজে লিখা। মই কিতাপ এখন পাব্লিছ কৰিছিলোঁ কেনভাছ অফ থটছ বুলি যোৱা বছৰ, তাৰে প্ৰায় লিখা আছিলে।
1: নিজে কবিতা ৰচনা কৰিছা, কেতিয়াৰ পৰা লিখা মেলাৰ সৈতে জড়িত হৈছে?
2: মই ক্লাছ এইটৰ পৰাই ৰাইটিং কৰোঁ, আৰু মই লাষ্ট ইয়াৰ ক্লাছ টুৱেলভত কিতাপখন পাব্লিছ কৰিছিলোঁ, আৰু কিতাপখন আছে এমেজনত কেনভাছ অফ থটছ বুলিকৈ।
1: খুব ভাল লাগিল জানি, আৰু মানে সৃষ্টিশীল কামৰ সৈতে তুমি জড়িত হৈ আছা। এতিয়া আমি কবিতাটো শুনিব বিচাৰিছোঁ।
2: শহৰ মে অব ৰহমত কা কোই নিশান নাহি মিলতা, কি শহর মে অব রহমত কা কোই নিশান নাহি মিলতা, হর চেহরে পর মুস্কুরাহট হ্যা মগর অরমান নাহি মিলতা, লফজো মে মিঠাস হ্যা নিয়ত মে গর্জ সি রহতি হ্যা, অব দিলো মে পহলে জেসা মেহমান নাহি মিলতা, রিশতো কি রৌনক মে রসমো রিওয়াজ তো বহুত হ্যা, কি রিশতো কি রৌনক মে রসমো রিওয়াজ তো বহুত হ্যা, মগর রুহ কো ছু যায় ও এহসাস নাহি মিলতা, হর শখস ইহাঁ খুদ মে সিমটা খুদ সে হি খফা সা হ্যা, ভিড় তো মিলতা হ্যা মগর কোই হমরাজ নাহি মিলতা, সচ বোলনে ওয়ালো কে হোটো পে খামোশি কিউ হ্যা, আর ঝুট কে বাজার মে কোই নুকসান নাহি মিলতা, ওফা কে ওয়াদে ওয়াক্ত কে সায়ে সব ওয়াকিফ হ্যা মগর, কিসি ওয়াদে মে আব পহলে সা ঈমান নাহি মিলতা, ইনসান তো বহুত হ্যা ইস ভিড় ভরি দুনিয়া মে, কি ইনসান তো বহুত হ্যা ইস ভিড় ভরি দুনিয়া মে, মগর কিসি আঁখ মে থোড়া সা ইনসান নাহি মিলতা।
1: উর্দু ভাষাত কবিতা এটি তুমি রচনা করেছা, আর কিতাবখনো আছে, কিতাবখন উর্দু ভাষাত রচিত নে?
2: কিতাবটো মোৰ ইংলিছতো আছে, আৰু তাতে মানে এইটো অলপমান নিউ কনচেপ্ট হয়, তাতে অলপ ষ্টৰিজো আছে, পয়েট্ৰিজো আছে, কোটছো আছে, আৰু লেটাৰ্ছ কিছুমানো আছে ফৰ দ্য ৰিডাৰ্ছ।
1: আৰু মনৰ অনুভৱসমূহ প্ৰকাশ কৰাৰ বাবে কবিতাকেইনো কিয় বাছি ল'লা জানিব বিচাৰিছোঁ?
2: কিছুমান আমি কথা মানে কথা কৈ পেলাই মানুহক বুজাব নোৱাৰোঁ, এজ উই হেভ মেনি আৰ্টছ যিহেতু আমি এক্সপ্ৰেছ কৰিব পাৰোঁ বাই পেইণ্টিং এণ্ড অল, ত' আই চুজ পয়েট্ৰি বিকজ ইটছ মাই টাইপ অফ ছিগনেচাৰ।
1: নিশ্চয়। আৰু সৃষ্টিশীল কামৰ সৈতে জড়িত হৈ আছা, সৰুৰে পৰাই জড়িত হৈ আছা, লিখা মেলা কৰিছা, জানিব বিচাৰিছোঁ প্ৰিয় কবি বুলি যদি সুধোঁ কাৰ নাম ল'বা?
2: মোৰ বহুত আছে, ফেজ আহমেদ ফেজ আছে, তাৰপিছত জন ইলিয়া, মিৰ্জা গালিব, বহুত বহুতেই আছে বুলি ক'ব পাৰি, তেনেকৈ এজন প্ৰিয় কোনো নাই।
1: কবিতা লিখা মেলা বৃত্তিৰ সৈতে তুমি জড়িত হৈ আছা, ইয়াৰ উপৰি আন কিহত তোমাৰ ৰাপ আছে?
2: মই ক্লাছিকেল ছিংগিং শিকিছিলোঁ আৰু এতিয়া বৰ্তমান গীটাৰ শিকি আছোঁ।
1: গীটাৰো বজাব জানা আৰু গানো শিকি আছা?
2: গান শিকা কমপ্লিট হ'ল, ক্লাছিকেল শিকিছিলোঁ ইণ্ডিয়ান ক্লাছিকেল, আৰু এতিয়া বৰ্তমান গীটাৰ শিকিহে আছোঁ, 3 মান্থছহে হৈছে, নিউ লাৰ্ণিং। আৰু
1: গতিকে কলা শিল্পৰ যিখন জগত, এই জগতখনৰ সৈতে তুমি জড়িত হৈ আছা সৰুৰে পৰাই, ভৱিষ্যতে আৰু কবিতা প্ৰকাশৰ নিশ্চয় পৰিকল্পনা আছে?
2: আছে।
1: ঠিক আছে বাৰু, এই ভৱিষ্যতৰ যাত্ৰাটোৰ বাবে আমাৰ শুভেচ্ছা, তোমাৰ সৈতে সদায় আছে, এনেদৰেই আগবাঢ়ি গৈ থাকা।
2: থেংক ইউ।

0: প্ৰিয় শ্ৰোতা। মাইক্ৰফোনটো এইবাৰ মই মোৰ সৈতে থওঁ, পম্পীলৈ আগবঢ়াই দিছোঁ।
1: ধন্যবাদ স্নেহা। আমি দেখিছোঁ যে আমাৰ সৈতে এগৰাকী যুৱ বৰ্তমান উপস্থিত আছে ঢোলৰ সৈতে, আৰু আমি তেওঁৰ সৈতে চিনাকি হ'ব বিচাৰিছোঁ।
2: নমস্কাৰ, মোৰ নাম কুণাল সিংহ আৰু মই LCB কলেজৰ BSc থাৰ্ড ছেমৰ ষ্টুডেণ্ট।
1: আমি দেখিছোঁ আপুনি ঢোলৰ সৈতে থিয় হৈ আছে, জানিব বিচাৰিছোঁ যে অনুষ্ঠান বাজি কি পৰিৱেশন কৰিব?
2: আজি মই প্ৰথমতে এটা খৰাচীয় এটা বজাম, তাৰপাছত ঢোলক মূল ভাৱ কৰি এটা যোজনা গাম, তাৰপাছত কছাৰী চেও, আৰু তাৰপাছত মই এটা নাচনী চেও বজাই মোৰ ঢোল বাদনটো শেষ কৰিম।
1: তেনে খুব ভাল লাগিছে, আৰু জানিব বিচাৰিছোঁ যে আপোনাৰ আৰু কি কি বাদ্যযন্ত্ৰৰ প্ৰতি আপোনাৰ ৰুচি আছে?
2: ঢোলৰ বাহিৰে মই বাঁহীও বজাওঁ, বাঁহীৰ লগত আৰু মই পেঁপাও বজাওঁ, এইখিনি।
1: গতিকে বিহুৰ সৈতে জড়িত বিভিন্ন বাদ্যযন্ত্ৰৰ সৈতে আপুনি জড়িত হৈ আছে, আৰু এই ঢোল আপুনি কেতিয়াৰ পৰা শিকিছে?
2: ঢোল মই শিকা আজি প্ৰায় 4 বছৰমান, মোৰ গুৰু বৰবিহুৱা ৰন্তু শইকীয়া ছাৰৰ আণ্ডাৰত মই ঢোলৰ প্ৰশিক্ষণ লৈ আছোঁ।
1: আৰু এই ঢোল মানে বজোৱাৰ প্ৰতি ৰুচি কেনেকৈ আহিল?
2: সৰুৰে পৰা যিহেতু মই আমাৰ যেতিয়া VCD কেছেটবিলাকত জানমণি অঞ্জনা এইবিলাক মই শুনি আহিছোঁ, মোৰ আগৰ পৰাই এই ঢোল আৰু বিহুৰ লগত জড়িত যিমান ইনষ্ট্ৰুমেণ্ট আছে, বাদ্যযন্ত্ৰ আছে, মোৰ বহুত ৰুচি আছে। সেইকাৰণে মই ভাবিছোঁ এদিন মই শিকিব বিচাৰিছিলোঁ।
1: যিহেতুকে তুমি ক'লা যে তুমি বৰ্তমানো শিকি আছা, জানিব বিচাৰিছোঁ যে তুমি বৰ্তমানো কোনো দলৰ সৈতে জড়িত হৈ আছা নেকি?
2: হয়, মই মালিগাঁও বিহুৱা সংঘৰ দলৰ লগত জড়িত হৈ আছোঁ।
1: আৰু জানিব বিচাৰিছোঁ যে এই বাদ্যযন্ত্ৰক লৈ তোমাৰ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা ধৰণৰ?
2: চৰ্চা চলি আছে, বৰ্তমান মই শিকি আছোঁ, প্ৰশিক্ষণ লৈ আছোঁ মোৰ গুৰু বৰবিহুৱা ৰন্তু শইকীয়া ছাৰৰ আণ্ডাৰত, আৰু ভৱিষ্যত চৰ্চা অব্যাহত ৰাখিম, আৰু যেতিয়াই যি সুবিধা পাম সেনেদৰে মই আগুৱাই যাব বিচাৰিছোঁ, আৰু সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে এনেদৰে জড়িত হ'ব বিচাৰিছোঁ।
1: হয়, বহুত বহুত ধন্যবাদ। ঠিক আছে তেন্তে, আমি তোমাৰ ঢোল বাদনটি শুনো।
2: ঠিক আছে।

0: খুবই সুন্দর, তুমি খুব সুন্দরকৈ ঢোল বাদন কৰিছা, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।
1: ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইবাৰ আমাৰ সৈতে উপস্থিত আছে আন এগৰাকী ছাত্ৰ। আমি তেখেতৰ ওচৰলৈ আহিছোঁ আৰু তোমাৰ পৰিচয়টো জানিব বিচাৰিছোঁ।
3: নমস্কাৰ, মোৰ নাম ৰুচিৰ ৰূপম ৰাজচেকা, মই দলগাঁৱৰ হয়, দৰং ডিষ্ট্ৰিক্টৰ।
2: আৰু বৰ্তমান কি অধ্যয়ন কৰি আছা?
3: বৰ্তমান মই বিএছচি আইডি কৰি আছোঁ, থাৰ্ড ছেমিবাৰ।
2: হয়, আৰু আজিৰ অনুষ্ঠানত কি পৰিৱেশন কৰিবা?
3: আজি মই এটি জুবিনদাৰ গীত গাবলৈ চেষ্টা কৰিম।
2: আৰু ৰূপম ৰাজক গীটাৰত সংগত কৰিছে আন এগৰাকী ছাত্ৰই, তেখেতৰ পৰিচয়টো জানিব বিচাৰিছোঁ।
4: নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজ কাশ্যপ ডেকা।
2: তুমি গীটাৰ কেতিয়াৰ পৰা শিকিছা?
4: ক্লাছ ফ'ৰৰ পৰা।
2: আৰু গান গোৱা নে?
4: গান নাগাওঁ, মই গীটাৰে বজাওঁ।
2: গীটাৰ বজাওঁ। গীটাৰৰ উপৰি আন বাদ্যযন্ত্ৰ সংগত কৰা নে?
4: ঢোল, ড্ৰাম, পেড।
2: আৰু এই

0: বাদ্যযন্ত্ৰৰ প্ৰতি আকৰ্ষণটো কেতিয়াৰ পৰা, সৰুৰে পৰা আছেনে, সৰুৰ পৰা শিকিছা?
1: সৰুৰ পৰা, কাৰণ আমাৰ ঘৰত আছিল মোৰ মামা এজন অভিনেতা, লগতে মিউজিচিয়ান, তেওঁৰ পৰা ইনস্পায়াৰ হ'লোঁ।
0: খুব ভাল লাগিল আৰু এনেদৰে আগুৱাই গৈ থাকা। আৰু এইবাৰ আমি ৰূপমৰ ওচৰলৈ ঘূৰি আহিছোঁ, গীতটি শুনো তেন্তে।
2: ঠিক আছে।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12:00 হিন্দীত বাতৰি আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই নিৰ্মালী শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, অসমে উচ্চ গতিসম্পন্ন আঞ্চলিক ৰেল নেটৱৰ্ক বিকশাই তোলাৰ সম্ভাৱনা অন্বেষণ কৰি আছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, জন্মগতভাৱে হৃদৰোগত আক্ৰান্ত 76টি শিশুক ৰাজ্য চৰকাৰৰ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ, বান ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত লোকপিয়ালৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ, আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা পালন। অসমে দিল্লী মিৰাট আঞ্চলিক দ্ৰুত ৰেল প্ৰণালীৰ লেখীয়া উচ্চ গতিসম্পন্ন আঞ্চলিক ৰেল নেটৱৰ্ক বিকশাই তোলাৰ সম্ভাৱনা অন্বেষণ কৰি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ডঃ শৰ্মাই আজি সামাজিক মাধ্যমযোগে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যৰ গুৰুত্বপূৰ্ণ বিকাশ ক্ষেত্ৰসমূহৰ মাজত সংযোগ সাধন কৰি সম্ভাৱ্য আঞ্চলিক দ্ৰুত পৰিবহণ ব্যৱস্থা গঢ়ি তোলাৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে এছীয় বিকাশ বেংক ADB-ৰ সৈতে প্ৰাৰম্ভিক আলোচনা চলি আছে। ইপিনে নতুন দিল্লীত আয়োজিত গোলকীয় ব্যৱসায় সন্মিলনত অংশগ্ৰহণ কৰি ডঃ শৰ্মাই আজি উদ্যমীসকলক ৰাজ্যত বিনিয়োগ কৰিবলৈ আৰু নতুন সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে ৰাজ্যক দেশৰ নতুন ঔদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ৰূপৰেখাৰ বিষয়ে আলোকপাত কৰে। ৰাজ্য চৰকাৰে জন্মগতভাৱে হৃদৰোগত আক্ৰান্ত 76টি শিশুক চৰকাৰী ব্যয়ত বিশেষ চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে। শিশুকেইটিক উন্নত চিকিৎসাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ৰাজ্যিক জন্মগত হৃদৰোগ চিকিৎসা আঁচনিৰ অধীনত বাংগালুৰু আৰু নাৰায়ণা আৰু মুম্বাইৰ হেল চিটি হস্পিটেলত ভৰ্তি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 76 সংখ্যক জন্মদিন উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বাবুল কুমাৰ বেজবৰুৱাই কালি চিকিৎসা মহাবিদ্যালয়ত অভিৱৰ্তন কেন্দ্ৰৰ পৰা শিশুকেইটিক ৰাওনা কৰে। অসম চৰকাৰে শিশুকেইটিৰ চিকিৎসা, অস্ত্ৰোপচাৰ, যাত্ৰা আৰু থকা খোৱাৰ ব্যয় বহন কৰিব। 2010 চনত এই কাৰ্যসূচী আৰম্ভ কৰাৰে পৰা বৰ্তমানলৈকে জন্মগতভাৱে হৃদৰোগত আক্ৰান্ত 14,388 শিশুৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰে 51টি শিশুৰ চিকিৎসা বৰ্তমানো গুৱাহাটী, বাংগালুৰু আৰু কলকাতাৰ বিভিন্ন চিকিৎসালয়ত চলি আছে। বান ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত লোকপিয়লৰ গৃহৰ তালিকাৰ প্ৰস্তুতৰ সময়সীমা প্ৰায় এমাহ বৃদ্ধি কৰা হৈছে। মহাপঞ্জীয়ক তথা লোকপিয়ল আয়ুক্ত মৃত্যুঞ্জয় কুমাৰ নাৰায়ণে কালি ৰাজ্যপত্ৰিত অধিসূচনাযোগে এই কথা সদৰি কৰি কয় যে জিলা দুখনত বাসগৃহৰ তালিকা প্ৰস্তুত আৰু গৃহ পিয়লৰ সময়সীমা 31 অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে। অসমত বাসগৃহৰ তালিকা প্ৰস্তুতৰ কামৰ বাবে 15 ছেপ্টেম্বৰ অন্তিম সীমা ধাৰ্য কৰা হৈছিল যদিও বানৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ আৰু চৰাইদেউ জিলাত লোকপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰু অন্য প্ৰস্তুতিমূলক কাম কাজ স্থগিত ৰখা হৈছিল। জিলা দুখনত আজি লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হৈছে। মাহজোৰা কাৰ্যসূচীৰে এই প্ৰক্ৰিয়া চলিব। প্ৰথম পৰ্যায়ত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ গৃহ তালিকা প্ৰস্তুত আৰু গৃহ গণনা প্ৰক্ৰিয়া সম্পন্ন কৰিব। উল্লেখযোগ্য যে ৰাজ্যৰ বাকী জিলাসমূহত গৃহ তালিকা প্ৰস্তুতৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে। আজি বিশ্ব বাঁহ দিৱস। পৰিৱেশ সংৰক্ষণ, অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত বাঁহৰ গুৰুত্ব সম্পৰ্কত সজাগতা সৃষ্টি কৰাৰ বাবে প্ৰতি বছৰে 18 ছেপ্টেম্বৰৰ দিনটো বাঁহ দিৱস হিচাপে পালন কৰা হয়। 2009 চনত বিশ্ব বাঁহ সংস্থাৰ অধ্যক্ষ কামেশ চালামে এই দিৱস উদযাপনৰ সিদ্ধান্ত লৈছিল। এই দিৱস উদযাপনৰ দ্বাৰা গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন, জলবায়ু পৰিৱৰ্তন ৰোধ কৰা আৰু বহনক্ষম উন্নয়নৰ বাবে নবীকৰণযোগ্য সম্পদ হিচাপে বাঁহৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হৈছে। উল্লেখযোগ্য যে ভাৰতত থকা 131বিধ বাঁহৰ প্ৰজাতিৰ ভিতৰত 51বিধে অসমত হয়। ৰাজ্যখনত 31,000 হেক্টৰ ভূমিত বাঁহ খেতি কৰা হয়। শেহতীয়াকৈ নুমলীগড় সুধানগৰৰ চৌহদত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক ইথানল প্ৰকল্প দেশৰ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰাৰ পাছতে বাণিজ্যিক ক্ষেত্ৰতো বাঁহৰ গুৰুত্ব বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এটা বাৰ্তাযোগে অসমৰ বাঁহ উদ্যোগৰ অপাৰ সম্ভাৱনাক স্বীকৃতি দিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে পৰম্পৰাগত ঘৰ দুৱাৰ আৰু বাদ্যযন্ত্ৰৰ পৰা আৰম্ভ কৰি মনোমোহা হস্তশিল্পলৈকে বাঁহ অসমৰ লোকজীৱন, সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। বাঁহে কাৰিকৰীসকলৰ জীৱিকা সুদৃঢ় কৰাৰ লগতে স্থানীয় উদ্যোগক উৎসাহিত কৰি অধিক সেউজ আৰু বহনক্ষম অৰ্থনীতি গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত

0: এই পূজাৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপসমূহত বিশ্ব খনিকৰক আৰাধনাৰ বাবে জনসাধাৰণৰ ভিৰ পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন কল কাৰখানা, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগতভাৱেও বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। আকাশবাণী গুৱাহাটী চৌহদত আজি পৰম্পৰাগত ৰীতি নীতিৰে বিশ্বকৰ্মা পূজা পালন কৰা হৈছে। ধুবুৰী জিলাত উলহ মালহেৰে বিশ্বকৰ্মা পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ বিলাসীপাৰা, গোলকগঞ্জ আৰু গৌৰীপুৰৰ কল কাৰখানা, ব্যক্তিগত প্ৰতিষ্ঠান আদিত বৈদিক নিয়মেৰে এই পূজা পালন কৰা হৈছে। এই উপলক্ষে সমগ্ৰ জিলাতে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। নলবাৰী জিলাৰ বাছ আস্থান, গেৰেজ, কল কাৰখানা আৰু বিভিন্ন প্ৰতিষ্ঠানতো আড়ম্বৰপূৰ্ণভাৱে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন উদ্যোগ, ছপাশাল, ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয়, বাছ আস্থান, গেৰেজ আদিত আজি পুৱাৰে পৰা বিশ্বকৰ্মা পূজা উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপন উপলক্ষে ৰাজ্যজুৰি তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন কৰা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুষ্ঠিত এই দিৱসৰ আজি দ্বিতীয় দিনা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাইলৈ গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনা প্ৰদৰ্শন কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাই প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই কাইলৈ ৰাজ্যজুৰি পোহৰৰে চাকি গছি শীৰ্ষক বিশেষ কাৰ্যসূচী আয়োজন কৰিছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত সেইদিনা সন্ধিয়া 6 বজাত কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে এই বিষয়ে প্ৰকাশ কৰি কয় যে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিখন জিলা সদৰত ছাত্ৰ ছাত্ৰী, স্থানীয় শিল্পী তথা ৰাইজে সমবেত কণ্ঠত মায়াবিনী গীতটি পৰিৱেশন কৰিবলৈ আহ্বান জনাইছে। ইপিনে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যৰ 39খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্যিক যুৱ মৰ্চাই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কাইলৈ প্ৰাণৰ শিল্পী সোঁৱৰী ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালনৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত দলৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে সাধাৰণ সম্পাদককে ধৰি জাননী অনুসৰি স্মৃতিৰ সন্ধ্যাৰ অংশ হিচাপে বন্তিৰ প্ৰজ্বলন, শান্তিপূৰ্ণ শোভাযাত্ৰাকে ধৰি অন্যান্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা 8:02 জুবিন মনন শীৰ্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। অনুষ্ঠানটি আগ ধৰিব অৰুণিমা গোস্বামীয়ে। ৰেল আৰক্ষীয়ে আৰোনাই এক্সপ্ৰেছ ৰেলগাড়ীত অভিযান চলাই বদৰপুৰ ৰেল ষ্টেচনৰ পৰা 18 কিলোগ্ৰামৰো অধিক ভাং জব্দ কৰিছে। আৰক্ষীয়ে এই সংক্ৰান্তত 2 লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোক দুজনক সুৰজ প্ৰসাদ আৰু প্ৰকাশ সাহা বুলি চিনাক্ত কৰা হৈছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু আজি শিক্ষা সমাৰোহত ভাগ লোৱাৰ উদ্দেশ্যে নাগালেণ্ডৰ চুমো কেডিমাত উপস্থিত হয়। এই সমাৰোহৰ বিষয়বস্তু হৈছে উত্তৰ পূবৰ ৰাজ্যসমূহত দৃষ্টিভংগী আৰু প্ৰত্যাহ্বানসমূহ সলনি কৰি নতুন সুযোগৰ সৃষ্টিৰ উদ্দেশ্যে নতুন শিক্ষানীতি 2020 ৰূপায়ণ কৰা। ওদালগুৰি জিলাৰ টংলা মিলনপুৰ নিবাসী অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক, সমাজসেৱক তথা যুৱ সাংবাদিক মৃন্ময় চহৰীয়াৰ পিতৃ মহেশ্বৰ চহৰীয়াৰ কালি নিশা চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত হস্পিটেলত মৃত্যু হয়। যকৃতজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ চহৰীয়াৰ মৃত্যুৰ সময়ত বয়স আছিল 71 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। অসমে উচ্চ গতিসম্পন্ন আঞ্চলিক ৰেল নেটৱৰ্ক বিকশাই তোলাৰ সম্ভাৱনাৰ অন্বেষণ কৰি আছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। জন্মগতভাৱে হৃদৰোগত আক্ৰান্ত 76টি শিশুক ৰাজ্য চৰকাৰৰ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ। বান ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা পালন। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দুপৰীয়া 1:40 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 739 কিলো

আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ দুলহন হম লে জায়েঙ্গে চিনেমাৰ কেইটিমান গীত। অনুষ্ঠানৰ আৰম্ভণিতেই শুনক অলকা য়াগ্নিক, কুমাৰ চানু আৰু শংকৰ মহাদেৱনৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক আলকা য়াগ্নিক, সোনু নিগম আৰু সংগীসকলৰ কণ্ঠৰ এটি গীত।

ইমান পৰে শ্ৰোতাসকলে হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিঅ'ৰ বোলনি।

0: আৰু এই বিষয়ে কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত হৈছে দিছপুৰ GNRCৰ জ্যেষ্ঠ স্নায়ুৰোগ বিশেষজ্ঞ ডাক্তৰ নৱজ্যোতি বৰকটকী। ছাৰ নমস্কাৰ।
1: নমস্কাৰ,
0: আপোনাক আমাৰ বুলনিলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: হয়, আমি ইতিমধ্যে শ্ৰোতাক কৈছোঁৱে যে আজি আমি ডিমেনচিয়া, ইয়াৰ চিকিৎসা, প্ৰতিকাৰ, আমি কেনেকৈ সচেতন হৈ থাকিব লাগে এই বিষয়ে কথা পাতিম। আৰু অনুষ্ঠানৰ প্ৰথমতে আমি আপোনাৰ পৰা জানিব বিচাৰিম যে ডিমেনচিয়া বা স্মৃতিশক্তি লোপ পোৱা ৰোগটোনো কি?
1: ডিমেনচিয়া বা স্মৃতিশক্তি লোপ পোৱা যিটো ৰোগ, এইটো বহুত পুৰণা দিনৰ পৰাই বস্তুটো চলি আহি আছে, কিন্তু আজিকালি ইয়াৰ প্ৰৱণতাটো বেছিকৈ হোৱা দেখা গৈছে আৰু মানুহৰ সজাগতাটো বাঢ়ি যোৱাৰ লগে লগে, মানুহৰ যিটো দৈনন্দিন জীৱনধাৰা এইটো চেঞ্জ হোৱাৰ লগে লগে, খাদ্যাভাস চেঞ্জ হোৱাৰ লগে লগে, আচাৰ ব্যৱহাৰ সলনি হোৱাৰ লগে লগে এই ৰোগৰ প্ৰৱণতাটো লাহে লাহে বাঢ়ি অহা দেখা গৈছে। এই বেমাৰটোত একচুৱেলি মেইন বস্তুটো হয় যে ইয়াত স্মৃতিশক্তি বা মেমৰি লছ হোৱা দেখা যায়। প্ৰথমতে কমি আহে প্ৰথমতে স্মৃতিশক্তিবিলাক লাহে লাহে কমিবলৈ ধৰে, পটককৈ মানুহজনে ধৰিব নোৱাৰে বা ফেমিলি মেম্বাৰ্ছবিলাকে ধৰিব নোৱাৰে, কিন্তু লাহে লাহে গম পোৱা যায় যে সাধাৰণ সচৰাচৰ যিবিলাক বস্তু থাকে সেইবিলাক তেওঁ পাহৰিবলৈ ধৰিছে। দ্বিতীয়টো বস্তুটো হৈছে মানুহজনৰ যিটো চিন্তা চৰ্চা কৰাৰ যিটো ধাৰা, থিংকিং, আৰু মানুহজনৰ যিটো জাজমেণ্টেল যিটো কেপাচিটি, সেই কেপাচিটিটো, জাজমেণ্টৰ যিটো কেপাচিটি, সেই কেপাচিটিটো মানুহজনৰ আস্তে আস্তে কমি আহে। তৃতীয়তে যিটো কমিউনিকেশ্যন স্কিল থাকে মানুহজনৰ, কথা কোৱাৰ যিটো স্কিল থাকে, বাকী মানুহক কিবা এটা বস্তু তেওঁ বুজোৱাটো, সেই বস্তুটো বুজাব পৰা ক্ষমতাটো তেওঁ লাহে লাহে কমি আহে। তাৰপিছত লাহে লাহে মানুহজনৰ টাইম, প্লেচ আৰু পাৰ্চন, সেইটোৰ ওপৰত যিটো মানুহজনৰ অৰিয়েণ্টেশ্যন থাকে, সেই অৰিয়েণ্টেশ্যনো মানুহজনৰ কমি আহে। গতিকে এই চাৰিটা বস্তু যদি কোনোবাজন মানুহৰ দেখা যায়, স্মৃতিশক্তি কমি গৈছে, থিংকিং কেপাচিটিটো মানুহজনৰ কমি গৈছে, জাজমেণ্ট লোৱাৰ কেপাচিটিটো কমি গৈছে, কমিউনিকেশ্যন স্কিলটো তেওঁৰ কমি গৈছে, আৰু অৰিয়েণ্টেশ্যনটো, টাইম, প্লেচ এণ্ড পাৰ্চন যদি তেখেতৰ লাহে লাহে কমি আহিছে, তেতিয়া এইকেইটাক একেলগে আমি স্মৃতিশক্তিহীনতা বা ডিমেনচিয়া বুলি আমি
0: ক'ব পাৰোঁ। আৰু এইটো এটা স্যার স্নায়ু রোগ,
1: এইটো এটা স্নায়ু রোগ, মেইনলি এইটো মগজুৰ পৰা হয়,
0: মগজুৰ
1: পৰা হয়।
0: হয়, এতিয়া ডিমেনচিয়া রোগজনিত স্মৃতিশক্তি লোপ পোৱা আৰু সাধাৰণ বাৰ্ধক্যজনিত অৱস্থাৰ স্মৃতিশক্তি কমি যোৱা, এই দুয়োটা একেনে?
1: এই দুয়োটা একচুৱেলি বেলেগ বেলেগ। আমি সাধাৰণতে এই বস্তুটোত কনফিউজ কৰোঁ যে বয়স হোৱাৰ লগে লগে মানুহজনৰ অকণমান স্মৃতিশক্তি কমি আহিব, সেইটো নেচাৰেল, সবৰে কমি আহিব। যিমানে বয়স বাঢ়ে, বিশেষকৈ আফটাৰ 60 ইয়াৰ্ছৰ পিছত স্মৃতিশক্তিবিলাক পটককৈ কম, সৰু ল'ৰা ছোৱালীয়ে যেনে যেনেকৈ এটা বস্তু এটা গ্ৰেপ্স কৰিব পাৰিব, মনত ৰাখিব পাৰিব, এজন বয়সস্থ মানুহে নোৱাৰে, সেই বস্তুটো বহুত ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু এজিঙৰ লগে লগে যেতিয়া মানুহজনৰ মেমৰিটো কমি যাব, অকল মেমৰিটোহে কমিব, মানুহজনৰ বিহেভিয়াৰ বা পাৰ্চনেলিটি বা জাজমেণ্ট কেপাচিটি বা কমিউনিকেশ্যন স্কিল কিন্তু নকমে, গতিকে তেওঁৰ অকল স্মৃতিশক্তিটো তেওঁ কমি যাব পাৰে। গতিকে যদি এইটোৱে তেওঁৰ দৈনন্দিন জীৱনধাৰাত ব্যাঘাত নকৰে, কিন্তু ডিমেনচিয়া এটা বস্তু য'ত যে চাৰিটা বস্তু যেতিয়া লাহে লাহে এফেক্ট কৰিব, তেওঁৰ দৈনন্দিন জীৱনধাৰা চলিবৰ কাৰণেও তেওঁক ব্যাঘাত কৰিব। গতিকে এইটোৱে মেইন ডিফাৰেঞ্চ। এজিঙৰ ক্ষেত্ৰত যিটো কথা পাহৰি যায় সেইটো লৈ তেওঁ জীৱনটো চলাই যাব পাৰে, জীৱনটো ব্যাঘাত নকৰে, কিন্তু ডিমেনচিয়া হৈ যোৱাৰ লগে লগে তেওঁ গ্ৰেজুৱেলি লাহে লাহে তেওঁ ডিপেণ্ডেণ্ট হৈ যাব উইথ আদাৰ ফেমিলি মেম্বাৰ্ছ।
0: এলজাইমাৰ আৰু ডিমেনচিয়া এই দুটাৰ কিবা পাৰ্থক্য আছে নেকি?
1: এলজাইমাৰ্ছ বা ডিমেনচিয়া এই দুটা একচুৱেলি, যদি ডিমেনচিয়া বুলি কওঁ, দ্য ব্ৰড টাৰ্মটো হৈছে ডিমেনচিয়া। আমি যদি ডিমেনচিয়াৰ কাৰণ বিচাৰোঁ, তাৰে প্ৰধান কাৰণটোৱে হৈছে এলজাইমাৰ ডিজিজ। এলজাইমাৰ ডিজিজটো এটা ডিজেনেৰেটিভ ডিজিজ বুলি কয়, ব্ৰেইনৰ যিবিলাক স্নায়ুকোষ থাকে সেই স্নায়ুকোষবিলাক লাহে লাহে মৰি যাবলৈ আৰম্ভ কৰে। সেইটো মৰি যোৱাৰ কাৰণে মানুহজনৰ জাজমেণ্ট, মেমৰি, কমিউনিকেশ্যন, অৰিয়েণ্টেশ্যন, এই গোটেই বস্তুবিলাকত এফেক্ট কৰে আৰু এইটোৱে মেজৰ কজ। ছেকেণ্ড কমন কজ হৈছে, এইটোক আমি ভাস্কুলাৰ ডিমেনচিয়া বুলি কওঁ। এজন মানুহৰ যদি ব্ৰেইনৰ দুই চাইডে ষ্ট্ৰোক হয়, তেতিয়াও মানুহজনে কথা পাহৰি যাব পাৰে। এলজাইমাৰ্ছ ডিমেনচিয়াৰ এটা প্ৰধান কাৰণ। যেনেকৈ ধৰক এজন মানুহৰ যদি জ্বৰ হয়, জ্বৰ হোৱাৰ লগে লগে জ্বৰটো এটা ডাঙৰ হেডিং, জ্বৰৰ ভিতৰত কি কি আহে, মেলেৰিয়াৰ কাৰণেও জ্বৰ হ'ব
0: হ'ব
1: পাৰে,
0: পাৰে
1: টাইফয়েডৰ কাৰণেও হ'ব পাৰে,
0: হ'ব পাৰে
1: ডেংগুৰ কাৰণেও হ'ব পাৰে,
0: হয়
1: এনকেফেলাইটিছ হ'লেও জ্বৰ হ'ব পাৰে।
0: হয়
1: গতিকে এইবিলাক বেলেগ বেলেগ কাৰণ, তেনেকৈ ডিমেনচিয়া জ্বৰ টাইপৰ বস্তু, আৰু এটা হৈছে ভাস্কুলাৰ ডিমেনচিয়া, আৰু কিছুমান সৰু সুৰা কাৰণ থাকে, কিন্তু দুটা প্ৰধান কাৰণ, এটা হৈছে এলজেমাৰ্ছ, এটা হৈছে ভাস্কুলাৰ ডিমেনচিয়া।

0: হয় সেইটো পাৰ্থক্য
1: সেইটোৱে পাৰ্থক্য।
0: হয়। আৰু এটা হৈছে যে ডিমেঞ্চিয়া আমি জানো যে সাধাৰণতে দেখা যায় বা আজিলৈকে আমি জানো যে আপুনি ইতিমধ্যে কৈছে যে তেওঁৰ বয়স মানে 60ৰ ঊৰ্ধত, সেইটোহে আমি বহু বছৰলৈকে সেইটো আমি জানি আছিলোঁ যে বয়সস্থ লোকসকলৰ এইটো স্মৃতি যিটো ভ্ৰম বা স্মৃতি লোপ পোৱা বেমাৰটো দেখা দিয়ে। কিন্তু ডিমেঞ্চিয়া কম বয়সৰ মানুহৰো হ'ব পাৰে নেকি?
1: কথা চবেই পাহৰি যায়। এতিয়া ধৰা গাড়ী চাবিটো মই ক'ত থ'লোঁ, বা আলমাৰী চাবিটো মই ক'ত থ'লোঁ, বা ঘড়ীটো মই ক'ত থ'লোঁ, চশমাযোৰ ক'ত থ'লোঁ, মই এইটো বস্তু পাহৰি যাব পাৰোঁ। কিন্তু এই বস্তুটো অলপ পিছত মোৰ আকৌ মনত পৰিব। কিন্তু ডিমেণ্টেড মানুহ এজনৰ এই কথাটো আৰু মনত নপৰে। গতিকে এই দুটাই প্ৰধান দিশ। আৰু তোমাৰ ডেইলী যিটো এক্টিভিটিজ অফ ডেইলী লিভিং, এইটো কেতিয়াও এফেক্ট নকৰে সৰু সুৰা বস্তুবিলাক পাহৰি গ'লে। আৰু ডিমেঞ্চিয়া সাধাৰণতে 65 ইয়েৰ্ছৰ ঊৰ্ধতহে হয়। 65 ইয়েৰ্ছৰ তলত ডিমেঞ্চিয়া সাধাৰণতে হোৱা দেখা নাযায়। গতিকে ডিমেঞ্চিয়া বুলি ক'লে আমি এল্ডাৰলি মানুহবিলাকৰ হোৱাটো বুজাওঁ, তেওঁলোকৰ বয়স 65ৰ ওপৰত। কম বয়সত সাধাৰণতে ডিমেঞ্চিয়া হোৱা দেখা নাযায়।
0: আৰু যদি কাৰোবাৰ যদি স্মৃতি শক্তি কমি আহে আৰু পিছলৈ তেওঁ ডিমেঞ্চিয়া হোৱাৰ সম্ভাৱনা আছে নেকি?
1: সেইটো ফটককে কৈ দিব নোৱাৰি যে যাৰ স্মৃতিশক্তি কমি যায় তাৰ ডিমেঞ্চিয়া। মই যেতিয়া ক'লোঁ যে 4টা ফেক্টৰ একেলগে আহিব লাগিব, এটা স্মৃতিশক্তি কমি যাব লাগিব, মানুহজনে ভালকৈ চিন্তা কৰিব নোৱাৰা হৈ যাব, মানুহজনে ফাইনেন্সিয়েল যিবিলাক প্লেনিং কৰে, আগতে এজন মানুহ ধৰক এজন চাৰ্টাৰ একাউণ্টেণ্ট হয়, তেওঁ ফাইনেন্সিয়েল প্লেনিং ভালকৈ কৰিব পাৰিছিল, তেওঁ নোৱাৰা হৈ যাব লাহে লাহে, তেওঁ মানুহজনে জাজমেণ্ট কৰিব পৰা নোহোৱা হৈ যাব, যিটো কাম তেওঁ আগতে সাধাৰণতে ফটককৈ এটা ডিচিশ্যন ল'ব পাৰিছিল সেই ডিচিশ্যনটো ল'ব নোৱাৰা হৈ যাব, মানুহক কমিউনিকেট কৰিবৰ কাৰণে তেওঁৰ অসুবিধা হৈ যাব, লেংগুৱেজত প্ৰব্লেম আহি যাব, তেওঁৰ অৰিয়েণ্টেশ্যনত প্ৰব্লেম আহি যাব, মানুহজন ক'ত আছে, কাৰ লগত কথা পাতি আছে, কোনটো পৰিৱেশত আছে, চিনাকি পৰিৱেশত তেওঁৰ কাৰণে আচহুৱা যেন লাগিব, তেনেকুৱা যেতিয়া গোটেইবিলাক যেতিয়া একেলগে হয় তেতিয়াহে আমি বস্তুটো ডিমেঞ্চিয়া বুলি কওঁ। গতিকে যেতিয়া মানুহৰ কিবা সাধাৰণ কিবা কথা যদি পাহৰি যায়, সেইটোৱে এইটো নুবুজায় যে সেই মানুহজনৰ আল্টিমেটলি গৈ পেলাই ডিমেঞ্চিয়া হ'বগৈ বুলি, হ'বই যে বুলি তেনেকুৱা কোনো কথা
0: নাই।
1: গতিকে অকল মেমৰিটো কথা নহয়, বাকীকেইটা ফেক্টৰো একেলগে চাব লাগিব।
0: আৰু ছাৰ এনেকুৱা হ'ব পাৰে নেকি, আপুনিতো বাৰ্ধক্যজনিত কাৰণত কৈছে, আজিকালিতো বহুখিনি বেমাৰেই আছে, চুগাৰ, প্ৰেছাৰ, থাইৰয়ড এনেকুৱা বহুত আছে, চুগাৰটো বাঢ়ি গৈছে তেওঁ যাৰ কাৰণে মানে চকুত এনেকুৱা হৈছে?
1: ডিমেঞ্চিয়াৰ লগত ডাইৰেক্টলি চুগাৰ বা প্ৰেছাৰৰ ডাইৰেক্ট লিংক নাই। ডিমেঞ্চিয়া কমন কজ মই যিটো কৈছোঁ যে এলজাইমাৰ ডিজিজ, এলজাইমাৰ ডিজিজ এজন চুগাৰ থকা মানুহৰ যদি হ'ব লগা আছে হ'ব পাৰে, চুগাৰ নথকা মানুহ এজন বা প্ৰেছাৰ নথকা মানুহ এজনৰ বস্তুটো হৈ যাব পাৰে। এতিয়া চুগাৰ আৰু প্ৰেছাৰৰ লগত কথা পাহৰি যোৱাটোৰ লিংক কেনেকুৱা ধৰণৰ হ'ব পাৰে, যে যেতিয়া এইবিলাক হৈছে এটা এটা ৰিস্ক ফেক্টৰ। গতিকে যদি এজন মানুহৰ চুগাৰ কণ্ট্ৰল নাথাকে, যদি এজন মানুহৰ প্ৰেছাৰ কণ্ট্ৰল নাথাকে, এজন মানুহৰ যদি ফেমিলিত ষ্ট্ৰ'ক হোৱাৰ প্ৰৱণতা এটা আগৰ পৰাই থাকে, গতিকে তেওঁলোকৰ কি হয়, ষ্ট্ৰ'ক হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। যদি ব্ৰেইনৰ দুইফালে ষ্ট্ৰ'ক হৈ যায়, মই অলপ আগতে আপোনাক কোনোকে আহিছোঁ এই কথাটো, যদি ব্ৰেইনৰ দুইফালে ষ্ট্ৰ'ক হয়, ষ্ট্ৰ'ক হ'লে তেতিয়াও মানুহজনৰ স্মৃতিশক্তি লোপ পাব পাৰে, সেইটোক আমি ভাস্কুলাৰ ডিমেঞ্চিয়া বুলি কওঁ। এইটো কিন্তু এলজাইমাৰ্ছ নহয়। কিন্তু এলজাইমাৰ্ছৰ লগত ডাইৰেক্টলি প্ৰেছাৰ বা চুগাৰৰ লিংক নাই। অঁ, যদি এজন মানুহৰ এছ'চিয়েটেড যিবিলাক মেডিকেল ইলনেছ আছে সেইবিলাক যদি আমি কণ্ট্ৰল নকৰোঁ, তেতিয়াহ'লে মানুহজনৰ লাইভলিহুড লিড কৰিবৰ কাৰণে আৰু বেছি দিগদাৰী হৈ যাব। এটাটো তেখেতৰ ডিমেঞ্চিয়া আছে, তাৰ লগত যদি চুগাৰ আৰু প্ৰেছাৰ কণ্ট্ৰল নাথাকে, আনুষংগিক তেখেতৰ ষ্ট্ৰ'ক হৈ যাব পাৰে, তেখেতৰ কিবা কাৰ্ডিয়াক প্ৰব্লেম হৈ যাব পাৰে, তেখেতৰ হাত ভৰিৰ নাৰ্ভবিলাক এফেক্ট কৰিব পাৰে, গতিকে আনুষংগিক প্ৰব্লেমবিলাক বাঢ়ি যোৱাৰ সম্ভাৱনা বেছি থাকে। সেইকাৰণে এইবিলাক ৰিস্ক ফেক্টৰ কণ্ট্ৰল কৰাটো বহুত জৰুৰী
0: হয়। আৰু ডিমেঞ্চিয়া বংশগত বা জন্মগত ৰোগ বুলি আমি ক'ব পাৰোঁ নেকি, বংশগত আৰু জন্মগত?
1: প্ৰথমতে ডিমেঞ্চিয়াটো একেবাৰেই জন্মগত নহয়, ডিমেঞ্চিয়া বংশগত হ'ব পাৰে, কিন্তু এটা স্মল প্ৰপৰ্চন অফ পেচেণ্টৰে ডিমেঞ্চিয়াটো বংশগত হয়, বংশগত হয়। এতিয়া বহুত ফেক্টৰ থাকে যিটো ফেক্টৰ কাৰণে আল্টিমেটলি এজন পেচেণ্টে এলজাইমাৰ ডিজিজ হ'ব পাৰে। হেৰিডিটেৰী এটাহে ফেক্টৰ আছে, কিন্তু ইয়াতে এটা ইম্পৰ্টেণ্ট কথা হৈছে যে ৰাইজক মই এই কথাটো এটা সচেতনতা মই এটা আনি দিব খুজিছোঁ যে কোনোবা এঘৰত যদি ডিমেঞ্চিয়া হোৱা ফেমিলি মেম্বাৰ্ছ কেইবাজনো থাকে, বা মাক দেউতাকৰ কোনোবা এজনৰ যদি ডিমেঞ্চিয়া হৈ আছে, তেওঁলোকৰ সতি সন্ততিৰ আফটাৰ 65 ইয়েৰ্ছৰ পিছত ডিমেঞ্চিয়া হোৱাৰ প্ৰৱণতা হয়তো বেছি থাকিব পাৰে। গতিকে তেওঁলোকে এইটো বিষয়ত সজাগ হ'ব লাগে,
0: সজাগ হৈ থকা উচিত।
1: কাৰণ সজাগতাটো মানুহৰ যিমানেই বাঢ়ে সিমানেই আৰ্লি ষ্টেজত ডিমেঞ্চিয়াটো ধৰা পৰিব, সিমানে আৰ্লি ষ্টেজত আমি ট্ৰিটমেণ্টটো কৰিব পাৰিম,

0: আৰু সিমানেই ডিজিজৰ প্ৰগ্ৰেশ্যনটো আমি শ্ল' কৰিব পাৰোঁ, কিন্তু আমি
1: হয়
0: ষ্টপ কৰিব নোৱাৰোঁ।
1: নোৱাৰিম। এই ৰোগ নিৰ্মূল কৰিব পাৰেনে?
0: নিৰ্মূলটো কৰিব নোৱাৰি। এই ৰোগৰ নিৰ্মূলৰ কাৰণে এতিয়ালৈকে তেনেকুৱাকৈ কোনো ট্ৰিটমেণ্ট গোটেই পৃথিৱীতে এতিয়ালৈকে অহাই নাই। যিমানখিনি নতুন নতুন মেডিকেশ্যনছ আহিছে, যদি আমি আৰ্লি ষ্টেজত আমি ডিমেনচিয়াটো ধৰা পৰি আমি ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰোঁ, আৰু লগত যিখিনি কোমৰবিডিটিছ থাকে, কোমৰবিডিটিছ মানে এজন ডিমেণ্টেড পেচেণ্টৰ চুগাৰ আছে, প্ৰেছাৰ আছে, সেইবিলাক যদি আমি ভালকৈ ট্ৰিটমেণ্ট কৰোঁ, তেতিয়াহ'লে ডিমেনচিয়াৰ প্ৰগ্ৰেশ্যনটো আমি শ্ল' কৰিব পাৰোঁ। আৰু এনেকুৱা পেচেণ্টক কাউন্সিলিঙৰ বহুত দৰকাৰ, অকল পেচেণ্টকে নহয় লগতে তেওঁলোকৰ ফেমিলি মেম্বাৰ্ছৰ, কেয়াৰ গিভাৰবিলাকৰ কাউন্সিলিংটো বহুত জৰুৰী হয়। গতিকে ডিমেনচিয়াৰ সজাগতা এইকাৰণে বহুত জৰুৰী যে আৰ্লি ষ্টেজত যদি এজন মানুহৰ ডিমেণ্টেড পেচেণ্ট এজনক যদি আমি ধৰিব পাৰোঁ আৰু তেওঁক যদি প্ৰপাৰ ট্ৰিটমেণ্ট আমি দিব পাৰোঁ, তেতিয়াহ'লে ডিমেনচিয়াৰ প্ৰগ্ৰেশ্যনটো শ্ল' হৈ যায়, কিন্তু ইয়াক নিৰ্মূল কৰিব নোৱাৰি।
1: মানে সেইটো ৰোগটো মানে হ'বলৈ লাহে লাহে হৈ যাব, মানে
0: লাহে লাহে আগবাঢ়ি গৈয়ে থাকিব, ষ্টপ কৰিব
1: নোৱাৰি। হয়, এতিয়া আমি চিকিৎসাৰ কথা পাতোঁ, কেনেধৰণৰ চিকিৎসা আমাৰ উপলব্ধ বা আমি ক'ত কেনেধৰণে চিকিৎসা কৰিব পাৰোঁ, এই বিষয়ে কথা পাতোঁ।
0: প্ৰথম কথাটোৱে হৈছে, যেতিয়া এজন মানুহৰ ডিমেনচিয়া হোৱা বুলি আমি সন্দেহ কৰোঁ, তেতিয়া সেই ৰোগীজনক ততাতৈয়াকৈ এজন নিউৰলজিষ্টৰ কাষলৈ লৈ যাব লাগে, নিউৰলজিষ্ট। অন্য বিভাগত সাধাৰণতে এৱেৰনেছটো ইমান বেছি নাথাকে, নিউৰলজিষ্টৰ যিমান থাকে অন্য বিভাগৰ সিমান নাথাকে, গতিকে নিউৰলজিষ্টৰ কাষত সোনকালে লৈ যাব লাগে। আৰু আৰ্লি ষ্টেজত যদি আমি ডিমেনচিয়াটো ধৰা পেলাওঁ, কমন কিছুমান দৰৱ থাকে, সেইবিলাক ডক্টৰে বা নিউৰলজিষ্টজনে বা ফিজিচিয়ানজনে ভালকৈ পৰামৰ্শ কৰি কোনজন পেচেণ্টৰ কাৰণে কোনটো দৰৱ এপ্ৰপ্ৰিয়েট হ'ব সেইটো তেওঁ ডিটাৰমিন কৰি তেওঁলোকে দিয়ে। আৰু আজিকালি বহুত ৰিচাৰ্চ চলি আছে দেশে বিদেশে, বহুত জেগাত বহুত ৰিচাৰ্চ চলি আছে ডিমেনচিয়াৰ ওপৰত। কিছুমান নতুন দৰৱ ওলাইছে, যদি আৰ্লি ষ্টেজত এই দৰৱবিলাক আমি দিব পাৰোঁ, কিন্তু এতিয়াও ধৰক আমাৰ ভাৰতবৰ্ষত এইবিলাক দৰৱ ইমান সহজে উপলব্ধ এতিয়াও হোৱা নাই।
1: আৰু এটা প্ৰশ্ন মোৰ মনলৈ আহিছে যে ডিমেনচিয়াৰ যিটো ৰোগ, বহুতে কয় বা শুনা যায় বা আমি পঢ়োঁ কেতিয়াবা, যে যদি হোৱাৰ সম্ভাৱনা থাকে, আপুনি কৈছে যে জন্মগত বা বংশগতভাৱেই, যদি বংশগতভাৱে যদি কাৰোবাৰ জন্মগত নহয় বংশগতভাৱে যদি কাৰোবাৰ আছে, তেতিয়াহ'লে কোৱা যায়, মই খোৱা লোৱাৰ ক্ষেত্ৰত সুধিব বিচাৰিছোঁ, তেওঁলোকে গম পাইছে যে তেওঁলোকৰ মাকৰ হৈছে, দেউতাকৰ হৈছে বা পৰিয়ালৰ কিছু লোকৰ হৈছে, তেওঁ কেনেকৈ এতিয়া সজাগ হৈ থাকিব?
0: চাওক, প্ৰথম কথাটো হৈছে কি, যেতিয়া এজন মানুহৰ ডিমেনচিয়া হ'বলৈ আৰম্ভ কৰে, তেওঁ নিজে কিন্তু ইমান গম নাপায় যে মোৰ কিবা এটা চেঞ্জ হ'বলৈ গৈ আছে বুলি। তেওঁৰ ওচৰে কাষৰ পাজৰে যিসকল মানুহ আছে, যিয়ে সদায় তেওঁৰ লগত থাকে, তেওঁৰ স্বভাৱটো কেনেকুৱা জানে, তেওঁৰ জাজমেণ্ট কেপাচিটি কেনেকুৱা জানে, কমিউনিকেশ্যন স্কিল কেনেকুৱা জানে, তেওঁ ফটককৈ ধৰিব পাৰে ওচৰৰ মানুহ। ধৰক এজন হাজবেণ্ডৰ যদি হৈছে, ৱাইফে ফটককৈ ধৰিব পাৰিব, বা ৱাইফৰ যদি হৈছে হাজবেণ্ডে ফটককৈ ধৰিব পাৰিব, বা দুইজনে যদি বয়সস্থ হৈছে, ল'ৰা ছোৱালী যদি লগত থাকে, তেওঁলোকে ফটককৈ ধৰিব পাৰিব যে মোৰ মা বা দেউতাৰ দেখোন অকণমান স্বভাৱটো, মেমৰিটো দেখোন সলনি হৈছে। তেতিয়াই প্ৰিভেনশ্যনটো মইতো কৈছোঁ যে সম্পূৰ্ণ নিৰ্মূল কৰিব কেতিয়াও নোৱাৰি, কিন্তু যেতিয়া আৰ্লি ষ্টেজত বস্তুটো হয়, প্ৰথম কথা হৈছে কি, লগে লগে তেওঁক চিকিৎসা কৰিব লাগে, চিকিৎসা ব্যৱস্থা কৰিব লাগে, ডিলে কৰিব নালাগে। দ্বিতীয়তে খোৱা বোৱাৰ যিটো কথা কৈছা, কিছুমান বস্তু থাকে যিবিলাক বস্তুৰ শৰীৰত কমি গ'লে ডিমেনচিয়া হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। ধৰা ভিটামিন, এটা ভিটামিন আমি কওঁ যে ভিটামিন B12, যিটোক আমি মিথাইল কোবালামিন বুলি কওঁ, মিথাইল কোবালামিনটো ব্ৰেইনৰ, মগজুৰ ফাংচনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বস্তু, মগজু বা নাৰ্ভৰ ফাংচনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বস্তু। এইটো ভিটামিন B12, মিথাইল কোবালামিনটো ভিটামিন B12 হয়। গতিকে ভিটামিন B12 মেইনলি নন ভেজ চ'ৰ্চবিলাকত থাকে, ভেজিটেৰিয়ান চ'ৰ্চত ভিটামিন B12 অকণমান কম দেখা যায়। নন ভেজ চ'ৰ্চ মানে মাছত যথেষ্ট পৰিমাণে থাকে, মাংসত থাকে। থায়ামিন বুলি আৰু এটা ভিটামিন আছে, থায়ামিন যদি আমি কমকৈ সেৱন কৰা যায়, বা যিবিলাকে ধৰক অত্যধিক মদ্যপান কৰে তেওঁলোকৰ থায়ামিন কমি যোৱা দেখা যায়। গতিকে থায়ামিনটো যদি কমি যায়, ভিটামিন B12টো যদি কমি যায়, তেতিয়াহ'লে কেতিয়াবা এই মেমৰি ডেফিচিয়েঞ্চিটো বহুত প্রকাশ পাই যায়। গতিকে আমি সদায় যেতিয়া এজন পেশেন্টৰ মেমৰি ডিফিচিয়েন্সি লৈ পেলাই আহে, আমি সদায় চাওঁ যে কিবা ছেকেণ্ডেৰী কজ আছে নেকি যিটো আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ, যিটো ট্ৰিটমেণ্ট কৰিলে মানুহজন ভাল কৰিব পাৰি। ধৰা এজন মানুহৰ যে দুইফালে ষ্ট্ৰক হৈছে, ষ্ট্ৰক হোৱাৰ কাৰণে মানুহজনৰ মেমৰিটো কমি গৈছে,

0: যিবিলাক ৰিস্ক ফেক্টৰ আছে ষ্ট্ৰকৰ, চুগাৰ, প্ৰেছাৰ, কলেষ্ট্ৰল যদি বেছি আছে কলেষ্ট্ৰল কমাই দিয়া, হাৰ্টৰ যদি কিবা প্ৰব্লেম আছে হাৰ্টৰ প্ৰব্লেমটো কাৰেক্ট কৰি দিয়া, সেনেকুৱাবিলাক কাম। চিগাৰেট স্মকিং যদি কোনোবাই কৰে, চিগাৰেট স্মকিংটো বন্ধ কৰিব লাগে, অত্যধিক মদ্যপান একেবাৰেই বৰ্জনীয়। গতিকে এইবিলাক বস্তু যেতিয়া আপুনি বন্ধ কৰি দিব, বন্ধ কৰি দিলে ৰিস্ক ফেক্টৰখিনি যেতিয়া কণ্ট্ৰল হৈ যাব, তেতিয়া ভৱিষ্যতে ষ্ট্ৰক হোৱাৰ সম্ভাৱনাটো কমি যাব। গতিকে যিখিনি মেমৰি ডেফিচিয়েঞ্চি হৈছে, সেইখিনি ডেফিচিয়েঞ্চিৰ পৰা বস্তুটো আৰু আগবাঢ়ি নাযাব। আৰু এলজাইমাৰ যদি কোনোবা মানুহৰ তেনেকুৱা হৈছে, ছেকেণ্ডেৰী ফেক্টৰ্ছবিলাক যদি আপুনি কাট ডাউন কৰি বা কাৰেক্ট কৰি দিয়ে, তেতিয়াহ'লে প্ৰগ্ৰেশ্যনটো মানুহজনৰ শ্ল' হ'ব, কিন্তু আপুনি বন্ধ কৰিব নোৱাৰে।
1: এইটো মানে নিৰ্মূল নহয়,
0: নিৰ্মূল নহয়।
1: হয় হয় হয়। আৰু এটা প্ৰশ্ন যে ডিমেনচিয়া হোৱা ৰোগী এজনৰ লগত পৰিয়ালৰ সদস্যসকলে কেনেকুৱা ব্যৱহাৰ কৰা উচিত, আৰু এইটো এটা খুব ডাঙৰ দায়িত্ব। আপুনি ইতিমধ্যে কৈছে যে তেওঁৰ স্মৃতিশক্তি লোপ পাইছে বা তেওঁ কিছুমান পিছলৈকে তেওঁ দিন বা ৰাতিৰ কথাবিলাক নাজানে, এতিয়া দিন হৈ আছে নে ৰাতি হৈ আছে, বা তেওঁ সংখ্যা নাজানা হয়, তেওঁ পইচাই কেতিয়াবা তেওঁ বেছিকৈ দি দিয়ে,
0: একেবাৰে কেলকুলেশ্যনবিলাক ভুল কৰে,
1: ভুল কৰি দিয়ে,
0: কাৰোবাক যদি 10 টকা দিব লাগে তেওঁ 100 টকা দি দিব লাগে, তেওঁ কাৰেঞ্চিবিলাক ধৰিব নোৱাৰে, এইটো 10 টকীয়া নোট হয় নে 100 টকীয়া নোট হয় নে ধৰিব নোৱাৰে।
1: পিছলে তেওঁ খোৱাৰ ক্ষেত্ৰতো মানে নাজানে,
0: তেওঁ এইটো কথা নাজানে। খোৱা বুলি বস্তুটো নহয় যে মানুহজনৰ যিটো দৈনন্দিন জীৱন, ধৰে এজন মানুহে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুবলৈ যোৱালৈকে যিখিনি কাম কৰে, ধৰক এজন মানুহে শুই উঠি পেলাই দাঁত ব্ৰাছ কৰে, তাৰপিছত শ্বেভিং কৰে, তাৰপিছত ৱাশ্ৰুমত যায়, তাৰপিছত ব্ৰেকফাষ্ট কৰে, তেওঁৰ যিটো নেচাৰেল যিটো লাইফষ্টাইল হয়, এই ছিকুৱেঞ্চবিলাক তেওঁ পাহৰি যায়। তেওঁক এজনে মনত কৰি দিব লাগিব যে ৰাতিপুৱা হৈছে আপুনি উঠক, এতিয়া আপুনি এইটো কাম কৰিব লাগে। তেওঁক গা ধুৱাবলৈ প্ৰথমতে মনত কৰি দিব লাগে। প্ৰথম অৱস্থাটো তেওঁলোকে উইথ মিনিমেল ছাপৰ্ট বা উইদাউট ছাপৰ্ট এৰেঞ্জমেণ্টখিনি কৰি দিলে তেওঁ নিজেই কৰিব পাৰে, কিন্তু মানুহজনক সদায় অবজাৰ্ভ কৰি থাকিব লাগে যাতে তেওঁ নিজকে ছেল্ফ হাৰ্ম কৰি নিদিয়ে। কাৰণ তেওঁ নাজানে যে কোনটো বাথৰুম, কোনটো ড্ৰয়িং ৰুম, কোনটো কিচেন, তেওঁ সেই বস্তুটো ডিফাৰেঞ্চিয়েট কৰিব লাহে লাহে নোৱাৰা হৈ যায়। কেতিয়া দিন, কেতিয়া ৰাতি, এতিয়া মই কি কৰিব লাগে, এইটো সময়ত কি কৰিব লাগে, কাক কি কথা ক'ব লাগে, এই বস্তুবিলাক মানুহজনৰ লাহে লাহে নোহোৱা হৈ যায়। বহুত মানুহে ভাবে যে এই বস্তুটো মানুহজনে ইচ্ছা কৰি কৰিছে, কিন্তু মানুহজনে একেবাৰে ইচ্ছা কৰি কৰা নাই, এইটোৱে হৈছে ৰোগ। আৰু এনেকুৱা মানুহক খং কৰিও লাভ নাই। আপুনি যদি খুব খং কৰে, যে খং কৰিলে মানুহজনৰ কি হয়, এংজাইটি বাঢ়ি যায় যে মোক ঘৰৰ মানুহজনে কিয় খং কৰিছে, মই কিবা ভুল কাম কৰিলোঁ, তেওঁৰ মতেতো তেওঁ একো ভুল কাম কৰা নাই, কিন্তু তেওঁক এইটো যদি বাৰে বাৰে আপুনি ৰিপিটেডলি তেওঁক কাৰেক্ট কৰি থাকে, তেতিয়া কি হয়, মানুহজনৰ এংজাইটিটো বাঢ়ি যায়। গতিকে যদি এজন মানুহৰ ভাবে যে তেওঁৰ ডিমেনচিয়া আৰম্ভ হৈছে, সেই মানুহজনৰ লগত বহুত ধৈৰ্যৰে, সহনশীলতাৰে আপুনি কাম কৰিব লাগিব। তেওঁ যেতিয়া কথাবিলাক ক'ব, একেটা কথাই যেতিয়া বাৰ বাৰ তেওঁ ৰিপিট কৰি থাকিব, তেওঁ খং কৰা উচিত নহয়। আপুনি তেতিয়া কি কথা হ'ব লাগে, তেওঁৰ লগত যেতিয়া মই কমিউনিকেট কৰিছোঁ, সেই চেণ্টেন্সটো বেছি দীঘলীয়া কৰিব নালাগে, শ্বৰ্ট কৰিব লাগে, শ্বৰ্ট কৰিব লাগে, বা আপুনি ছেগমেণ্টত ভাগ কৰি কৰি কমাণ্ডবিলাক দিব লাগে, যে এইখিনি সময়ত আপুনি গা ধুব লাগে, তেওঁক ক'ব লাগে আপুনি গা ধুৱক, যে এতিয়া ৰাতিপুৱাইছে আপুনি গা ধুব লাগে, সেইটো নহয়, ব্ৰেকফাষ্ট কৰিব সময় হৈছে আপুনি খাওক। গতিকে সৰু সৰু চিম্পল যেতিয়া হয়, আৰু সদায় শ্ল'লি যিজন কেয়াৰ গিভাৰ থাকিব, নহয় ডিমেণ্টেড ৰোগীসকলৰ লগত বহুত বস্তু ইম'শ্যনেল তেওঁৰ লগত এটা বণ্ডিং হৈ যায়, তেওঁ লাহে লাহে এইটো বুজি নোপোৱা হৈ যায় কোনজন মোৰ ৱাইফ, কোনটো মোৰ ল'ৰা ছোৱালী, কোনজন মোৰ ৰিলেটিভ, তেওঁ একো বুজি নাপায়। তেওঁ খালি জানে যে কেয়াৰ গিভাৰজন সেইজনে তেওঁৰ চব তেওঁ তেনেকৈ ভাবে। গতিকে যিবিলাক ডিমেণ্টেড পেচেণ্ট থাকে, তেওঁলোকৰো এটা নিজৰ ছেল্ফ ৰেচপেক্ট থাকে, তেওঁলোকৰো এটা ইম'শ্যন থাকে, গতিকে তেওঁলোকৰ এটা ইম'শ্যনেল বণ্ডিং হৈ যায় সেই কেয়াৰ গিভাৰজনৰ লগত। গতিকে কেয়াৰ গিভাৰজনে যেতিয়া তেওঁক লগত কমিউনিকেট কৰে, কথাবিলাক শ্ল'লি ক'ব লাগে, ছেগমেণ্টেড ৱাইজ কথাখিনি ক'ব লাগে, তেওঁ যদি ৰিপিটেড কুৱেশ্যন কৰি থাকে, সেইটো ৰিপিটেডলি আনচাৰ দি থাকিব লাগে, তেওঁক কাৰেক্ট কৰিব দৰকাৰ নাই, কাৰেক্ট কৰিলে তেওঁ এগ্ৰেছিভ হৈ যায়। আৰু সদায় যেতিয়া তেওঁৰ লগত কথা পতা যায়, আই টু আই কণ্টেক্ট ৰাখিব লাগে, চকুলৈ চাই চাই কথা পাতিব লাগে। এনেকুৱা মানুহবিলাকে কি হয়, তেওঁলোকে আই ৰিডিং কৰিবলৈ জানে যে কিখিনি কৰিব কৈছে, লিপছ ৰিডিং কৰিব পৰা হৈ যায়, বুজি পোৱা হৈ যায় যে তেওঁ কি কৰিবলৈ কৈছে, তেওঁ কি কৰাটো উচিত। আৰু তেওঁৰ লগত কেতিয়াও আৰ্গিউ কৰিব নালাগে যে আপুনি এইটো কাম কিয় কৰিলে, এইটো কৰিব নালাগিছিল, এনেকুৱাকৈ কৰিব লাগিছিল। আৰু তেওঁ যিখিনি কথা কয়, তেওঁক লগে লগে ৰেচপণ্ড কৰিব লাগে, যে একেটা কথাই বাৰ বাৰ কৈ আছে, মই ৰেচপণ্ড নকৰোঁ, তেনেকুৱা কৰিলে

0: তেওঁৰ
1: বেছি
0: মনত
1: হৈ
0: অকণমান
1: যায়
0: আঘাত পায়,
1: আঘাত।
0: তেতিয়া মানুহজন কেতিয়াবা এগ্ৰেছিভ হৈ যায়।
1: হয়, সেইটোৱে সুধিব ওলাইছিলোঁ আপোনাক মই, যে ডিমেন্সিয়া ৰোগী কেতিয়াবা বেছিকৈ খং উঠে তেওঁলোকৰ, আৰু এই খং উঠাৰ পিছত মানসিক ভাৰসাম্য হেৰুৱাব পাৰে নেকি?
0: ইয়াতে এগ্ৰেছিভনেছ দুটা কথাৰ কাৰণে আহিব পাৰে। এটা কথা হৈছে ডিজিজৰ কাৰণে,
1: হয়,
0: যেতিয়া মেমৰিটো মানুহৰ ফলিং হয়, জাজমেণ্ট যেতিয়া নাইকিয়া হৈ যায়, অৰিয়েণ্টেশ্যন নাইকিয়া হৈ যায়, কমিউনিকেশ্যন স্কিল নাইকিয়া হৈ যায়, তেতিয়া মানুহজন ইম'চনেলি বহুত লেবাইল হৈ যায়। তেওঁ ৰিয়েকশ্যন টু এনভাইৰমেণ্ট ভালকৈ কৰিব নোৱাৰা হৈ যায়। কোনবিলাক কথাত তেওঁ খং কৰিব লাগে, কোনবিলাক কথাত তেওঁ ফূৰ্তি কৰিব লাগে, তেওঁ বুজি নোপোৱা হৈ যায়। যিবিলাক নৰ্মেল ইণ্টাৰেষ্টেড এক্টিভিটিজ থাকে, ধৰক এজন মানুহে কিতাপ পঢ়ি ভাল পাইছিল, এজন মানুহে গান শুনি ভাল পাইছিল, এজন মানুহে টিভিত নিউজ চাই ভাল পাইছিল, তেওঁৰ সেই বস্তুবিলাক লাহে লাহে নাইকিয়া হৈ যায়,
1: নাইকিয়া হৈ
0: তেওঁ
1: যায়।
0: এলুফ হৈ যায়, মানে তেওঁ চেৰাউণ্ডিঙৰ পৰা নিজকে কাট কৰি একদম আইচলেটেড হৈ যায়। গতিকে সেইটো এটা কাৰণ হ'ব পাৰে যে বেমাৰৰ কাৰণে। আৰু দ্বিতীয়তে হৈছে কি, এনভাইৰমেণ্টৰ কাৰণে। যদি এনভাইৰমেণ্টটো কনজেনিয়েল নহয় তেওঁৰ কাৰণে, যদি তেওঁ ভবামতে বস্তুবিলাক নহয়, কাৰণ কেয়াৰ গিভাৰজনে কি হয়, তেওঁৰ মতে লাহে লাহে তললৈ নামি আহিব লাগে। তেওঁ যদি নিজৰ ইণ্টেলেকচুৱেল লেভেলত ডিমেণ্টেড মানুহ এজনক কণ্ট্ৰল কৰিব খোজে, তেওঁ সেইটো কেতিয়াও নোৱাৰে। গতিকে কেয়াৰ গিভাৰ্ছবিলাকৰ কাৰণেও একচুৱেলি ট্ৰেইনিং লাগে। গতিকে কেয়াৰ গিভাৰ্ছবিলাক অতি ধৈৰ্যৰে মানুহজনক হেণ্ডেল কৰিব লাগে। সেইকাৰণে আজিকালি কয় যে কেয়াৰ গিভাৰ্ছবিলাককো কেয়াৰ কৰিব লাগে, কাৰণ তেওঁলোকে যেতিয়া দিনে ৰাতিয়ে এজন ডিমেণ্টেড মানুহৰ লগত
1: থাকে
0: থাকে, তেওঁলোককো এটা ব্ৰেক দিব লাগে, কাৰণ তেওঁলোকে দিন ৰাতি ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰে। দিনতো ছাপৰ্ট কৰিব লাগে, ৰাতিও ছাপৰ্ট কৰিব লাগে। গতিকে সাধাৰণতে দুজন বা তিনিজন কেয়াৰ গিভাৰ হ'ব লাগে, যিয়ে সময়মতে মানুহজনক পৰিচৰ্যা কৰে। আৰু আল্টিমেটলি গৈ পেলাই প্ৰথম অৱস্থাত মানুহজনক মিনিমেল হেল্প লাগে, তাৰপিছত গৈ পেলাই মানুহজনক কিন্তু কমপ্লিট হেল্প লগা দৰকাৰ হৈ যাব। তেওঁ নিজে একোৱেই কৰিব নোৱাৰা হৈ যাব। গতিকে এইটো ওপৰত একচুৱেলি খুব দুখনীয় পৰিস্থিতিলৈ গুচি যায় মানুহজনৰ, যে ধৰক এজন মানুহ জাজ আছিল, এজন মানুহ বহুত ডাঙৰ এজন ডাঙৰ এটা পষ্টত কাম কৰিছিল, পিছলৈ গৈ পেলাই মানুহজনে কি কৰিছিল তেওঁ নিজে সেইটোতো পাহৰি যায়ে। আল্টিমেটলি কৈ তেওঁ আৰু সৰু এটা শিশুৰ মাজত ডিফাৰেঞ্চ নাইকিয়া হৈ। গতিকে কেতিয়াবা তেওঁ বাথৰুম কোনটো তেওঁ গম নাপায়, মানুহজনক কি ক'ব লাগে নাজানে, হঠাৎ কেতিয়াবা কাপোৰ কানি য'তে ত'তে খুলি দিয়ে, গতিকে তেওঁ সেইবিলাক জানি শুনি নকৰে। গতিকে এনেকুৱা মানুহৰ লগত অসীম ধৈৰ্যৰে ট্ৰেইনিং দিব লাগে, পৰিচৰ্যা কৰিব লাগে, আৰু নিউট্ৰিশ্যনটো বহুত ভাল ৰাখিব লাগে এনেকুৱা মানুহৰ। প্ৰটিন, হাই প্ৰটিন ডায়েট দিব লাগে, ফেট লেভেল, কলেষ্টৰল লেভেল আৰু কাৰ্বহাইড্ৰেট লেভেলটো কমাই দিব লাগে। নিউট্ৰিচিয়াছ ফুড খাব লাগে। যদি মানুহজনৰ ডায়েবেটিছ নাথাকে, আপুনি ফ্ৰুটছ দিয়ক, ফ্ৰুটছত বহুত ভিটামিন ধৰণৰ পোৱা যায়। আৰু মানুহজনক কাউন্সেলিং কৰিব লাগে, আৰ্লি অৱস্থাৰ পৰাই কাউন্সেলিং কৰিব লাগে। ধৰক মই এটা সাধাৰণতে এটা কথা কওঁ, ধৰক মই যদি মই ভাবিছোঁ যে মই কথাখিনি পাহৰি যাবলৈ আৰম্ভ কৰিছোঁ, কালিলৈ মোৰ এখন ইম্পৰ্টেণ্ট মিটিং আছে, তেতিয়া কেয়াৰ গিভাৰজনে কি কৰিব লাগে, এখন এটুকুৰা সৰু কাগজত নোট কৰি থ'ব লাগে, নোট কৰি তেওঁৰ পকেটত থৈ দিব লাগে, পকেটত থ'ব লাগে। পকেটত থোৱাৰ এটা অভ্যাস কৰিব লাগে, যে মই এইটো সময়ত এইটো কাম কৰিব লাগে, যে মানুহজনে কথাটো পাহৰি গ'লেও তেওঁৰ জেপত কিবা এটা বস্তু আছে, সেই বস্তুটো তেওঁ তেতিয়া কাগজখন চাই পেলাই তেওঁ মনত পৰি যায়। কাৰণ প্ৰথম অৱস্থাত তেওঁ ৰিডিং আৰু ৰাইটিং স্কিলটো তেওঁ নৰ্মেল থাকিব, গতিকে প্ৰথম অৱস্থাত লেট ষ্টেজতটো একোৱেই কৰি লাভ নাই। প্ৰথম অৱস্থাত মানুহজনক এনেকুৱাকৈ ট্ৰেইনিং দিব লাগে। গতিকে ধৰক এনেকুৱা ধৰণৰ কথা, গতিকে আজিকালি কেয়াৰ গিভাৰৰো বহুত জেগাত ট্ৰেইনিং দিবলৈ লৈছে, কাৰণ যিমানে এলজেইমাৰ ডিজিজ বা ডিমেনচিয়া সংখ্যাটো বাঢ়ি বাঢ়ি গৈ আছে, কেয়াৰ গিভাৰৰ সংখ্যাও সেইমতে বঢ়া নাই। গতিকে স্কিল কেয়াৰ গিভাৰ এজন ডিমেণ্টেড ৰোগীৰ কাৰণে বহুত ইম্পৰ্টেণ্ট
1: ইম্পৰ্টেণ্ট হয়। এতিয়া ডিপ্ৰেশ্যন আৰু ডিমেনচিয়াৰ মাজত কিবা পাৰ্থক্য আছে নেকি?
0: এজন যদি ডিপ্ৰেছড ৰোগী আহে, তেওঁকো এপাৰেণ্টলি লাগিব যে তেওঁৰো ডিমেনচিয়া হৈছে, কাৰণ তেওঁ একদম এলুফ হৈ থাকিব, চেৰাউণ্ডিঙৰ পৰা কাট হৈ থাকিব। কিন্তু এজন ডক্টৰে বুজি পায় যে মানুহজনৰ ডিমেনচিয়া হৈছে নে ডিপ্ৰেশ্যন হৈছে। সেইকাৰণে যেতিয়াই দেখা যায় যে এজন মানুহৰ স্বভাৱৰ পৰিৱৰ্তন হৈছে, লগে লগে এজন ডক্টৰৰ ওচৰত লৈ যাব লাগে। ডিমেনচিয়া আমি ট্ৰিট কৰিব নোৱাৰোঁ কিছুমান ক্ষেত্ৰত, যদি বিশেষকৈ এলজেইমাৰ্ছ হয়, কিন্তু ডিপ্ৰেশ্যন আমি সম্পূৰ্ণভাৱে ট্ৰিট কৰিব পাৰোঁ। গতিকে এইটোৱে মেইন ডিফাৰেঞ্চ। গতিকে আমি মই আগতেও এবাৰ কথাটো উনুকিয়াইছিলোঁ যে আমি সদায় চাওঁ যে ছেকেণ্ডেৰী কজেছ, যে যিবিলাক কজ আমি কাৰেক্ট কৰিব পাৰোঁ, কিবা নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি হৈছে, কিবা এনভাইৰমেণ্টত প্ৰব্লেম হৈছে, এইবিলাক যদি আমি কাট ডাউন কৰি দিব পাৰোঁ, ইম্প্ৰুভ কৰিব পাৰোঁ, তেতিয়া তেওঁ পাহৰি যোৱা বস্তুটো কমি যাব। আৰু ডিপ্ৰেছ মানুহ এজনৰ যিটো ডিমেনচিয়া হয়, সেইটোক আমি চিউডো ডিমেনচিয়া বুলি কওঁ। একচুৱেলি তেওঁৰ ব্ৰেইনটো ঠিকেই থাকে, কিন্তু ডিপ্রেশন হওয়ার কারণে ব্রেইনটা একবারে ইউজ নকরে।

0: তেওঁ একদম এলুফ হৈ যায়, চাৰাউণ্ডিঙৰ পৰা তেওঁ কাট হৈ যায়। গতিকে এজন ডিপ্ৰেছ পেচেণ্টক যদি আপুনি ভালভাৱে চিকিৎসা কৰে, মানুহজনক ভাল কৰিব পাৰি, আৰু ভাল হোৱাৰ লগে লগে তেওঁৰ ডিমেনচিয়াটো নাইকিয়া হৈ যায়,
1: নাইকিয়া হৈ যায়, সেইটো মানে সেইটো মানে নিৰ্মূল হয়,
0: নিৰ্মূল হৈ যায়।
1: যদি আপুনি আগতে
0: মেজৰিটি পেচেণ্টত ডিপ্ৰেশ্যনটো আমি ঠিক কৰিব পাৰোঁ।
1: হয়, আমি আজি বহুখিনি কথাই গম পালোঁ। আমি জানো যে ৰোগ হ'বই, আমি যিহেতু এটা শৰীৰ লৈ পৃথিৱীত আহিছোঁ, আৰু মানসিক আৰু শাৰীৰিক এই দুয়োটাই আমি দিশ আমি সদায় সচেতন হৈ থাকিব লাগিব। কিন্তু মানসিক ৰোগ হ'লে ডক্তৰৰ তাত যাবলৈ মানুহে অকণমান দিগদাৰ পায়, এই ক্ষেত্ৰত আপুনি অকণমান কৈ দিয়ক।
0: আমি একচুৱেলি আজি ডিমেনচিয়াৰ ওপৰতহে আলোচনা কৰিছোঁ, গতিকে যদি মানসিক ৰোগ ৰোগৰ যিবিলাক চিমটম থাকে সেই চিমটমবিলাক ডিমেনচিয়াৰ এটা পাৰ্টহে হয়, কিন্তু এজন মানুহ যদি প্ৰাইমাৰিলি মানসিক ৰোগ লৈ আহিছে, তেওঁৰ আৰম্ভণিৰ পৰাই মেমৰিটোতো অলপ এফেক্ট কৰিবই, বাট নট টু দ্য টিউন অফ ডিমেনচিয়া। এগ্ৰেছিভনেছ বেছি বেছি থাকিব, ফল্ছ আইডিয়া কিছুমান থাকিব, যিটোক আমি ডিলিউশ্যন বুলি কওঁ, আৰু হেলুচিনেশ্যন বুলি কিছুমান বস্তু থাকে। হেলুচিনেশ্যন মানে কি, ধৰক সন্মুখত মোৰ একো বস্তুৱেই নাই, কিন্তু মোৰ লাগিছে ইয়াতে এজন মানুহ থিয় হৈ আছে, বা এজন মানুহ আহি আছে, মোৰ এটা মনত বদ্ধমূল ধাৰণা যে এইজন মানুহ নহয়, এইটো এটা জন্তু আহি আছে, এইটোক আমি কওঁ হেলুচিনেশ্যন। গতিকে এজন মানুহৰ যেতিয়া আৰম্ভণিৰ পৰাই কথা কম কয়, কথা ভুল কয়, মেমৰিটো কমি যায়, লগত ডিলিউশ্যনেল আইডিয়াছ থাকিব, হেলুচিনেশ্যন থাকিব, এইটো এটা চাইক'ছিছৰ লক্ষণ বা এইটো এটা মানসিক ৰোগৰ লক্ষণ। মানসিক ৰোগৰ লক্ষণবিলাক খুব কম পৰিমাণেহে ডিমেনচিয়াৰ লগত দেখা যায়, হয় কিন্তু লেট ষ্টেজত কম পৰিমাণে। আৰু মানসিক ৰোগ যদি হোৱা বুলি যেন ভাবে যে এইবিলাক চিমটম খুব বেছিকৈ হৈ আছে, তেতিয়া এজন মানসিক ৰোগ বিশেষজ্ঞৰ ওচৰত যাব লাগে। আৰু যদি এজন মানুহৰ প্ৰিডমিনেণ্টলি মেমৰি, জাজমেণ্ট, কমিউনিকেশ্যন স্কিল কমি যোৱা যেন লাগিছে, যিটোক আমি ডিমেনচিয়া বুলি ভাবিছোঁ, তেতিয়া তেওঁক এজন নিউৰলজিষ্টৰ ওচৰত যাব লাগে। গতিকে সজাগতাটো চবতকৈ ইম্পৰ্টেণ্ট বস্তু, যে মানুহৰ কেনেকুৱা ধৰণৰ চিমটম হৈছে, আৰু আৰ্লি ট্ৰিটমেণ্টটো বহুত ইম্পৰ্টেণ্ট বস্তু। কিন্তু মই লাষ্টত এটা কথাই ক'ব খুজিছোঁ যে নট এভৰি প্ৰব্লেম ইজ ডিমেনচিয়া, নট এভৰি প্ৰব্লেম ইজ ডিমেনচিয়া। বহুত ধৰণৰ কাৰণ থাকে য'ত মানুহজনক ডিমেনচিয়া হোৱাৰ নিচিনা লাগে, কিন্তু একচুৱেলি ডিমেনচিয়া নহয়, ট্ৰিটমেণ্ট কৰিলে মানুহজন ভাল হয়। কিন্তু গতিকে বটম লাইনটোৱেই হৈছে আৰ্লি ডিটেকশ্যন, আৰ্লি ট্ৰিটমেণ্ট।
1: হয়, এইখিনি যদি আমি সজাগ হৈ থাকোঁ, আমি ভাবোঁ আমি আমাৰ দৈনন্দিন জীৱনশৈলী সুন্দৰকৈ চলাই নিব পাৰিম।
0: ডেফিনেটলি
1: হয়। আৰু হয়, আজি আপুনি ইমান সময় উলিয়াই আমাৰ বুলনিলৈ আহিলে, আৰু ইমানখিনি কথা আপুনি আমাৰ আগত অৱগত কৰিলে। আমি আশা কৰিছোঁ আমাৰ অনুষ্ঠান শুনি থকা শ্ৰোতাসকলে আমাৰ আজিৰ এই অনুষ্ঠান শুনি উপকৃত হৈছে। পৰৱৰ্তী সময়ত আমি এনেকুৱা বিষয়ে নিশ্চয় আৰু আলোচনা কৰিম। আপোনাক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ।
0: ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে, ডিমেনচিয়া, ইয়াৰ চিকিৎসা আৰু প্ৰতিকাৰ, এই বিষয়ে স্নায়ুৰোগ বিশেষজ্ঞ ডাক্তৰ নৱজ্যোতি বৰকটকীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে, সাক্ষাৎ গ্ৰহণ কৰিলে ভাস্বতী কলিতাই। প্ৰিয় শ্ৰোতা, ইয়াৰ লগে লগেই আমাৰ আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।

এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ দীতিমণি বৰুৱাৰ কণ্ঠৰুটি আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে এয়া ভৱেন বৰঠাকুৰ ৰচিত এটি গীত।

দিতিমণি বৰুৱাৰ কণ্ঠৰুটি আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক শৰৎচন্দ্ৰ ৰাজবংশী আৰু সংগীতবৃন্দৰ কণ্ঠৰ ওজাপালি।

0: আৰু সেইবিলাকৰ কেলি কৌতূহল দেখি বুঢ়া গোহাঁইৰ মনত আনন্দ
1: আৰু অলপমান নিজৰ চন্দ্ৰিকা ভালা ভাৱ এটা হ'ল চন্দ্ৰিকা ভালা ভাৱ
0: বাৰু যিয়ে নহওক মই অলপমান চিনান কৰি লওঁ
1: এটা গাটো মই ধুই ল'ব লাগে
0: এই বুলি বুঢ়া গোহাঁইয়ে কালি হ্ৰদত নামি গেল
1: যাই যায় দেখে তাতে এই জোৰবালা ছায়াযোৰা পৰি আছে পানী
0: পদ্মৰ
1: বতৰ থৈ দিলা।

0: আনন্দমলাতে নাচবা আরম্ভ করে
1: কেনকে
0: হয় দা

0: এই নেত্ৰ বস্ত্ৰখন আনি ধুনীয়া মনে তেওঁ ঘামখিনি টুকি ললা।
1: এতিয়া দেখে যি সেই বস্ত্ৰখন গোটেই একেবাৰে
0: ঘামত ভিজিল, ধুনীয়া মতে আদি ভেলা মাটিত পেলাই দিলে। সুন্দৰ মতে এটা ছোৱালী জন্ম গ্ৰহণ হল,
1: হয়নে?
0: জন্ম হল
1: কেনেকে?
0: হয় দে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাদ্য সংগীতৰ অনুষ্ঠানত শুনক আশা শৰ্মাৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।

0: বাদ্য সংগীতৰ অনুষ্ঠানত আশা শৰ্মাৰ হাৱাইন গীটাৰ বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ সেৱাত 25 বছৰ সম্পূৰ্ণ কৰাৰ দিশে আগবাঢ়িছে। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সকলো নাগৰিকক এখন সমৃদ্ধিশালী, শক্তিশালী আৰু উন্নত ভাৰত গঢ়াৰ সেৱাত নিজকে সমৰ্পণ কৰিবলৈ আহ্বান জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভূটানৰ বিদেশ মন্ত্ৰীৰ সৈতে পাৰস্পৰিক স্বাৰ্থ সম্বলিত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ উপৰি দ্বিপাক্ষিক সম্পৰ্কৰ সকলোবোৰ দিশ পৰ্যালোচনা কৰে। কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে আৰু এছিয়ান গেমছত মহিলাৰ ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেলত আজি ভাৰতে জাপানৰ বিৰুদ্ধে 8 উইকেটত জয়লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ সেৱাত 25 বছৰ সম্পূৰ্ণ কৰাৰ দিশে আগবাঢ়িছে। জনসেৱাই দেশ সেৱা মন্ত্ৰৰে জনসাধাৰণৰ সেৱাত প্ৰতি অবিচল প্ৰতিশ্ৰুতিৰে তেওঁ এই যাত্ৰা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে পৰিচালিত চৰকাৰখনে 2047 চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ লক্ষ্যৰে নিৰন্তৰ কাম কৰি আহিছে। সামগ্ৰিক উন্নয়ন আৰু সামাজিক সবলীকৰণৰ জৰিয়তে এই প্ৰচেষ্টাই জনসাধাৰণৰ জীৱনত ব্যাপক পৰিৱৰ্তন আনিছে। এই উপলক্ষে সেৱা সংকল্প অভিযানৰ বিশেষ সম্প্ৰচাৰ কৰা হৈছে।

0: হৈছে। ইয়াৰ অংশ হিচাপে আজি স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে বাস্তৱিকতে হোৱা সামাজিক আৰু স্বাস্থ্য সম্পৰ্কীয় পৰিৱৰ্তনত আলোকপাত কৰা হৈছে। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সকলো নাগৰিকক এখন সমৃদ্ধিশালী, শক্তিশালী আৰু উন্নত ভাৰত গঢ়াৰ সেৱাত নিজকে সমৰ্পণ কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে নতুন দিল্লীত কালি সেৱা সংকল্প অভিযানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। শ্ৰীৰিজিজুৱে উল্লেখ কৰে যে ভাৰতে আন্তঃগাঁথনি, যোগাযোগ আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত উল্লেখনীয় পৰিৱৰ্তনৰ সাক্ষী হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ ৰূপান্তৰৰ যাত্ৰাৰ কথা উল্লেখ কৰি শ্ৰীৰিজিজুৱে কয় যে অতি ভিতৰুৱা সীমান্ত অঞ্চলসমূহত বৰ্তমান মটৰ গাড়ীৰ সুবিধা থকাৰ লগতে দেশৰ 80 কোটিতকৈও অধিক লোকে বিনামূলীয়া খাদ্য তথা অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰিছে। ভাৰত সম্প্ৰতি শক্তিশালী, নিৰাপদ আৰু স্থিৰ ৰাষ্ট্ৰ হিচাপে গঢ়ি উঠিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ বাবে কল্যাণমূলক আঁচনিৰ সুবিধা প্ৰদানৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাত আলোকপাত কৰে। তেওঁ কয় যে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে এনে আঁচনিসমূহৰ সুবিধা যাতে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে লাভ কৰে সেয়া সুনিশ্চিত কৰাৰ দিশত কাম কৰি আছে। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে প্ৰতিজন ভাৰতীয় এই উন্নয়নমূলক আঁচনিৰ সুবিধাসমূহ লাভ কৰাৰ ওপৰত মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।
1: আজ সে 12 সাল পেহলে হম কহাঁ থে হমকো কোই নাই পুছতে থে আধে সে জ্যাদা গরিবী কে রেখা কে নিচে মে আধা সে জ্যাদা আবাদি বিজলি পানি নাই মিলতে থে আজ পরিস্থিতি বদল গয়ে হ্যায় আজ দেশ কোনে কোনে তক লাভার্থী মোদীজি কা বনায়া হুয়া স্কিম লোগো তক পৌঁছ রহে হ্যায়।
0: বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভূটানৰ উন্নয়নত ভাৰতৰ সমৰ্থনৰ কথা দোহাৰে। তিনিদিনীয়া ভ্ৰমণসূচীৰে যোৱা বুধবাৰে ভূটানলৈ যোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভূটানৰ বিদেশ মন্ত্ৰী লিয়নপো ডি এন ধুংগিয়েলৰ সৈতে পাৰস্পৰিক স্বাৰ্থ সম্বলিত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ উপৰি দ্বিপাক্ষিক সম্পৰ্কৰ সকলোবোৰ দিশ পৰ্যালোচনা কৰে। দুয়োপক্ষই বিশেষ আৰু বহুমুখী ভাৰত ভূটান অংশীদাৰিত্ব শক্তিশালী কৰাৰ দিশত অগ্ৰগতিৰ শলাগ লয়। ডঃ জয়শংকৰ আৰু মন্ত্ৰী ধুংগিয়েলে যুটীয়াভাৱে কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। ইয়াৰ ভিতৰত মুংগৰত 65খন বিচনাযুক্ত এখন হস্পিতাল, চামথ্ৰুপ জংখাৰ ট্ৰাছিংগা ঘাইপথত জগন্নাথ সেতু, ভাৰতৰ পৰা 43জনী জাৰ্চি গাই ভূটানৰ বুমথাঙত থকা ভাৰতীয় পশু প্ৰজনন কেন্দ্ৰলৈ প্ৰেৰণকে ধৰি বিভিন্ন প্ৰকল্প আছে। মন্ত্ৰী দুগৰাকীয়ে 500 কিলোৱাটযুক্ত লুনানা জলবিদ্যুৎ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। দুয়োগৰাকী নেতাই 2024ৰ মাৰ্চত শক্তি অংশীদাৰিত্বৰ যুটীয়া দৰ্শন ৰূপায়ণত সন্তুষ্টি প্ৰকাশ কৰে। এই ভ্ৰমণকালত ডঃ জয়শংকৰে ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়েল ৱাংচুক আৰু ভূটানৰ প্ৰধানমন্ত্ৰী ডাছো শ্বেৰিং টবগেক সাক্ষাৎ কৰে। বিত্ত মন্ত্ৰালয়ে আজিৰে পৰা নতুন দিল্লীত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ বাবে বিত্ত যোগান বিষয়ক দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ বিত্তমন্ত্ৰী আৰু বিত্ত সচিবসকলে এই সন্মিলনত ভাগ ল'ব। সন্মিলনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব। পৰিসংখ্যা কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ সচিব ডঃ সৌৰভ গাৰ্গে সন্মিলনত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ ফলাফলৰ মূল্যায়নৰ বিষয়ে আলোকপাত কৰিব। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিব ডঃ কৃষ্ণনে সুশাসনত নতুন যুগৰ প্ৰযুক্তিৰ ভূমিকাৰ বিষয়ে আলোচনা কৰিব। সন্মিলনত দেশৰ বিকাশৰ সৈতে জড়িত বিত্তীয় প্ৰত্যাহ্বান আৰু নীতিগত অধিকাৰৰ বিষয়ে আলোচনা কৰা হ'ব বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্বখনিক শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই পূজাৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপসমূহত বিশ্বখনিকৰক আৰাধনাৰ বাবে জনসাধাৰণৰ ভিৰ পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন কল কাৰখানা, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগতভাৱেও বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ চৌহদত আজি পৰম্পৰাগত ৰীতি নীতিৰে বিশ্বকৰ্মা পূজা পালন কৰা হৈছে। আজি বিশ্ব বাঁহ দিবস পরিবেশ সংরক্ষণ অর্থনৈতিক আর সাংস্কৃতিক দিকত বাঁহর গুরুত্ব সম্পর্কত সজাগতা করার বাবে প্রতি বছরে 18 সেপ্টেম্বর দিনটি বাঁহ দিবস হিসাবে পালন করা হয়। 2009 চনত বিশ্ব বাঁহ সংস্থার অধ্যক্ষ কামেশ সালামে এই দিবস উদযাপনের সিদ্ধান্ত লৈছিল। এই দিবস উদযাপনের দ্বারা গ্রাম্য অর্থনীতির উন্নয়ন, জলবায়ু পরিবর্তন রোধ

0: কৰা আৰু বহনক্ষম উন্নয়নৰ বাবে নবীকৰণযোগ্য সম্পদ হিচাপে বাঁহৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই বছৰ বাঁহ দিৱসৰ মূল বিষয়বস্তু হৈছে সীমাৰ পৰিধি ভাঙি বাঁহ। উল্লেখযোগ্য যে ভাৰতত থকা 131 বিধ বাঁহৰ প্ৰজাতিৰ ভিতৰত 51 বিধেই অসমত হয়। ৰাজ্যখনত 31,000 হেক্টৰ ভূমিত বাঁহ খেতি কৰা হয়। শেহতীয়াকৈ নুমলীগড় শোধানাগাৰ চৌহদত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক ইথানেল প্ৰকল্প দেশৰ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰাৰ পাছতে বাণিজ্যিক ক্ষেত্ৰতো বাঁহৰ গুৰুত্ব বৃদ্ধি পাইছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এটা বাৰ্তাযোগে অসমৰ বাঁহ উদ্যোগৰ অপাৰ সম্ভাৱনাক স্বীকৃতি দিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে পৰম্পৰাগত ঘৰ দুৱাৰ আৰু বাদ্যযন্ত্ৰৰ পৰা আৰম্ভ কৰি মনোমোহা হস্তশিল্পলৈকে বাঁহ অসমৰ লোকজীৱন, সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। বাঁহে কাৰিকৰসকলৰ জীৱিকা সুদৃঢ় কৰাৰ লগতে স্থানীয় উদ্যোগক উৎসাহিত কৰি অধিক সেউজ আৰু বহনক্ষম অৰ্থনীতি গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি বেংগালুৰুত হিন্দুস্তান এৰনেটিক্স লিমিটেডৰ বিভিন্ন শাখাৰ ভাৰতীয় বায়ুসেনা আৰু পৱন হংসৰ হাতত অৰ্পণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। বাংগালুৰুত বায়ুসেনাক লঘু যুঁজাৰু বিমান তেজাছৰ 2খন আসন বিশিষ্ট প্ৰশিক্ষণ আৰু HTT-40 বুনিয়াদী প্ৰশিক্ষণ বিমান অৰ্পণ কৰিব। বিমান কাশ আৰু প্ৰতিৰক্ষা খণ্ডৰ কোম্পানীটোৱে লগতে ৰাজহুৱা খণ্ডৰ পৱন হংস লিমিটেড নামৰ কোম্পানীটোৰ পৰৱৰ্তী প্ৰজন্মৰ ধ্ৰুৱ হেলিকপ্টাৰ প্ৰদান কৰিব। অনুষ্ঠানত অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডু উপস্থিত থাকিব। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই বিমান আৰু হেলিকপ্টাৰ কেইখন অন্তৰ্ভুক্তিয়ে থলুৱা সামৰ্থ্য বৃদ্ধি কৰিব আৰু বিদেশী উৎসৱৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বুলি দাবী কৰিছে। চৰকাৰে প্ৰতিৰক্ষা আৰু বিমান কাশ খণ্ডত থলুৱা আৰ্হি বিকাশ আৰু নিৰ্মাণৰ প্ৰসাৰত অগ্ৰাধিকাৰ দি আহিছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। পাকিস্তানে উদ্দেশ্যপ্ৰণোদিতভাৱে অপপ্ৰচাৰ চলোৱা এটা ভুৱা ভিডিঅ' কেন্দ্ৰীয় চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰ'ৰ তথ্য পৰীক্ষা গোটে ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পৰব থানেনীৰ হৰিছে আফগানিস্তানৰ পৰিস্থিতি সম্পৰ্কীয় নিৰাপত্তা পৰিষদৰ বৈঠকত এমেষ্টিন ইণ্টাৰনেশ্যনেল 2023 চনৰে পৰা ইজৰাইললৈ প্ৰেৰণ কৰা 2,596 ভাৰতীয় ক্ষেপৰ বিশ্লেষণ কৰা বুলি দাবী কৰা এই ভিডিঅ'টোৱে ভুৱা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত প্ৰস্তুত কৰা বুলি অভিহিত কৰিছে। PIBAই লগতে শ্ৰীহৰিছে এনেধৰণৰ কোনো মন্তব্য কৰা নাই বুলি স্পষ্ট কৰি দিছে। এছিয়ান গেমছত মহিলা ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেলত জাপানৰ বিৰুদ্ধে ভাৰতে 8 উইকেটত জয়লাভ কৰে। খেলখনত জাপানে 19 অভাৰ 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 7 ৰাণহে সংগ্ৰহ কৰে। ভাৰতৰ শ্ৰীচৰণীয়ে 10 ৰাণত 4টা, শেফালী বৰ্মাই 2টা উইকেট দখল কৰে। দেওবাৰে ভাৰতীয় দলটোৱে বাংলাদেশৰ বিৰুদ্ধে ছেমিফাইনেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ সেৱাত 25 বছৰ সম্পূৰ্ণ কৰাৰ দিশে আগবাঢ়িছে। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সকলো নাগৰিকক এখন সমৃদ্ধিশালী, শক্তিশালী আৰু উন্নত ভাৰত গঢ়াৰ সেৱাত নিজকে সমৰ্পণ কৰিবলৈ আহ্বান জনাইছে। কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে আৰু এছিয়ান গেমছত মহিলা ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেলত আজি ভাৰতে 8 উইকেটত জাপানৰ বিৰুদ্ধে জয়লাভ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়োৱা হৈছে ৰবীন ডেকাৰ কণ্ঠৰ লোকগীত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিজাৰ্জী উদযাপন কল্পে ৰাজ্যজুৰি 3-দিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন কৰা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুষ্ঠিত এই দিৱসৰ আজি 2য় দিনা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাইলৈ গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনা প্ৰদৰ্শন কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাই প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই কাইলৈ ৰাজ্যজুৰি পোহৰৰে চাকিগছি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত সেইদিনা সন্ধিয়া 6 বজাত কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিখন জিলা সদৰত ছাত্ৰ ছাত্ৰী, স্থানীয় শিল্পী তথা ৰাইজক সমবেত কণ্ঠত মায়াবিনী গীতটি পৰিৱেশন কৰিবলৈ আহ্বান জনাইছে। ইপিনে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যৰ 39খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্যিক যুৱ মৰ্চাই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কাইলৈ প্ৰাণৰ শিল্পী কুঁৱৰী ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালনৰ সিদ্ধান্ত লৈছে। স্মৃতি সন্ধ্যাৰ অংশ হিচাপে বন্তি প্ৰজ্বলন, শান্তিপূৰ্ণ শোভাযাত্ৰাকে ধৰি অন্যান্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই পূজাৰ বাবে ব্যাপক আয়োজন কৰা হৈছে। পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপসমূহত বিশ্বখনিকৰক আৰাধনাৰ বাবে জনসাধাৰণৰ ভিৰ পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন কল কাৰখানা, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগতভাৱেও বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ চৌহদত আজি পৰম্পৰাগত ৰীতি নীতিৰে বিশ্বকৰ্মা পূজা পালন কৰা হৈছে। ধুবুৰী জিলাত উলহ মালহেৰে

0: বিশ্বকর্মা পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ বিলাসীপাৰা, গোলকগঞ্জ আৰু গৌৰীপুৰৰ কল কাৰখানা, ব্যক্তিগত প্ৰতিষ্ঠান আদিত বৈদিক নিয়মেৰে এই পূজা পালন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন উদ্যোগ, ছপাশাল, ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয়, বাছ আস্থান, গেৰেজ আদিত আজি পুৱাৰে পৰা বিশ্বকৰ্মা পূজা উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 25 বছৰীয়া জনসেৱাৰ যাত্ৰাক উদযাপন কৰাৰ উদ্দেশ্যে দেশজুৰি পালন কৰা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে আজি তিতাবৰ সমজিলাৰ কেইবাগৰাকী ৰোগীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰা হয়। সমজিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত অনুষ্ঠানত সমজিলা আয়ুক্ত প্ৰীতম কুমাৰ দাস আৰু বিধায়ক ধীৰাজ গোৱালাই ৰোগীসকলক ৰেচন কাৰ্ড প্ৰদান কৰে। ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলে আয়ুষ্মান ভাৰত কাৰ্ড প্ৰস্তুত কৰি বিনামূলীয়া আৰু উন্নতমানৰ স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিব বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে সমাজৰ আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত এনে জনকল্যাণমূলক পদক্ষেপে বিশেষ সহায় আগবঢ়াব। কাৰ্যসূচীত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধ্যক্ষ দীপাংকৰ বৰগোহাঁইকে ধৰি বিভাগীয় বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি শ্ৰীভূমি জিলাত নিচামুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ উদ্যোগত চলি থকা সজাগতা অভিযানত অংশ লয়। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনৰ নিচামুক্ত ভাৰত অভিযানৰ অধীনত কালিৰে পৰা অহা 2 অক্টোবৰলৈ ব্যাপক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। দুদিনীয়া ভ্ৰমণসূচীৰে বৰাক উপত্যকালৈ যোৱা ৰাজ্যপালগৰাকীয়ে আজি শ্ৰীভূমি চহৰত জিলা গ্ৰন্থাগাৰ প্ৰাংগণত প্ৰথমে গছপুলি ৰোপণ কৰে। ইয়াৰ পাছত তেওঁ নিচামুক্ত ভাৰত অভিযানৰ সংকল্প বাক্য পাঠ কৰোৱায়। এই কাৰ্যসূচীৰ অংশ হিচাপে জিলা গ্ৰন্থাগাৰ প্ৰাংগণৰ পৰা উলিওৱা সজাগতামূলক পদযাত্ৰাত মন্ত্ৰী কৃষ্ণেন দোপাল, সাংসদ কৃপানাথ মাল্লা, বিধায়ক জাকাৰিয়া আহমেদসহ জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। পদযাত্ৰাৰ অন্তত ৰাজ্যপালগৰাকীয়ে ষ্টেচন ৰোডস্থিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তত আজি পুনৰ এটা বনৰীয়া হাতীৰ মৃত্যু হয়। জিলাখনৰ দৰঙাপাৰৰ এখন বাহনীত স্থানীয় লোকে মৃত হাতীটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে। ইয়াৰ পাছতে বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰে। বিভাগে ইতিমধ্যে হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদঘাটনৰ বাবে তদন্ত আৰম্ভ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক কবিতাৰ কণ্ঠৰ দুটি আধুনিক গীত।

কবিতাৰ কণ্ঠৰুতি আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি শ্ৰীভূমি জিলাত নিচামুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ উদ্যোগত চলি থকা সজাগতা অভিযানত অংশ লয়। অসমে দিল্লী মিৰাট আঞ্চলিক দ্ৰুত ৰেল প্ৰণালীৰ লেখীয়া উচ্চ গতিসম্পন্ন আঞ্চলিক ৰেল নেটৱৰ্ক বিকশাই তোলাৰ সম্ভাৱনাৰ অন্বেষণ কৰি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সকলো নাগৰিকক এখন সমৃদ্ধিশালী, শক্তিশালী আৰু উন্নত ভাৰত গঢ়াৰ সেৱাত নিজকে সমৰ্পণ কৰিবলৈ আহ্বান জনাইছে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁ সৃষ্টিৰাজি উদযাপন কৰাৰ বাবে ৰাজ্যজুৰি তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন কৰা হৈছে। ৰাজ্য চৰকাৰে জন্মগতভাৱে হৃদৰোগত আক্ৰান্ত 76 শিশুক চৰকাৰী ব্যয়ত বিশেষ চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে। বান ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাত লোকপিয়লৰ গৃহৰ তালিকা প্ৰস্তুতৰ সময়সীমা প্ৰায় এমাহ বৃদ্ধি কৰা হৈছে। কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 25 জনসেৱাৰ যাত্ৰাক উদযাপন কৰাৰ উদ্দেশ্যে দেশজুৰি পালন কৰা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে আজি তিতাবৰ সমজিলাৰ কেইবাগৰাকী ৰোগীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰা হয় আৰু জাপানৰ নিশ্চিনত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলা ক্ৰিকেটত ভাৰতে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে আজি কোৱাৰ্টাৰ ফাইনেলত জাপানক 8 পৰাস্ত কৰে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।
1: কাৰ্বি জোতাং আচং মতে কে চি এ চাফুৰ কি মৌ লাপেন আকেমাং আপুথাক চং আমে ফু হুমসিং বি লাপেন অজয় কুমাৰ বৰা আংবং চিহুচিপুট আলামজিৰ আৰ্জুইক সেনাং তাংতে আৰ্জুইক সেনাং আপ্ৰাং চি আংডিং

0: মিটাৰত 729 কিলো হাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটিৰ ৰুমত জুলি দেৱী, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, বিবেক শৰ্মা, লস্মিতা শইকীয়া আৰু হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা, শ্বেইখ আব্দুল্লা আহমেদ, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই কৰবী হাজৰিকা। এতিয়া বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, বিশ্বৰ উদ্যোগপতিসকলক অসমত বিনিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত আহ্বান, ৰাজ্যজুৰি বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচীৰে সেৱা সংকল্প অভিযান অব্যাহত, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ শ্ৰীভূমি জিলাত নিচামুক্ত ভাৰত অভিযানত অংশগ্ৰহণ আৰু বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা ৰাজ্যজুৰি পালন। এতিয়া শুনক বিতং বাতৰি। বিশ্বৰ আগশাৰীৰ উদ্যোগপতিসকলক অসমত বিনিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত আই চি চি বিশ্ব ব্যৱসায়ী সন্মিলনত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে দ্ৰুত পৰিৱৰ্তিত অৰ্থনৈতিক আৰু প্ৰযুক্তিগত পৰিৱেশে ভাৰতক উৎপাদনৰ বিচিত্ৰতা, যোগান শৃংখল শক্তিশালী কৰি তুলিছে। সেয়ে অসমৰ সংযোগ ক্ষেত্ৰত উন্নয়ন, আন্তঃগাঁথনি সম্প্ৰসাৰণ, দক্ষ মানৱ সম্পদ সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যখনত উদ্যোগপতিসকলক বিনিয়োগ কৰিবলৈ তেওঁ আহ্বান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ পূবৰ সংযোগ, আন্তঃগাঁথনি আৰু উন্নয়নৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ গুৰুত্বৰ বাবেই উত্তৰ পূব তথা অসমে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া প্ৰতিবেদনৰ বিষয়ে উল্লেখ কৰি কয় যে অসম দেশৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজ্য হিচাপে স্বীকৃত হৈছে। এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলনৰ কথা উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনে 5.18 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিছে। ইয়াৰে প্ৰায় 3.5 লাখ কোটি টকাৰ প্ৰকল্প এবছৰৰ ভিতৰত ভূমি বিনিয়োগলৈ ৰূপান্তৰিত কৰা হৈছে। এই প্ৰকল্পসমূহৰ কিছুমান ইতিমধ্যে কাৰ্যক্ষম হৈ উঠিছে বুলিও তেওঁ লগতে কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ঔদ্যোগিক পৰিৱৰ্তনৰ এটা গুৰুত্বপূৰ্ণ উপাদান হিচাপে উন্নত উৎপাদনৰ বৃদ্ধিৰ ওপৰত আলোকপাত কৰে। অসমৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক সম্পদে পৰ্যটন অৰ্থনীতিক উপকৃত কৰিব বুলিও মন্তব্য কৰে। ৰাজ্যখনৰ উন্নয়নৰ বাবে চৰকাৰ, উদ্যোগ, বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান আৰু উদ্যোগীসকলৰ মাজত অংশীদাৰিত্বৰ প্ৰয়োজন হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 25 বছৰীয়া জনসেৱাৰ যাত্ৰাক উদযাপন কৰাৰ উদ্দেশ্যে দেশজুৰি পালন কৰা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে আজি তিতাবৰ সমজিলাৰ কেইবাগৰাকী ৰোগীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰা হয়। সমজিলা আয়ুক্তৰ কাৰ্যালয়ত সভাকক্ষত আয়োজিত অনুষ্ঠানত সমজিলা আয়ুক্ত প্ৰীতম কুমাৰ দাস আৰু বিধায়ক ধীৰাজ গোৱালাই ৰোগীসকলক ৰেচন কাৰ্ড প্ৰদান কৰে। ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলে আয়ুষ্মান ভাৰত কাৰ্ড প্ৰস্তুত কৰি বিনামূলীয়া আৰু উন্নতমানৰ স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিব বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে সমাজৰ আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত এনে জনকল্যাণমূলক পদক্ষেপে বিশেষ সহায় আগবঢ়াব। কাৰ্যসূচীত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধ্যক্ষ দীপাংকৰ বৰগোহাঁইকে ধৰি বিভাগীয় বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। নিচামুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ উদ্যোগত বিভিন্ন ঠাইত সজাগতা অভিযান চলোৱা হৈছে। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনৰ নিচামুক্ত ভাৰত অভিযানৰ অধীনত কালিৰ পৰা অহা 2 অক্টোবৰলৈ ব্যাপক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। দুদিনীয়া ভ্ৰমণসূচীৰে বৰাক উপত্যকালৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি শ্ৰীভূমি জিলাত নিচামুক্ত ভাৰতৰ কাৰ্যসূচীত অংশ লয়। তেওঁ প্ৰথমে জিলা গ্ৰন্থাগাৰ প্ৰাংগণত গছপুলি ৰোপণ কৰে। ইয়াৰ পাছত তেওঁ নিচামুক্ত ভাৰত অভিযানৰ সংকল্প বাক্য পাঠ কৰোৱায়। এই কাৰ্যসূচীৰ অংশ হিচাপে জিলা গ্ৰন্থাগাৰ প্ৰাংগণৰ পৰা উলিওৱা সজাগতামূলক পদযাত্ৰাত মন্ত্ৰী কৃষ্ণেন্দু পাল, সাংসদ কৃপানাথ মাল্লা, বিধায়ক জাকাৰিয়া আহমেদসহ জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। পদযাত্ৰাৰ অন্তত ৰাজ্যপালগৰাকীয়ে ষ্টেচন ৰোডস্থিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। কোকৰাঝাৰ জিলাতো আজি এই উপলক্ষে সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্যিক পৰ্যায়ৰ সহযোগিতা সংস্থা, অসম সামাজিক, অৰ্থনৈতিক আৰু স্বাস্থ্য উন্নয়ন সমিতি অসম আৰু মেঘালয় মাদক দ্ৰব্য প্ৰতিৰোধ সংস্থাৰ সহযোগত বি টি চিয়ে এই কাৰ্যসূচীৰ আয়োজন কৰে। বি টি চিৰ সচিব ভাস্কৰ জ্যোতি মান্তা, কাৰ্যকৰী সদস্য মুনমুন ব্ৰহ্মকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা বেচৰকাৰী সংস্থাৰ প্ৰতিনিধিৰ উপস্থিতিত

0: আয়োজন কৰা এই কাৰ্যসূচীৰ জৰিয়তে মাদক দ্ৰব্যৰ বৰ্ধিত ব্যৱহাৰ সন্দৰ্ভত জনসাধাৰণৰ মাজত বিশেষকৈ যুৱ প্ৰজন্মক সজাগ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। এই সন্দৰ্ভত বিটিচিৰ সচিব ভাস্কৰ জ্যোতি মান্তাই এইদৰে কয়।
1: আমাৰ দেশৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু আমাৰ যিজন চিফ, সকলোৱে নিজৰ জেগা, নিজৰ ৰাজ্য, নিজৰ দেশক ড্ৰাগছৰ পৰা মুক্ত কৰিবলৈ বিভিন্ন প্ৰয়াস কৰি আছে। কিন্তু মই ইয়াত আহি জইন কৰাৰ পিছত দেখিছিলো যে আমাৰ বিটিচিৰ বহুখিনি জেগাত এই ড্ৰাগছ ৰিলেটেড ইছ্যুক লৈ মানুহ ইমান চেন্সিটাইজ কৰিব পৰা নাই। তো সেইটো কাৰণে আজি প্ৰথম এৱেৰনেছ হিচাপে, আমাৰ প্ৰথম সৈনিক হিচাপে আপোনালোককো আমন্ত্ৰণ কৰি আনিছোঁ, যাতে মিডিয়াও এটা ডাঙৰ ৰোল প্লে কৰিবলগীয়া আছে। বিচিডিচিৰ চেয়াৰমেনসকলক মাতিছোঁ, বিভিন্ন বিভাগৰ বিষয়ববীয়াসকলক মাতিছোঁ, আমাৰ সন্মানীয় EMMCL সকলোকো মাতিছোঁ যে আমি অকল এইটো অমুকে চাই, সেইটো অমুকে চাই বুলি ৰাখি থাকিলে নহ'ব। আমি সকলোৱে যাতে ইয়াৰ ড্ৰাগছৰ বিৰুদ্ধে যিখন যুঁজ চলি আছে আৰু আমাৰ ভৱিষ্যত প্ৰজন্মক যাতে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, সেইকাৰণে বস্তুবিলাক বুজাই দিবৰ কাৰণে মই ভাবিছোঁ।
0: কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে। পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজামণ্ডপসমূহত বিশ্বখনিকৰক আৰাধনাৰ বাবে জনসাধাৰণৰ ভিৰ পৰিলক্ষিত হয়। ৰাজ্যৰ বিভিন্ন কল কাৰখানা, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগতভাৱেও বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হয়। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ চৌহদত আজি পৰম্পৰাগত ৰীতি নীতিৰে বিশ্বকৰ্মা পূজা পালন কৰা হৈছে। ধুবুৰী জিলাত উলহ মালহেৰে বিশ্বকৰ্মা পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ বিলাচীপাৰা, গোলকগঞ্জ আৰু গৌৰীপুৰৰ কল কাৰখানা, ব্যক্তিগত প্ৰতিষ্ঠান আদিত বৈদিক নিয়মেৰে এই পূজা পালন কৰা হৈছে। নলবাৰী জিলাৰ বাছ আস্থান, গেৰেজ, কল কাৰখানা আৰু বিভিন্ন প্ৰতিষ্ঠানতো আড়ম্বৰ পূৰ্ণভাৱে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে কালিৰে পৰা ৰাজ্যজুৰি কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন কৰা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুষ্ঠিত এই দিৱসৰ আজি দ্বিতীয় দিনা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাইলৈ গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনাৰ প্ৰদৰ্শন কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাই প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই কাইলৈ ৰাজ্যজুৰি পোহৰৰে চাকিগছি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত সন্ধিয়া 6 বজাত কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিখন জিলা সদৰত ছাত্ৰ ছাত্ৰী, স্থানীয় শিল্পী তথা ৰাইজক সমবেত কণ্ঠত মায়াবিনী গীতটি পৰিৱেশন কৰিবলৈ আহ্বান জনাইছে। ইপিনে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যৰ 39খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্যিক যুৱ মৰ্চাই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কাইলৈ প্ৰাণৰ শিল্পী খুৱৰী ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালনৰ সিদ্ধান্ত লৈছে। স্মৃতি সন্ধ্যাৰ অংশ হিচাপে বন্তি প্ৰজ্বলন, শান্তিপূৰ্ণ শোভাযাত্ৰাকে ধৰি অন্যান্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি বিশ্ব বাঁহ দিৱস। পৰিৱেশ সংৰক্ষণ, অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত বাঁহৰ গুৰুত্ব সম্পৰ্কত সজাগ কৰাৰ বাবে প্ৰতিবছৰে 18 ছেপ্টেম্বৰৰ দিনটো বাঁহ দিৱস হিচাপে পালন কৰা হয়। 2009 চনত বিশ্ব বাঁহ সংস্থাৰ অধ্যক্ষ কামিজ ছালামে এই দিৱস উদযাপনৰ সিদ্ধান্ত লৈছিল। এই দিৱস উদযাপনৰ দ্বাৰা গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন, জলবায়ুৰ পৰিৱৰ্তন ৰোধ কৰা আৰু বহনক্ষম উন্নয়নৰ বাবে নবীকৰণযোগ্য সম্পদ হিচাপে বাঁহৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই বছৰ বাঁহ দিৱসৰ মূল বিষয়বস্তু হৈছে সীমাৰ পৰিধি ভাঙি বাঁহ। উল্লেখযোগ্য যে ভাৰতত থকা 131বিধ বাঁহৰ প্ৰজাতিৰ ভিতৰত 51বিধেই অসমত হয়। ৰাজ্যখনৰ 31,000 হেক্টৰ ভূমিত বাঁহ খেতি কৰা হয়। শেহতীয়াকৈ নুমলীগড় শোধানাগাৰৰ চৌহদত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক ইথানল প্ৰকল্প দেশৰ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰাৰ পাছতে বাণিজ্যিক ক্ষেত্ৰতো বাঁহৰ গুৰুত্ব বৃদ্ধি পাইছে। গোৱালপাৰাৰ শ্বহীদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়ত অইল ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত এটা অত্যাধুনিক লেপাৰস্কোপিক অস্ত্ৰোপচাৰ যন্ত্ৰ প্ৰদান কৰে। প্ৰায় 1 কোটি টকা মূল্যৰ এই যন্ত্ৰৰ সহায়ত সহজতে গল ব্লাডাৰ স্তনৰ অস্ত্ৰোপচাৰ কৰিব পৰা যাব। অইল ইণ্ডিয়া লিমিটেডৰ বিষয়াসকলৰ লগতে কেইবাজনো চিকিৎসকৰ উপস্থিতিত জিলা আয়ুক্ত প্ৰদীপ টিমুকে লেপাৰস্কোপিক অস্ত্ৰোপচাৰ যন্ত্ৰ মুকলি কৰে। অইল ইণ্ডিয়া লিমিটেডৰ এই পদক্ষেপৰ ফলত দুখীয়া ৰোগীসকল উপকৃত হ'ব বুলি জিলা আয়ুক্ত শ্ৰী টিমুকে প্ৰকাশ কৰে।
2: লেপ্ৰস্কোপিক অপাৰেশ্যন চিষ্টেম আছে নে নাই, তো তেওঁলোকে কৈছে ছাৰ আমাৰ এইটো নাই চিষ্টেম আৰু প্ৰায় 1 কোটি ওচৰাচুৰি পইচা লাগে হিউজ, আৰু গতিকে আমি আমাৰ বেলেগ যোনটো গভৰ্মেণ্টৰ যিখিনি বেলেগ ছাৰ্ভিচেছ যিখিনি আছে সেইখিনিতে আমাৰ বহুতখিনি লাগে, গতিকে এইটো পইচা এতিয়ালৈকে আমি

0: মানে ডিমাণ্ড দিব পৰা নাইকিয়া আৰু তেনেকুৱা অপৰ্চুনিটি অহা নাছিলে। তেতিয়াতে মই আমি কথা পাতি আমাৰ যি চি এছ আৰ যি চাই অনুপম দাস এছিষ্টেণ্ট কমিশ্যনাৰ আছিলে, মই তেখেতক ক'লোঁ যে এই কথাখিনি আমি চি এছ আৰত এটা প্ৰপ'জেল দিব লাগে।
1: বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছোঁ। বিশ্বৰ উদ্যোগপতিসকলক অসমত বিনিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত আহ্বান। ৰাজ্যজুৰি বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচীৰে সেৱা সংকল্প অভিযান অব্যাহত আৰু বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ ৰাজ্যজুৰি পালন। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো সংস্কৃত শিক্ষাৰ পাঠ। পাঠ যুগুতাই শিক্ষা দিছে ডক্টৰ ৰাজেন্দ্ৰনাথ শৰ্মাই। পাঠ গ্ৰহণত ভাগ লৈছে গৌৰী শংকৰ ভাগৱতী, ৰুণুমী দাস, ৰূপা হাজৰিকা আৰু অনামিকা দাসে।

হবাহু আগবঢ়াইছো সংস্কৃত শিক্ষাৰ পাঠ পাঠ যুগুতাই শিক্ষা দিছে ডক্টৰ ৰাজেন্দ্ৰনাথ শৰ্মাই। পাঠ গ্ৰহণত ভাগ লৈছে গৌৰী শংকৰ ভাগৱতী, ৰুণুমী দাস, ৰূপা হাজৰিকা আৰু অনামিকা দাসে।

0: তোমালোকৰ কল্যাণ হওক।
1: যোৱা পাছত আমি সমাহৰ বিষয়ে আলোচনা কৰিছিলোঁ, নহয় জানো? অব্যয়ভাৱ সমাহৰ বিষয়েও মই তোমালোকক কেইটামান সূত্ৰৰ কথা কৈছিলোঁ। আজি পুনৰ দুটামান সূত্ৰৰ সহায়ত অব্যয়ভাৱ সমাহৰ কথা তোমালোকক ক'ব খুজিছোঁ। পঞ্চম্যন্ত পদৰ সৈতে বহিঃ এই শব্দৰ সমাহ হয়। ইয়াৰ উদাহৰণ হিচাপে আমি ল'ব পাৰোঁ যেনে গ্ৰামাত বহিঃ, বহিৰ্গ্ৰামম। এই বিষয়ত বহিঃ পঞ্চম্যাহ এই বুলি এটা সূত্ৰ আছে। আকৌ অব্যয়ভাৱে স্বৰত প্ৰভৃত্যভ্যাস বুলি এটা সূত্ৰত কোৱা হৈছে যে অব্যয়ভাৱ সমাহ হ'লে স্বৰত প্ৰভৃতি শব্দৰ পাছত তস প্ৰত্যয় হয়। এই তস প্ৰত্যয়ৰ ঠাইত অ বহে, যেনে স্বৰদহ সমীপম উপস্বৰদম, সেইদৰে দিশি দিশি প্ৰতি দিশম। গৌৰী শংকৰে এনেধৰণৰ আন দুটা উদাহৰণ দিব পাৰেনে?
2: নদ্যহা সমীপম উপনদম আৰু গিৰেহে সমীপম উপগিৰম।
1: তোমাৰ উদাহৰণ দুটা হৈছে, কিন্তু এই দুটা বিকল্পহে হয়। উপনদম আৰু উপগিৰম এই শব্দ দুটাৰ অন্য ৰূপো আছে, জানানে?
3: জানো গুৰুদেৱ, উপনদমৰ অন্য ৰূপটো হ'ল উপনদী আৰু উপগিৰম। শব্দটোৰ আন ৰূপ হৈছে উপগিৰি।
1: তুমি যথাৰ্থ ৰূপ দাই দিব পাৰিছা। এতিয়া মই আন এটা সূত্ৰৰ কথা কওঁ। সেই সূত্ৰটো হৈছে নপুং চকাত অন্যতৰ শ্যাম। এই সূত্ৰৰ অৰ্থ হ'ল ক্লিবলিংগ অনভাগান্ত শব্দৰ পাছত বিকল্পে তস প্ৰত্যয় হয়।
3: উদাহৰণ দি বুজাই দিয়ক গুৰুদেৱ।
1: ইয়াৰ উদাহৰণ হিচাপে আমি উপচৰ্মম এই পদটো ল'ব পাৰোঁ। ইয়াৰ ব্যাভাক্য হ'ব চৰ্মণঃ সমীপম, কিন্তু উপচৰ্ম এই পদটোও হয়। ইয়াৰ অৰ্থ হৈছে ছালৰ কাষত। সেইদৰে অহনি অহনি প্ৰত্যহম বা প্ৰত্যহ, ইয়াৰ অৰ্থ হৈছে দিনে দিনে বা সদায়েই। অব্যয়ভাৱ সমাহৰ বিষয়ে আৱশ্যকীয় কথা এইখিনিয়েই। বাৰু ৰূপাই কোৱাচোন, অব্যয়ভাৱ সমাহৰ পাছত কোন সমাহৰ কথা উল্লেখ কৰিছিলোঁ মই?
3: প্ৰসুবৃহী সমাহৰ কথা কৈছিলে গুৰুদেৱ।
1: তুমি বোধ কৰোঁ ভালদৰে মন কৰা নাছিলা, মই তৎপুৰুষ সমাহৰ উল্লেখহে কৰিছিলোঁ। এতিয়া তেন্তে তৎপুৰুষ সমাহৰ আলোচনা কৰা হওক। যি সমাহত পাছৰ পদৰ অৰ্থ প্ৰধানভাৱে থাকে তাক তৎপুৰুষ সমাহ বুলি কোৱা হয়। আগৰ পদ দ্বিতীয়াৰ পৰা সপ্তমীলৈ যিকোনো এটা বিভক্তিযুক্ত হ'ব আৰু পাছৰ পদ প্ৰথমা বিভক্তিত ব্যৱহৃত হ'ব। উত্তৰৰ পদাৰ্থ প্ৰধান তৎপুৰুষ বুলি সূত্ৰত এই লক্ষণৰ কথাকে পাণিনিয়ে কৈছে। এইখিনিতে জানি থোৱা যে তৎপুৰুষ আৰু দ্বন্দ্ব সমাহৰ বেলিকা গোটেই সমাহটোৰ লিংগ পাছৰ পদৰ লিংগ অনুযায়ী নিৰ্ণয় কৰা হয়। এই বিষয়ত পাণিনি ব্যাকৰণৰ সূত্ৰটো হৈছে পৰবৰ লিংগম দ্বন্দ্ব তৎপুৰুষয়ো। এই সূত্ৰৰ অৰ্থ অনুসৰি পূৰ্বপদত যি বিভক্তিযুক্ত হয় প্ৰথমান্ত পাছৰ পদৰ সৈতে সমাহ হয়, সেই সমাহৰ নাম হৈছে তৎপুৰুষ সমাহ। সমস্ত পদটোত পূৰ্বপদৰ বিভক্তি লোপ হয়। তৎপুৰুষ সমাহ কেইবা প্ৰকাৰৰ, যেনে দ্বিতীয় তৎপুৰুষ, তৃতীয় তৎপুৰুষ, চতুৰ্থী তৎপুৰুষ, পঞ্চমী তৎপুৰুষ, ষষ্ঠী তৎপুৰুষ।

0: আৰু সপ্তম তৎপুৰুষ। ইয়াৰ উপৰিও প্ৰাদি তৎপুৰুষ, নয় তৎপুৰুষ আৰু উপবল তৎপুৰুষ নামে কেইটামান তৎপুৰুষসমূহ আছে। এতিয়া তেনেহ'লে পাণিনি ব্যাকৰণ অনুসৰি আমি দ্বিতীয় তৎপুৰুষৰ কথা কওঁ। শ্ৰীত, অতীত, পতীত, গত, অত্যন্ত, প্ৰাপ্ত আৰু আপন্ন, এইকেইটা শুভন্ত পদৰ সৈতে দ্বিতীয়ন্ত পদৰ দ্বিতীয় তৎপুৰুষ সমা হয়। ইয়াৰ উদাহৰণ যেনে কষ্টম শ্ৰীতঃ কষ্টশ্ৰীতঃ, দুঃখম অতীতঃ দুঃখাতীতঃ, কূপম পতিতঃ কূপপতিতঃ, গৃহম গতঃ গৃহগতঃ, তুহিনম অত্যন্তঃ তুহিনাত্যন্তঃ, সুখম প্ৰাপ্তঃ সুখপ্ৰাপ্তঃ, শৰণম আপন্নঃ শৰণাপন্নঃ। বাৰু অনামিকাই শৰণাপন্ন শব্দৰ ঠাইত আন এটা শব্দ ক'ব পাৰানে?
1: পাৰো গুৰুদেৱ, বিপদাপন্ন ইয়াৰ ব্যাস বাক্য হ'ব বিপদী আপন্ন।
0: সমস্ত পদটো তোমাৰ শুদ্ধ হৈছে, কিন্তু বিগ্ৰহ বাক্যটোহে ভুল কৰিলা। এতিয়া ৰুণুমীয়ে বাৰু ব্যাস বাক্য বা বিগ্ৰহ বাক্যটো শুদ্ধকৈ কোৱা।
1: বিপদাপন্ন এই সমস্ত পদটোৰ বিগ্ৰহ বাক্য হ'ব বিপদম আপন্ন।
0: শুদ্ধ হৈছে। গৌৰী শংকৰে বিপদম এই পদটো কোন বিভক্তিত ব্যৱহৃত হৈছে ক'ব পাৰানে?
2: এই পদটো দ্বিতীয় বিভক্তি একবচনত ব্যৱহৃত হৈছে গুৰুদেৱ।
0: এতিয়া ৰূপাই মই ইতিমধ্যে কোৱা দুঃখাতীত এই পদৰ সলনি অন্য এটা পদ কোৱা।
3: স্মৰণাতীত ইয়াৰ বিগ্ৰহ বাক্যটো হ'ব স্মৰণম অতীত।
0: তুমি সঠিক পদৰ উদাহৰণ দিব পাৰিছা। অত্যন্ত সংযোগে ছ এই বুলি এটা সূত্ৰ আছে। ইয়াত কোৱা হৈছে যে অত্যন্ত সংযোগ বা ব্যাপ্তি বুজালে শুবন্ত পদৰ সৈতে দ্বিতীয়ান্ত কালবাচক শুবন্ত পদৰ সমাস হয়। যেনে মাসম গম্য মাস গম্য, তেনেদৰে বৰ্ষম ভোগ্য বৰ্ষ ভোগ্য। তোমালোকে মহাকবি কালিদাসৰ নাম শুনিছা নহয়? মহাকবি কালিদাসে মেঘদূত নামে এখন গীতিকাব্য বা খণ্ডকাব্য ৰচনা কৰিছিল। মেঘদূতৰ এটা শ্লোকত বৰ্ষ ভোগ্য পদটোৰ প্ৰয়োগ দেখা যায়।
1: শ্লোকটো আমাক কৈ দিয়া গুৰুদেৱ।
0: শুনা বাৰু, এই শ্লোকটো মেঘদূতৰ প্ৰথম শ্লোক। শ্লোকটো এনেধৰণৰ, কশ্চিত কান্তা বিৰহ গুৰুণা স্বাধিকাৰত প্ৰমত্ত শাপে নষ্টম গমিত মহিমা বৰ্ষ ভোগ্যেন ভৰতু য্চক্ৰে জনকতনয়া স্নান পুণ্য দোকেশু স্নিগ্ধচ্ছায়া তৰুষু বসতিম ৰামগিৰিজা শ্ৰমেশু। এই শ্লোকটোৰ দ্বিতীয় শাৰীত থকা বৰ্ষ ভোগ্যেন এই পদটোৰ মূল ৰূপটো হৈছে বৰ্ষ ভোগ্য। তৃতীয় বিভক্তিৰ একবচনত বৰ্ষ ভোগ্যেন এই ৰূপটো হৈছে।
2: অৰ্থটো আমাক কৈ দিয়ক গুৰুদেৱ।
0: কোনো এক যক্ষ নিজৰ কৰ্তব্য অৱহেলাৰ বাবে প্ৰভু বা মালিকৰ দ্বাৰা শাপগ্ৰস্ত হৈছিল। কান্তা বা পত্নীৰ গুৰু বিৰহ বেদনা এবছৰ ভোগ কৰিবৰ বাবে ৰামগিৰি আশ্ৰমত যক্ষই বহতি কৰিবলগা হৈছিল। এই ৰামগিৰি আশ্ৰমৰ পানী জানকী বা সীতাৰ স্নানেৰে পবিত্ৰ হৈছিল। এয়াই শ্লোকটোৰ সংক্ষেপ অৰ্থ। দ্বিতীয় তৎপুৰুষ সমাসৰ বিষয়ে এইখিনিয়ে ক'লোঁ। এতিয়া তৃতীয় তৎপুৰুষ সমাসৰ বিষয়ে কওঁ। শুনা, অৰ্থ শব্দৰ সৈতে তৃতীয়ান্ত পদৰ যি সমাস হয় সি তৃতীয় তৎপুৰুষ সমাস। উদাহৰণ হিচাপে ল'ব পাৰোঁ, ধান্যেন অৰ্থ ধান্যাৰ্থ, ধানৰ দ্বাৰা অৰ্থ বা ধন প্ৰাপ্তি। এই বিষয়ৰ পাণিনি ব্যাকৰণত থকা সূত্ৰটো হ'ল তৃতীয়া তৎকৃতাৰ্থে গুণ বচনেন।
1: ইয়াৰ উপৰিও তৃতীয়া তৎপুৰুষ সমাস হোৱা থল আছে নেকি গুৰুদেৱ?
0: আছে। পূৰ্ব প্ৰভৃতি শুবন্ত পদৰ লগত তৃতীয়ান্ত পদৰ সমাস হয়। যেনে মাছেন পূৰ্ব মাছ পূৰ্ব, ইয়াৰ অৰ্থ এমাহৰ আগত। সেইদৰে মাত্ৰা সদৃশী মাতৃ সদৃশী মাকৰ নিচিনা, পিতৃ সমহ পিতৃ সমহ পিতাকৰ নিচিনা, মাছেন অবৰহ মাছ আবৰহ

0: ইয়াৰ অৰ্থ এমাহৰ সৰু। একে ন উনহ একো উনহ, ইয়াৰ অৰ্থ এটা কম। গুড়ে ন মিশ্ৰহ গুড় মিশ্ৰহ, গুড়ৰ দ্বাৰা মিশ্ৰিত, ইত্যাদি। এইদৰে কৰ্তৃকৰণে কৃতা বহুলম নামৰ আন এটা সূত্ৰত কোৱা হৈছে যে কৃতপ্ৰত্য নিষ্পন্ন সুবন্তপদৰ সৈতে কৰ্তা আৰু কৰণ বিহিত তৃতীয় বিভক্তন্ত পদৰ সমাস হয়। যেনে ব্যাঘ্ৰেণ হতঃ ব্যঘ্ৰ হতঃ, বাঘৰ দ্বাৰা নিহত। ব্যাসেন ৰচিতঃ ব্যাস ৰচিত, নাৰদেন প্ৰোক্তম নাৰদ প্ৰোক্তম, পুত্ৰেণ দেয়ম পুত্ৰ দেয়ম। এই উদাহৰণকেইটাত কৰ্তাৰ তৃতীয় বিভক্তি হৈছে। কৰণে তৃতীয়াৰ উদাহৰণ যেনে নখহি ভিন্ন নখ ভিন্ন, ইয়াৰ অৰ্থ নখেৰে ভঙা। জলেন সিক্ত জলসিক্ত, পানীৰ দ্বাৰা তিওৱা। শিৰসা ধাৰ্যম শিৰ ধাৰ্যম, ইয়াৰ অৰ্থ মূৰ পাতি লোৱা বা গ্ৰহণ কৰা। ৰূপাই কোৱাচোন পুত্ৰেণ দেয়ম, ইয়াৰ সমস্ত পদটো কি হ'ব?
1: পুত্ৰেণ দেয়ম, ইয়াৰ সমস্ত পদটো হ'ব পুত্ৰ দেয়ম।
0: তুমি শুদ্ধকৈ ক'ব পাৰিছা। এতিয়া তোমালোকক মই চতুৰ্থী তৎপুৰুষ সমাসৰ বিষয়ে ক'বলৈ লৈছোঁ। পাণিনি ব্যাকৰণত চতুৰ্থী তদৰ্থাৰ্থ বলি হিত সুখ ৰক্ষিতৈ এই বুলি এটা সূত্ৰ আছে। এই সূত্ৰটোত কোৱা হৈছে যে প্ৰকৃতি বিকৃতি ভাৱৰ ক্ষেত্ৰত তদৰ্থ অৰ্থাৎ তাৰ কাৰণে এই তদৰ্থবাচক শব্দৰ সৈতে বিকৃতিবাচক চতুৰ্থন্ত পদৰ সমাস হয়। ইয়েই চতুৰ্থী তৎপুৰুষ সমাস। যেনে কুণ্ডলায় হিৰণ্যম কুণ্ডল হিৰণ্যম, ইয়াৰ অৰ্থ হ'ল কুণ্ডল বা কাণৰ ফুলৰ বাবে সোণ। ভূতায় বলিহি ভূত বলি, ভূত বা প্ৰাণীৰ বাবে বলি বা দান। পুত্ৰায় হিতম পুত্ৰহিতম, ভ্ৰাতৃ সুখম ভ্ৰাতৃসুখম। গভ্য ৰক্ষিতম গৌৰক্ষিতম। মনত ৰাখিবলগীয়া কথা এই যে তদৰ্থ বুজালেও প্ৰকৃতিৰ বিজ্ঞান বুজালে সমাস নহয়। ইয়াৰ উদাহৰণ যেনে ব্ৰাহ্মণায় স্বৰ্গম, ব্ৰাহ্মণৰ বাবে স্বৰ্গ। অশ্বায় ঘাস ঘোঁৰাৰ বাবে ঘাঁহ। অৰ্থ শব্দৰ লগত চতুৰ্থন্ত পদৰ নিত্য সমাস হয়। সমস্ত পদটো বিশেষণ হিচাপে ব্যৱহৃত হয়। ইয়াৰ উদাহৰণ হিচাপে ল'ব পাৰোঁ দ্বিজায় ইদম দ্বিজাৰ্থম, ইয়াৰ অৰ্থ ব্ৰাহ্মণৰ বাবে। এইটোক নিত্য সমাস বা অশ্বপদ বিগ্ৰহ নিত্য সমাসো বলা হয়। বিগ্ৰহ বাক্যত নিজৰ পদ নথকা হেতু ইয়াৰ নাম হৈছে অশ্বপদ বিগ্ৰহ সমাস। তৎপুৰুষ সমাসৰ এইখিনিয়ে জানিবলগা কথা। এতিয়া পঞ্চমী তৎপুৰুষ সমাসৰ বিষয়ে আলোচনা কৰোঁ। পঞ্চমী ভয়েন বুলি এটা সূত্ৰত পাণিনিয়ে কৈছে যে ভি ধাতু নিষ্পন্ন সুবন্ত পদৰ সৈতে পঞ্চম্যন্ত পদৰ যি সমাস হয় সেই পঞ্চমী তৎপুৰুষ সমাস।
2: এই সমাসৰ উদাহৰণ কেনেকুৱা হ'ব গুৰুদেৱ?
0: উদাহৰণ মই কৈছোঁ শুনা। ব্যাঘ্ৰাত ভয়ম ব্যাঘ্ৰ ভয়ম, ব্যাঘ্ৰাত ভীত ব্যাঘ্ৰ ভীত, ব্যাঘ্ৰাত ভীতিহি ব্যাঘ্ৰ ভীতি। এই উদাহৰণকেইটাত থকা ভয়ম ভীত আৰু ভীতিহি এই পদ তিনিটা ভিধাটোৰ পৰা নিষ্পন্ন হৈছে। পঞ্চমী তৎপুৰুষ সম্বন্ধে জানিবলগা কথা এইখিনিয়েই। তোমালোকে কোৱা কথাখিনি বুজি পাইছা নিশ্চয়? ষষ্ঠী আৰু সপ্তমী তৎপুৰুষ সমাসৰ বিষয়ে অহা পাঠত আলোচনা কৰিম। আজিলৈ সময় হ'লহি, সেয়েহে ইমানতে পাঠ সামৰো। তোমালোকৰ কল্যাণ হওক।
3: সংস্কৃত শিক্ষাৰ পাঠ শুনিলে, পাঠ যুগুতাই শিক্ষা দিলে ডক্টৰ ৰাজেন্দ্ৰনাথ শৰ্মাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান।

0: পৰিচিতি। প্ৰথমে আজি প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে কৈছোঁ। আজি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ ইংৰাজী পাঠ মিডনাইট ভিজিটৰ যুগুতাইছে অৰুণিমা দেৱীয়ে। 6:10 কৃষিজগত অনুষ্ঠানত শালি ধানৰ খেতি এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ ৰঞ্জিতা বেজবৰুৱা, মধুমিতা দেৱী, আঠ ধৰিবৰ কীৰ্তাঞ্জলি বৰ্মনে, প্ৰযোজনা উৎপল বৰাৰ। 6:40 ফাতিজা বেগম আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ। 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰত ফুৰপন কুমাৰ ৰাভাৰ আৰু সংগীসকলৰ কণ্ঠৰ ৰাভা গীত। দীতিমণি বৰুৱাৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব 7:45। 8:02 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জল পদুমৰ পাঞ্চুৰীৰ ধাৰাবাহিক পাঠৰ অষ্টাদশ খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 8:20 ইংৰাজী কথিকাৰ অনুষ্ঠানত ডক্টৰ মুকুল চন্দ্ৰ কলিতাৰ কথিকা মেডিচিনেল প্লাণ্টছ হাউ ছেফ ডে আৰ। নিশা 9:30 জীৱনৰ দিগবাণী অনুষ্ঠানত বিশিষ্ট লেখক নাট্যকাৰ অৰুণ শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিবলৈ পাব তৃতীয় খণ্ড, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা অঞ্জুমা দাস মাহাতেৰ। 10:00 ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে প্ৰচাৰিত এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এতিয়া শুনক কাইলৈ প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে। কাইলৈ সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত বানপানীৰ সময়ত পশুৰ পুষ্টি, পৰিচৰ্যা আৰু ৰোগ নিৰাময় সম্পৰ্কে এতিয়া আলোচনাত শুনিবলৈ পাব প্ৰথম খণ্ড। ভাগ ল'ব ডক্টৰ ৰবীন ভূঞা আৰু ডক্টৰ দীতুল বৰ্মনে, আঠ ধৰিব শিখামণি দত্তই, লগতে থাকিব পাচলি আৰু শস্যৰ বজাৰ, বজাৰৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠ হিন্দী অলংকাৰ, যুগুতাই আগবঢ়াব প্ৰিয়া শৰ্মাই। দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য জুবিন জেউতিৰে, আগবঢ়াব ঝুনা কংকন ভূঞা আৰু ত্ৰিদিশা বৰাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 11:30 এখনি বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ অষ্টাদশ খণ্ড, ৰচনা মেঘনা চৌধুৰীৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। দিনৰ 10:30 নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত পৰিৱেশ আৰু জলবায়ুৰ ভৱিষ্যৎ 2026 শীৰ্ষক দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সমাৰোহৰ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনাব। 9:45 অসমা সুকমা অনুষ্ঠানত এখনি আলেখ্য আমাৰে মইনা সুবয়েৰ দ্বিতীয় খণ্ড, ৰচনা ডক্টৰ প্ৰবীণ শইকীয়াৰ, প্ৰযোজনা দিলীপ দাসৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিউজ বাতৰি। আজি পুৱা প্ৰচাৰৰ সময় 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চৰ অষ্টাদশ খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 8:30 গীতিমালিকাৰ শিল্পী জ্যোতিপ্ৰকাশ দাস, প্ৰতীক্ষা ডেকা আৰু মেঘনাথ দেউৰী, সংগীতা বৰঠাকুৰ, অপূৰ্ব কুমাৰ দাস আৰু মৃদুলা দাস। 9:15 জিলাৰ ৰেহৰূপ, 9:20 হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান, 10:00 একক চিনেমাৰ গীতৰ অনুষ্ঠান, 11:05 পৰাগমালা লাইভ, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মৌচুমী চহৰীয়াৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব। 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত চিপ্ৰা বেনাৰ্জীৰ সৰুদবাদন ৰাগ সুধ সাৰং, 1:50 সুধা কণ্ঠৰ গীত, 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 জুবিন গাৰ্গৰ কণ্ঠৰ গীত শুনিবলৈ পাব, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, 7:35 পূবালীৰ সুৰত জলিমন ৰংপীৰ কণ্ঠৰ কাৰ্বি গীত শুনিবলৈ পাব, 8:02 দৃষ্টিপাত, 9:30 আলাপ অনুৰাগ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী পখিলা লেখথিপিৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিদ্যাৰ্থীৰ অনুষ্ঠান।
1: আকাশবাণী গুৱাহাটী
2: বিদ্যাৰ্থীৰ অনুষ্ঠান।

Eyes. Fowler was in the hope of unveiling the secret life of spies, but he was subjected to a rather uneventful day and was beginning to doubt the credibility of Ozabel as a spy. They soon entered Ozabel's room, which was on the sixth floor of a gloomy French hotel. Just before they entered the room, Ozabel informed Fowler that he would soon receive a very important paper which may affect the course of history. Many people have risked their lives for it. Fowler, who was bored the whole day following Ozabel, was looking forward for some thrilling event. Ozabel entered the room and switched on the light, and Fowler witnessed the first true thrilling experience. For halfway across the room was a man with a small automatic pistol pointing at them. A kahine tut prathomote ami paisu Ozabel namor ejon spy. A spy jon ami jibur kalpona karo hei spy bilakor nisina nahoy. Teo hokot mane oti hokot aru teo khuskatolu smart nahoy. Teo hotelot thake ei hotelor 6 number mohalat horu eta roomot room tut এটা দুৰ্গন্ধ আছে, দুৰ্গন্ধ মানে ইয়াত ভেঁকুৰ ভেঁকুৰ লগা এটা গোন্ধ সেই ৰুমটোতে থাকে। সেইদিনাখন অজবলৰ লগত এজন লিখক আছিল, লিখকজন হ'ল ফাউলাৰ। ফাউলাৰে অজবলৰ লগত আছিল এইকাৰণেই যে তেওঁ সাধাৰণতে স্পাইসকলৰ প্ৰকৃত জীৱনটোনো কেনেকুৱা সেই জীৱনটোৰ বিষয়ে কিছু জানিবলৈ বিচাৰিছে। গোটেই দিনটো তেওঁলোকে তেনেকৈ কটালে। ফাউলাৰৰ বেছ আমনি লাগি গৈছে আৰু ইতিমধ্যে তেওঁলোকে গৈ অজবেলৰ ৰুমটো পালেগৈ আৰু ৰুমৰ ভিতৰত সোমাই লৈ অজবেলে লাইটৰ ছুইচটো জ্বলালে। লাইটৰ ছুইচটো জ্বলোৱাৰ লগে লগে তেওঁলোকৰ সন্মুখত আন এজন মানুহক তেওঁলোকে দেখা পালে। সেই মানুহজনে এটা হাতত পিষ্টল লৈ তেওঁলোকলৈ পিষ্টলটো টোঁৱাই ৰৈ আছে। অজবেলে কিন্তু সেই মানুহজনক চিনি পায়। তেওঁৰ নাম হ'ল মেক্স আৰু তেওঁ মেক্সক ক'লে, মই জনাত তুমি বাৰ্লিনত আছিলা, এতিয়া তুমি মোৰ ৰুমত কি কৰিছা? এই চোৱাত কিছুমান শব্দ আছে যিবিলাকৰ অৰ্থ হয়তো তোমালোকৰ বুজিবলৈ অকণমান অসুবিধা হ'ব পাৰে। ডিয়ৰ ষ্টুডেণ্টছ, আই থিংক ইউ উড লাইক টু ন' দ্য মিনিংছ অফ চাম ডিফিকাল্ট ৱৰ্ডছ from this part of the lesson. The first one, musty, M-U-S-T-Y, musty. Moldy, mane bhekur bhekur loga, gund. Romantic, very imaginative, ba kalpana priyo. Possibly, just well enough, tolerably well. Ami je kao thik thak, ba mutamuti bhabe bhale. Espionage, মানে স্পাইং বা চোৰাংচোৱা। শ্লপি, হিয়াৰ কেয়াৰলেছলি ড্ৰেছড, পিন্ধনত অচিজিল, যেনে অজবেল, এই কাহিনীটোৰ অজবেল। প্ৰচেক মানে অৰ্ডিনেৰী, নিৰহ। চকলেট, লাফ্ট কোৱাইটলি উইদাউট অপেনিং হিজ মাউথ, কোনো শব্দ নকৰাকৈ হঁহা। ফ্ৰাষ্ট্ৰেটেড, upset, annoyed, nirash hua, ba birakta hua. Disillusioned, to know that what one believes in is not true. Nirash hua, yatu hobo, bishwas herai jua. Authentic, but real, asol. Wheezed, spoke, breathing noisily and heavily. Jorko khabda kori, ohalwa. Now let us see what happens in the next part of the story. Satra satre hokol, moi baki swa tomalokok eti aru porhi nidiu, karon ama somoyo bohut lagibo. Moi ei swat ki hol, hekhini moi tomalokok okoman koi disu. The intruder is Max, another spy. He had come to know about the report which Ozabel was going to receive, and he had come to take it from him.
Though Max threatened

0: threatened him with the pistol, Ozabel did not lose his cool and sat down on the armchair. He threatened to complain against the management because it's the second time in a month that an intruder had entered the room through the balcony window. But Max informed him that he had entered the room with a passkey. Ozabel informed him that the balcony extends under the window to an empty room two doors down. Ozabel asked Max how he had got the information about the report. Max replied that he was determined to get the report that night, and at that moment there was a knock at the door. The knocking was repeated. Ozabel informed Max that it was the police and they were to enter the room any moment. Max was angry, frustrated that his plan was failing. He told Ozabel to send the policeman away while he waited in the balcony. As the doorknob turned, Max jumped out of the window. As he dropped, there was a scream. The door opened, but it was Henry, the waiter, who entered the room with a bottle of wine and two glasses. Fowler was surprised. He asked Ozabel about the police, but Ozabel said there was no police, but only Henry, with the wine which he had ordered. Fowler then asked him about Max, who was waiting in the balcony. Ozabel informed that Max would never return as there was no balcony outside. Satra Satri Hokal Kahini to Tiat Max Ahil, Maxo report to Bisaise, Teo Ajan Surangswa. Kinto Ozabele, Teo Kule, Je Bahirot Police Ruese, Humphop Police Ahibui, Teo Romolo, Karan Dorjat Kunobai Tukuriese. Maxe Kule, the Tikase. খিৰিকিৰে যেহেতু বেলকনিলৈ যাব পাৰে তেওঁ বেলকনিলৈ গৈ ৰৈ থাকিব আৰু খিৰিকিৰ পৰা তেওঁ জঁপিয়াই দিলে বেলকনিটোলৈ দূৰত কোনোবাই যেন চিঞৰিছে আৰু ইতিমধ্যে দৰ্জাখন খুলি হেনৰী সোমাই আহিল হেনৰী হ'ল সেই হোটেলৰ এজন ৱেইটাৰ ফাউলাৰে হেনৰীক দেখি আচৰিত হ'ল ক'লে যে পুলিচ ক'ত গ'ল কৈছে পুলিচটো নাই এইটো মই হেনৰীক মদ আনিবলৈ মই অৰ্ডাৰ দি থৈ দিছিলোঁ তেওঁৱেই আহিছে আৰু এতিয়া ফাউলাৰে তেওঁ সুধিলে যে মেক্স কি হ'ব তেওঁতো উভতি আহিব অলপ পিছত তেতিয়া অজবেলে ক'লে যে মেক্স আৰু ঘূৰি নাহে কাৰণ খিৰিকীৰ সেইফালে বেলকনি নাই মেক্স নিশ্চয় এই ছয় মহলাৰ পৰা একেবাৰে তললৈ পৰি গৈছে অজবেলৰ উপস্থিত বুদ্ধি আছিল আৰু সেইকাৰণে এটা উদ্ভুত এটা পৰিৱেশৰ পৰা তেওঁ সুন্দৰকৈ ওলাই আহিব পাৰিলে ইয়াত শব্দ অৰ্থ কেইটামান আমি কৈ দিওঁ তোমালোকক এটা শব্দ হ'ল কাউণ্টেনেঞ্চ কাউণ্টেনেঞ্চৰ অৰ্থ হ'ল এপিয়াৰেঞ্চ বা চেহেৰা মেনেচিং মানে থ্ৰেটনিং ভাবুকি দিয়া মিছাইল মিছাইল হ'ল তোমালোকে গম পোৱাই নহয় মৰণাস্ত্ৰ ৰেইজ দ্য ডেভিল To make an emphatic protest, a driha protibat. Inflection, to change the tone of the voice. Passkey, passkey hol a master key that can be used to open different locks. Satra satri hokol, kahini to purhi sabat malke, yat malke kub halke gombaba, ja Ozabel namor e surangswazanor kiman buttiasil, ar buttire, teveta puribehorba. কেনেকৈ নিজকে ৰক্ষা কৰিলে
1: দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ এটি পাঠ দ্য মিডনাইট ভিজিটৰ আজি আলোচনা কৰা হ'ল তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়ালে অৰুণিমা দেৱীয়ে আজিলৈ আমাৰ সময়ো হৈ আহিল তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া 6 বজাত আঞ্চলিক বাতৰি
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়ৰ বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা

0: এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে বিশ্বৰ উদ্যোগপতিসকলক অসমত বিনিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত আহ্বান, ৰাজ্যজুৰি বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচীৰে সেৱা সংকল্প অভিযান অব্যাহত, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ শ্ৰীভূমি জিলাত নিচামুক্ত ভাৰত অভিযানত অংশগ্ৰহণ আৰু বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ ৰাজ্যজুৰি পালন। বিশ্বৰ আগশাৰীৰ উদ্যোগপতিসকলক অসমত বিনিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত ICC বিশ্ব ব্যৱসায়িক সন্মিলনত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে দ্ৰুত পৰিৱৰ্তিত অৰ্থনৈতিক আৰু প্ৰযুক্তিগত পৰিৱেশে ভাৰতক উৎপাদনৰ বিচিত্ৰতা, যোগান শৃংখল শক্তিশালী কৰি তুলিছে। সেয়ে অসমৰ সংযোগ ক্ষেত্ৰত উন্নয়ন, আন্তঃগাঁথনি সম্প্ৰসাৰণ, দক্ষ মানৱ সম্পদ সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যখনত উদ্যোগপতিসকলক বিনিয়োগ কৰিবলৈ তেওঁ আহ্বান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ পূবৰ সংযোগ আন্তঃগাঁথনি আৰু উন্নয়নৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ গুৰুত্বৰ বাবেই উত্তৰ পূব তথা অসমে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া প্ৰতিবেদনৰ বিষয়ে উল্লেখ কৰি কয় যে অসম দেশৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজ্য হিচাপে স্বীকৃত হৈছে। এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলনৰ কথা উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনে 5.18 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিছে। ইয়াৰে প্ৰায় 3.5 লাখ কোটি টকাৰ প্ৰকল্প এবছৰৰ ভিতৰত ভূমি বিনিয়োগলৈ ৰূপান্তৰিত কৰা হৈছে। এই প্ৰকল্পসমূহৰ কিছুমান ইতিমধ্যে কাৰ্যক্ষম হৈ উঠিছে বুলি তেওঁ লগতে কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ঔদ্যোগিক পৰিৱৰ্তনৰ এটা গুৰুত্বপূৰ্ণ উপাদান হিচাপে উন্নত উৎপাদনৰ বৃদ্ধিৰ ওপৰত আলোকপাত কৰে। অসমৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক সম্পদে পৰ্যটন অৰ্থনীতিক উপকৃত কৰিব বুলিও মন্তব্য কৰে। ৰাজ্যখনৰ উন্নয়নৰ বাবে চৰকাৰ, উদ্যোগ, বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান আৰু উদ্যোগীসকলৰ মাজত অংশীদাৰিত্বৰ প্ৰয়োজন হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 25 বছৰীয়া জনসেৱাৰ যাত্ৰাক উদযাপন কৰাৰ উদ্দেশ্যে দেশজুৰি পালন কৰা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে আজি তিতাবৰ সমজিলাৰ কেইবাগৰাকী ৰোগীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰা হয়। সমজিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত অনুষ্ঠানত সমজিলা আয়ুক্ত প্ৰীতম কুমাৰ দাস আৰু বিধায়ক ধীৰাজ গোৱালাই ৰোগীসকলক ৰেচন কাৰ্ড প্ৰদান কৰে। ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলে আয়ুষ্মান ভাৰত কাৰ্ড প্ৰস্তুত কৰি বিনামূলীয়া আৰু উন্নতমানৰ স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিব বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে সমাজৰ আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত এনে জনকল্যাণমূলক পদক্ষেপে বিশেষ সহায় আগবঢ়াব। কাৰ্যসূচীত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধ্যক্ষ দীপাংকৰ বৰগোহাঁইকে ধৰি বিভাগীয় বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। নিচামুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ উদ্যোগত বিভিন্ন ঠাইত সজাগতা অভিযান চলোৱা হৈছে। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনৰ নিচামুক্ত ভাৰত অভিযানৰ অধীনত কালিৰে পৰা অহা 2 অক্টোবৰলৈ ব্যাপক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। দুদিনীয়াৰ ভ্ৰমণসূচীৰে বৰাক উপত্যকালৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি শ্ৰীভূমি জিলাত নিচামুক্ত ভাৰতৰ কাৰ্যসূচীত অংশ লয়। তেওঁ প্ৰথমে জিলা গ্ৰন্থাগাৰ প্ৰাংগণত গছপুলি ৰোপণ কৰে। ইয়াৰ পাছত তেওঁ নিচামুক্ত ভাৰত অভিযানৰ সংকল্প বাক্য পাঠ কৰোৱায়। এই কাৰ্যসূচীৰ অংশ হিচাপে জিলা গ্ৰন্থাগাৰ প্ৰাংগণৰ পৰা ওলোৱা সজাগতামূলক পদযাত্ৰাত মন্ত্ৰী কৃষ্ণ দোপাল, সাংসদ কৃপানাথ মাল্লা, বিধায়ক জাকাৰিয়া আহমেদসহ জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। পদযাত্ৰাৰ অন্তত ৰাজ্যপালগৰাকীয়ে ষ্টেচন ৰোডস্থিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। কোকৰাঝাৰ জিলাতো আজি এই উপলক্ষে সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্যিক পৰ্যায়ৰ সহযোগিতা সংস্থা অসম সামাজিক, অৰ্থনৈতিক আৰু স্বাস্থ্য উন্নয়ন সমিতি অসম আৰু মেঘালয় মাদক দ্ৰব্য প্ৰতিৰোধ সংস্থাৰ সহযোগত BTCয়ে এই কাৰ্যসূচীৰ আয়োজন কৰে। BTCৰ সচিব ভাস্কৰজ্যোতি মান্তা, কাৰ্যকৰী সদস্য মুনমুন ব্ৰহ্মকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা বেচৰকাৰী সংস্থাৰ প্ৰতিনিধিৰ উপস্থিতিত আয়োজন কৰা এই কাৰ্যসূচীৰ জৰিয়তে মাদক দ্ৰব্যৰ বৰ্ধিত ব্যৱহাৰ সন্দৰ্ভত জনসাধাৰণৰ মাজত, বিশেষকৈ যুৱ প্ৰজন্মক সজাগ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। এই সন্দৰ্ভত BTCৰ সচিব ভাস্কৰজ্যোতি মান্তাই এইদৰে কয়।
1: আমাৰ দেশৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু আমাৰ যিজন চিফ, সকলোৱে নিজৰ জেগা, নিজৰ ৰাজ্য, নিজৰ দেশক ড্ৰাগছৰ পৰা মুক্ত কৰিবলৈ বিভিন্ন প্ৰয়াস কৰি আছে। কিন্তু মই ইয়াত আহি জইন কৰাৰ পিছত দেখিছিলোঁ যে আমাৰ BTCৰ বহুখিনি জেগাত এই ড্ৰাগছ ৰিলেটেড ইছ্যুক লৈ মানুহ ইমান চেন্সিটাইজ কৰিব পৰা নাই। তো সেইটো কাৰণে আজি প্ৰথম এৱেৰনেছ হিচাপে, আমাৰ প্ৰথম সৈনিক হিচাপে আপোনালোককো আমন্ত্ৰণ কৰি আনিছোঁ, যাতে মিডিয়াও এটা ডাঙৰ ৰোল প্লে কৰিবলগীয়া আছে। BCDCৰ চেয়াৰমেনসকলক মাতিছোঁ, বিভিন্ন বিভাগৰ বিষয়ববীয়াসকলক মাতিছোঁ, আমাৰ সন্মানীয় EMMCLA সকলোকো মাতিছোঁ, যে আমি অকল এইটো অমুকে চাই, সেইটো অমুকে চাই বুলি ৰাখিলে নহ'ব।

0: আমি সকলোৱে যাতে ইয়াৰ ড্ৰাগছৰ বিৰুদ্ধে যিখন যুঁজ চলি আছে আৰু আমাৰ ভৱিষ্যত প্ৰজন্মক যাতে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, সেইকাৰণে বস্তুবিলাক বুজাই দিবৰ কাৰণে মই উৎসুক।
1: কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্ম পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে। পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজামণ্ডপসমূহত বিশ্বখনিকৰক আৰাধনাৰ বাবে জনসাধাৰণৰ ভিৰ পৰিলক্ষিত হয়। ৰাজ্যৰ বিভিন্ন কল কাৰখানা, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগতভাৱেও বিশ্বকৰ্ম পূজাৰ আয়োজন কৰা হয়। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ চৌহদত আজি পৰম্পৰাগত ৰীতি নীতিৰে বিশ্বকৰ্মা পূজা পালন কৰা হৈছে। ধুবুৰী জিলাত উলহ মালহেৰে বিশ্বকৰ্মা পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ বিলাচীপাৰা, গোলকগঞ্জ আৰু গৌৰীপুৰৰ কল কাৰখানা, ব্যক্তিগত প্ৰতিষ্ঠান আদিত বৈদিক নিয়মেৰে এই পূজা পালন কৰা হৈছে। নলবাৰী জিলাৰ বাছ আস্থান, গেৰেজ, কল কাৰখানা আৰু বিভিন্ন প্ৰতিষ্ঠানতো আড়ম্বৰ পূৰ্ণভাৱে বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ডাক্টৰ জীৱন চন্দ্ৰনাথ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু শিক্ষা সাৰথীৰ সহযোগত লখিমপুৰ জিলাৰ জহিং কয়লামাৰী প্ৰাথমিক বিদ্যালয়ত আজি শৈক্ষিক সামগ্ৰী বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ জৰিয়তে বিদ্যালয়খনৰ মুঠ 123 গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন শৈক্ষিক সামগ্ৰী বিতৰণ কৰা হয়। প্ৰয়োজন অনুসৰি ছাত্ৰ ছাত্ৰীসকলক স্কুল বেগো প্ৰদান কৰা হয়। অনুষ্ঠানত শিক্ষা সাৰথীৰ তৰফৰ পৰা মুখ্য উদ্যোক্তা দীপেশ কুমাৰ দাস, সদস্য নীলোৎপল দত্ত উপস্থিত থাকে। যোৰহাট জিলায়ুক্তৰ কাৰ্যালয়ত আজি জিলায়ুক্ত জয়শিৱানীৰ পৌৰহিত্যত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। এই সভাত শেহতীয়াকৈ যোৰহাটত সফলতাৰে অনুষ্ঠিত হোৱা জিলা আয়ুক্ত সন্মিলনৰ পৰ্যালোচনা কৰাৰ লগতে নতুনকৈ মুকলি কৰা জিলায়ুক্তৰ কাৰ্যালয়ৰ পৰিচালনা তথা কাৰ্যপ্ৰণালী সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। চিৰাং জিলাৰ আইনৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত জিলাখনৰ কেইবাখনো গাঁও প্লাবিত হৈছে। বানৰ ফলত জিলাখনৰ ছিদলি ৰাজহচক্ৰৰ অন্তৰ্গত গৰুভাষা অঞ্চলৰ আমিনাপাৰা, গুৰুচিংপাৰা আৰু থাইগেৰগুৰিকে ধৰি কেইবাখনো গাঁও জলমগ্ন হৈছে। চুবুৰীয়া ভূটানৰ পৰা নামি অহা পানীৰ ঢলে চম্পাৱতী নৈৰ জলপৃষ্ঠ বৃদ্ধি কৰাত নৈপুৰীয়া বহু অঞ্চল প্লাবিত হয়। অঞ্চলটোৰ কেইবাটাও পকীপথৰ ওপৰেৰে পানী বাগৰাত যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰে। জিলাখনত হঠাৎ হোৱা বানৰ খবৰ লাভ কৰাত BTCৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰী, ছিদলিৰ বিধায়ক পানীৰাম ব্ৰহ্ম, জিলা আয়ুক্ত গোকুল চন্দ্ৰ ব্ৰহ্মসহ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে পৰিস্থিতি পৰ্যবেক্ষণ কৰে। গোৱালপাৰাৰ শ্বহীদ নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়ত অল ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত এটা অত্যাধুনিক লেপাৰস্কোপিক অস্ত্ৰোপচাৰ যন্ত্ৰ প্ৰদান কৰে। প্ৰায় 1 কোটি মূল্যৰ এই যন্ত্ৰৰ সহায়ত সহজতে গোলব্লাডাৰ ষ্টোনৰ অস্ত্ৰোপচাৰ কৰিব পৰা যাব। অইল ইণ্ডিয়া লিমিটেডৰ বিষয়াসকলৰ লগতে কেইবাজনো চিকিৎসকৰ উপস্থিতিত জিলা আয়ুক্ত প্ৰদীপ টিমুঙে লেপাৰস্কোপিক অস্ত্ৰোপচাৰ যন্ত্ৰ মুকলি কৰে। অইল ইণ্ডিয়া লিমিটেডৰ এই পদক্ষেপৰ ফলত দুখীয়া ৰোগীসকল উপকৃত হ'ব বুলি জিলা আয়ুক্ত শ্ৰী টিমুঙে প্ৰকাশ কৰে।
2: লেপ্ৰস্কোপিক অপাৰেশ্যন ছিষ্টেম আছে নে নাই, তো তেওঁলোকে কৈছে ছাৰ আমাৰ এইটো নাই ছিষ্টেম আৰু প্ৰায় 1 কোটি ওচৰাচুৰি পইচা লাগে, হিউজ, আৰু গতিকে আমি আমাৰ বেলেগ যোনটো গভৰ্ণমেণ্টৰ যিখিনি বেলেগ ছাৰ্ভিচেছ যিখিনি আছে সেইখিনিতে আমাৰ বহুতখিনি লাগে, গতিকে এইটো পইচা এতিয়ালৈকে আমি মানে ডিমাণ্ড দিব পৰা নাইকিয়া আৰু তেনেকুৱা অপৰচুনিটি অহা নাছিলে। তেতিয়াতে মই আমি কথা পাতি আমাৰ যি CSR যি চাই অনুপম দাস এছিষ্টেণ্ট কমিশনাৰ আছিলে, মই তেখেতক ক'লোঁ যে এই কথাখিনি আমি CSR এটা প্ৰপ'জেল দিব লাগে আৰু অইল ইণ্ডিয়াক যেতিয়া যোগাযোগ কৰিছোঁ তেখেতসকলেও আমাৰ যোনটো প্ৰপ'জেল আছে তেওঁলোকে ফটকে তেওঁলোকে এপ্ৰুভ কৰি দিলে, যাৰ ফলত আমি সক্ষম হৈছোঁ আমাৰ শ্বহীদ নিধানুৰাম চিভিল হস্পিটেলটোত আমি এই ছাৰ্ভিচটো দিবলৈ কাৰণে সক্ষম হৈছোঁ আৰু আজি তেখেতসকলৰ উপস্থিতি আমাৰ বৰা ডাঙৰীয়া অইল ইণ্ডিয়াৰ মাৰ্কেটিঙৰ চিফ আছে আমাৰ মাজত, তেখেত আৰু আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন মিলি আজি উদ্বোধন কৰিলোঁ।
1: বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছোঁ। বিশ্বৰ উদ্যোগপতিসকলক অসমত বিনিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত আহ্বান। ৰাজ্যজুৰি বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচীৰে সেৱা সংকল্প অভিযান অব্যাহত। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ শ্ৰীভূমি জিলাত নিচামুক্তি ভাৰত অভিযানত অংশগ্ৰহণ আৰু বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা ৰাজ্যজুৰি পালন। আমাৰ এতিয়াৰ বাতৰি ইমানেই। 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত।
4: নমস্কাৰ, আজিৰ অনুষ্ঠানত আমি কথা পাতিবলৈ লৈছোঁ শালি ধানৰ খেতিৰ বিষয়ে। এই বিষয়ে কথা পাতিবলৈ আজি আমি

0: আমন্ত্ৰণ কৰি আনিছোঁ মুক্ত আৰু দূৰশিক্ষা সঞ্চালকালয় খানাপাৰা গুৱাহাটীৰ বিজ্ঞানী ডক্টৰ ৰঞ্জিতা বেজবৰুৱা আৰু অসম কৃষি বিভাগৰ খাদ্য সংসাধন বিভাগৰ উপসঞ্চালক মধুমিতা দেৱীক আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। নমস্কাৰ বাইদেউ।
1: নমস্কাৰ।
0: শালি ধানটো অসমৰ এক গুৰুত্বপূৰ্ণ ধানৰ খেতি
1: হয়।
0: এইখিনি সময়তে মানে বৰষুণৰ বতৰতে শালি ধানৰ খেতি কৰা হয়। আৰু যিকোনো এটা খেতিৰ বাবে প্ৰথমেই আমাৰ প্ৰয়োজন হয় বীজ। মই বেজবৰুৱা বাইদেউ সুধিব বিচাৰিছোঁ যে শালি ধানৰ বীজৰ পৰিষ্কাৰকৰণ আৰু বীজ শোধন কেনেধৰণে কৰা হয়?
1: ঠিক আছে, ধন্যবাদ। আমি যিহেতু এতিয়া আমাৰ একদম শালি ধানৰ সময় আৰু শালি ধানৰ জুন জুলাই মাহতে শালি ধানৰ বীজ সিঁচাৰ মূল সময় হয়। গতিকে এই ধানৰ বীজ আমাৰ পৰিষ্কাৰকৰণ আৰু বীজ শোধন কৰাটো বিশেষভাৱে
0: প্ৰয়োজন।
1: এই ধানৰ বীজ আমি পৰিষ্কাৰকৰণৰ কাৰণে বীজবোৰ নিমখৰ দ্ৰব্যত 200 গ্ৰাম প্ৰতি লিটাৰ পানীত দি পেলাই পৰিষ্কাৰ কৰা হয়। পাত্ৰ এটাত পানী আৰু নিমখৰ দ্ৰৱৰ সঠিক ঘনত্ব তৈয়াৰ কৰিবলৈ দ্ৰৱণটোত আলু বা কণী এটা ডুবাই দিব লাগে। আলু বা কণীটো উপঙি থাকিলে নিমখ দি থাকিব লাগে আৰু তেতিয়া আমি কি গম পাম, বীজবোৰ দ্ৰৱ বা মিশ্ৰণটো ঢালি দিব লাগে। তাৰপিছতে
0: মানে উপঙি থাকিব
1: আমি তাতে বীজবোৰ সেই মিশ্ৰণটোত আমি দি দিলোঁ। দি দিলে কি হ'ব, পাত্ৰটোত উপঙি থকা যিবিলাক পতন আছে বেয়া বীজবোৰ লগে লগে উপঙি আহিব আৰু এইবিলাক আমি আঁতৰাই দিব লাগে। ভালবিলাক কি হয়, সি তলত পৰি যাব। গতিকে সেইখিনি আমি সেনেকে বীজটো আমি সংশোধন কৰি ল'ব লাগে। তাৰপিছত আকৌ ধানৰ বীজ শোধনো কৰিব লাগে কাৰণ বিভিন্ন পোক পৰুৱা থাকিব পাৰে চিটত। গতিকে সেই বীজবিলাক শোধন কৰিবলৈ আমি ভেঁকুৰ নাশকীয় দ্ৰৱৰে বীজ শোধনৰ বাবে 12 বা 24 ঘণ্টা পানীত তিয়াই থ'ব লাগে। আৰু ভেঁকুৰ নাশক দ্ৰৱবিলাক বহুতকেইটা আছে, যেনে কাৰ্বেণ্ডাজিম, আমি বিশেষকৈ কাৰ্বেণ্ডাজিম ইউজ কৰা হয়। এইটো আমি প্ৰতি কিলোগ্ৰাম বীজৰ বাবে 2.5 গ্ৰাম ব্যৱহাৰ কৰিলে হ'ব। আৰু শোধন কৰা বীজবোৰ 42 ঘণ্টাৰ পৰা 72 ঘণ্টাৰ বাবে গাপ দি ৰাখিব লাগে। প্ৰতি কিলোগ্ৰাম বীজত 10 গ্ৰাম জৈৱ নিয়ন্ত্ৰক ট্ৰাইকোডাৰ্মা দিও আমি শোধন কৰিব পাৰোঁ। যদি আমি কাৰ্বেণ্ডাজিম নিদিওঁ, ট্ৰাইকোডাৰ্মা দিও কৰিব পাৰোঁ, তেতিয়া আমি বীজবোৰ 12 ঘণ্টাৰ বাবে পানীত তিয়াই ৰাখিব লাগে। আৰু পানীখিনি আঁতৰি দিয়াৰ পিছত ট্ৰাইকোডাৰ্মাৰ সৈতে মিহলি কৰিব লাগে আৰু ৰোপণ কৰাৰ আগতে 6 পৰা 12 ঘণ্টাৰ বাবে তিতি থকা মৰাপাটৰ বস্তাৰে ঢাকি ৰাখিব লাগে। তেতিয়া আমি দেখা পাম যে তাৰ লাহে লাহে বীজবিলাকৰ মানে গজালি ওলাব আৰম্ভ কৰিছে। গতিকে এনেকেই বীজখিনি শোধন কৰি ল'ব পৰা যায়।
0: এতিয়া মই মধুমিতা দেৱী বাইদেউক সুধিছোঁ যে সু বীজ ব্যৱহাৰৰ সজাগতা আপোনালোক কেনেধৰণে কৰাব?
2: আচলতে বীজখিনিৰ ওপৰতে আমাৰ উৎপাদনটো ডিপেণ্ড কৰে। যদি আপুনি আগৰ কৈয়ে গৈছে তেখেতে বীজখিনি যেনেকে শোধন কৰি লোৱা হয় সেইখিনি এটা সজাগতা অভিযান লাগে। কাৰণ বীজখিনি ক'ৰ পৰা আহিছে কি কথা ভালকে জনাৰ আগতে সেই বীজখিনি কিছুমান গুণগত বৈশিষ্ট্য থাকে। সু বীজে জাতটোৰ বৈশিষ্ট্য এটা বহন কৰে। ধৰক আপুনি স্বৰ্ণ চাবোৱানৰ কথা ক'লো, ধানখিনিৰ এটা বৈশিষ্ট্য আছে। গতিকে সেইখিনি সজাগতা আনিব লাগিব আৰু বীজবোৰৰ মাজত অন্য জাতৰ বীজ বা অবাঞ্চিত সামগ্ৰী থকা নথকাটো সেইখিনিৰ কাৰণেও সজাগতা আনিব লাগিব। আৰু এইখিনি সজাগতা থাকিলে তেওঁলোকে যদি ভাল বীজ ব্যৱহাৰ কৰে তেতিয়া বীজৰ অংকুৰণটো ভাল হয় তাৰ ওপৰত আপোনাৰ আৰু এই সু বীজ ব্যৱহাৰ কৰিলে অৰ্থনৈতিকভাৱে লাভজনক হয়, অংকুৰণ ক্ষমতাটো বেছি হয়। আৰু অংকুৰণৰ পিছত আপোনাৰ যেতিয়া আমি ধান গুচা ৰুওঁ তাৰপিছত কিছুমান মৰি যায়, কিন্তু এই যদি আপোনাৰ গুণগত বীজ ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ তাৰ সেই মৰা ধানৰ পৰিমাণটো কমি যায়। গতিকে আমাৰ আকৌ পথাৰত গৈ পেলাই নতুনকৈ আকৌ গুজ খুচিব নালাগে, তাৰমানে দিব নালাগে, অৰ্থাৎ পুনৰ ৰোপণৰ প্ৰয়োজন কম হয়। সমানকৈ শস্যৰ বিকাশ হয়। বীজটো যিহেতু আমি কৈছোঁ গুণগত বৈশিষ্ট্য থকা গুণগত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰিলে আপোনাৰ শস্যৰ দ্বাৰা বিকাশটো সমান হয়, বৃদ্ধি ভাল হয় আৰু তাৰোপৰি অনিষ্টকাৰী কীট পতংগ ৰোগ আৰু অন্যান্য ব্যাধিৰ দ্বাৰা কম পৰিমাণে আক্ৰান্ত হয়। আৰু তাৰোপৰি পথাৰত শস্য একে সময়তে পকে, পথাৰৰ শস্যখিনি একে সময়তে পকিলে আপোনাৰ
0: চপাওঁতে
2: সুবিধা হয়। সেইকাৰণে সকলোখিনি চালি জাৰি চাই আপোনাৰ সজাগতা আনিব লাগিব তেওঁলোকে যাতে সু বীজ ব্যৱহাৰ কৰে।
0: হয়, এতিয়া আহিছোঁ ধানৰ কঠীয়াতলী প্ৰস্তুতকৰণৰ কথালৈ। নিশ্চয় সেইটো এটা অতি গুৰুত্বপূৰ্ণ কথা। লগতে শস্য ৰক্ষা আৰু মূল পথাৰৰ প্ৰস্তুতি কেনেধৰণে কৰা হয় মই ডক্টৰ বেজবৰুৱা বাইদেউক সুধিছোঁ।
1: ধন্যবাদ। আমি যিহেতু জুন জুলাই মাহত শালি ধানৰ খেতিৰ বীজ সিঁচাৰ সময়, গতিকে মই তাৰ আগতে এটা কথা ক'ব খুজিছোঁ যে আমি ধৰক 10 চানেকীয়া অঞ্চলত যিবিলাক শালি ধানৰ খেতি কৰোঁ তাৰ কাৰণে আমি জেনেৰেলি ৰঞ্জিত, বাহাদুৰ, পিয়লি, মন

0: নিৰাম পংকজ কুশল আদি অধিক উৎপাদনক্ষম জাত কিছুমান আছে, সেই জাতবিলাক আমি নিৰ্বাচন কৰিব লাগে। আৰু তাৰ বাবে আকৌ এইবিলাক আমাৰ হ'ল দীৰ্ঘদিনীয়া জাত। আকৌ মধ্যমীয়া ওখ মাটিৰ ক্ষেত্ৰত য'ত মানে শালি ধান খেতিৰ পিছত সৰিয়হ খেতি কৰিব পৰা যায়, তেনে মাটিৰ বাবে সত্য, বসুন্ধৰা, মছুৰি আদি মধ্যমীয়া কৃষি কালৰ জাত আছে, সেই জাতবিলাক আমি জেনেৰেলি ল'ব লাগে। এতিয়া ইয়াত আহিলে আমাৰ কঠীয়াতলি প্ৰস্তুতকৰণ আমি কেনেকৈ কৰিব লাগে। গতিকে একোখন কঠীয়াতলি আমাৰ জেনেৰেলি 10 মিটাৰ দীঘল আৰু 1.25 মিটাৰ বহল কৰি ল'ব লাগে। আৰু দুখন যদি আমি তলি প্ৰস্তুত কৰোঁ এনেকৈ 10 মিটাৰ আৰু 1.25 মিটাৰ, তেতিয়া দুখনৰ মাজত আমাৰ ব্যৱধান 30 চেণ্টিমিটাৰ ল'ব লাগে। আৰু প্ৰতিখন তলিত 20-30 কিলোগ্ৰাম গোবৰো দিব পাৰে বা পচন সাৰো দিব পাৰে, আৰু 80 গ্ৰাম ইউৰিয়া, 80 গ্ৰাম একক ছুপাৰ ফচফেট আৰু 40 গ্ৰাম মিউৰেট অফ পটাছ প্ৰয়োগ কৰি মাটিত ভালদৰে মিহলাই ল'ব লাগে কঠীয়াতলি। এই কঠীয়াতলি দুখনৰ মাজত নলাত কি কৰিব লাগে, আমি যিখিনি আমি গেপ ৰাখিলোঁ গেপত পানী ভৰাই থ'ব ল'ব লাগে। আৰু অংকুৰিত বীজ 650 গ্ৰামৰ পৰা আমি 1000 গ্ৰাম বা 1 কিলোগ্ৰাম পৰিমাণ একোখন তলিত আমি সিঁচিব পাৰোঁ। আৰু এবিঘা আমি যদি মাটিত ৰুব লাগে তেতিয়াহ'লে এনেদৰে আমি 7-8খন আমি বীজতলি প্ৰস্তুত কৰি ল'ব লাগে। আৰু এই কঠীয়াতলিত আমি কিছুমান আমাৰ মানে বেমাৰ হ'ব পাৰে দেই, যেনে মানে ধৰক আপোনাৰ কঠীয়াৰ পাতত ব্লাষ্ট লাগিব পাৰে, বা তেতিয়াহ'লে আমি বেভিষ্টিন 1 গ্ৰাম বা হিনোচান 1 মিলিলিটাৰ নিৰিখত প্ৰতি লিটাৰ পানীত মিহলাই পাতত তিতি যোৱাকৈ স্প্ৰে কৰিব লাগিব, নহ'লে এই বেমাৰটোৱে পিছত গৈ আমাৰ মেইন পথাৰত আমাৰ
1: অসুবিধাৰ
0: সৃষ্টি কৰিব।
1: কঠীয়াতলিত কিমান দিনলৈকে থোৱা হয় কঠীয়াতলিত?
0: এইটো আমাৰ যেতিয়া দীৰ্ঘম্যাদী যিবিলাক জাত আছে সেইবিলাক জাত আমাৰ 25-30 দিনলৈকে
1: থ'ব পাৰে,
0: আৰু যিবিলাক মধ্যমীয়া আছে এইবিলাক আমাৰ ধৰক 20 দিনীয়া বা 21 দিনীয়া হ'ব লাগে। আৰু আৰু কিছুমান আমাৰ একদম হস্ৰম্যাদী কিছুমান আমাৰ জাত আছে, সেইবিলাকৰ কাৰণে আমাৰ ধৰক 19 দিনীয়া জাত আমাৰ মানে কঠীয়াতলিত ৰাখিলে হৈ যায়। ইয়াত আৰু এটা কথা মই ক'বলৈ থাকিলে, যেনেকৈ আমি অলপ ব্লাষ্টৰ কথা ক'লোঁ, তেনেকৈ আমাৰ মজা খোৱা পোক বা থ্ৰিপছটো খুব হয় দেই, সেইকাৰণে এইবিলাক হ'লে আমাৰ কঠীয়াটো ৰক্ষা কৰিবলৈ ডাইমেক্ৰন নামৰ দৰৱ এটা 1 মিলিলিটাৰ প্ৰতি 1 লিটাৰ পানীত মিহলাই মিশ্ৰণটো তৈয়াৰ কৰি স্প্ৰে কৰি দিব লাগে। মেইন পথাৰত আমি যিখিনি কঠীয়া ৰুম সেই কঠীয়াখিনি আমি উঠাওঁতে কঠীয়াবিলাকৰ আগটো কাটি দিব লাগে, যাতে এই থ্ৰিপছ বা যদি বেমাৰ পোক পৰুৱাবিলাক থাকে বা কিবা বেমাৰ থাকে তেতিয়াহ'লে সেইখিনি আগটোতে
1: গুচি যায়,
0: নহ'লে মূল পথাৰত সি আমাৰ প্ৰব্লেম কৰিব পাৰে। তাৰোপৰি আৰু মূল পথাৰত আমাৰ নিলোঁ, তেতিয়াহ'লে নিয়াৰ পিছত আমি সেই যেতিয়া মাটিডৰা আমি প্ৰস্তুত কৰিম তাত আমাৰ প্ৰতি বিঘা শালি খেতিৰ বাবে 1.3 টন পচন সাৰ বা গোবন সাৰৰ লগতে মধ্যমীয়া চাপৰ জাতৰ ক্ষেত্ৰত 18 কিলোগ্ৰাম ইউৰিয়া, 17 কিলোগ্ৰাম একক ছুপাৰ ফচফেট আৰু 9 কিলোগ্ৰাম মিউৰেট অফ পটাছ সাৰৰ প্ৰয়োজন হয়। তেনেদৰে ওখ জাতৰ ক্ষেত্ৰত 6 কিলোগ্ৰাম ইউৰিয়া, 8 কিলোগ্ৰাম ইউৰিয়া একক ছুপাৰ ফচফেট আৰু 2 কিলোগ্ৰাম মিউৰেট অফ পটাছ সাৰৰ মানে অনুমোদন দিয়া হৈছে। এইখিনি যিখিনি আমাৰ সাৰৰ অনুমোদন অসম কৃষি বিশ্ববিদ্যালয়ে গৱেষণা কৰি আমাক মানে নিৰ্ধাৰিত কৰি দিছে। গতিকে মাটিডৰা শেষৰ বাৰ হাল বোৱাৰ সময়ত মুঠ অনুমোদিত ইউৰিয়া সাৰৰ আধা ভাগ আৰু সমুদায় একক ছুপাৰ ফচফেট বা পটাছ সাৰৰ মাটিত প্ৰয়োগ কৰিব লাগে। ইয়াত মই এটা কথা কৈছোঁ, ইউৰিয়া সাৰটো আমি সদায় প্ৰথমতে আমি আধা আমি দিলোঁ একক ইউৰিয়া, লগতে ফুল একক ছুপাৰ ফচফেট আৰু ফুল পটাছ দিলোঁ, বাকী যিখিনি আমাৰ ইউৰিয়া ৰৈ গ'ল সেই আধাৰ আমি আকৌ দুভাগ কৰিলোঁ, দুভাগ আমি 25-30 দিনত আৰু বাকী এভাগ আমি 40-45 দিনত দিলোঁ। এইটো কিয় কৰিব লাগে, কাৰণ ইউৰিয়াটো আমাৰ পানীত দ্ৰৱণীয় হয়, যদি আমি গোটেইখিনি ইউৰিয়া প্ৰথমতে দি দিওঁ তেতিয়াহ'লে সেই পানীত আমাৰ লিচিং হৈ ওলাই যাবগৈ, গতিকে পিছৰ অৱস্থাত দীৰ্ঘম্যাদী জাত অতি পিছৰ অৱস্থাত সি ধানটোৱে আমাৰ ইউৰিয়া সাৰটো নাপাব, সেইকাৰণে আমি দুভাগ কৰি দিব লাগে। এইখিনি মেইন আমাৰ সাৰৰ ক্ষেত্ৰত কৰিবলগীয়া কাম, আৰু তাৰ প্ৰতি আমাৰ মূল পথাৰতো যত্ন লোৱা আছে, আমি নিয়নীকৰণ কৰিব লাগিব 25-30 দিন আৰু 40-45 দিনৰ ভিতৰত। আৰু তাৰ উপৰি আমাৰ যিহেতু শালি ধানৰ খেতিত পানী থাকে, পানী আমি খুব বেছি হ'ব নালাগে, আমাৰ যিখিনি প্ৰয়োজন সেইখিনি পানী আমি ৰাখিব লাগিব।
1: হয়, আপুনি যিখিনি সাৰৰ কথা ক'লে সেইখিনি ৰাসায়নিক সাৰৰ কথা ক'লে, এতিয়া ধানত আমি এতিয়া দেখা গৈছে যে জীৱাণু সাৰৰ প্ৰয়োগ কৰা হয়, এতিয়া মই মধুমিতা বাইদেউ সুধিছোঁ যে ধানত জীৱাণু সাৰৰ প্ৰয়োগ কেনেদৰে কৰা হয়, লগতে সেউজ সাৰ বুলিও এটা কথা শুনা যায়, সেই বিষয়ে অকণমান
2: ধন্যবাদ। আপুনি বৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিলে। আচলতে মাটিৰ সাৰুৱা গুণ আৰু পৰিৱেশ সুস্থতা অটুট ৰাখিবলৈ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰয়োজনীয় কৃষি সম্পদসমূহ ঠিকে ৰাখিবলৈ অকল ৰাসায়নিক সাৰৰ ব্যৱহাৰ কৰিলে নহ'ব, গুৰুত্ব দিলে নহ'ব, আমি সুসংগতভাৱে জৈৱিক, ৰাসায়নিক আৰু জীৱাণু সাৰো ব্যৱহাৰ কৰিব লাগিব। শস্যৰ উপকাৰী জীৱাণুসমূহে মাটিত আচলতে সংঘটিত বিভিন্ন ক্ৰিয়া প্ৰক্ৰিয়াসমূহত প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহায় কৰে। এতিয়া ধান খেতিৰ উৎপাদন বৃদ্ধিত সেউজীয়া

0: ফেলাই এজলা এজস্পাইৰেলাম বেচিলাছ আদি জীৱাণুসাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। পানী আবদ্ধ হৈ থকা ৰ'দ ঘাই মাটিত নীলা সেউজীয়া শেলাই প্ৰচুৰ পৰিমাণে উৎপন্ন হয়। কঠীয়া ৰোৱাৰ এসপ্তাহ পিছত ইয়াক প্ৰয়োগ কৰিব লাগে। আচলতে এজলা নামৰ পুনিজাতীয় উদ্ভিদবিধেও নীলা সেউজীয়া শেলাইৰ লগত সহবাস কৰি মাটিত যথেষ্ট পৰিমাণে নাইট্ৰজেনৰ যোগান ধৰে। এজলা শালি ধানৰ ৰোৱনি চাহৰ 2-3 সপ্তাহ আগতে মাটিডৰাত 5-30 চেণ্টিমিটাৰ পানী ৰখা, প্ৰতি হেক্টৰত 500 কিলোগ্ৰাম প্ৰয়োগ কৰি বংশ বিস্তাৰ কৰিবলৈ ৰোৱনি চাহত মাটিত লগত ভালদৰে মিলাই দিব লাগে। আগতেই দি দিব লাগে, তাৰপিছত ৰোৱনি চাহৰ লগত হাল বাই পেলাব লাগে। তেতিয়াহ'লে তাৰমানে তাত থকা যিখিনি আমি জৈৱিক সাৰ পাম তাতে আপোনাৰ মাটিৰ লগত মিলি যাব। আৰু এতিয়া বজাৰত সহজলভ্য কিছুমান জীৱাণু সাৰো পোৱা যায়, সেইবোৰো আপুনি ইয়াতে আমাৰ খেতি পথাৰত ধাননি পথাৰত ব্যৱহাৰ কৰিব পাৰে। আৰু এটা আপোনাৰ সেউজ সাৰ হ'ল ধান খেতিত ব্যৱহাৰ কৰা হয়, ধনচা সানহেম আদি ব্যৱহাৰ কৰা হয়। এইখিনি আচলতে শালি খেতি কৰাৰ আগে আগে মূল পথাৰত লগোৱা হয়। আপোনাৰ এমাহ দুমাহমানৰ আগতে লগোৱাৰ পিছত কি হয়, সেইবোৰ যেতিয়া এটা নিৰ্দিষ্ট উচ্চতাত পায় সেইখিনি তাতে কাটি মিলাই দিয়া হয়, হাল বাই মাটিৰ লগত মিহলি কৰি দিয়া হয়। মাটিৰ লগত এইবুলি মিহলি কৰি দিয়াৰ পিছত ইয়াত থকা প্ৰয়োজনীয় বিভিন্ন পোষক দ্ৰব্য শস্যডৰাত যোগান ধৰাত সহায় কৰে।
1: হয়, এতিয়া সাৰ দি মাটিখিনি প্ৰস্তুত কৰা হ'ল। আমি ইয়াতে অসমৰ যিবোৰ আমাৰ সহনশীল জাত বুলি কোৱা হয় ধানৰ, সেই তেনেকুৱা ধৰণৰ দুবিধমানৰ বিষয়ে থুলমূল আভাস এটা দিয়কচোন।
2: আচ্ছা, আমাৰ সহনশীল জাত বুলিলে আমাৰ ধৰক কি হয় যে আমাৰ খৰাং বতৰ আছে, আজিকালি আমাৰ খৰাং বহুত হয় বা আমাৰ হঠাতে বানপানী হয়, মানে কেতিয়াবা এনেকুৱা বানপানী হয় যে আমাৰ মূল পথাৰ আমি খেতিয়কে ধানটো ৰুলে, কঠীয়া ৰুলে, তাৰপিছতে মানে হঠাৎ বানপানী আহি গ'ল ধৰক। গতিকে এইবিলাক বিভিন্ন পৰিস্থিতিত সহন কৰিব পৰাকৈ জাত কিছুমান ওলাইছে। গতিকে তাৰে ভিতৰত চন্দ্ৰমা বুলি এটা আছে, তাৰপিছত চিয়াৰ ধান 310, চিয়াৰ ধান 909, চন্দন যিটো চিয়াৰ বড়ো ধান 2 বুলি কোৱা হয়, চিয়াৰ ধান 601, তাৰপিছত সহভাগী ধান আছে, স্বৰ্ণচাপ 1 আছে, ৰঞ্জিত চাবুৱান আছে, বাহাদুৰ চাবুৱান। আৰু এইকেইটা আমাৰ কি হৈছে, যেতিয়া আমাৰ ধৰক হঠাতে বানপানী আহি গ'ল আৰু মূল পথাৰ 10-12 দিন আপোনাৰ পানী পূৰা ষ্টেগনেণ্ট হৈ ৰৈ গ'ল, পানীটো ওলাই যোৱা নাই, তেতিয়াও এই স্বৰ্ণ চাবুৱান আৰু ৰঞ্জিত চাবুৱান, বাহাদুৰ চাবুৱান এই জাতকেইটা যদি খেতিয়কে ৰুৱে তেতিয়াহ'লে তাত সেই 10-12 দিন পানী জমা হৈ থাকিলেও এই জাতকেইটা মৰি নাযায়। যেতিয়া পানীটো 10-12 দিনৰ বা কেতিয়াবা আমি দেখিছোঁ 20 দিনলৈকেও আছে, তাৰপিছত পানীটো ওলাই গৈছে, তেতিয়াও তাৰপৰা নতুনকৈ উখা ওলাই, পোখা ওলাই, আকৌ সি নতুনকৈ আকৌ খুব আৰু তাৰপিছত খুব সুন্দৰ কিন্তু মানে উৎপাদন দিয়ে। এইটো আমি নিজেই পথাৰত কৰি চাইছোঁ, কৰি আমি প্ৰমাণিত হৈছে। গতিকে এইকেইটা আমাৰ বানপানীত আমাৰ যিটো আমি ছাবমাৰ্জেন্স টলাৰেণ্ট ভেৰাইটি বুলি কওঁ সেইকেইটা হয়। তাৰ পিছত আৰু এটা আছে আপোনাৰ ধৰক চিয়াৰ ধান 501, চিয়াৰ ধান 505, চিয়াৰ ধান 506, চিয়াৰ ধান 508। তাৰপিছত আৰু কেইটামান আছে যে মানে আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰৰ দ্বাৰা প্ৰমাণিত জলবায়ু সহনশীল জাত, আমি যিটো আমি কওঁ ক্লাইমেট ৰেজিলিয়েণ্ট ভেৰাইটি বুলি কওঁ, সেই জাতকেইটা হৈছে আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰই উলিয়াইছিলে। সেইকেইটা বিনা ধান ইলে 11, DR 42, তাৰপিছত অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত জাত আছে অভিষেক, তাৰপিছত নবীন আছে। এই জাতকেইটা আমাৰ সহনশীল জাত হিচাপে আমি অসমৰ মানে কৃষকে ল'ব পাৰে বিভিন্ন আমাৰ ধৰক খৰাং পৰিস্থিতি বা বেছি বানপানী হোৱা অঞ্চলত, মানে হঠাৎ বানপানী
1: দুই ধৰণৰ বতৰতে
2: এই জাতকেইটা ল'ব পাৰে।
1: হয়, আৰু এটা ধানৰ কথা শুনা যায় যে বৰ্ণশংকৰ ধান অধিক উৎপাদন ক্ষমতা আছে নেকি বৰ্ণশংকৰ ধানৰ?
0: হয় হয়, বৰ্ণশংকৰ ধান আচলতে দুবিধ চৰিত্ৰগতভাৱে পৃথক ধান গছৰ মাজত সংকৰণ ঘটাই বৰ্ণশংকৰ ধানৰ সৃষ্টি কৰা হয়। এনেদৰে সংকৰণ প্ৰক্ৰিয়াৰে মাজেৰে সৃষ্টি কৰা প্ৰথম পুৰুষৰ ধান গছজোপা ইয়াৰ পিতৃ বা মাতৃৰ গছৰ তুলনাত যথেষ্ট উন্নত অধিকাৰী হয়, যিহেতু তাৰমানে ক্ৰছ বুলি কোৱা হয় আৰু সেইবোৰ, আৰু সাধাৰণ বা
1: মানে দুইটা জাতৰে
0: জাতৰ ভাল গুণখিনি থাকে, সেইকাৰণে উৎপাদনটো বৃদ্ধিকৈ হয়। সাধাৰণ বা অধিক উৎপাদনক্ষম জাতৰ তুলনাত বৰ্ণশংকৰ ধানৰ বেছি উৎপাদন দিয়াৰ লগতে ইহঁতৰ বেমাৰ আজাৰ প্ৰতিৰোধী শক্তি অধিক হয়, তাৰমানে ভাল গুণবোৰ অনা হয়, ৰেজিষ্টেণ্ট ভেৰাইটিবোৰ ওলোৱা হয়, মাটিত থকা পুষ্টি সহজতে আহৰণ কৰিব পাৰে আৰু নিজস্ব অপতৃণ নিয়ন্ত্ৰণ কৰিব পৰাও ক্ষমতা থাকে। তেওঁলোকে তাৰমানে বনপাতৰ লগত এটা মানে

0: ধপৰি হ'লেও তেওঁলোকৰ তেওঁলোকৰ মানে নিউট্ৰিয়েণ্টখিনি মানে মৌলখিনি তেওঁলোকে সংগ্ৰহ কৰিব পাৰে। বতৰ অনুসৰি বৰ্ণসংকৰ ধানৰ নিৰ্বাচন কৰিব লাগে।
1: এতিয়া বৰ্ণসংকৰ ধানৰো নিশ্চয় বেলেগ ধৰণে সাৱধানতা ল'ব লাগে, যত্ন ল'ব লাগে, সেইটো কেনেকে লোৱা হয়?
0: সেইটো আচলতে ইয়াত ভালকে সাৱধানতা ল'ব লাগিব, কাৰণ বৰ্ণসংকৰ ধানটো গতিকে খালি খেতিৰ বতৰত খুব দ মাটি নিৰ্বাচন কৰিব নালাগে। খেতি চপোৱা ধান বছৰৰ পিছৰ বছৰৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব, কিন্তু বৰ্ণসংকৰ ধানখিনি আপোনাৰ পিছৰ বছৰত আকৌ মই এইখিনি গুটিকে লগাম, মই আকৌ থৈ দিওঁ বীজ হিচাপে, সেইটো কিন্তু ব্যৱহাৰ কৰিব নোৱাৰে।
2: বৰ্ণসংকৰ জাতটো কৰো আৰু আমাৰ যিটো উচ্চ উৎপাদনক্ষম জাত, যিটো আমি হাইলিং ভেৰাইটি কওঁ, উচ্চ উৎপাদনক্ষম জাত বৰ্ণসংকৰটো হাইব্ৰিড বুলি জানে চবেই। গতিকে এই হাইব্ৰিড জাতটো আমি এবাৰেই ইউজ কৰিব পাৰিম। সেইটো এবাৰ ইউজ কৰাৰ পিছত

0: অকণমান
1: তাৰমানে কি হয় যেতিয়া আমি বৰ্ণশংকৰ জাতটো কৰোঁ আৰু আমাৰ যিটো উচ্চ উৎপাদনক্ষম জাত যিটো আমি হাইল্ডিং ভেৰাইটি কওঁ উচ্চ উৎপাদনক্ষম জাত বৰ্ণশংকৰটো হাইব্ৰিড বুলি জানে চবেই গতিকে এই হাইব্ৰিড জাতটো আমি এবাৰেই ইউজ কৰিব পাৰিম সেইটো এবাৰ ইউজ কৰাৰ পিছত আমি যেনেকৈ আমি উচ্চ উৎপাদনক্ষম জাতটো আমি তিনি বছৰ মেক্সিমাম চাৰি বছৰ ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু এই বৰ্ণশংকৰ জাতটো প্ৰত্যেক বছৰে খেতিয়কে কিনিব লাগিব
0: আৰু বীজ ক্ৰয় কৰোঁতে মন কৰিব লাগে যাতে পেকেটটো ম্যাদটো উকলি যোৱা নহয় অনুমোদিত সময়তকৈ বেছি আগতে বা বেছি পিছত সিঁচিব এটা সময়মতে সিঁচিব লাগিব কঠীয়াৰ বয়সো বেছি হ'ব নালাগিব যিটো অনুমোদিত দিনত কঠীয়াটো ৰুব লাগে সেইখিনি সময়তে ৰুব লাগিব খেতিত প্ৰয়োগ কৰা সাৰৰ পৰিমাণ অনুমোদিত জোখতে হোৱা উচিত অতিৰিক্ত নাইট্ৰজেন সাৰ কোনোবাই যদি ভাবে হাইব্ৰিড লগাইছো অতিৰিক্তভাৱে দিওঁ সেইটো দিব নালাগে বিশেষকৈ ধানৰ থোক ওলোৱাৰ পিছত সাৰ প্ৰয়োগ কৰিব নালাগে আৰু মণি ধৰাৰ পৰা গাখীৰতি অৱস্থা পাৰ হোৱালৈকে কোনো কাৰণতে মাটিত পানীৰ অভাৱ হ'ব দিব নালাগে পুৰা বৰষুণৰ পানীৰ ওপৰত তেওঁলোকে জলসিঞ্চন থকা মাটি বা পানী থকা মাটিতহে আচলতে বৰ্ণশংকৰ ধানৰ খেতি কৰা হয় খেতি ধৰা সঘনাই পৰ্যবেক্ষণ কৰিব লাগে যাতে পোক পৰুৱা বেমাৰ আজাৰ আদি আৰম্ভণিতেই নিয়ন্ত্ৰণ কৰিব পাৰি কঠীয়া বেছি ঘনকৈ ৰুলে পোখাৰ সংখ্যা কমি যায় আৰু গছ সহজতে বাগৰি পৰে আমাৰ মানুহৰ এটা মানে নিয়ম আছে বেছিকৈ কঠীয়াটো লগাই দিবলৈ যেনেকৈ সাধাৰণ আমাৰ নৰ্মেল যিবোৰ আমাৰ লোকেল ভেৰাইটি তাত অলপ বেছিকৈ লগালেও একো অসুবিধা নহয় কিন্তু হাইব্ৰিডত যিটো আমাৰ অনুমোদিত আছে দুটা বা
1: দুটা আজিকালি মানে এনেকুৱাই হৈছে ধৰক আগতে বহুত চাৰি পাঁচডাললৈকে লগাই আজিকালি এডাল লগালেও আপোনাৰ এডাল বা দুডাল তাতকৈ বেছি লগাব
0: নালাগে সেইকাৰণে
1: মানে বীজৰ পৰিমাণটো কমেই লাগে আজিকালি আগৰ নিচিনা আপোনাৰ ধৰক বহুত বেছি নালাগে
0: আৰু বড়ো ধানৰ যদি হাইব্ৰিড কৰা
2: হয়
0: বৰ্ণশংকৰ কৰা হয় খেতিত একেখিনি পানী বহুদিন ধৰি জমা কৰি ৰাখিলে ঠাণ্ডাৰ প্ৰভাৱ বেছিকৈ পৰে সেয়ে মাজে মাজে পানীখিনি ওলাই দি আকৌ যোগান ধৰিব লাগে আৰু খেতিৰ কাষত ডাঙৰ গছ থাকিলে ছাঁ পৰা অঞ্চলত বা ফুল ফুলাৰ অগাপিচা হয় যদি মানে ডাঙৰ গছ থাকে মানে বৰ্ণশংকৰ খেতিডৰাৰ তলতে ছাঁ পৰে সমানে যেতিয়া নপৰিলেও তেতিয়াও সেই পোকাৰ সময়ত আগে পিছে পকে সেইকাৰণে এই বৰ্ণশংকৰ জাত এটা লগোৱাৰ আগতে আমাৰ কৃষকসকলে এই গোটেইখিনি কথা সাৱধানতা অৱলম্বন কৰিলে ভাল উৎপাদন পায়
2: হয় আপুনি পোক পৰুৱাৰ কথা ক'লে এতিয়া ধাননি পথাৰত পোক পৰুৱা আৰু ইয়াৰ নিয়ন্ত্ৰণ এই বিষয়ে ৰঞ্জিতা বাইদেউ অলপমান কওকচোন
1: আমি জানোৱেই আৰু আমি যি পথাৰত কিবা লগালে আমাৰ পোক পৰুৱা আহে
2: আহে
1: নিয়ন্ত্ৰণ সত্য এটা গতিকে ইয়াতো আমাৰ ধানৰ ক্ষেত্ৰত আমাৰ যেতিয়া আমি বীজ সংশোধন কৰোঁ সংশোধন কৰিলেও মানে আকৌ মানে পিছৰ পৰ্যায়ত আমাৰ বেমাৰ আজাৰ আহিব পাৰে এইটো আমাৰ বতৰৰ ওপৰতো ডিপেণ্ড কৰে গতিকে আমাৰ পোক বুলিলে আমাৰ ধৰক থ্ৰিপছ আহে সৰু সৰু কলাকৈ থ্ৰিপছটো আহে গতিকে থ্ৰিপছটো আহিলে আমি ক্লৰোপাইৰিফছ 20 EC 20 EC বুলি লিখা থাকে ক্লৰোপাইৰিফছ 20 EC 1 চা চামুচ 3-4 লিটাৰ পানীত মিহলাই প্ৰতি বিঘাত 60-70 লিটাৰ স্প্ৰে কৰিব লাগে নহ'লে মনক্ৰটোফছ কিন্তু মই এটা কৈছোঁ এই দৰৱবিলাক আমাৰ আজিকালি কিন্তু আমাৰ বেন কৰিছে যদিও এইটো বৰ্তমান চলি আছে কিন্তু তাৰ সলনি আমি যিটো ব্যৱহাৰ কৰিব সেইখিনি আমাৰ ইমানকৈ উপলব্ধ হোৱা নাই খেতিয়কে প্ৰয়োগ কৰি আছে তেনেকৈ মনক্ৰটোফছ দিব পাৰি 36 EC
2: প্ৰয়োগ কৰি আছে যদিও যিহেতু বেন কৰিছে নিশ্চয় কিবা এটা কাৰণত কৰিছে আপুনি খেতিয়কক কি ক'ব যে সেইটো দিয়াটো উচিত নে অনুচিত
1: হয় মই এইটোৱে ক'ম যে খেতিয়কে যদি দিয়ে যিটো আমাৰ অনুমোদিত
2: পৰিমাণ
1: আছে সেই পৰিমাণটোৱে দিব লাগে তাতকৈ যাতে একদম বেছি নিদিয়ে আৰু তেওঁলোকে চাব লাগে যে বেমাৰটো কোনখিনি জেগাত হৈছে যদি গোটেইখিনি খেতিপথাৰত হোৱা নাই তেওঁলোকে প্ৰথম পৰ্যায়ত যেতিয়া সদায় সেইকাৰণে পথাৰখন তেওঁলোকে সদায় নিৰীক্ষণ কৰিব লাগে ক'ৰবাত অলপমান দেখিছে লগে লগে সেই জেগাটোতহে স্পট এপ্লাই কৰক তেওঁলোকে গোটেইখিনি কৰিবলৈ মই নকওঁ যদি গোটেই পথাৰখন হৈছে তেতিয়া কৰিব লাগিব গতিকে যিমান পাৰে কমকৈ মানে ব্যৱহাৰ কৰিব লাগে সেইকাৰণে সেইবিলাকৰ কাৰণে প্ৰথম পৰ্যায়ত সেই বীজ সংশোধন সেইটো খুব জৰুৰী মানে এই প্ৰয়োজনটো হ'লে পিছৰ পৰ্যায়ত আমাৰ জেনেৰেলি এই মানে মেডিচিন নোহোৱাকৈ হৈ যায় আৰু কেতিয়াবা আমাৰ দেখা যায় ধৰক পাতবিলাক বগা পৰি গৈছে বগা পৰাটো আমাৰ তেতিয়া যদি বৰষুণ এজাক আহি যায় তেতিয়াহ'লে সেই বগা পৰাটো অট'মেটিকেলি আকৌ নোহোৱা হৈ যাব
2: এইখিনি আপোনাৰ ধৰি লওক যিকোনো ধানতে হয় শালি ধানৰ
1: সকলো ধানতে হয়
0: শালি বড়ো
1: চবতে হয় আমাৰ গতিকে আৰু ইয়াত ধৰক আৰু মজা খোৱা পোকো থাকে তাতো আমি ক্লৰোপাইৰিফছে আমি 20 EC 1 চা চামুচ 3-4 লিটাৰ পানী মিহলাই দিব লাগে তাৰ ওপৰত আমি আকৌ কাৰ্বফুৰাণ যিটো আছে আমি কাৰ্বফুৰাণ 3G তানো আমি দানাটোক আমি প্ৰতি বিঘাত 4 কিলোগ্ৰামকৈ প্ৰয়োগ কৰিব পাৰোঁ গতিকে ইয়াৰ উপৰিও আৰু আছে ধৰক আমাৰ ফুটি পোক বুলি কওঁ সেই পোকটি হয় টোপলি কটা পোক হয় এইবিলাক আমি ক্লৰোপাইৰিফছ দিয়ে আমি তাৰ
2: প্ৰতিকাৰ
1: কৰিব পাৰোঁ পাত মেৰুৱা

0: পোক হয়, পিঁয়াজী পোক হয়, তাৰপিছত বাদামী শোহনী পোক বা সেউজীয়া শোহন পোক, খুৰ পোকটো আমাৰ আহিছে যোৱা 7-8 বছৰৰ পৰা। খুৰ পোকটো আমাৰ যিটো আমি আৰ্মি ৱৰ্ম বুলি কওঁ, খুৰ পোকবিলাক জাকৰুৱা পোক বুলি কোৱা হয়। মাইকী খুৰ পোকবিলাক কি পাতৰ তলৰ পিঠিত মানে কণী পাৰে, সেইকাৰণে আমি যেতিয়া তাৰ কাৰণে স্প্ৰে কৰা হয় পাতৰ তলৰ ফালৰ পৰা স্প্ৰে কৰিব লাগিব। এনেই ওপৰত কৰি গ'লে কিন্তু নহ'ব, কণ্ট্ৰল নহ'ব, সেইকাৰণে পাতৰ তলত কণী নিদিয়ে, মানে কামত নিদিব। আৰু এটা আছে, এই খুৰ পোকটো মানে বেলি মাৰ যোৱাৰ পাছত সিহঁতে মানে ঘাঁহ বন আদিত আক্ৰমণটো চলায়, মানে গধূলি সময়ত, আৰু মানে পুৱালৈকে সিহঁতে গোটেই ৰাতিটো তাৰমানে সক্ৰিয় হৈ থাকে। সেইকাৰণে আমি কি কৰা হয়, এইবিলাকৰ কাৰণে ধাননি পথাৰখন আগতীয়াকৈ আমি তাৰ আমি ব্যৱস্থা ল'ব লাগিব, আৰু ধান গুটিখিনিও আমি ভালকে তাক সংশোধন কৰিব লাগিব। গতিকে ইয়াৰ কাৰণে এতিয়া মাকুৰ পোকৰ কাৰণে বহুত আমাৰ মানে ব্যৱস্থাপনা ওলাই আছে, কাৰণ এইটো প্ৰত্যেক বছৰে আমাৰ এটা ডাঙৰ সমস্যা হৈ আহিছে। আৰু তাৰোপৰি আমি বেমাৰ বুলি যদি কওঁ, বেমাৰ আমাৰ বহুতখিনি আছে, ভেঁকুৰ জাতীয় আমাৰ বেমাৰ কিছুমান আছে, এইখিনি আমাৰ মধুমিতা বাইদেউ ক'ব পাৰিব।
1: হয়, আচলতে ধানত আপোনাৰ যেনেকে বাইদেউয়ে ক'লে, ৰঞ্জিতা বাইদেউয়ে, পোক পৰুৱা বেমাৰো অজস্ৰ বেমাৰ ধৰে, কিন্তু এতিয়া অলপ কমিছে যিহেতু আমি বহুত বেমাৰ সহনশীল জাত বুলি কৈ আছে নহয়, বহুতখিনি সহনশীল জাত ব্যৱহাৰ কৰাৰ কাৰণে বহুতখিনি কমি গৈছে। এতিয়া ইয়াৰ ভিতৰত আপোনাৰ বেক্টেৰিয়েল লিফ ফ্লাইট, এইবিধটো বেক্টেৰিয়াই সৃষ্টি কৰে। তো বেক্টেৰিয়া সৃষ্টি কৰাৰ কাৰণে ইয়াতে আপোনাৰ পোখা মেলাৰ সময়ত বা প্ৰথম অৱস্থাত পাতবোৰ গছজোপা লেৰেলি পৰে, আৰু নাইট্ৰজেন সাৰ বেছি মাত্ৰাত ব্যৱহাৰ কৰা অঞ্চলত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি হয়। গতিকে আমি আগতেই কৈছোঁ, মানে সুষম মাত্ৰাত সাৰটো ব্যৱহাৰ কৰিব লাগিব, যে ধানজোপা বেছি ভাল হ'ব বুলি আমি যদি নাইট্ৰজেনটো বেছিকৈ মাৰি দিওঁ। বাৰু এতিয়া বাৰু বহুতখিনি সাৰ কিনাত বহুত প্ৰতিবন্ধকতা আহিছে, গতিকে যিমানখিনি লাগে সেইখিনিয়ে মাৰিব। এই বেমাৰ, মই কৈছোঁ নহয়, বেমাৰ সহ্য কৰিব পৰা জাত যেনে গোবিন্দ, IR-36 আদি খেতি কৰিব লাগিব। এই বেমাৰটো যদি যিটো অঞ্চলত হয় বেক্টেৰিয়েল লিপ ব্লাইট, সেই অঞ্চলত আপোনাৰ সহ্য কৰিব পৰা জাত লগাব লাগিব, আৰু তাৰপিছত আপোনাৰ নাইট্ৰজেন সাৰ টপ ড্ৰেছিঙৰ পৰা বিৰত থাকিব লাগিব। পৰিৱৰ্তে পটাছ সাৰ প্ৰতি হেক্টৰত টপ ড্ৰেছিং কৰিব লাগিব, 3% শক্তিযুক্ত মিশ্ৰণ কৰি আপোনাৰ গছত লগাব লাগিব। নাইট্ৰজেনটো কমপ্লিট বন্ধ কৰি দিব লাগিব এই যদি বেক্টেৰিয়েল ব্লাইটটো হয়। তেনেকৈ আপোনাৰ গুৰি পচা বেমাৰ, এই ৰোগৰো প্ৰাথমিক লক্ষণটো হ'ল হালধীয়া পৰা পোখা পচি গ্ৰাহ মুগা বৰণ হোৱা। বেমাৰৰ ফলত ক্ষতবোৰ দ্ৰুতগতিত গাঁঠি, পাপ আৰু গছৰ ওপৰ অংশলৈ বিয়পি পৰে, আৰু গছৰ ঠাৰিবোৰ কোমল হৈ পচিবলৈ ধৰে, আৰু ইয়াত দুৰ্গন্ধ ওলায়, ষ্টেম ৰোট, গুৰি পচাটো, গতিকে এটা মানে বেয়া গোন্ধ ওলায়। সেইকাৰণে কৈছোঁ, সদায় কৃষকসকলে ধাননি পথাৰখন পৰ্যবেক্ষণ কৰিব লাগে, মানে সাৱধানতা আগৰ পৰা অৱলম্বন কৰিব লাগে, আৰু ইয়াতো আপোনাক ৰাসায়নিক সাৰৰ ঔষধৰ পৰিৱৰ্তে পথাৰৰ সুব্যৱস্থাৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি, পথাৰৰ পৰা পানীবোৰ উলিয়াই দি এই ৰোগৰ প্ৰকোপটো কমাব পাৰি। বেলেগ একো ইয়াতে নাই, মানে আচলতে গেলি যায় পানীৰ হেৰিতে, আচলতে সাৰ পানী চব মিলি গেলি গৈ আচলতে পচা বেমাৰটো হয়।
2: এতিয়া আমাৰ যিবোৰ আপোনালোকে ক'লে যে পোক পৰুৱা লাগে বা বেমাৰ আজাৰ লাগে, তাৰ নিয়ন্ত্ৰণৰ কাৰণে আমাৰ থলুৱা কিবা প্ৰযুক্তি আছে নেকি?
0: হয়, থলুৱা প্ৰযুক্তি আছে আমাৰ বিভিন্ন। আমাৰ থলুৱা মানে কি, আমি যিবিলাক ধৰক ITK বুলি কওঁ ন, কৃষকে আগৰ পৰাই ধৰক যেতিয়া নিজে কিছুমান উলিয়াই পেলাই,
2: মানে প্ৰাচীন কালৰ পৰা চলি আহি আছে,
0: প্ৰাচীন কালত যেনেকৈ টায়াৰ জ্বলাই দিয়ে, টায়াৰ জ্বলাই টায়াৰ ধোঁৱাটোৱে আমাক বহুতখিনি ধৰক পোক পৰুৱা নিয়ন্ত্ৰণ কৰিব পাৰে। তেনেকৈ ভেকুলী, পচা ভেকুলী হেৰিত লগাই থয়, বাহনীত লগাই থয়, বাঁহত লগাই থৈ দিয়ে, গেলি যোৱা মাছ আমাৰ কিছুমান মানে বেয়া গোন্ধাই ন, পচা মাছবিলাক, সেইবিলাকো আমাৰ ধৰক দিলে তেতিয়া সেই যিটো আমাৰ গোন্ধ ওলাই ন, তাৰ পৰা বহুতখিনি আমাৰ পোক পৰুৱা মানে আঁতৰি যাব পাৰে। ইয়াৰ পিছত আমাৰ কিছুমান মহানিমৰ পাত আছে, কেঁচা জলকীয়া, ধৰক আদা, নহৰু, থেতেলি, এইবিলাক একদম পানীত মিহলাই পেলাই তেওঁলোকে কি কৰিছিলে আগতে, যে 1 কিলোগ্ৰাম মহানিমৰ পাত, 1 কিলোগ্ৰাম কেঁচা জলকীয়া বা ভূত জলকীয়া হ'লেতো আৰু ভাল, বহুত জ্বলা হয়, তাৰপিছত 1/2 কিলো আদা, 1/2 কিলো নহৰু একদম থেতেলি পেলাই 10 লিটাৰ পানীত মিহলাই উতলাই ল'ব লাগে। এই পৰিমাণৰ মিশ্ৰণটো উতলাই থাকিলে 5 লিটাৰকৈ তেওঁলোকে কমি যাব, 5-10 লিটাৰ বা 5 লিটাৰ যেতিয়া হ'ব,
2: আধা কৰি ল'ব লাগিব
0: আৰু ঠাণ্ডা হোৱাৰ পাছত এই মিশ্ৰণৰ সৈতে 15 লিটাৰ গোমূত্ৰ, আমাৰ গোমূত্ৰটো এটা খুব আমাৰ ভাল পোক পৰুৱা নিয়ন্ত্ৰণ কৰিব পাৰোঁ আমি, মিশ্ৰণটোত মিহলাই দিব লাগে আৰু 1/2 ঘণ্টা সময় ধৰি মানে লৰাই চৰাই তাক তাৰপিছত চেকি ল'ব লাগে। এনেদৰে প্ৰস্তুত কৰা এই জৈৱিক কীটনাশক দ্ৰব্যবিধৰ 1 লিটাৰ দ্ৰব্য 20 লিটাৰ পানীত মিহলাই তৈয়াৰ কৰা মিশ্ৰণটো ধান খেতিত স্প্ৰে কৰি খুৰ পোক, মই যিটো অলপ আগতে কৈছোঁ খুৰ পোকক, খুৰ পোক নিয়ন্ত্ৰণ কৰিব পাৰি। গোমূত্ৰটো

0: থাকক, গোমূত্ৰটো আমাৰ খুব আমি সুন্দৰকৈ কীট পতংগ আমি মানে
1: নিয়ন্ত্ৰণ নিয়ন্ত্ৰণ কৰিব পাৰোঁ,
0: কিন্তু সেইটো খুব ষ্ট্ৰং, ডাইৰেক্টলি যদি স্প্ৰে কৰা হয় তেতিয়াহ'লে জ্বলি যাব গছজোপা। সেইকাৰণে 1 ml এক লিটাৰ পানী মিহলাই ল'ব লাগে, নামমাত্ৰ পৰিমাণ, তাক তাৰমানে পানীত মিহলাই তাৰ মানে যিটো ষ্ট্ৰংনেছ থাকে ন কমাই ল'ব লাগে। তাৰপিছত আপোনাৰ মাটিত মানে হেৰিত স্প্ৰে কৰিলে কীট পতংগ আপোনাৰ বহুত পৰিমাণে কমি যায়।
1: এইবোৰ কাৰণতে চাগে প্ৰাচীন কালত আমাৰ এতিয়াও কিছুমানে গোমূত্ৰ ব্যৱহাৰ কৰে শুদ্ধিকৰণৰ কাৰণে।
0: আৰু এটা আছে, মই যিটো কলো দান্ধি পোক আক্ৰমণ যেতিয়া হয় ন, তেতিয়া ধানৰ গেৰ ধৰা সময়ত কি হয়, ৰবাব টেঙাৰ বাকলি সমভাৱে পথাৰখনৰ বিভিন্ন অংশত পেলাই থলেও তেতিয়া গান্ধি পোকৰ উপদ্ৰৱটো কম হয়, আৰু পথাৰত মানে খুৰ পোক নাহিবলৈ আগতীয়াকৈ ধান গছৰ গুৰি, ৰবাব টেঙাৰ বাকলি গুৰি আৰু কেঁচা গোবৰৰ মিশ্ৰণ ছটিয়ালে সুফল পোৱা যায়। গতিকে এনেকে বিভিন্ন ধৰণৰ আপোনাৰ আইটিকে আছে ধৰক, মানে যিবিলাক আমাৰ আগৰ পৰাই মানে চলি আহিছে।
2: আৰু সৰু পোকৰ কাৰণে বিশেষকৈ আপোনাৰ এডাল ডাঙৰ ৰছীত কেৰাচিন তেল লগাই লৈ আৰু দুফালে দুজন মানুহে ধৰি পেলাই ধাননি পথাৰখনত টানি লৈ গুচি যাব লাগে। তেতিয়াও মানে বহুতখিনি
0: তলৰ পৰা আপোনাৰ যিটো মানে সৰু পোকৰ
2: কণীখিনি তাৰমানে আপোনাৰ ৰছীডালৰ কেৰাচিন তেলৰ লগতে লাগি পেলাই গুচি যায়। তেতিয়া কৰা হয় এইটো এটা আমাৰ জৈৱিকভাৱে নিয়ন্ত্ৰণ কৰা হয় বুলি কোৱা হয়। আৰু
0: এটা আছে আপোনাৰ পথাৰত আমাৰ যিবিলাক আলি থাকে ন, আলিবিলাক সদায় আমি চাফা কৰি ৰাখিব লাগে, নহ'লে তাতে কি হয় পোক পৰিলে কণী পৰা মানে ইহঁতৰ স্থানবিলাক সেই মাজৰ আলিবিলাকত, গতিকে আলিবিলাকত আমাৰ বহুতে জাবৰ জোথৰবিলাক তাতে থৈ দিয়ে ন, গতিকে আলিটো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে যাতে তাত মানে বহি পেলাই সিহঁতে কণীবিলাক পাৰিব নোৱাৰে।
2: চৰাইখিনি পৰিব, চৰাইখিনি পৰিলে চৰাই পোক পতংগখিনি খাব, কিন্তু পকাৰ আগে আগে আকৌ জেংখিনি উঠাই দিব লাগিব।
1: হয়, আজি আপোনালোক দুয়োগৰাকীৰ পৰা আমি শালি ধানৰ খেতিৰ বিষয়ে ভালেখিনি কথা জানিলোঁ, লগতে ধানৰ যিবোৰ ৰোগৰ প্ৰাদুৰ্ভাৱ হয় লগতে তাৰ নিয়ন্ত্ৰণৰ বিষয়ে ভালেখিনি কথা গম পালোঁ আমি। আমাৰ খেতিয়ক বন্ধুসকল নিশ্চয় আপোনালোকৰ এইখিনি কথাৰ পৰা উপকৃত হ'ব। আমাৰ সময়ো হৈ আহিল, আজিৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ। আপোনালোক দুয়োকে ধন্যবাদ জনালোঁ।
0: ধন্যবাদ।
1: শালি ধানৰ খেতিৰ বিষয়ে আলোচনাটি শুনিলে, আলোচনাটিত অংশগ্ৰহণ কৰিলে ডক্টৰ ৰঞ্জিতা বেজবৰুৱা আৰু মধুমিতা দেৱীয়ে, আঁত ধৰিলে কৃতাঞ্জলি বৰ্মনে। কৃষি জগত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে উৎপল বৰায়।

আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনিছে মহাবাহু শাখাৰ পৰা। এতিয়া নিবেদন কৰিছো ফাতিজা বেগম আৰু সংগীবৃন্দৰ কণ্ঠৰ জিকিৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। ক্ষন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: বিশ্বৰ উদ্যোগপতিসকলক অসমত বিনিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত আহ্বান, বিশ্ব বাঁহ দিৱসত পৰিৱেশ সংৰক্ষণ, অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত বাঁহৰ ভূমিকাত গুৰুত্ব আৰোপ, বাঁহক আধুনিক উদ্ভাৱনৰ সৈতে সংযোগ কৰি আত্মনিৰ্ভৰ অসমৰ সম্ভাৱনাৰ দিশ মুকলি হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, ৰাজ্যজুৰি বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচীৰে সেৱা সংকল্প অভিযান অব্যাহত, বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা ৰাজ্যজুৰি পালন আৰু চম্পাৱতী আৰু আইনুৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত চিৰাং জিলাৰ কেইবাখন গাঁও প্লাৱিত।
2: নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা।

বিশ্বৰ আগশাৰীৰ উদ্যোগপতিসকলক অসমত বিনিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত আই চি চি বিশ্ব ব্যৱসায়ী সন্মিলনত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে দ্ৰুত পৰিৱৰ্তিত অৰ্থনৈতিক আৰু প্ৰযুক্তিগত পৰিৱেশে ভাৰতক উৎপাদনৰ বিচিত্ৰতা, যোগান শৃংখল শক্তিশালী কৰি তুলিছে। সেয়ে অসমৰ সংযোগ ক্ষেত্ৰত উন্নয়ন, আন্তঃগাঁথনি সম্প্ৰসাৰণ, দক্ষ মানৱ সম্পদ সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যখনত উদ্যোগপতিসকলক বিনিয়োগ কৰিবলৈ তেওঁ আহ্বান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ পূবৰ সংযোগ, আন্তঃগাঁথনি আৰু উন্নয়নৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ গুৰুত্বৰ বাবে উত্তৰ পূব তথা অসমে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া প্ৰতিবেদনৰ বিষয়ে উল্লেখ কৰি কয় যে অসম দেশৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজ্য হিচাপে স্বীকৃত হৈছে। এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলনৰ কথা উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনে 5.18 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিছে। ইয়াৰে প্ৰায় 3.5 লাখ কোটি টকাৰ প্ৰকল্প এবছৰৰ ভিতৰত ভূমি বিনিয়োগলৈ ৰূপান্তৰিত কৰা হৈছে। এই প্ৰকল্পসমূহৰ কিছুমান ইতিমধ্যে কাৰ্যক্ষম হৈ উঠিছে বুলি তেওঁ লগতে কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত ঔদ্যোগিক পৰিৱৰ্তনৰ এটা গুৰুত্বপূৰ্ণ উপাদান হিচাপে উন্নত উৎপাদনৰ বৃদ্ধিৰ ওপৰত আলোকপাত কৰে। অসমৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক সম্পদে পৰ্যটন অৰ্থনীতিক উপকৃত কৰিব বুলিও মন্তব্য কৰে। ৰাজ্যখনৰ উন্নয়নৰ বাবে চৰকাৰ, উদ্যোগ, বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান আৰু উদ্যোগীসকলৰ মাজত অংশীদাৰিত্বৰ প্ৰয়োজন হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। আজি বিশ্ব বাঁহ দিৱস। পৰিৱেশ সংৰক্ষণ, অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত বাঁহৰ গুৰুত্ব সম্পৰ্কত সজাগ কৰাৰ বাবে প্ৰতিবছৰে 18 ছেপ্টেম্বৰৰ দিনটো বাঁহ দিৱস হিচাপে পালন কৰা হয়। 2009 চনত বিশ্ব বাঁহ সংস্থাৰ অধ্যক্ষ কামেশ্বালামে এই দিৱস উদযাপনৰ সিদ্ধান্ত লৈছিল। এই দিৱস উদযাপনৰ দ্বাৰা গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন, জলবায়ু পৰিৱৰ্তন ৰোধ কৰা আৰু বহনক্ষম উন্নয়নৰ বাবে নবীকৰণযোগ্য সম্পদ হিচাপে বাঁহৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই বছৰ বাঁহ দিৱসৰ মূল বিষয়বস্তু হৈছে সীমাৰ পৰিধি ভাঙি বাঁহ। উল্লেখযোগ্য যে ভাৰতত থকা 131 বিধ বাঁহৰ প্ৰজাতিৰ ভিতৰত 51 বিধেই অসমত আছে। ৰাজ্যখনৰ 31,000 হেক্টৰ ভূমিত বাঁহ খেতি কৰা হয়। শেহতীয়াকৈ নুমলীগড় শোধানাগাৰৰ চৌহদত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক ইথানল প্ৰকল্প দেশৰ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰাৰ পাছতে বাণিজ্যিক ক্ষেত্ৰতো বাঁহৰ গুৰুত্ব বৃদ্ধি পাইছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এটা বাৰ্তাযোগে অসমৰ বাঁহ উদ্যোগৰ অপাৰ সম্ভাৱনাক স্বীকৃতি দিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে পৰম্পৰাগত ঘৰ দুৱাৰ আৰু বাদ্যযন্ত্ৰৰ পৰা আৰম্ভ কৰি মনোমোহা হস্তশিল্পলৈকে বাঁহ অসমৰ লোকজীৱন, সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। বাঁহে কাৰিকৰসকলৰ জীৱিকা সুদৃঢ় কৰাৰ লগতে স্থানীয় উদ্যোগক উৎসাহিত কৰি অধিক সেউজ আৰু বহনক্ষম অৰ্থনীতি গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে। অসমৰ এই পৰম্পৰাগত সম্পদবিধক আধুনিক উদ্ভাৱনৰ সৈতে সংযোগ কৰি আত্মনিৰ্ভৰ অসমৰ নতুন সম্ভাৱনাৰ দিশ মুকলি কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি অহা 2 অক্টোবৰত গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টত অসম চৰকাৰ আৰু বেম্বো ইণ্ডিয়াৰ সহযোগত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেউজ সম্পদ বাঁহক ঘাঁহজাতীয় উদ্ভিদ হিচাপে তালিকাভুক্ত কৰাৰ ফলত অসমৰ জীৱিকা আৰু সেউজ উদ্যোগৰ বাবে নতুন দুৱাৰ মুকলি হৈছে। এই দূৰদৰ্শী পৰিকল্পনাক আগবঢ়াই নি অসম বাঁহ চাইকেলৰ জৰিয়তে অহা 2 অক্টোবৰত বাঁহৰ পৰা অন্যান্য উদ্ভাৱনৰ বিশেষ কাৰ্যসূচী আয়োজন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। নিচামুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ উদ্যোগত বিভিন্ন ঠাইত সজাগতা অভিযান চলোৱা হৈছে। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনৰ নিচামুক্ত ভাৰত অভিযানৰ অধীনত কালিৰে পৰা অহা 2 অক্টোবৰলৈ ব্যাপক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। দুদিনীয়া ভ্ৰমণসূচীৰে বৰাক উপত্যকালৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি শ্ৰীভূমি জিলাত নিচামুক্ত ভাৰতৰ কাৰ্যসূচীত অংশ লয়। তেওঁ প্ৰথমে জিলা গ্ৰন্থাগাৰ প্ৰাংগণত গছপুলি ৰোপণ কৰে। ইয়াৰ পাছত তেওঁ নিচামুক্ত ভাৰত অভিযানৰ সংকল্প বাক্য পাঠ কৰোৱায়। এই কাৰ্যসূচীৰ অংশ হিচাপে জিলা গ্ৰন্থাগাৰ প্ৰাংগণৰ পৰা উলিওৱা সজাগতামূলক পদযাত্ৰাত মন্ত্ৰী কৃষ্ণেন্দু পাল, সাংসদ কৃপানাথ মাল্লা, বিধায়ক জাকাৰিয়া আহমেদসহ জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। পদযাত্ৰাৰ অন্তত ৰাজ্যপালগৰাকীয়ে ষ্টেচন ৰোডস্থিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে।

0: তাতো আজি এই উপলক্ষে সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্যিক পৰ্যায়ৰ সহযোগিতা সংস্থা, অসম সামাজিক অৰ্থনৈতিক আৰু স্বাস্থ্য উন্নয়ন সমিতি, অসম আৰু মেঘালয় মাদক দ্ৰব্য প্ৰতিৰোধ সংস্থাৰ সহযোগত BTC-য়ে এই কাৰ্যসূচীৰ আয়োজন কৰে। BTC-ৰ সচিব ভাস্কৰ জ্যোতি মান্তা, কাৰ্যকৰী সদস্য মুনমুন ব্ৰহ্মকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা বেচৰকাৰী সংস্থাৰ প্ৰতিনিধিৰ উপস্থিতিত আয়োজন কৰা এই কাৰ্যসূচীৰ জৰিয়তে মাদক দ্ৰব্যৰ বৰ্ধিত ব্যৱহাৰ সন্দৰ্ভত জনসাধাৰণৰ মাজত বিশেষকৈ যুৱ প্ৰজন্মক সজাগ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়। এই সন্দৰ্ভত BTC-ৰ সচিব ভাস্কৰ জ্যোতি মান্তাই এইদৰে কয়।
1: আমাৰ দেশৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু আমাৰ যিজন চিফ, সকলোৱে নিজৰ জেগা, নিজৰ ৰাজ্য, নিজৰ দেশক ড্ৰাগছৰ পৰা মুক্ত কৰিবলৈ বিভিন্ন প্ৰয়াস কৰি আছে। কিন্তু মই ইয়াত আহি জইন কৰাৰ পিছত দেখিছিলোঁ যে আমাৰ BTC-ৰ বহুখিনি জেগাত এই ড্ৰাগছ ৰিলেটেড ইছ্যুটোলৈ ইমান চেনচিটাইজ কৰিব পৰা নাই। সেইটো কাৰণে আজি প্ৰথম এৱেৰনেছ হিচাপে, আমাৰ প্ৰথম সৈনিক হিচাপে আপোনালোককো আমন্ত্ৰণ কৰি আনিছোঁ, যাতে মিডিয়াও এটা ডাঙৰ ৰোল প্লে কৰিবলগীয়া আছে। BCDC চেয়াৰমেনসকলক মাতিছোঁ, বিভিন্ন বিভাগৰ বিষয়ববীয়াসকলক মাতিছোঁ, আমাৰ সন্মানীয় EMMCLA সকলোকো মাতিছোঁ যে আমি অকল এইটো অমুকে চাই, সেইটো অমুকে চাই বুলি ৰাখিলে নহ'ব। আমি সকলোৱে যাতে ইয়াৰ ড্ৰাগছৰ বিৰুদ্ধে যিখন যুঁজ চলি আছে আৰু আমাৰ ভৱিষ্যত প্ৰজন্মক যাতে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, সেইকাৰণে বস্তুবিলাক বুজাই দিবৰ কাৰণে মই উঠিছোঁ।
0: অসমবাসীৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ অহা 19 ছেপ্টেম্বৰত এবছৰ পূৰ্ণ হ'ব। বিগত বছৰটোত অসমবাসীয়ে প্ৰতি মুহূৰ্ততে শিল্পীগৰাকীক নতুন ৰূপত উপলব্ধি কৰিছে। সেই উপলব্ধিৰে শিল্পীগৰাকীৰ সৃষ্টি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰবাহিত হ'ব। শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই এয়া আমাৰ বিশেষ প্ৰতিবেদন।
2: জুবিন গাৰ্গ কেৱল যে সংগীতৰ ক্ষেত্ৰতহে এগৰাকী বিস্ময়কৰ প্ৰতিভা এনে নহয়, বহু সময়ত বৌদ্ধিক ক্ষেত্ৰখনতো তেওঁৰ বিস্ময়কৰ দখল থকাটো ভালেসংখ্যক মানুহে দ্বিধাহীনভাৱে স্বীকাৰ কৰে। নাতিদীৰ্ঘ জীৱনটোত বেছিখিনি সময় তেওঁ সংগীতৰ ক্ষেত্ৰখনতে বিচৰণ কৰি থাকিলেও, সংগীতৰ ন ন পৰীক্ষা সম্পৰীক্ষা কৰি থাকিলেও, ভালেমান কিতাপো পঢ়ি তাৰ সাৰ কথা আয়ত্ত কৰি থৈছিল। সেয়ে সংগীতৰ মাজে মাজে তেওঁ কোৱা সাধাৰণ কথা কিছুমান এতিয়া আপ্তবাক্য বা বাণীত পৰিণত হৈছে। তেওঁ কৈছিল, কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে।

অধ্যয়নপুষ্ট জুবিন গাৰ্গে গভীৰভাৱে উপলব্ধি কৰিছিল যে অকল সংস্কৃতিৰ সাধনা কৰিলেই নহ'ব, সেই সংস্কৃতিক জনতাৰ ওচৰ চপাই নিব লাগিব। সাধাৰণ মানুহৰ ওচৰ চাপিবলৈ তেওঁ সংগীত, চলচ্চিত্ৰ, ক্ৰীড়া আদিক মাধ্যম কৰি লৈছিল। লোকগীত, বনগীত, বিহুগীত, দেহবিচাৰৰ গীত আদিকে ধৰি লোকসংগীতৰ আটাইবোৰ ধাৰাতে গান গাই তেওঁ সাধাৰণ জনতাৰ ওচৰ চাপিছিল।

0: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 25 বছৰীয়া জনসেৱাৰ যাত্ৰাক উদযাপন কৰাৰ উদ্দেশ্যে দেশজুৰি সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অভিযানৰ সৈতে সংগতি ৰাখি আজি তিতাবৰ সমজিলাৰ কেইবাগৰাকী ৰোগীৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰা হয়। সমজিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত অনুষ্ঠানত সমজিলা আয়ুক্ত প্ৰীতম কুমাৰ দাস আৰু বিধায়ক ধীৰাজ গোৱালাই ৰোগীসকলক ৰেচন কাৰ্ড প্ৰদান কৰে। ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলে আয়ুষ্মান ভাৰত কাৰ্ড প্ৰস্তুত কৰি বিনামূলীয়া আৰু উন্নতমানৰ স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিব বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে। কাৰ্যসূচীত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধ্যক্ষ দীপাংকৰ বৰগোহাঁইকে ধৰি বিভাগীয় বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। কাৰিকৰীবিদ্যাৰ অধিষ্ঠাতা বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে। পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপসমূহত বিশ্বখনিকৰক আৰাধনাৰ বাবে জনসাধাৰণৰ ভিৰ পৰিলক্ষিত হয়। ৰাজ্যৰ বিভিন্ন কল কাৰখানা, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগতভাৱেও বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হয়। আকাশবাণী গুৱাহাটীৰ চৌহদত আজি পৰম্পৰাগত ৰীতি নীতিৰে বিশ্বকৰ্মা পূজা পালন কৰা হৈছে। ধুবুৰী জিলাত উলহ মালহেৰে বিশ্বকৰ্মা পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ বিলাচীপাৰা, গোলকগঞ্জ আৰু গৌৰীপুৰৰ কল কাৰখানা, ব্যক্তিগত প্ৰতিষ্ঠান আদিত বৈদিক নিয়মেৰে এই পূজা পালন কৰা হৈছে। গোৱালপাৰাৰ শ্বহীদ নিধানৰ

0: ৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়ত অল ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত এটা অত্যাধুনিক লেপাৰস্কোপিক অস্ত্ৰোপচাৰ যন্ত্ৰ প্ৰদান কৰে। প্ৰায় 1 কোটি টকা মূল্যৰ এই যন্ত্ৰৰ সহায়ত সহজতে গল ব্লাডাৰ ষ্টোনৰ অস্ত্ৰোপচাৰ কৰিব পৰা যাব। অইল ইণ্ডিয়া লিমিটেডৰ বিষয়াসকলৰ লগতে কেইবাজনো চিকিৎসকৰ উপস্থিতিত জিলায়ুক্ত প্ৰদীপ টিমুঙে লেপাৰস্কোপিক অস্ত্ৰোপচাৰ যন্ত্ৰ মুকলি কৰে। অইল ইণ্ডিয়া লিমিটেডৰ এই পদক্ষেপৰ ফলত দুখীয়া ৰোগীসকল উপকৃত হ'ব বুলি জিলায়ুক্ত শ্ৰী টিমুঙে প্ৰকাশ কৰে।
1: লেপ্ৰস্কোপিক অপাৰেশ্যন চিষ্টেম আছে নে নাই, তো তেওঁলোকে কৈছে ছাৰ আমাৰ এইটো নাই চিষ্টেম আৰু প্ৰায় 1 কোটি ওচৰাচুৰি পইচা লাগে হিউজ, আৰু গতিকে আমি আমাৰ বেলেগ যোনটো গভৰ্ণমেণ্টৰ যিখিনি বেলেগ ছাৰ্ভিচেছ যিখিনি আছে সেইখিনিতে আমাৰ বহুতখিনি লাগে, গতিকে এইটো পইচা এতিয়ালৈকে আমি মানে ডিমাণ্ড দিব পৰা নাইকিয়া আৰু তেনেকুৱা অপৰচুনিটি অহা নাছিলে। তেতিয়াতে মই আমি কথা পাতি আমাৰ যি চি এছ আৰ যি চাই অনুপম দাস এছিষ্টেণ্ট কমিশনাৰ আছিলে, মই তেখেতক ক'লোঁ যে এই কথাখিনি আমি চি এছ আৰত এটা প্ৰপ'জেল দিব লাগে, আৰু অইল ইণ্ডিয়াক যেতিয়া যোগাযোগ কৰিছোঁ তেখেতসকলেও আমাৰ যোনটো প্ৰপ'জেল আছে তেওঁলোকে পটকে তেওঁলোকে এপ্ৰুভ কৰি দিলে।
0: জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে ৰাজ্যজুৰি কালিৰে পৰা 3 দিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাই প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই কাইলৈ ৰাজ্যজুৰি পোহৰৰে চাকি গুচি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। ইপিনে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে কাইলৈ প্ৰাণৰ শিল্পীক সোঁৱৰি ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালনৰ সিদ্ধান্ত লৈছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা 8:02 জুবিন মনন শীৰ্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। বাতৰিৰ পৰৱৰ্তী অংশৰ বাবে পুনৰ ঘূৰি যাওঁ আহক জিন্তিৰাণী ডেকাৰ ওচৰলৈ।
2: চিৰাং জিলাৰ আইনুৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত জিলাখনৰ কেইবাখনো গাঁও প্লাৱিত হৈছে। বানৰ ফলত জিলাখনৰ ছিদলি ৰাজচক্ৰৰ অন্তৰ্গত গৰুভাষা অঞ্চলৰ আমিনপাৰা, গড়চিংপাৰা আৰু থাইগেৰগুৰিকে ধৰি কেইবাখনো গাঁও জলমগ্ন হৈছে। চুবুৰীয়া ভূটানৰ পৰা নামি অহা পানীৰ ঢলে চম্পাৱতী নৈৰ জলপৃষ্ঠ বৃদ্ধি কৰাত নৈপৰীয়া বহু অঞ্চল প্লাৱিত হয়। অঞ্চলটোৰ কেইবাটাও পকীপথৰ ওপৰেৰে পানী বাগৰাত যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰে। জিলাখনত হঠাৎ হোৱা বানৰ খবৰ লাভ কৰাত বিটিচিৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰী, ছিদলিৰ বিধায়ক পানীৰাম ব্ৰহ্ম, জিলা আয়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্মসহ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে পৰিস্থিতি পৰ্যবেক্ষণ কৰে। ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰে আজি কোচবিহাৰৰ শ্ৰী শ্ৰী মধুপুৰ ধাম সত্ৰ দৰ্শন কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণৰ সৈতে ঐতিহাসিকভাৱে জড়িত সত্ৰখনত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে গুৰুজনাৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। মন্ত্ৰীগৰাকীৰ এই যাত্ৰাত পশ্চিমবংগৰ বিধায়ক সুকুমাৰ ৰায়ে সংগ দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিশ্বৰ উদ্যোগপতিসকলক অসমত বিনিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত আহ্বান। বিশ্ব বাঁহ দিৱসত পৰিৱেশ সংৰক্ষণ, অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত বাঁহৰ ভূমিকাত গুৰুত্ব আৰোপ। বাঁহক আধুনিক উদ্ভাৱনৰ সৈতে সংযোগ কৰি আত্মনিৰ্ভৰ অসমৰ সম্ভাৱনাৰ দিশ মুকলি হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্যজুৰি বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচীৰে সেৱা সংকল্প অভিযান অব্যাহত। বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা ৰাজ্যজুৰি পালন আৰু চম্পাৱতী আৰু আইনুৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত চিৰাং জিলাৰ কেইবাখনো গাঁও প্লাৱিত। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
4: অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত খালী হোৱা 200টা ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী বায়লজি বিষয় লৈ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 23 ছেপ্টেম্বৰ। কৰ্মচাৰী চয়ন আয়োগে 2,536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক জুনিয়র সেক্রেটারিয়েট এসিস্ট।

0: এসিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। বেংক অৱ বৰোদা নামৰ প্ৰতিষ্ঠানত খালী হোৱা 1100টা ৱেলথ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেলথ এক্সিকিউটিভ পদৰ সংখ্যা 1000। প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচেছ ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ৰ যিকোনো এটাত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালিষ্ট পদৰ সংখ্যা 100। প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰি চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগে কম্বাইণ্ড জিঅ' ছাইণ্টিষ্ট এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে জিঅ'লজিষ্ট, জিঅ'ফিজিচিষ্ট, কেমিষ্ট আদি কেইবাটাও বৰ্গৰ মুঠ 127টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।
1: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
2: এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
3: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী। আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: বৃন্দগান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:10 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিংশ ৰোজগাৰ মেলাত 51,000ৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছেমিকণ্ডাক্টৰ উদ্যোগৰ গোলকীয় প্ৰেক্ষাপটত ভাৰত অন্যতম বিশ্বাসী অংশীদাৰৰূপে উজলি উঠা বুলি মন্তব্য কৰিছে। বেংগালুৰুত আজি ৰাজহুৱা খণ্ডৰ বিমান নিৰ্মাতা হিন্দুস্তান এৰোনটিক্স লিমিটেডে ভাৰতীয় বায়ুসেনা আৰু পৱন হংসক কেইবাখনো গুৰুত্বপূৰ্ণ বিমান আৰু হেলিকপ্টাৰ অৰ্পণ কৰে। কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে। আৰু এছিয়ান গেমছ 2026ৰ শুভাৰম্ভণি অনুষ্ঠানত কাইলৈ মনু ভাকেৰ আৰু তেজিন্দৰ পাল সিং টুৰে দেশৰ ধ্বজা বহন কৰিব।

0: এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিংশ ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰা 51,000ৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। দেশৰ 45টা স্থানত বিংশ ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। নৱনিযুক্ত প্ৰাৰ্থীসকলে কৰ বিভাগ, ৰেল বিভাগ, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্ত সেৱা, প্ৰতিৰক্ষাকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত যোগদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত পৰিৱেশ আৰু জলবায়ু গতিশীলতাৰ ভৱিষ্যৎ শীৰ্ষক এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে এই দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। এই সন্মিলনত পৰিৱেশ বিশেষজ্ঞ, উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰু জিলা ন্যায়াধীশৰ লগতে বিভিন্ন মন্ত্ৰালয়ৰ সচিব তথা জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰিব। তদুপৰি ৰাজ্যিক জুডিচিয়েল একাডেমী, ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ, পৰিৱেশ প্ৰভাৱ মূল্যায়নৰ ৰাজ্যিক প্ৰাধিকৰণৰ প্ৰতিনিধিয়েও এই সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে আন 17খন ৰাষ্ট্ৰৰ বিশিষ্ট ন্যায়াধীশ আৰু ন্যায়িক প্ৰতিনিধিয়েও অংশ ল'বলগীয়া এই সন্মিলনত ন্যায়িক কাৰ্যপন্থা, বিজ্ঞান সম্পৰ্কীয় জ্ঞান, পৰিৱেশ সংক্ৰান্তীয় প্ৰশাসন ব্যৱস্থাকে ধৰি বিভিন্ন বিষয়ৰ আদান প্ৰদান ঘটিব। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছেমিকণ্ডাক্টৰ উদ্যোগৰ গোলকীয় প্ৰেক্ষাপটত ভাৰত অন্যতম বিশ্বাসী অংশীদাৰৰূপে উজলি উঠা বুলি মন্তব্য কৰিছে। আজি নতুন দিল্লীত ছেমিকন ইণ্ডিয়া 2026ৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি শ্ৰীবৈষ্ণৱে কয় যে ছেমিকণ্ডাক্টৰ উদ্যোগত বিশ্বাসৰ পাত্ৰ হোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ কাৰক। বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰতিষ্ঠানসমূহে ভাৰততে সামগ্ৰীৰ আৰ্হি প্ৰস্তুত কৰি উৎপাদন কৰাৰ সুচল পৰিৱেশ সৃষ্টি কৰা আৰু সেইসমূহৰ বৌদ্ধিক সম্পত্তিৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত বিশ্বাসেই মূল চালিকা শক্তি বুলি তেওঁ লগতে কয়। ভাৰতে অহা 10 বছৰৰ ভিতৰত 85,000 ছেমিকণ্ডাক্টৰ আৰ্হি প্ৰস্তুতকাৰী অভিযন্তাক প্ৰশিক্ষণ প্ৰদানৰ লক্ষ্যৰে আগবঢ়া বুলি উল্লেখ কৰি যোৱা 4 বছৰত ইতিমধ্যে 70,000 অভিযন্তাক প্ৰশিক্ষিত কৰা হৈছে বুলি শ্ৰীবৈষ্ণৱে জানিবলৈ দিয়ে। অনুষ্ঠানৰ শেষত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবৈষ্ণৱে ছেমিকন ইণ্ডিয়াত 1খন দেশৰ পৰা আনকি 30টাৰো অধিক প্ৰতিষ্ঠানে বিভিন্ন পেভিলিয়নত অংশগ্ৰহণ কৰা বুলি প্ৰকাশ কৰে। ছেমিকণ্ডাক্টৰ খণ্ডত 1 লাখৰো অধিক নিয়োগৰ সুযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
1: Very good response. Country roundtables have basically, see, some of the countries have come in very large contingents. We are very encouraged by it. Japan, Singapore, both of them are 30 plus companies participating in their pavilions. South Korea, many European countries, Netherlands is there, Sweden is there. And overall, the response is very good. The country roundtables are basically showing that the companies from those countries can expand their work. The governments are supporting that and looks like it's going to be a very good journey ahead.
0: বেংগালুৰুত আজি ৰাজহুৱা খণ্ড বিমান নিৰ্মাতা হিন্দুস্তান এৰোনটিক্স লিমিটেডে ভাৰতীয় বায়ুসেনা আৰু পৱন হংসক কেইবাখনো গুৰুত্বপূৰ্ণ বিমান আৰু হেলিকপ্টাৰ অৰ্পণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং এই অৰ্পণ অনুষ্ঠানত উপস্থিত থাকে। হিন্দুস্তান এৰোনটিক্স লিমিটেডে বায়ুসেনাক লঘু যুঁজাৰু বিমান তেজছৰ 2খন আসন বিশিষ্ট প্ৰশিক্ষণ আৰু HTT-40 বুনিয়াদী প্ৰশিক্ষণ বিমান অৰ্পণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে HTT-40 বিমানখনক অংকুৰ নামেৰে অভিহিত কৰে। বিমান আৰু প্ৰতিৰক্ষা খণ্ডৰ কোম্পানীটোৱে লগতে ৰাজহুৱা খণ্ডৰ পৱন হংস লিমিটেড নামৰ কোম্পানীটোৰ পৰৱৰ্তী প্ৰজন্মৰ ধ্ৰুৱ হেলিকপ্টাৰ প্ৰদান কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই বিমান আৰু হেলিকপ্টাৰ কেইখনৰ অন্তৰ্ভুক্তিয়ে থলুৱা সামৰ্থ বৃদ্ধি কৰাৰ লগতে বিদেশী উৎসৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব বুলি মত প্ৰকাশ কৰিছে। চৰকাৰে প্ৰতিৰক্ষা আৰু বিমান আকাশ খণ্ডত থলুৱা আৰ্হি, বিকাশ আৰু নিৰ্মাণৰ প্ৰসাৰত অগ্ৰাধিকাৰ দি আহিছে বুলি মন্ত্ৰালয়ে লগতে উল্লেখ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শ্ৰীৰামৰ গাথা ভাৰতবৰ্ষৰ বাহিৰতো প্ৰজ্বল হৈ থকা বুলি মত প্ৰকাশ কৰিছে। আজি কেৰালমৰ কোচিত আয়োজিত এখন মহাগাথা বহুতো কাহিনী ৰামকথা সন্মিলনত তেওঁৰ ভাষণত শ্ৰীসিঙে ৰামকথা এছিয়া মহাদেশৰ বিভিন্ন অঞ্চলত প্ৰচাৰিত আৰু প্ৰসাৰিত হৈ থকা বুলি উল্লেখ কৰে। জন্মভূমি মালায়ালম দৈনিক বাতৰি কাকতৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে কয় যে ৰামায়ণ মানুহৰ দৈনন্দিন জীৱনত আৰু আধ্যাত্মিক অভ্যাসত নিবিড়ভাৱে সম্পৃক্ত হৈ আছে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপত আলোকপাত কৰি শ্ৰীসিঙে কয় যে 2014ৰে পৰা ভাৰতে বিভিন্ন প্ৰত্যাহ্বান সফলতাৰে পাৰ কৰি আহিছে। কোভিড-19 মহামাৰী আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা যুদ্ধসমূহে বহু দেশৰ উন্নয়নত বাধাৰ সৃষ্টি কৰিছে যদিও আমাৰ দেশে

0: সকলো ধৰণৰ প্ৰতিবন্ধকতা ওফৰাই আগুৱাই যোৱাত সফল হৈছে আৰু গোলকীয় প্ৰেক্ষাপটত নিজৰ স্থিতি সুদৃঢ় কৰিবলৈও সমৰ্থ হৈছে। শ্ৰীসিঙে লগতে অপাৰেচন সিন্দুৰকে ধৰি প্ৰতিৰক্ষা খণ্ডৰ সৈতে জড়িত বিভিন্ন সফলতাসমূহৰ বিষয়েও আলোচনা কৰে। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে। পুৱাৰে পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পূজা মণ্ডপসমূহত বিশ্বখনিকৰক আৰাধনাৰ বাবে জনসাধাৰণৰ ভিৰ পৰিলক্ষিত হয়। ৰাজ্যৰ বিভিন্ন কল কাৰখানা, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠান, ছপাশাল আদিত সমূহীয়াভাৱে পূজাৰ আয়োজন কৰাৰ লগতে ব্যক্তিগতভাৱেও বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হয়। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাম প্ৰসংগ, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হৈছে। বিত্ত মন্ত্ৰালয়ে আজিৰে পৰা নতুন দিল্লীত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ বাবে বিত্ত যোগান বিষয়ক দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিত্তমন্ত্ৰী আৰু বিত্ত সচিবসকলে এই সন্মিলনত ভাগ ল'ব। সন্মিলনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব। পৰিসংখ্যা কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ সচিব ডঃ সৌৰভ গাৰ্গে সন্মিলনত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰা ফলাফলৰ মূল্যায়নৰ বিষয়ে আলোকপাত কৰিব। একেদৰে ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিব এছ কৃষ্ণনে সুশাসনত নতুন যুগৰ প্ৰযুক্তিৰ ভূমিকাৰ বিষয়ে আলোচনা কৰিব। সন্মিলনত দেশৰ বিকাশৰ সৈতে জড়িত বিত্তীয় প্ৰত্যাহ্বান আৰু নীতিগত অগ্ৰাধিকাৰৰ বিষয়ে আলোচনা হ'ব বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। সন্মিলনৰ তিনিটা সত্ৰত স্থূল অৰ্থনীতি, কৃষি আৰু শক্তিখণ্ডৰ ৰূপান্তৰৰ বাবে বিত্ত যোগান ব্যৱস্থা সম্পৰ্কে বিশ্লেষণ কৰা হ'ব। জাপানৰ আইচি নাগোয়াত কাইলৈ হ'বলগীয়া এছিয়ান গেমছ 2026ৰ শুভাৰম্ভণি অনুষ্ঠানত দুবাৰকৈ অলিম্পিক পদক বিজেতা মনু ভাকেৰ আৰু শ্বটপুটাৰ তেজিন্দৰ পাল সিং টুৰে দেশৰ ধ্বজা বহন কৰিব। কাইলৈ আনুষ্ঠানিকভাৱে আৰম্ভ হ'বলগীয়া এছিয়ান গেমছৰ বিংশ সংস্কৰণত এইবাৰ দেশৰ হৈ 500ৰো অধিক এথলীটে 37বিধ খেলৰ শিতানত অংশগ্ৰহণ কৰিব। আঘাতৰ বাবে জেভেলিন থ্ৰ'ৰ প্ৰতিযোগিতাৰ পৰা নীৰজ চোপ্ৰাই নাম প্ৰত্যাহাৰ কৰিবলগীয়া হোৱাৰ পাছত ভাৰতীয় দলত 5গৰাকীকৈ অলিম্পিক পদক বিজেতা খেলুৱৈ আছে। পি ভি সিন্ধুৱে বেডমিণ্টন, মীৰাবাই চানুৱে ভাৰোত্তোলন, মনু ভাকেৰে শ্বুটিং, লাভলীনা বৰগোহাঁয়ে বক্সিং আৰু অমন চেহৰাৱতে মল্লযুঁজত ভাৰতক প্ৰতিনিধিত্ব কৰিব। ইপিনে জাপানৰ নিশিনত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলা ক্ৰিকেটত ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে আজি কোৱাৰ্টাৰ ফাইনেলত জাপানক 8 উইকেটত পৰাস্ত কৰে। ভাৰতে 58 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মাত্ৰ 5 অভাৰত 2টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ শেফালী বাৰ্মাই 40 ৰাণ আৰু ৰিচা ঘোষে 12 ৰাণ কৰি অপৰাজিত হৈ ৰয়। ইয়াৰ পূৰ্বে জাপানে প্ৰথমে বেট ধৰি 19 অভাৰ আৰু 5টা বলত 2টা উইকেট হেৰুৱাই মাত্ৰ 57 ৰাণহে কৰিবলৈ সমৰ্থ হৈছিল। ভাৰতৰ শ্ৰীচৰণীয়ে 4টা আৰু শেফালী বাৰ্মাই 2টা উইকেট দখল কৰে। অহা দেওবাৰে ভাৰতীয় দলটো বাংলাদেশৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিংশ ৰোজগাৰ মেলাত 51,000ৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছেমিকণ্ডাক্টৰ উদ্যোগৰ গোলকীয় প্ৰেক্ষাপটত ভাৰত অন্যতম বিশ্বাসী অংশীদাৰ ৰূপে উজলি উঠা বুলি মন্তব্য কৰিছে। বেংগালুৰুত আজি ৰাজহুৱা খণ্ড বিমান নিৰ্মাতা হিন্দুস্তান এৰোনটিক্স লিমিটেডে ভাৰতীয় বায়ুসেনা আৰু পৱন হংসক কেইবাখনো গুৰুত্বপূৰ্ণ বিমান আৰু হেলিকপ্টাৰ অৰ্পণ কৰে। আৰু এছিয়ান গেমছ 2026ৰ শুভাৰম্ভণি অনুষ্ঠানত কাইলৈ মনু ভাকেৰ আৰু তেজিন্দৰ পাল সিং টুৰে দেশৰ ধ্বজা বহন কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আকৌ শুনোৱা হওক অনুষ্ঠানটিৰ আৰম্ভণিতেই দীপেন বৰুৱাৰ কণ্ঠৰ এই গীতটি।

সেয়া আছিল অনিমা চৌধুৰীৰ কণ্ঠৰ গীত। অনুষ্ঠানত এইবাৰ শুনোৱা হওক মনীষা হাজৰিকাৰ কণ্ঠৰ এই গীতটি।

0: পুনৰ জনম আছে বা নাই নাজানো কি সন্ধি জীয়াই থকা তাতে কিহৰণ মৃত্যু মানি সি পুনৰ জনম আছে বা নাই নাজানো কি সন্ধি মাথ পণ আছে ৰক্ত বীজৰ সংঘাতে নানে ভাগত মাথ পণ আছে ৰক্ত বীজৰ সংঘাতে নানে ভাগত অলপ হাঁহি অলপ বুজি অলপ নুবুজা দাৱত অলপ হাঁহি অলপ বুজি অলপ নুবুজা দাৱত অলপ হাঁহি অলপ বুজি অলপ নুবুজা দাৱত
1: মনীষা হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানৰ শেষত মমতা বৰঠাকুৰৰ কণ্ঠৰ এই গীতটি।

মমতা বৰঠাকুৰৰ কণ্ঠৰ গীতটি শুনিলে। আকৌ শুনোৱা হওক, অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

সাধক সুন্দৰৰ এই অনুষ্ঠানটিত শ্ৰোতাসকলে শুনি আছে বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ কথা। সংগীতৰ ক্ষেত্ৰখনলৈ তেখেত কিদৰে আহিল, তেখেতৰ সংগীত জীৱনত যিসকল ব্যক্তিৰ অৰিহণা আছে সেইসকলৰ বিষয়ে, তেখেতৰ পৰিয়ালটোৰ বিষয়ে, এই সকলো কথা জানিবলৈ দেওবাৰে দিনৰ 10 বজাত আৰু মঙলবাৰে নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানটিত বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্যৰ সৈতে হোৱা কথোপকথনৰ তৃতীয় খণ্ড।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পূবালীৰ সুৰত আজি নিবেদন কৰিছো ফুৰপান কুমাৰ ৰাভাৰ কণ্ঠৰ ৰাভা গীত।

পূবালীৰ সুৰত ইমানপৰে দুটি ৰাভা গীত শুনিলে ফুৰপান কুমাৰ ৰাভাৰ কণ্ঠত। মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আৰম্ভ কৰিছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী দীতিমণি বৰুৱা। শিল্পীৰ কণ্ঠত পুনতেই শুনক মনোৰঞ্জন বৰুৱা ৰচিত এই গীতটি।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা। অনুষ্ঠানৰ শেষত দীতিমণি বৰুৱাৰ কণ্ঠত শুনাবলৈ লৈছো সূৰ্য কুমাৰ ৰাজা ৰচিত এটি গীত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিশা 8 বজাৰ মুখ্য বাতৰি। নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। বিশ্বৰ আগশাৰীৰ উদ্যোগপতিসকলক অসমত বিনিয়োগ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 25 বছৰীয়া জনসেৱাৰ যাত্ৰাক উদযাপন কৰাৰ উদ্দেশ্যে দেশজুৰি সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। দুদিনীয়া ভ্ৰমণসূচীৰে বৰাক উপত্যকালৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি শ্ৰীভূমি জিলাত নিচামুক্ত ভাৰতৰ কাৰ্যসূচীত অংশ লয়। জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে ৰাজ্যজুৰি কালিৰে পৰা 3 দিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন কৰা হৈছে। আজি বিশ্ব বাঁহ দিৱস। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এটা বাৰ্তাযোগে অসম বাঁহ উদ্যোগৰ অপাৰ সম্ভাৱনাৰ স্বীকৃতি দিবলৈ আহ্বান জনাইছে। ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰে আজি কোচবিহাৰৰ শ্ৰী শ্ৰী মধুপুৰ ধাম সত্ৰ দৰ্শন কৰে। চিৰাং জিলাৰ আইনৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত জিলাখনৰ কেইবাখনো গাঁও প্লাৱিত হৈছে। বানৰ ফলত জিলাখনৰ চিদলি ৰাজহ চক্ৰৰ অন্তৰ্গত গৰুভাষা অঞ্চলৰ আমিনপাৰা, গড়সিংপাৰা আৰু ঠাইগেৰেগুৰিকে ধৰি কেইবাখনো গাঁও জলমগ্ন হৈছে। কাৰিকৰী বিদ্যাৰ অধিষ্ঠাতা বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে। আৰু জাপানৰ নিশিনত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলা ক্ৰিকেটত ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে আজি কোৱাৰ্টাৰ ফাইনেলত জাপানক 8 উইকেটত পৰাস্ত কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 বজাত শুনিব।

আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পাঞ্চুৰ।

0: ফুকন দদাইদেউ, ভাল ভাল শব্দ জোৰা লগাই কোৱা আপোনাৰ কথাবোৰ শুনিবলৈ ভাল, কিন্তু ইয়াৰ ভিতৰতে আপোনালোকৰ সেই পাৰ্টিৰ বুদ্ধি লুকাই আছে। বিদেশী মানুহ যিমান আহিব সিমানেই কংগ্ৰেছী হ'ব, পাছে সেই কথা নেচেল। চলা গাঁৱৰ বামুণ নেপালী সোপাই কমিউনিষ্ট হৈছে, এই সিহঁতে নিজে হাল নেবায়, সেইকাৰণে বছৰি নেপাললৈ গৈ এজাকমান তলজাতৰ নেপালী লৈ আহি আমাৰ ইয়াত এৰি দিয়ে। তাৰে কিছুমানে সিহঁতৰ খেতি খোলা কৰে, সেই কঁকালত খুকুৰি বান্ধি সিহঁতক পহৰা দিয়ে। সেই এজাকে সেই ৰিজাৰ্ভত সোমাই কাঠ কাটি ধুমাং বাং কৰিছে, ইফালে সেই চৰকাৰী মাটি দখল কৰি বহি লৈ খেতি কৰিছে। আমাৰ এই গৰু ছাগলী এটাই এনে দখলী মাটিৰ মুখ দিলেই সিহঁতে হুংকাৰ তুলি খেদি আহে। এতিয়া আমাৰ গৰু ম'হ চৰোৱা পথাৰো নাইকিয়া হ'ল। চুলেফা গোহাঁই দদাইদেউ, এই আপোনাক কথা এটা সুধোঁ, সিহঁতৰ দেশত সিহঁত ডাল দৰিদ্ৰই হৈছে যদি তাত ৰজাৰ বিৰুদ্ধে যুঁজ দিবলৈ আপোনালোকৰ কমিউনিষ্ট পাৰ্টি নাই নেকি? ইয়ালৈ আহি যে আমাৰ সেই বিৰুদ্ধে যুঁজিবলৈ আহে, আৰু আপোনালোক সকলোৱে দেখোন দেখিয়ে আছে, বাগানৰ সেই জাকে হাতে হাতে তীৰ ধনু লৈ এফালৰ পৰা চৰাই চিৰিকটি শহা শিয়াল মাৰি খাস্তাং কৰিছেহি আমাৰ গাঁৱত। সেই ডালৰ কেৰ্কেটুৱা এটাও ৰক্ষা নোপোৱা হ'ল। এক মাহত বোলে সিহঁতে সেই আখাইন যাত্ৰা কৰে, কৰহত সেই আমাৰ গাঁৱত সোমাই এনেকৈ পশুপক্ষী হত্যা কৰিলে, কিন্তু আমিও তহঁতক হত্যা কৰিম, কৈ দিলোঁ বাপেকে।
1: উত্তেজিত মানুহজনৰ মুখলৈ চাবলৈ কোনোৱে সাহ কৰা নাই। লেটকাবায়ন আৰু বাণেশ্বৰ মহন্তই এইবাৰ লোকনাথ ফুকনৰ মুখলৈ চাই কিবা এটা উত্তৰ বিচাৰিলে। চুলেফা গোহাঁয়ে টেবুলৰ পৰা আলোচনী এখন লৈ পাত লুটিয়াবলৈ ধৰিলে। লোকনাথ ফুকনে উত্তেজিত মানুহজনলৈ চাই এটা হাঁহি মাৰি তেওঁক শান্ত হ'বলৈ ক'লে।
2: ৰ'বা মানি, তোমাৰ আশংকা আচলতে সমূলক নহয়, কিন্তু যুক্তিতকৈও আবেগৰ ভৰ বেছি হৈছে, কথাটো আমি লক্ষ্য কৰিছোঁ। শুনা, এটা চুবুৰীৰ কুকুৰ আনটো চুবুৰীত সোমালে দুই পক্ষ কুকুৰে ভুকিবলৈ আৰম্ভ কৰে, কিয় জানানে তুমি? দুয়ো স্বজাতিয়ে দেখোন, তথাপি ভুকে, কাৰণ কুকুৰে ভাবে চাগৈ সিটো চুবুৰীৰ কুকুৰ এইটোত সোমালে সিহঁতৰ খাদ্যৰ অভাৱ হ'ব, কিন্তু মানুহটো কুকুৰ নহয় যে দেখিলেই ভুকিব লাগিব। মানুহক মানুহ হিচাপে গণ্য কৰা, দুখ সুখ সমানে ভগাই লোৱা, দেখিবা তুমিও সুখী হ'ব পাৰিছা, মই এনেকৈহে ভাবোঁ। তাতে আমাৰ হাতত কলা সংস্কৃতি সাহিত্য শিল্প সকলো আছে নহয়, পশুৰ নাই, খাদ্যৰ সমস্যাহে পশুকুলক হিংসুক হ'বলৈ বাধ্য কৰে। গোহাঁইদেউ, আপোনাৰ মত বা কি? মই কি ভাবিছোঁ জানে? ৰ'ব।
1: ফুকন এইবাৰ বহাৰ পৰা উঠি গৈ আলমাৰিটোৰ পৰা এখন বহী উলিয়াই আনিলে। তেওঁৰ ফালে সকলোৱে চালে। বহীখন টেবুলত থৈ ফুকনে আকৌ আৰম্ভ কৰিলে।
2: মিংগি মাহা তিলোৱা এইখন নাটক লিখিলোঁ। এইবাৰ আমাৰ যুগনীয়া দেওদিয়া প্ৰাইমেৰী স্কুলত নাটকখন অভিনয় কৰোৱাম। মিংগি মাহা তিলোৱা চৰিত্ৰটো ৰূপায়ণ কৰিব বগাই বিদ্ৰোহীয়ে। আন আন চৰিত্ৰত মানি বৰাহঁতো থাকিব। নেপালী ল'ৰা চানে আৰু দোলে হাৰমনিয়াম বজাব। গান গাব শংকৰ ঘাটোৱাৰ আৰু আমাৰ সেই বিষ্ণু চাচাই। শুনক গোহাঁইদেউ, আপোনাৰ সহযোগিতা লাগিব। বাণেশ্বৰ মহন্ত লেটকা বায়নদেউ থাকিব। মই ভাবোঁ সংস্কৃতিহে আমাৰ মাজৰ ভুল বুজা

বুজি ঈর্ষা হিংসা সকলো আঁতৰ কৰিব পাৰিব। মানি তুমি আৰু তোমালোক আজিৰে পৰা এইখন যুঁজৰ বাবে সাজু হোৱা।

0: সম্পূৰ্ণ দৃষ্টিশক্তি হেৰুৱাই পেলালে ৰঘু চবৰে, অন্ধ ৰঘু চবৰ। হাউতিকান গাঁওখন ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ পাছত নিকৰিৰ ফালে পুৰণা মথাউৰিতে জোৰাটাপলি মৰা ভগা বেৰ লগাই আঁৰ বেৰ দি চালি এখনৰ তলত তেওঁৰ পৰিয়ালটো কোনোমতে সোমাইছেগৈ। পৰিয়াল মানে নিজৰ পুতেক বোৱাৰীয়েক নাতি নাতিনীৰ সৈতেই এতিয়া বুঢ়াৰ সংসাৰ। নতুন ঘৰটো এটা ভগা বাকচৰ দৰে দেখা গৈছে। অন্ধ বুঢ়াই তাতে সোমাই থাকি মাজে মাজে গীত জুৰে। আজি বুঢ়াই কালকেতু আৰু ফুল্লৰাৰ কাহিনী গীত জুৰিছে। বুঢ়াৰ কণ্ঠ এতিয়াও সবল আৰু সুৰীয়া হৈ আছে। দিনটোৰ কাম শেষ কৰি সলিয়াই তাৰ গুৰুক দেখা কৰিবলৈ আহিছিল। সন্ধিয়া লাগিছে। নৈৰ পাৰৰ পৰা এতিয়াও নদীত শিল পেলোৱা আৰু গৰাখহাৰ মিশ্ৰিত শব্দ ভাঁহি আহিছে। মাজে মাজে কাম কৰা মানুহবোৰৰ চিঞৰ বাখৰো শুনা গৈছে। সলিয়া উৎসাহী, অফলা ভাগি অহা পানীৰ দৰে উচ্ছল জলতৰংগই তাৰ বুকুত উঠানমা কৰিছে।
1: ঐ বুঢ়া, চকুৰে নেদেখা হলি, এতিয়াও গানকে গাই থাকনে?
2: আৰে হলিয়া, আহ বেটা, আহ আহ।
1: বুঢ়া, তোৰ চকু যেতিয়াৰ পৰা জাপ খালে তেতিয়াৰ পৰাই মোৰ চকু মেল খাই গ'ল। ইমান দিনে মোৰ চকু জাপ খাই আছিল, মই কণা হৈ আছিলোঁ, এতিয়া তই কণা হৈ গ'লি, মোৰ চকু মেল খাই গ'ল।
2: হলিয়া, মোৰ চকু গ'ল, মই আৰু কোনোদিন দেশ দুনিয়া দেখা নাপাম। এই তোর ভাই বলি মোর লরা রেংটুক সাবি শিকাই বুঝাই লবি, মোর আর কোন আছে, রেংটুক রেংটুক তোকে সমজালো।
1: হব রঘুকাই, মানুষে কৈছে দিনকাল দিনে দিনে বেয়ার ফালে ঢাল খাইছে, আমার হলে ইতিহাসে দিন ভাললে আহিছে, ভাল কামানি রেংটু ভাল ধন ঘটিছে। ও বুড়া, তয় চকুরে নেদেখা হলি কি চাবি এতিয়া? নিকৰিঘাট, নৈকান, গোটেইখন টাউন চহৰ হোৱাদি হ'ল, সবফালে ইলেক্ট্ৰিকৰ পোহৰ, মেচিন বহুৱাই পোহৰ উলিয়াই লৈছে, গোটেই ৰাতিটো দিন যেন পোহৰ হৈ থাকে, সবফালে মানুহৰ দল দোপ হেণ্ডল দোপ, দিনে ৰাতিয়ে কাম চলিছে, ডাঙৰ ডাঙৰ মানুহ আহিছে গৈছে, ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বোলে বন্ধ কৰিবই, গাড়ীয়ে গাড়ীয়ে শিল অনাই আনি পেলাই আছে, কাঠৰ বুৰুজৰ খুঁটা পতাই পুতি আছে, সৰা গছৰ ডাল কাটি অনাই আনি আছে, ঠিকাদাৰে হিচাপ পুৰি নৈত পেলাই আছে, আমাৰ কাম দিনৰ ভাগত, ৰাতি পাৰ্কোপাইন নেপেলায়, নদীত পেলোৱা পাৰ্কোপাইনবোৰ সতে যেতিয়া দূৰলৈ উটুৱাই নিয়ে, তেতিয়াই মই আৰু ৰেংটো সাউতকৈ নদীত জাপ দি সাঁতুৰি গৈ সেইবোৰ ধৰি আনিব লাগে, তাৰ পাছত বামত তুলি জমা কৰিব লাগে, ঠিকাদাৰে সেইবোৰকে আমাৰ পৰা কিনি লয়, আমি দহটা বেচিলে পাঁচটাৰ দাম পাওঁ, ভাল কামানি ৰঘুকাই, আমাৰ বাহিৰে মানে মই আৰু ৰেংটোৰ বাহিৰে সেইটো কাম অইনে কৰিবই নোৱাৰে।
2: হলিয়া, চকুৰে নেদেখো মনেৰে মই সব দেখি আছো, কপাল বেয়া, সেইটো কাম ময়ো কৰিব পাৰিলোহেঁতেন।
1: ৰঘুকাই, বুজিছ, চুৰি ডকাইতি কৰি চহকী হ'ব নোৱাৰি, খেতি বাতি কৰিও লাভ নাই, চহকী হ'বলৈ হ'লে ধনী হ'বলৈ চালাকী কৰিব লাগে, মোৰ চকু এতিয়াহে মেল খাইছে, অলপ চালাকী কৰিলেই কেনেকৈ টকা আহে এতিয়াহে বুজিলোঁ ককাই, আগতে কতো কাম নাছিল, টকাও নাছিল, এতিয়া কাম ওলাইছে, টকাও আহিছে, কাম চলি থাকিলে ৰেংটো আৰু মই ধনী হৈ যাম, চাই থাকিবি। হে বাবা ব্ৰহ্মপুত্ৰ, তুমি আৰু খহুৱা, যিমান পাৰা সিমান খহাই থাকা, খহাই থাকা, এফালৰ পৰা ধাহি মুহি খহাই যোৱা।
2: এই দূৰ দূৰ বেটা, কি কথা কৰে, মাটি নাথাকিলে ক'ত থাকিবি, তোৰ এতিয়াও বুদ্ধি নহ'ল,
1: আগতনো ক'ত মাটি আছিল,

0: কম, 100 বাৰ কম। যদি নৈত পেলোৱা 100টা পাৰ্কুপাইন ধৰিলে 50টাৰ দাম পাওঁ, তেনে ব্ৰহ্মপুত্ৰক কোনে বেয়া বুলি ক'ব? বাঁহ কিনিব নালাগে, কাটি কুটি পাৰ্কুপাইন সাজিব নালাগে, খালি জাপ মাৰি ধৰি আনিলেই আধা দাম পায়। কি বেয়া, যিমানে খহাব সিমানে টকা। চা চা, মোৰ হাতত আজি এই মুঠি টকা। দূৰ বুঢ়া, তইতো চকুৰে নেদেখই, চাবি কেনেকৈ? চাওঁ চাওঁ, তোৰ হাতখন দেচোন, দে দে দে, অঁ পিটিকি চা, চা চা পিটিকি চা, কিমান টকা হা? কি দেখিলি, জীৱনত ইমান টকা কেতিয়াবা চুই পাইছিলি? তয়ো নাপালি, ময়ো পোৱা নাছিলোঁ, এতিয়া পাইছোঁ। সবেই ঘটিছে, ইঞ্জিনিয়াৰ, অফিচাৰ, কেৰেণী, মহৰী, দোকানী, নতুনকৈ অহা চোলাই মদাৰ বেপাৰী, সেই বিহাৰীটো, গাঁৱৰ কাম কৰা মানুহ, সবেই ঘটিছে। গৰ্মেণ্টৰ টকাৰ আকাল নাই, সৌৰা গছৰ ডাল পানীত পেলাই ব্ৰহ্মপুত্ৰ ভেটিব নোৱাৰে বুলি গৰ্মেণ্টে নাজানে নেকি? তথাপিতো পেলাই আছে, পেলাই থাকিব। টকা কমোৱাৰ খেল ঐ এইটো, বৰ মজাৰ খেল গোকাই, বৰ মজাৰ খেল। দে যাব পানীত, মুৰ্গী ফেটি সোঁত, সাঁতোৰ মেলি ধৰ পাৰ্কুপাইন গোট, বামলৈ তুলি ঠিকাদাৰক মাত, তাতেই কাপোৰ তাতেই ভাত, দুকুৰি ধৰিলে একুৰিৰ দাম, ডাকি বোলা ৰাম ৰাম ৰাম। কিবা বুজিলি ৰঘুকাই?
1: ৰিংটোৱে পাৰিছেনে?
2: প্ৰশ্নটো সুধিয়েই ৰঘু চবৰ কিবা এক অজান আশংকাত হাহাকাৰ কৰি উঠিল। হাত দুখনেৰে সমুখৰ শূন্যতাখিনিত কিবা খেপিয়াবলৈ ল'লে, মুখমণ্ডলে এক বিকৃত ৰূপ ল'বলৈ ধৰিলে। তেওঁৰ মানসপটত ভাঁহি উঠিল নৈৰ গৰাত পেলোৱা প্ৰকাণ্ড প্ৰকাণ্ড কিছুমান খহটা শিল, পৰ্কুপাইনৰ জোং, সৌৰা গছৰ ডাল, জেং জাবৰ, হুহুৱাই পাখোৱা পকনীয়া আৰু তলসুঁতীয়া ব্ৰহ্মপুত্ৰৰ মুগীফেটি সোঁতত নিজৰ প্ৰাণক তুচ্ছ কৰি কেইটামান টকাৰ বাবে থিয় গৰাৰ পৰা জাপ মাৰি দিয়া ৰেংটোৰ মুখচ্ছবি। আতংকত এক প্ৰাণতাকি চিঞৰ মাৰিলে ৰঘু চবৰে, ৰেংটো! চাকিৰ পোহৰত ৰঘু চবৰৰ এনে অপ্ৰত্যাশিত আচৰণ দেখি হলীয়া কিছু সময় তলকা মাৰি ৰৈ গ'ল। তাৰ পাছত বুঢ়াৰ দুয়োখন হাত থাপ মাৰি ধৰি লাহে লাহে মূৰত হাত ফুৰাই কিছু শান্ত কৰিবলৈ যত্ন কৰিলে।
0: বুঢ়া, তই বলিয়া হলি, ৰেংটোৱে পাৰিছেনে? নোৱাৰিব কেলে, সি সৰু ল'ৰা নেকি? সি আজি পুৰা দিন কাম কৰি 12টা ধৰিলে, 6টাৰ দাম লগত লৈ আহিছে। বানপানী নুঠালৈকে কাম চলি থাকিব, আকৌ বানপানী যোৱাৰ পিছত খৰালি মাহতো কাম চলি থাকিব, আমি ধন ঘটিয়ে থাকিম।
3: এই গাঁৱৰ কথা ক, ক'ত কি হৈ আছে, গাঁৱৰ কথা ক।
0: দেউদিয়া গাঁও খতম, নামঘৰটোৰ টিনপাত খুলি ৰাইজে মণিকুটৰ সিংহাসন উঠাই নিছে। সিংহাসন আঁতোৱাৰ দিনা মণিকুটলৈ আঁঠুলৈ ৰাইজে গৰাখহনীয়া ইমানতে অন্ত পেলাব লাগে বুলি কাকুতি কৰিলে। বৰ আচৰিত কথা আৰু ঘুকাই, নামঘৰৰ পকা খুঁটা গৰাতে থিয় হৈ আছে, এতিয়ালৈকে খহোৱা নাই।
3: ধৰম আছে, এতিয়াও ধৰম আছে।
0: ৰামেশ্বৰ, কণ্টেকেলা, ৰমাকান্ত, মিঠাৰাম বাপু, কোলাই, তিলেশ্বৰ, মলুহঁতৰ এই মাটি বাৰীৰ চিন চাবেই নাই, যি যেনি পাৰিছে গৈছেগৈ। এতিয়া লোকনাথ ফুকনৰ গেজেপনি মৰা বাঁহনী কাঠনিতে নৈয়ে গোঁ গোঁৱনি তুলি গুৰুম গুৰুমকৈ গছবোৰ পেলাই আছে। গছত বাঁহ সজা চৰাইবোৰৰ চিঞৰ বাখৰ কোৰহাল ৰাতি শুনিবলগীয়া হৈছে। ফুকন দেউতা কোন ঘাঁহনিপাই ঢুকাল, পাছে শাৰী শাৰীকৈ ৰোৱা বাৰীখনৰ গছবোৰ দেখিলে মানুহজন সৌসৰীয়ে ৰৈ থকা যেনেই লাগে। বাৰীও বাৰী কম বাৰী নে, ইটো মাহৰ পিছত সিটো মাহত কিবা নহয় কিবা ফুলে জকমকাই থাকিবই। পলাশ, কাঞ্চন, বকুল, তগৰ, নাহৰ, ডালিম, সোণাৰু, ৰবাব, কৰবি, এজাৰ, হিজল, লেটেকু, পনিয়ল, যাতে যাতে কল, বিধে বিধে ফল। ফুকন দেউতাৰ মুৰিশালিখন খহোৱাৰ দিনা বোলে মাজৰাতি এহাল মতা তিৰোতাই কান্দি থকা সেইফালৰ ভালেমান মানুহে শুনিছিল। বাৰীখনলৈ চাগে মানুহজনৰ বৰ ধাতু আছিল। এতিয়া অৰুণৰ তামোলনিৰ পৰা ধৰি ঘৰৰ ভিতৰলৈকে দ দ ফাট মেলিছে, টিংঘৰ কপি আছে, দুই এদিনতে নিব।
3: আৰু কি দেখিছ হলিয়া, আৰু কি দেখিছ?
0: ঢেৰ কিবা কিবি, নৈ পাৰত তামোল পাণ বিড়ি চিগাৰেটৰ দোকান বহিছে, চাহ মিঠাইৰ দোকান বহিছে, নতুন বিহাৰীটোৱে কানাইঘাট বৰচাপৰিৰ পাছত আমাৰ এইফালেও তিনিজনী চেৰেপানে নেপালী তিৰোতা আনি নতুন নতুন চোলাই ভাটি খুলিছে। বাপৰে বাপ,

0: কি টকা তাৰ! মানুহটো দেখাত কোলা মোলা, কিন্তু অন্তৰখন চাফা। লাখ বুলিলেই 10-20 টকা এনেই দিয়ে। এতিয়া VCP মেচিন এটা ওলাইছে নহয়, বেটেৰীতে চলে। তেনেকুৱা এটা মেচিন আনি কণ পাই গোহালি ঘৰটো ভেটিকুটি লৈ সি তাতে ৰাতি ৰাতি ফিল্ম দেখুৱায়। ফিল্মো ফিল্ম, তয়ে ময়ে চোৱা তাহানি ডাকু মংগল সিং ফিল্ম নহয়। পুৰণা ফিল্ম চাবলৈ 2 টকা লাগে, এইবোৰ চাবলৈ গাই প্ৰতি 1.5 কোটি টকা লাগে।
1: হা, এই 1.5 কোটি টকা, এই কি ফিল্ম ৰে ইমান দাম!
0: অঁ, চবৰে পইচা হৈছে, চবৰে কাম কৰিছে, পইচা পাইছে। পইচা ফেক, তামাচা দেখো।
1: এনেকুৱা কি ফিল্ম ওলাল ৰে!
2: হলিয়াই ৰঘু চবৰৰ কাণত মুখ লগাই ফুচফুচাই কিবা এষাৰ ক'লে। শুনাৰ পাছত অপাৰ বিস্ময়ত বুঢ়াৰ ঘোলা চকু বহলাই মেল খাই গ'ল। সেই চকুৰ মাজৰ পৰা যেন এচেৰেঙা ৰঙীন পোহৰ বৃত্তাকাৰে ঘূৰি ঘূৰি সমগ্ৰ মুখমণ্ডল চানি ধৰিলে। তাৰ পাছত হোলা মুখ মেলি তেওঁ হাঁহিবলৈ ধৰিলে। কিবা এটা অপূৰ্ব অদ্ভুত ৰহস্যৰ সম্ভেদ দিব পৰাৰ গৰ্বত হলিয়াইও সেই হাঁহিত যোগ দিলে। হাঁহি দুয়োৰে প্ৰাণ খোলা হাঁহি।
1: আৰু আৰু কিবা দেখিছ নে হলিয়া?
0: ৰ এই কলেজত পঢ়া ল'ৰাকেইটা মানে ৰ কোন কোন আছিল, কোন কোন আছিল? অঁ, এটা এই পেপা বজোৱা মনেশ্বৰৰ পুতেক ৰাতুল, বগাই বিদ্ৰোহী সৰুটো পুতেক, মাধৱ গোঁসাইৰ পুতেক, আৰু এটা কোন আছিল জানো? ইহঁত আটাইকেইটা এদিন চুলাইৰ ভাটিত সোমাই বাচন বৰ্তন ভাঙি লণ্ড বন্ধ কৰি গোটেই সোপা চুলাই মত বগৰাই ঢালি গুচি গ'ল। চেৰ পানী তিৰোতাকেইজনী পলাই পত্ৰং দিলে। পাছদিনা পুলিচ আহিল, তিৰোতাকেইজনীয়ে ক'লে 4টা ল'ৰা আহি সিহঁতক বলৎকাৰ কৰিলে।
1: আৰে হলিয়া, কি হৈ গ'ল ৰে দেশ দুনিয়া, কি হৈ গ'ল!
0: ল'ৰাকেইটা কেইদিনমান কেনিবা লুকাই থাকি আকৌ এদিন ক'ৰবাৰ পৰা হুৰমূৰকৈ ওলাই আহি ৰাতি ফিল্ম দেখুৱা মানুহকেইটাক জপতিয়াই ধৰি কঁকালৰ পেটি খুলি উৰাই ঘূৰাই কোবালে, VCP মেচিনো ভাঙিলে। সিহঁতৰ মূৰ্তি দেখি ফিল্ম চোৱা আটাইবোৰ মানুহ ফৰি চিটিকা দিলে। পিছদিনা আকৌ পুলিচ আহিল, এইবাৰ 3টা ল'ৰাক হাত কেৰায়া লগাই থানালৈ লৈ গ'ল।
1: সিহঁত থানাতে আছে?
0: নাই, বিহাৰীটো ভাল মানুহ, তাৰ ইমান হানি হোৱাৰ পাছতো তাৰ নিজৰ মানুহ লগাই ল'ৰাকেইটাক জামিনত মোকলাই নোৱালে। নিজৰ ল'ৰাৰ নিচিনা ভাবি সিহঁতক মাফ কৰি দিছে, এতিয়া বোলে কেঁচু উঠাই লৈছে। এইবাৰ বোলে বিহাৰীটোৱে দুখীয়া ল'ৰা ছোৱালী 3টামানক কলেজত নাম লগোৱা বোলে পইচা তাৰ ফালৰ পৰাই দিব। বৰ হাত খোলা মানুহ সি। সি কয়ে বোলে অসমীয়া আদমী পলিটিক্স নাজানে, পলিটিক্স কি মই শিকাই দিম। সি এইবাৰ আমাৰ ইয়াৰ পৰা MLA উঠিব। উঠিবই, আমাৰবোৰ MLA ইমান দিন আমাক কি দিলেও ৰঘুকাই? দুখীয়ালৈ ঘূৰি কেনে চালে

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা ইংৰাজীত শুনিবলৈ পাব।
1: This is All India Radio, Guwahati. In India, over 700 plants are being used in Unami and Ayurveda system of medicines.

এতিয়া আৰম্ভ কৰিছোঁ অসমীয়া চিনেমা গীতৰ সমৃদ্ধ অনুষ্ঠান চিত্ৰগীত। আৰম্ভণিতে তুমি আহিবানে চিনেমাখনৰ এটি গীত জুবিন গাৰ্গৰ কণ্ঠত।

চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ বৰ্ণদী ভটিয়াই ছবিখনৰ জুবিন গাৰ্গ, অবিনাশ ভূঞা আৰু তৰালী শৰ্মাৰ কণ্ঠৰ এই গীতটি।

বৰ্ণদী ভটিয়াই ছবিখনৰ গীতটি শুনিলে। এবাৰ এয়া মিছন চাইনা ছবিখনৰ এটি গীত জুবিন গাৰ্গ আৰু জুবলি বৰুৱাৰ দ্বৈতকণ্ঠত।

0: চিত্ৰগীত অসমীয়া ছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰা মুঠ 25 প্ৰাৰ্থীৰ ভিতৰত 7 মনোনয়ন পত্ৰ নাকচ কৰা হৈছে। মনোনয়ন নাকচ হোৱা প্ৰাৰ্থীকেইজন হৈছে নিৰ্দলীয় শ্বাহ আলম, প্ৰণৱ কৌশিক, ৰাবুল হক, খলিল উদ্দিন, শামসুল আলম আৰু ছিকন্দৰ আলী তথা জয়প্ৰকাশ জনতা দলৰ পংকজ মৌৰ্য। প্ৰণৱ কৌশিকে আমানতৰ ধন জমা নকৰাৰ বাবে আৰু বাকীসকলে প্ৰপত্ৰ সম্পূৰ্ণ নকৰাৰ বাবে মনোনয়ন পত্ৰ নাকচ হোৱা বুলি ৰিটাৰ্ণিং বিষয়া তথা নগাঁও জিলা আয়ুক্ত আৰণ্যক শইকীয়াই এটা নিৰ্দেশত উল্লেখ কৰিছে। বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, AIUDFৰ বদৰুদ্দিন আজমলকে ধৰি মুঠ 17 প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বুলি ঘোষণা কৰা হয়। আনহাতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামৰ মনোনয়ন দলীয় নিষ্পত্তিহীন বিবাদৰ বাবে স্থগিত ৰখা হয়। বাতৰি লিখাৰ পৰলৈকে এই সন্দৰ্ভত জিলা প্ৰশাসনে কোনো সিদ্ধান্তত উপনীত হ'ব পৰা নাই আৰু তেওঁৰ মনোনয়ন পত্ৰ অমীমাংসিত হৈ ৰৈছে। কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। চিৰাং জিলাৰ আইনৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত জিলাখনৰ কেইবাখনো গাঁও প্লাৱিত হৈছে। বানৰ ফলত জিলাখনৰ চিদলি ৰাজচক্ৰৰ অন্তৰ্গত গৰুভাষা অঞ্চলৰ আমিনপাৰা, গৰসিংপাৰা আৰু ঠাইগেৰগুৰিকে ধৰি কেইবাখনো গাঁও জলমগ্ন হৈছে। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা নামি অহা পানীৰ ঢলে চম্পাৱতী নৈৰ জলপৃষ্ঠ বৃদ্ধি কৰাত নৈপৰীয়া বহু অঞ্চল প্লাৱিত হয়। অঞ্চলটোৰ কেইবাটাও পকীপথৰ ওপৰেৰে পানী বাগৰাত যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰে। জিলাখনত হঠাৎ হোৱা বানৰ খবৰ লাভ কৰা বিটিচিৰ কাৰ্যবাহী সদস্য জেমছ বসুমতাৰী, চিদলিৰ বিধায়ক পানীৰাম ব্ৰহ্ম, জিলা আয়ুক্ত গোকুল চন্দ্ৰ ব্ৰহ্মসহ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে পৰিস্থিতি পৰ্যবেক্ষণ কৰে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ তৎপৰতাত তাৎক্ষণিকভাৱে সাহায্য আৰু উদ্ধাৰমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়। বৰ্তমানলৈকে চিদলি ৰাজচক্ৰৰ 60 পৰিয়াল আৰু বেংকটল ৰাজচক্ৰৰ 204 পৰিয়ালক প্ৰয়োজনীয় সাহায্য প্ৰদান কৰা হৈছে। বানৰ ফলত আন্তঃগাঁথনি, কৃষি, শস্য, অন্যান্য সম্পত্তিৰ ক্ষয় ক্ষতি মূল্যায়ন কৰা হ'ব বুলি প্ৰশাসনে জনাইছে। অৱশ্যে বৰ্তমান নদীৰ জলস্তৰ ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে বুলি প্ৰশাসনৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে।

গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে প্ৰৱাসী অসমীয়া দেৱজ্যোতি হাজৰিকাৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আজি সম্পূৰ্ণ হয়। হাজৰিকাৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া শেষ হোৱাৰ পাছতে আন এজন প্ৰৱাসী অসমীয়া জিঅ লাংচাট নাৰ্জাৰী ফাষ্ট ট্ৰেক আদালতত হাজিৰ হয়। অৱশ্যে সময়ৰ অভাৱৰ বাবে নাৰ্জাৰীৰ সাক্ষ্য আৰু অভিযুক্ত পক্ষৰ অধিবক্তাৰ দ্বাৰা জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ নহল। সেই অনুসৰি কাইলৈ পুনৰ নাৰ্জাৰীক আদালতত উপস্থিত হবলৈ নিৰ্দেশ দিয়া হৈছে। আজি বিশ্ব বাঁহ দিৱস। পৰিৱেশ সংৰক্ষণ, অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত বাঁহৰ গুৰুত্ব সম্পৰ্কত সজাগ কৰাৰ বাবে প্ৰতিবছৰে 18 ছেপ্টেম্বৰৰ দিনটো বাঁহ দিৱস হিচাপে পালন কৰা হয়। 2009 চনত

0: আছিলে দেই, ঘোড়া গাড়ীত উঠি বশিষ্ঠলৈ গৈছিলোঁ। বশিষ্ঠত শিলগুটিৰ ৰাস্তাতে সেইটো গৈছিলোঁ। এই সন্ধ্যা ললিতা কান্তা দেখা মোৰ তেতিয়াই মোৰ সেই দ্বিতীয় তৃতীয় শ্ৰেণীৰ সেইটো মনত এতিয়াও আছে, পানী তিন্দ্ৰা। আৰু কামাখ্যালৈ যোৱা কথাটো মনত আছে, মই দৌৰি দৌৰি গৈছোঁ তেতিয়া কামাখ্যাত খোজকাঢ়ি যাব লাগে, কামাখ্যালৈ যোৱা কথাটো মনত আছে,
1: মেখেলাও যোৱা,
0: অঁ মেখেলাও যোৱা সেইখিনি। আৰু আছিলোঁ মোৰ এতিয়াও মনত আছে এই পাণবজাৰ, পিছতহে পাণবজাৰ বুলি জানিছোঁ আৰু, পাণবজাৰত হেপী লজ বুলি এখন হোটেল আছিলে, বৰঠাকুৰহঁতৰ হেৰিত, এনেকৈ পিছত পল্টন বজাৰত হোটেল পাতিলে। তাত মোৰ মনত আছে মোৰ জীৱনৰ এটা অভিজ্ঞতা, তাত পিতলৰ ছুইচবোৰ থাকে, ইলেক্ট্ৰিক ছুইচ ছুইচবোৰ, মই এনেকৈ এবাৰ ছুইচটো এনেকৈ দিওঁতে কেটিংকৈ মাৰি মোৰ হেৰি লাগি গ'ল, চিঞৰ মাৰি দিলোঁ। সেই বস্তুটো কি মানে, এইটো ইলেক্ট্ৰিচিটি নেকি মই নাজানো, এনেকৈ দিছিলোঁ। তাৰপিছৰ পৰা যেনিবা সেইটো এতিয়া মোৰ হেৰিয়ে মামী মায়াতে ক'লে এইটো নুচুবি এনেকৈ ক'লে, আৰু সেইটো এটা মনত আছে তেতিয়া,
1: মানে বিজুলী বাতিৰ প্ৰথম অভিজ্ঞতা,
0: প্ৰথম অভিজ্ঞতা, আঙুলিত মাৰিলে মই চিঞৰ মাৰি দিছোঁ এইটো, তাত মানে শ্বৰ্ট কোৱাত আছিলে, পিতলৰ আছিল দেই সেইবিলাক তেতিয়া। আৰু মোৰ বিশেষকৈ মানে ঘোঁৰা গাড়ীৰ কথা মনত আছে, পাণবজাৰখনৰ মাজেদি যোৱা এইখিনি কথা তেতিয়াৰ মনত। পিছত মই এই আহিলোঁ কটন কলেজত ল'বলৈ, নামভৰ্তি কৰিবলৈ, তে মই সেই ফেৰীখনেদি আহি আছোঁ, বিশাল ব্ৰহ্মপুত্ৰ, ধুনীয়া ধুনীয়া পাহাৰ, নীলা পাহাৰ, তেতিয়া পাহাৰবোৰত ঘৰ নাই, এতিয়াৰ দৰে যেতিয়া ঘৰ বহি আছে। কামাখ্যাখন দেখিছোঁ দূৰত, কোনোবাই কৈছে কামাখ্যা, এয়া কৈছে কোনোবাই হেৰি কি মন্দিৰ উমানন্দ, এতিয়া গৈ সিপাৰত মোৰ মামা হয় বয়সত সৰু, দুলাল বৰকটকী, বৰকটকী পৰিয়ালৰ এজন বৰকটকী, তেওঁ আগতে মোতকৈ এবছৰত, এবছৰ আগতে কৰিছে, ক্লাছ ফ'ৰত নাম লগাই দিলে, মই ক্লাছ থ্ৰীত নাম লগালোঁ, গতিকে সি মোতকৈ ছমাহ আঠমাহ বয়সত সৰু, মামা বুলি নামাতো, তেওঁ ৰৈ আছে তাত মোক নিবৰ কাৰণে। তাৰপিছত এখন ঠেলাত, তেতিয়া এইবোৰ ৰিক্সা টিক্সা নাই, তেতিয়াও ৰিক্সা হোৱা নাই, তেতিয়াও ৰিক্সা হোৱা নাই, ঠেলাত লৈ গৈ,
1: চনটো
0: 1948 1948 1948 চন, গৈ ৰাতিটো মই তেওঁৰ তাতে থাকিলোঁ, তেওঁৰ ৰুমটোত মোক দিলে, তেওঁ কোনোবা এটা কোঠাত শুলে। আৰু পিছদিনাখন তেতিয়াতো আৰু বিশেষ কথা নাই, আৰু ইণ্টাৰভিউ তিণ্টাৰভিউ কথা নাই, মোক লৈ গ'ল, চাৰ্টিফিকেট আছে দিলে, তাতেই মোক এডমিশ্যন দি দিলে। আহি পেলাই মোক ফ'ৰ্থ ব্লকত ছিট পালোঁ, থাৰ্ড মেছ ফ'ৰ্থ ব্লক, ফ'ৰ্থ ব্লকক এতিয়া বোধ কৰোঁ আনন্দৰাম বৰুৱা ছাত্ৰাবাস বুলি কোৱা হয়, তাত ছিট পালোঁ। এই যে প্ৰথম অভিজ্ঞতা, আৰু তেতিয়া হৈছে কি, মই এই সেই ব্ৰহ্মপুত্ৰৰ পৰা আহি থাকোঁতে সমগ্ৰত এটা প্ৰকাণ্ড ঘৰ দেখিছিলোঁ, জীৱনত প্ৰথম ডাঙৰ ঘৰ। এনেই তেজপুৰত আমি পকী দেখিছোঁ দুমহলা ঘৰ, সেইটো তিনিমহলা ঘৰ এটা, হালধীয়া ঘৰ এটা। তাৰপিছত জানিলোঁ যে সেইখিনি সময়ত সেইটোৱেই গুৱাহাটীৰ আটাইতকৈ বিগেষ্ট হাউচ, বিগেষ্ট বিল্ডিং, নহয় নহয় সেইটো অৰিয়েণ্টেল বিল্ডিং, অৰিয়েণ্টেল বিল্ডিং আছিলে, পিছত এতিয়া এল আই চিৰ লগত হেৰি হৈ গ'ল। এইবিলাক প্ৰথম দৰ্শনৰ অভিজ্ঞতা। এতিয়া মই আগতে যে এটা কথা কৈছিলোঁ, কিবা এটা কথা ক'ম বুলি, অভিজ্ঞতা, যাত্ৰাৰ অভিজ্ঞতা, প্ৰথম গুৱাহাটীলৈ অহাৰ যাত্ৰাৰ অভিজ্ঞতা, সেইটো শুনি ভাল পাব, সেইকাৰণে মই কৈছোঁ, কাৰণ আমি তেতিয়াৰ সময়ৰ কথা মাজে মাজে কৈ যাম বুলি ভাবিছোঁতো। তেতিয়া হেলেমৰ পৰা গুৱাহাটীলৈ আহিবলৈ দুদিন লাগিছিলে, এতিয়া হেলেমৰ পৰা ৰাতিপুৱা তাৰপৰা আহি ইয়াত কাম কৰি আকৌ গধূলা ঘৰ হেলেম পাই ঘূৰি যায়গৈ, তেতিয়া দুদিন লাগিছিলে হেলেমৰ পৰা গুৱাহাটী পাওঁতে। হেলেমৰ পৰা আহি তেজপুৰত মামাহঁতৰ তাত আছোঁ, ৰাতিটো থাকি পিছদিনাখন আকৌ গুৱাহাটীলৈ আহিছোঁ, বাছ দুখন চলে। হেলেমলৈ বোধ কৰোঁ লখিমপুৰৰ পৰা অহা বাছ এখনেই, আৰু তেজপুৰৰ পৰা দুখন বাছ চলে, এখন 7টা না 8টাত আহে, আহি পেলাই ইয়াত 3 বজাত পাইহি, আৰু পিছৰখন 11টা 12টাত আহে, সেইখন ৰাতি পাইহি, মানুহবোৰ তাতে উত্তৰ গুৱাহাটী থাকি যায়, আৰু কেতিয়াবা উত্তৰ গুৱাহাটী নাপায় মঙলদৈতে থাকি যায় দ্বিতীয়খন বাছ। আৰু তেতিয়া হৈছিলে কি, এই নৰ্থ ট্ৰাংক ৰোড বুলি কোৱা হয়, তেতিয়া নৰ্থ ট্ৰাংক ৰোডত দলং নাছিলে, ক'তো দলং নাছিলে, ডাঙৰ ডাঙৰ যিবোৰ নদী আছে নদীবিলাকত দলং নাছিলে, বুৰৈ, বৰগাং, ভৰলী, এইবিলাকত দলং নাছিলে, আমি ফেৰীৰে পাৰ হ'ব লাগে, সেইকাৰণে বহুত সময় লাগে, বাছখনো ফেৰীত তুলি দিয়ে, মানুহ ফেৰীত তুলি দিয়ে, গোটেই এইবিলাক ফেৰীত পাৰ হ'ব লাগে। আৰু বাছ যেতিয়া এখন হয়, এখন বাছত আহিব লাগে, পিছৰ

0: সেইখিনি মোৰ মনত আছে। বাছৰ ওপৰতো সমানে মানুহ, আজিকালি দেখিছোঁ ক'ৰবাত ক'ৰবাত বাছৰ ওপৰত সমানে মানুহ আহে আৰু কৰে কি, পুলিচে ধৰে অভাৰলোডিং আনিছে, এতিয়া থানাখনৰ আগতে নমাই দিয়ে। মই বাছৰ ওপৰত উঠিয়া মনত আছে কলেজলৈ পিছত দেই, থানাৰ কিছু আগতে নমাই দিয়ে, বাছখনে গৈ পেলাই এণ্ট্ৰি দিয়ে আৰু মানুহবোৰ থানাখিনিৰ কাষেদি খোজকাঢ়ি খোজকাঢ়ি গৈ আকৌ সিপাৰে বাছত উঠে। পুলিচে জানে সেইবোৰ মানুহ পেছেঞ্জাৰ, তথাপিও আগতে নিয়ম কৰিব লাগে কাৰণে এণ্ট্ৰি দিবৰ সময়ত বাছত হেৰি থাকে। এইবিলাক কিছুমান মানে কি ক'ম, স্নিপেটছ মানে মোৰ তেতিয়াৰ এতিয়া যাত্ৰাটো। এই যে আটাইতে শিলগুটিৰ ৰাস্তা, এতিয়া এতিয়াৰ পকা ৰাস্তা তেতিয়া হোৱাই নাই, সেইবিলাক বোধকৰ পকা ৰাস্তা হ'বলৈ আৰম্ভ কৰিছে 50s মাজমানৰ পৰাহে। আৰু তেতিয়া আমাৰ ৰাজ্যিক পৰিবহণ বিভাগ হোৱা নাছিলে, এইবিলাক যিবিলাক প্ৰাইভেট বাছ 2-4 আৰু শিলগুটিৰ ৰাস্তা, গোটেইটো শিলগুটিৰ ৰাস্তাত তাৰপৰা ইয়ালৈকে। এটা বিশেষ অভিজ্ঞতাৰ কথা কওঁ, বাৰিষা আমাৰ নানান সমস্যা হয়। বাৰিষা হৈছে কি, যেতিয়া আমি এই নৈবোৰ পাৰ হৈ আহিব লাগে, এই ভৰ বাৰিষা ঢল আহে। ঢল আহিলে এই আমি ধৰা মই আহি পেলাই বুৰৈ পাৰত ৰৈছোঁহি, দলংখন মানে নৈ পাৰ হ'ম আৰু ফেৰি আহিব, হঠাৎ ঢল আহিল। ঢলটো মানে তুমি বিশ্বাস নকৰিবা, তোমালোকে দেখা নাই বোধ কৰো তেনেকুৱা, এখন এখন যেন ৱাল এখন এখন বেৰ এখন যেন ওলাই আহি আছে, পানীৰ এখন বেৰ যেন এনেকৈ আহি আছে, বুজিছা নাই, প্ৰায় 6-7 ফুটৰ যেন পানীৰ বেৰ আহিছে। মানে আগদিনাখন ৰাতি যেতিয়া বৰষুণ হয় আৰু খুব কাষতেই হেৰিবিলাক ঘাট ঘাটবিলাক তেনেকৈ আহি পেলাই আৰু আমি গোটেই বহুত দূৰলৈ গুচি যাওঁ পাৰৰ পৰা, ৰুই থাকোঁ ঢল কেতিয়া পাৰ হ'ব, কেতিয়া পাৰ হ'ব, কেতিয়া পাৰ হ'ব, কেতিয়া ঢল কেতিয়া সাম কাটিব। এবাৰ মোৰ মনত আছে 3 আহিছোঁ, 2 আহি 3rd কোনো ৰকম পাৰ হৈছোঁ। 2 ৰাতিপুৱা সময়ত ঢল আহে আৰু বহি থাকোঁ গোটেই দিনটো, আৰু 3rd তেনেকৈ আহিছোঁ, তেনেকৈ বহুত হয়। এটা এইখিনিতে মোৰ মনত পৰিছে, বুৰৈ পাৰত তেনেকৈ সেই 2 যে আছিলোঁ বুলি কৈছোঁ, মোৰ 2 নাটক, এইবোৰ পিছত ঘটা ঘটনা, মই কলেজত পঢ়িবলৈ লোৱাৰ পিছৰ কথা গতিকে কৈছোঁ। 2 নাটক, ইপচেনৰ ডলছ হাউচ আৰু এনিমি উইথ দি পিপল, মই সেই বুৰৈ পাৰত বহি বহি পঢ়িছিলোঁ। সেই 2 ভিতৰত মিলাই পেলাই 3 ভিতৰত সেই 2 নাটক এতিয়া মোৰ, সেইকাৰণে বুৰৈৰ কথা মনলৈ আহিলে মোৰ সেই বুৰৈ পাৰত ইপচেনৰ ডলছ হাউচ আৰু এনিমি উইথ দি পিপল পঢ়াৰ মনত পৰে। যি হওক, এইদৰে আহিব লাগে তেতিয়াৰ দিনত। আকৌ আৰু ঘটনা হৈছে, এবাৰ মোৰ মনত আছে আহি উত্তৰ লখিমপুৰ কি উত্তৰ গুৱাহাটী পালোহি, যেতিয়া পালোহি দেৰি হ'ল বহুত, কিবা কাৰণ বাছ বেয়া হৈছিলে নেকি, আহিছে 4 বাজিল, ফেৰীটো 3 বজাত লাষ্ট ফেৰী গুচি আহে। কেতিয়াবা অলপমান হেৰি নদী ভালে থাকিলে গুটিয়া নাৱত বা মেচিন নাৱত পাৰ হৈছোঁ, কিন্তু সেইটোৱে বাৰিষা খুব বেছি হেৰি আছিলে, গতিকে সকলোৱে ক'লে এতিয়া 4 বাজিছে, সকলোৱে ক'লে এতিয়া আৰু গুটিয়া নাৱত যোৱাটো ঠিক নহ'ব, আমি উত্তৰ লখিমপুৰতে বাছতে শুই থাকিলোঁ, উত্তৰ গুৱাহাটীতে বাছতে শুই থাকিলোঁ। কেতিয়াবা এনেকুৱা মনত আছে আহিছোঁ, তাৰপৰা আহি পেলাই বাছ বেয়া হৈছে, 2nd বাছখনত আহিব লগা হ'ল, আহি পেলাই মংগলদৈ পালেহি, ক'লে তেতিয়া গৈ আমি ফেৰি নাপামগৈ, দেৰি হ'ব, মংগলদৈতে থাকি যাওঁ, গোটেই বাছ মানে মংগলদৈতে থাকিলোঁ। এইদৰে তেতিয়া, এইটো মই কৈছোঁ 1948 কথা, তেতিয়া আমি আমাৰ সেই তাৰপৰা লখিমপুৰৰ পৰা কথাটো ভাবিবই নাই, 3-4 লখিমপুৰৰ আৰু নদী আছে আৰু হেৰি আছে, সেইবিলাক আমাৰ হোমেন বৰগোহাঁইহঁতে জানে সেইবিলাক কথা, তেতিয়া দিনত হোমেন বৰগোহাঁইহঁত কেনেকৈ আহিছিলে ঢকুৱাখান লখিমপুৰৰ পৰা। গতিকে এই কথাখিনি এইকেনে ক'লোঁ যে তেতিয়া আমাৰ সেইটো পৰিস্থিতি তেনে এটা পৰ্যায়ৰ মাজেদি আমি কটন কলেজত পঢ়িবলৈ আহোঁ।
1: অৰুণদাই, কিন্তু সৰু প্ৰশ্ন এটা, আপুনি যেতিয়া ঘৰৰ পৰা আহিছিলে আপোনাৰ টোপোলা কি আছিলে?
0: টোপোলা, মোৰ টোপোলাটো তেজপুৰতেই, মই তাৰ আগতে তেজপুৰতে আছিলোঁতো, গতিকে বিচনাখন মোৰ তেজপুৰতে আছিলে। তাৰপৰা ট্ৰাংক এটা, কোলা ট্ৰাংক এটা আৰু তেজপুৰত আহি হুলদুল এটা কিনিলোঁ, হুলদুল আজিকালি চিনি নাপায়ব আজিকালি ল'ৰা ছোৱালীয়ে, হুলদুল এটা আৰু ট্ৰাংক এটা, এই দুটা।
1: তেতিয়া আপুনি ধুতি পিন্ধিছিল?
0: ধুতি, তেতিয়া আৰু ধুতি, মই আমি স্কুলত পঢ়োঁতে ধুতি আৰু হাফ পেণ্ট, পাইজামা পিন্ধা নাছিল তেতিয়া, আৰু জোতা পিন্ধা নাছিলোঁ। আমি স্কুললৈ যেতিয়া যাওঁ, মই আমি প্ৰথম জোতা পিন্ধিছোঁ হেৰি দি পেলাই, জোতা পিন্ধি মানে স্কুললৈ গৈছোঁ, এই মেট্ৰিকৰ ফৰ্ম ফিল আপ কৰিবলৈ যেতিয়া গৈছোঁ, আগদিনাখন ঠিক হ'লে আমি চব জোতা পিন্ধি আহিম, আমাৰ ৰবীন চৌধুৰী, হিমেন, এবিলাকে আমি জোতা পিন্ধি আহিছিলোঁ, ফর্ম ফিল আপ

0: ধন কটনত আহি তেতিয়া মই ধুতিয়ে পিন্ধিছিলোঁ ছেকেণ্ড ইয়াৰলৈকে মোৰ মনত আছে মই ভৱেন শইকীয়া ভৱেশ চৌধুৰী উপেন ভূঞা এই আমি চাৰিজনে ধুতি পিন্ধাত নাম আছিল আমাৰ বেটছৰ আমাৰ ওপৰৰবিলাকে চন্দ্ৰপ্ৰসাদ শইকীয়া বা আমাৰ দেৱ বৰুৱা এইবিলাকে দুয়োবোৰে পায়জামা পিন্ধিছিলে ধুতি পিন্ধা আৰু আছিলে কিন্তু আমাৰ বেটছৰ এই আমাৰ ফাৰ্ষ্ট ইয়েৰ বেটছৰ আমি কেইজন ধুতি পিন্ধা বৰ ষ্টাইল কৰি ধুতি পিন্ধা তেতিয়া আমাৰ কেইজনৰ নাম আছিলে কলেজত এইকেইজনে ধুনীয়া ধুতি পিন্ধে মই উপেন ভূঞা ভৱেন শইকীয়া আৰু ভৱেশ ঠাকুৰীয়া এইটো নাম আছিলে যি হওক তাত কলেজত মই হেৰিত নাম লগালোঁ আই এছ চি তেতিয়া ইণ্টাৰমিডিয়েট ছায়েন্স বুলি কয় আজিকালি দৰে পি ইউ বা এইবিলাক নহয় আই এছ চি বুলি কৈছিলে ছায়েন্সত যেতিয়া ফাৰ্ষ্ট ডিভিজনত পাছ কৰিলে ছায়েন্সত নাম লগাই লাগিবই এতিয়াও আছে গতিকে ছায়েন্সত নাম লগাই দিলে লগাই পেলাই ইণ্টাৰমিডিয়েট ছায়েন্স পঢ়িলোঁ পঢ়ি ছায়েন্সত মই বৰ ৰস পোৱা নাছিলোঁ ছায়েন্সখিনি বিষয়খিনি পঢ়িছিলোঁ কোনো ৰকম কিন্তু বাকী এইবোৰ হিষ্ট্ৰী টিষ্ট্ৰী তাৰ মাজতে সেইবিলাকহে পঢ়িছিলোঁ মই তাৰ মাজতে এইটো পৰীক্ষাটো দিলোঁ ছেকেণ্ড ডিভিজন দ্বিতীয় বিভাগত মই আই এছ চি পাছ কৰিলোঁ এতিয়া আই এছ চি পাছ কৰিলোঁ তাৰপিছত আকৌ কটনত নাম লগালোঁ তেতিয়া কিন্তু কটনত মই বি এড নাম লগালোঁ দেউতাই ডাক্তৰী পঢ়োৱাৰ চিন্তা কৰিছিলে আৰু দেউতাৰ মানে নিজৰো ডাক্তৰ হোৱাৰ এটা সময়ত সপোন আছিলে তেওঁৰ কেইবাজনো ডাক্তৰ বন্ধু আছিলে কলেজত ভুৱনেশ্বৰ বৰুৱা ডক্টৰ কনকেশ্বৰ বৰুৱা তেওঁৰ ভায়েক এইবিলাক ভুৱনেশ্বৰ বৰুৱা তেওঁলোকে ডাঙৰ আছিলে দাদা বুলি কিন্তু সেইবিলাকৰ লগত তেওঁৰ খুব বন্ধুত্ব আছিলে গতিকে মোক ডাক্তৰ পাতিম বুলি ভাবিছিলে কিন্তু আই এছ চি ছেকেণ্ড ডিভিজন পাছ কৰিলোঁ আৰু অৱশ্যে ন নম্বৰৰ কাৰণেই মই ফাৰ্ষ্ট ডিভিজন নাপালোঁ দেই 491 নে কিবা এটা পাইছিলোঁ তে যি হওক মই আৰ্টছত নাম লগালোঁ লগাই পেলাই পঢ়ি বি এ পঢ়িবলৈ আৰম্ভ কৰিলোঁ অনাৰ্ছ এডুকেশ্যন কিয় জানো ক'লে বেছি কষ্ট কৰিব নালাগে এডুকেশ্যনটো লোৱা এডুকেশ্যন
1: আৰু লগৰ
0: বিষয় বাকীকেইটা আছিল ইকনমিক্স আৰু অসমীয়া এইটো কি কয় অসমীয়া ছেকেণ্ড লেংগুৱেজ সহজ সহজে বি এ পাছ কৰাৰ তেতিয়া মই কলেজত কিবা কাৰণত মই বৰ পঢ়াৰখিনিৰ প্ৰতি মেট্ৰিকত যেনেকৈ খুব ছিৰিয়াছলি পঢ়িছিলোঁ কি কাৰণে এতিয়াও মই ভাবোঁ পঢ়া এই কলেজীয়া পঢ়াখিনিৰ কাৰণে মই বৰ বেছি গুৰুত্ব মানে যিমানখিনি ছিৰিয়াছ হ'ব লগা আছিলে মই নহৈছিলোঁ কিয় কাৰণে গুৱাহাটীত আহি এই পৰিৱেশতে পঢ়িলোঁ কাৰণে তাৰ বাহিৰে মই বাহিৰা এই কিতাপ পত্ৰ এইবিলাকত পঢ়াত মোৰ বেছি
1: মানে সেইটো আপুনি কি বুলি ভাবে আপোনাৰ বন্ধু মহলৰ কাৰণে
0: বন্ধুমহলবিলাকতো মোৰ বাকী প্ৰবোদ শৰ্মা ভৱেন শইকীয়া এইবিলাকতো ছিৰিয়াছলি পঢ়িছিলে কি এতিয়াও নাজানো মই কলেজীয়া যিখিনি পঢ়িব লাগে সেইখিনি খুব মই গুৰুত্ব সহকাৰে একানপতীয়াকৈ পঢ়াৰ প্ৰতি মই তিমান নিষ্ঠাবান নাছিলোঁ
1: প্ৰেমত পঢ়িছিল নেকি তেতিয়া
0: প্ৰেমত তেতিয়া পঢ়া নাই প্ৰেমত তেতিয়া সেইখিনি প্ৰেমত পঢ়িব বয়স হৈছে অৱশ্যে আজিকালি হিচাপত তেতিয়া চাওঁ আৰু ছোৱালী ভাল লাগে চাই আমাৰ দিনত ল'ৰা ছোৱালী লগ লাগিব নোৱাৰে নহয় তুমি জানা নাজানা আমি যেতিয়া হেৰিত যাওঁ ক্লাছত বহোঁ এই ছোৱালীসকলৰ কাৰণে এখন বেলেগ দুখন এইপিনে থাকে আৰু আমি এইপিনে বহোঁ তোমালোকৰ দিনতো তেনেকুৱা আছিলে নেকি এতিয়া নাই বোধকৰণ এতিয়া গতিকে বহোঁ আৰু তেওঁলোক বাহিৰত ৰৈ থাকে হেৰি অহালৈকে টিচাৰ অহালৈকে প্ৰফেচাৰৰ লগে লগে আহি সোমাহি আৰু আমি এইপিনে থাকোঁ গতিকে আমাৰ কোনোবা দুই এজনে চকুটোকো হেৰি কৰে আৰু কিন্তু তেওঁলোকো বৰ একেবাৰে সাংঘাতিক একেবাৰে কম্পাৰ্টমেণ্টত থাকে আমিও তেনেকৈ অতি বেছি আমাৰ দুই এজনে এনে খালি জোকাই দিয়ে এইফালে কাষেদি পাৰ হৈ যদি কিবা এটা
1: মতামত
0: দিয়ে দি পেলাই ফান কৰে অকণমান তেনেকুৱা তেনেকৈ আছিলে তাৰ মাজতে আমাৰ দুই এজন ভালকৈ প্ৰেমত পৰিছিলে দুই একৰ তেতিয়ালৈকে নহয় সেই আৰতিৰ লগত মোৰ সম্পৰ্কটো পিছত যথেষ্টখিনি পিছত হৈছিলে কলেজৰ দিনত মোৰ তেনেকৈ প্ৰেমত পৰাৰ কথা হোৱা নাছিলে মনটো প্ৰেমিক হয়তো তেতিয়াই প্ৰেমিক মন এটা গঢ় লৈছিলে এইবোৰ কিতাপ পত্ৰ পঢ়ি পেলাই কিন্তু প্ৰেম বোলা কথাটো তেতিয়া মোৰ খুব সজীৱভাৱে মনত বিকশিত হোৱা নাছিলে প্ৰেমৰ কিতাপ পঢ়িছিলোঁ তেতিয়াই এইবোৰ শ্ৰেষ্ঠ কিতাপ মই ধৰা শিশিৰ কবি

0: মোৰ জীৱনত ভাবোঁ প্ৰেমৰ কিতাপ হৈছে, প্ৰেমৰ প্ৰকৃত প্ৰেমৰ স্বৰূপ বুলি যদি কোৱা হয়, ৰবি ঠাকুৰৰ শেষৰ কবিতা এখন অন্যতম প্ৰেমৰ কাহিনী সেইটো। তাৰপিছতো এইটো পিছত পঢ়িছোঁ, এই অলপ কিছুদিন আগতে এইখন পঢ়িলোঁ, লাভ ইন দি টাইম অফ কলেৰা, অপূৰ্ব প্ৰেমৰ কিতাপ। আগতেও পঢ়িছোঁ কিবা কিবি আছে বহুত, এতিয়া মনত নপৰে।
1: এই দিশটোলৈ আমি ক্ৰমান্বয়ে আকৌ পিছত আগবাঢ়িম। এতিয়া এটা কথা জানো, আপুনি যিটো ক'লে যে আপুনি ছিৰিয়াছ নাছিলে, কিন্তু আপুনি কলেজত দুটা বছৰ নষ্ট কৰিছে, এটা হ'ল ডিছকলেজিয়েট হোৱা আৰু এটা আপোনাৰ অসুস্থতা।
0: সেইটো সেই আই চিত যি যিবাৰ দিছিলোঁ, মই ছেকেণ্ড ইয়াৰ দিছিলোঁ, সেইবাৰ মোৰ জণ্ডিচ হ'ল, তাৰপিছতে জিয়া দিয়া হ'ল, সেইবোৰ বেমাৰত এতিয়া খুব ভাল চিকিৎসা আছে। আমাৰ কণ কলেজৰ সন্মুখতে এখন ডিছপেঞ্চেৰী আছে, টেমি যিমানে যি দিব লাগে, যি কৰিব লাগে, তেওঁৰ পৰামৰ্শমতে মতে হয়। সেইবোৰ তেনেকৈ গৈ মই যি মোৰ আই এছ চিত মনত আছে, মই ইংলিছৰ পৰীক্ষা মোৰ একেবাৰে নাকৰ পৰা হোৱাকৈ তেজ পৰি গ'লো, একেবাৰে লিখা হেৰিতে পৰি গ'লোঁ। মই সেই আই এছ চি পিছৰ কেইটা পৰীক্ষা দিব নোৱাৰিলোঁ, সেইকাৰণে মোৰ কলেজত কণ কলেজত বন্ধু ধেৰ, বন্ধু মানে বেটছ বাইজ বেটছ, হয়তো ধৰা মোৰ দুটা এইখিনি ফাৰ্ষ্ট বেটছতো আমাৰ এইখিনি আছে, ভৱেন শইকীয়া, নিৰ্মল বৰা বৰদলৈ, লক্ষ্মীনন্দন বৰা, এইবোৰ ফাৰ্ষ্ট বেটছৰ। ছেকেণ্ড বেটছৰ আমাৰ ভূমেন বৰগোহাঁই, তাৰপিছতে আৰু আছে এতিয়া সেই ছেকেণ্ড বেটছৰ এইবোৰ, আকৌ কুৰদা ভট্টাচাৰ্য আহিল পিছত, এনেকৈ। গতিকে মোৰ এনেই কটন কলেজত চাৰি বছৰৰ জীৱনকালত যিখিনি বন্ধু হয়, মই ছবছৰ পালোঁ নহয়, সেইকাৰণে কটন কলেজীয়া বন্ধু মোৰ ঢেৰ, মানে মনৰ বন্ধু ঢেৰ পিছলৈ। গতিকে সেই বছৰ মোৰ যেনেকৈ গ'ল, আৰু ডিছকলেজিয়েট থকা কথাটো তুমি ক'ত গম পালা?
1: জানো, খবৰলৈ পেলাই আপোনাক কৈছোঁ।
0: সেইটো বৰ বৰ আনন্দদায়ক কথা, সেইটো আমি এটা খেলা খেলিছিলোঁ। এতিয়া হ'ল কি, সময় ল'ব কিন্তু, ফ'ৰ্থ ইয়াৰত আমি মই আৰু আমি দুজন হেৰিলৈ যাব লগা হ'ল। আমি তেতিয়া এটা ছ'চিয়েলিষ্ট হোৱাৰ এটা আমাৰ মনত এটা ধাউতি হৈছিলে, হেম বৰুৱা, তাৰপিছতে লক্ষ্য চৌধুৰী, এইবিলাকৰ লগত পাণবজাৰত গৈ, সেইবিলাকৰ লগত দিলীপ হাজৰিকা তেতিয়া আমাৰ লগত আছিলে, এইবিলাকৰ লগত লগ লাগি এটা আমাৰ কিবা ছ'চিয়েলিষ্ট হোৱাৰ, তাৰ আগতেই আচলতে এটা কথা তোমাক মই কৈ থওঁ, আমি মানে মোৰ লগতে আৰু হয়তো মোৰ কথাই কৈছোঁ, মই তোমাক যোৱাবাৰ কৈছিলোঁ নেকি যে চতিয়াত থাকোঁতেই এই যে এটা বিশেষকৈ কেশৱ মহন্ত, এই বীৰেণ বৰকটকী, এওঁলোক তেতিয়াই ক্লাছ নাইন টেনৰ ছাত্ৰ, কিন্তু তেওঁলোকে ভেৰি পলিটিকেলি তেওঁলোকে মানে তেওঁলোকৰ এটা মানসিক এটা তেওঁলোকৰ প্ৰভাৱ পৰিছিলে বহুত, তেওঁলোকে বিভিন্ন দিশত আগবাঢ়ি গ'ল, বিভিন্ন পলিটিকেল ইডিঅ'লজিত তেওঁলোকে আগবাঢ়ি গ'ল। মোৰ মনতো তেনেকুৱা এটা পলিটিকেল ৰাজনৈতিক মনৰ ৰাজনীতিৰ প্ৰতি অকণমান যেন ভাল অকণমান আকৰ্ষণ তেতিয়াৰ পৰা আছিলে। সেইদৰে খুব গভীৰতালৈ গৈ নহয়, এতিয়া কলেজত পঢ়োঁতেও তেনেকৈ প্ৰথমতে আমি সেই তেতিয়া ইউথ কংগ্ৰেছ নাছিলে, সেইটো ইণ্ডিয়ান কংগ্ৰেছৰ এটা যুৱ কংগ্ৰেছ এটা আছিলে, ইউথ কংগ্ৰেছ নে কি আছিলে পাহৰিলো, নলবাৰীত অধিৱেশন হৈছিলে, আমি গৈছিলোঁ। তাৰপৰা কংগ্ৰেছৰ পৰা যেনেকৈ ছ'চিয়েলিষ্ট পাৰ্টিটো ফালি আহিল, আমিও তেনেকৈ হৰ্ষ গোস্বামী তেনেকৈ ধৰি পেলাই আমি সেইটো হেৰিলৈ আহিলোঁ। এতিয়া আমি এটা যেনেকৈ কমিউনিষ্ট পাৰ্টিৰ আই পি টিয়ে, তেতিয়া ছ'চিয়েলিষ্ট পাৰ্টিৰে এটা কালচাৰেল গ্ৰুপ খুলিব লাগে, আমি নৱসংঘ নাম দি পেলাই, নৱকৃষ্টি সংঘ বুলি এটা নাম দি পেলাই সংঘ খুলিলোঁ, মই, সদা শইকীয়া, দিলীপ হাজৰিকা, আৰু আমাৰ হেৰি আছিলে ধীৰেণ বৰুৱা আছিলে, এতিয়া যে ধীৰেণ বৰুৱা, এইবিলাক কৰি মই আৰু সদা শইকীয়া বোধ কৰোঁ ছেক্ৰেটেৰী আছিলোঁ এনেকুৱা। তে সেইখিনি সময়ত এলাহাবাদত হেৰি হ'ল, অল ইণ্ডিয়া ছ'চিয়েলিষ্ট পাৰ্টি কনফাৰেঞ্চ হ'ল। তেতিয়া হেৰি আমাৰ বিপিন পাল দাস, তাৰ জেনেৰেল ছেক্ৰেটেৰী, অল ইণ্ডিয়া কনফাৰেঞ্চৰ জেনেৰেল ছেক্ৰেটেৰী, এলাহাবাদত কনফাৰেঞ্চ, আৰু বিপিন দাক আমি পাওঁ ইয়াত তেতিয়া, আমি নৱ সংস্কৃতি সংঘৰ এটা গ্ৰুপ আমি এলাহাবাদলৈ যাম। তো আমি গ'লোঁ তাত, সেইখিনি ডিটেইল নকওঁ আৰু, এলাহাবাদত গৈ আমাৰ কি অভিজ্ঞতা হ'ল, বিভিন্ন আছে কি ষ্টলৱাৰ্ডবিলাকত, বিৰাট বিৰাট পাৰ্চনেলিটিবিলাকক তাত লগ পালোঁ, ছ'চিয়েলিষ্ট পাৰ্টিৰ কৃপালানী, অশোক মেহতা, তাৰপিছতে বন্ধু দণ্ডাৱতী, তাৰপিছতে এগৰাকী মহিলা এগৰাকী, এইবিলাক

0: তেতিয়া লগ পাইছিলোঁ তেওঁলোকক। আৰু তাত দেখিছিলোঁ যে বিপিন দাৰ কি এটা সকলোৰে লগতে কি পপুলাৰ, তেওঁ কিমান তেওঁ জনপ্ৰিয়, সকলোৱে কেনেকৈ তেওঁক বিচাৰে আৰু তেওঁ কি ক'ব পাৰে, হিন্দী ইংলিছ নে ক'ব পাৰে। তেজীয়ক সেই সময়ত তেওঁলোকে যে এলাহাবাদত যাব লাগে সেই মাহৰ যিটো মেচ ডিচ দিব লাগে, নিদি পেলাই 80 টকা লৈ পেলাই মই গুচি গ'লোঁ আৰু দেউতাই পঠিয়াইছিলে তেতিয়া এলাহাবাদলৈ যাম বুলি ক'লে 100 টকা নেকি, সেই মেচ ডিচ দিয়া নহ'ল। পিছৰ বছৰৰ পৰা পিছৰ মাহৰ পৰাতো মেচ ডিচটো ডিফিচিট হৈ গৈ আছে। আচ্ছা, মেচ ডিচ নিদিলে, হোষ্টেলত মেচ ডিচ নিদিলে মাহৰ শেষত, তেতিয়া আছিলে আমাৰ হেৰি দত্ত, আমাৰ হোষ্টেল ছুপাৰিণ্টেণ্ট আছিলে দত্ত, আচ্ছা যি হওক, তেওঁ এখন লিষ্ট পঠিয়াই দিয়ে হেৰিলে, এই কলেজৰ অফিচলৈ, আৰু কলেজৰ অফিচৰ পৰা সেই লিষ্টখন ক্লাছবিলাকলৈ পঠিয়াই দিয়ে। ক্লাছত সবেই নকৰে, কিন্তু এটা ডিপাৰ্টমেণ্টৰ এজন প্ৰফেচাৰে আমাৰ নামবোৰ নামাতে, দিগেন দত্ত, ইংলিছৰ প্ৰফেচাৰ দিগেন দত্ত, তেওঁ বৰ ষ্ট্ৰিক্ট, তেওঁ আমাৰ নাম নামাতে, আমি ক্লাছত বহি থাকোঁ আমাৰ ৰোল নাম্বাৰ নামাতে, গতিকে আমি আৰু কি হ'ব আৰু সেইবুলি 3-4 মাহমান আমাৰ তেনেকৈ মোৰ পিছুৱাই গৈ আছে, দেউতাই যদি পঠিয়াই আগৰ মাহৰ দিওঁ এনেকৈ, গতিকে প্ৰত্যেক মাহতে এইখন লিষ্ট কৰি থাকে। গতিকে যেতিয়া টেষ্ট দিয়া হ'ল, টেষ্ট দিলোঁ আমি, টেষ্ট দি পেলাই টেষ্ট দিয়াৰ পিছত ফৰ্ম ফিল আপ কৰিব লাগিব, টেষ্ট পাছ কৰিছোঁ, মোৰ অনাৰ্ছ আছিলে এডুকেশ্যনত, কৰ আছিলে, কৰে খুব যত্ন লৈছিলে মোৰ, এছ বি কৰ, তেওঁ তেতিয়া ভূপেন হাজৰিকাও আছিলে দেই, মই ভূপেন হাজৰিকা আমাৰ এদিন দুদিন ক্লাছ লৈছিলে এডুকেশ্যনত, তেওঁ হেৰি ইউনিভাৰ্চিটিৰ, তেতিয়া মানে এডুকেশ্যনৰ ক্লাছটো ইউনিভাৰ্চিটিয়ে ডাইৰেক্টলি কণ্ডাক্ট কৰিছিলে, কটন কলেজত নিজৰ হেৰি নাছিলে, এইটো ছাবজেক্ট নাছিলে, ইউনিভাৰ্চিটিয়ে এই দীঘলীপুখুৰী পাৰত তাত সেইটো কণ্ডাক্ট লৈছিলে ক্লাছটো, এদিন দুদিন ভূপেন হাজৰিকা ক্লাছ লোৱা মনত আছে। যি হওক, সেই হেৰিখন লিষ্টখন তেতিয়া আমি টেষ্টৰ ৰিজাল্ট ওলাইছে, টেষ্টৰ ৰিজাল্ট ওলোৱাৰ আগতেই এখন লিষ্ট ওলাল হেং কৰিলে, তাত মোৰ লগতে আৰু কেইজনমান, তেওঁলোকে অৱশ্যে মোৰ নিচিনা কাৰণত নাছিলে, তেওঁলোকে কি কাৰণে দিয়া নাছিলে নাজানো, ছোৱালী নাম বোলে নকওঁ দিয়া, তেনেকৈ কেইজনমানো তেওঁলোকৰ লিষ্টলৈ যে এওঁলোকক ডিছকোৱালিফাই কৰা হৈছে, কিন্তু মোৰ নামটো তাত নাই। তেতিয়া মই মই ভালে পাইছোঁ, তাৰ দুদিন নেকি কিন্তু ফৰ্ম ফিল আপ কৰিবলৈ যাম মই, তাৰপিছতে এওঁলোকতো হুলস্থুল আৰু ডিছকোৱালিফাইড হ'ল আৰু, মোৰ নামটো নাই তাত। তেতিয়া মই যেতিয়া ফৰ্ম ফিল আপ কৰিবলৈ যাওঁ, তেতিয়া এজনে আহি কোনোবাই ক'লে যে অৰুণ তোমাৰ তোমাৰ নামটো ওলাইছে তাত ডিছকোৱালিফাইড, মই ক'বলৈ আহি মই সৰ্বনা কি কাণ্ড হ'লগৈ কি, এই যে কলেজৰ যে এই আমাৰ যিকেইজন ডিছকোৱালিফাইড হৈছিলে তেওঁলোকে গৈ অফিচত হুলস্থুল কৰি দিলে যে আমাৰ একে কণ্ডিশ্যনত একে কাৰণতে এজনক ৰাখিছে, আমাক কিয় এই নিদিব, তেওঁলোকে ভাবিছিলে যে মোৰ নেজতে ধৰি বা মোৰ বাহুতে গইনা লৈ পেলাই তেওঁলোকে পাৰ হৈ যাব, তেওঁলোকে যিহেতু সহজ হ'ব, তেওঁ কথাটো কৈ দিলেই তেওঁকতো এতিয়া হেৰি কৰিব নোৱাৰে, গতিকে কিন্তু উল্টাটো হ'ল, হিৰণ্য ভূঞা প্ৰফেচাৰ আছিলে তেতিয়া, প্ৰিন্সিপাল আছিলে, সাংঘাতিক ষ্ট্ৰিক্ট, এই যেতিয়া অফিচত হুলস্থুলবোৰ কৰি দিলে সেইটো গৈ প্ৰিন্সিপালৰ কাণত পৰিল, প্ৰিন্সিপালে খবৰ ল'লে, খবৰ লওঁতে তেতিয়া হেৰিয়ে এই কথাটো কৈ দিলে, তেতিয়া আমি চালে, চাই পেলাই দেখিলে যে হয় ইংলিছ ডিপাৰ্টমেণ্টৰ এজন প্ৰফেচাৰ অৰুণ শৰ্মাক হেৰিখিনি দি থৈছে, পাৰ্চেণ্টেজ দি থৈছে, সেইটো ওলাই পৰিল, নামটো নকওঁ কোনজন প্ৰফেচাৰ, মোৰ খুব মৰমক খুব হেৰি আছিলে, পিছলৈও খুব তেওঁ
1: শৰ্মা বুলি ক'ম,
0: শৰ্মা, সেইটো শৰ্মালৈকে যাওঁ আৰু, শৰ্মা, তেওঁ চাকৰি যোৱা অৱস্থা আৰু প্ৰফেচাৰ বুলি খুব ভাল বুলি হিৰণ্যভূঞাই চাকৰি ৰাখিলে, মোক যে পাৰ্চেণ্ট দিয়ে কাৰণে মই পাৰ হৈ গ'লোঁ, কিন্তু তেতিয়া কিন্তু প্ৰিন্সিপালে হিৰণ্যভূঞাই নিজে গোটেইসোপা ৰঙা চিন্তি কাটি পেলালে পাৰ্চেণ্টেজবোৰ, কাটি পেলাই মোক ডিছকোৱালিফাই কৰি দিলে, গতিকে সেইটো বছৰ গ'ল তেনেকৈ আৰু, এনেই গ'ল। তাৰপিছতে পিছৰ বছৰ মই পঢ়িব লাগিব, দেউতাই কোনো ৰকমে মোক 80 টকা, তেতিয়া 80 টকা লাগে দেই মেচ ডিউচ, 80 টকা মেচ ডিউচেই নহয়, মেচ ডিচবোৰটো 40 টকা নে 35 টকা কিবা এটা, বাকী 80 টকাত গোটেই খৰচখিনি হৈ যায় মুঠতে, গতিকে দেউতাই আকৌ 80 টকা, মোৰ এটা গিল্ট হেৰি হ'ল যে দেউতাক আৰু মই হেৰি নিদিওঁ, দিগদাৰ নিদিওঁ, মই কিবা এটা কৰি পঢ়িম। তেতিয়া মই কটন আছাম ট্ৰিবিউনত মোৰ এজন শুভাকাংক্ষী, তেওঁ আছাম ট্ৰিবিউনত চাকৰি কৰিছিলে, তেওঁ ক'লে তুমি এতিয়া হোষ্টেলত থাকিব নালাগে আৰু আমাৰ লগতে থাকা, পিছত লাগিলে পিষ্ট অফিচত হোষ্টেললৈ যাবা, এইকেইদিন আমাৰ লগত থাকি ট্ৰিবিউনত প্ৰুফ ৰিডাৰৰ কাম কৰা, কৰি পেলাই এইবছৰ গুৱাহাটীতে তুমি থাকা।
1: অৰুণা, এতিয়া বি এ পাছ কৰা

0: আগলৈকে, সেইখিনি জীৱন জানিলো। ইয়াৰ পিছত আপোনাক আকৌ লগ পাম তাৰ পিছৰ পৰিক্ৰমাৰ বাবে।
1: ধন্যবাদ।
2: ইমান পৰে ঔপন্যাসিক নাট্যকাৰ অৰুণ শৰ্মাৰ অনাতাঁৰ আত্মজীৱনীৰ তৃতীয় খণ্ডটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে কমল শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অঞ্জুমা দাস মাহাতীৰ। এইলানি সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ একে সময়তে।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন।

0: আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। আজিৰ খণ্ডটিত আমি কণ্ঠশিল্পী তথা ডক্টৰ ভূপেন হাজৰিকাৰ ভাতৃবধূ মনীষা হাজৰিকাৰ সৈতে হোৱা কথোপকথনৰ দ্বিতীয় অংশ প্ৰচাৰ কৰিবলৈ লৈছোঁ। আগৰ খণ্ডটিত আমি কথা পাতিছিলোঁ ডক্টৰ ভূপেন হাজৰিকাই লিখা আৰু জয়ন্ত হাজৰিকাই সুৰ কৰি গোৱা, আৰু জয়ন্ত হাজৰিকাই সুৰ কৰা আৰু ভূপেন হাজৰিকাই গোৱা কিছু গীতৰ বিষয়ে, তেনে কিছু গীত আমি প্ৰচাৰ কৰিছিলোঁ। আজিও তেনেধৰণৰ কথাই পাতিম। ভূপেন হাজৰিকাই লিখা, জয়ন্ত হাজৰিকাই সুৰ কৰা, আৰু সেই গীত কেতিয়াবা জয়ন্ত হাজৰিকাই গোৱা আৰু আন কেতিয়াবা ভূপেন হাজৰিকাই গোৱা, আৰু সুৰৰ পাৰ্থক্য আৰু মিল, এই দুয়োটা কথাই। কাৰণ ডক্টৰ ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকা দুয়োজনে ককাই ভাই হ'লেও, একেখন ঘৰতে থাকিলেও, একেটা সুঁতিৰ পৰা উৎপন্ন হ'লেও তেওঁলোকৰ সংগীতৰ ধাৰা পৃথক। সেই কথা শ্ৰোতাই দুয়োজন শিল্পীৰে এটা এটা গীত শুনিলেই পৃথকে অনুভৱ কৰিব পাৰে। কিন্তু এনে কিছু গীত আছে যিবোৰ জয়ন্ত হাজৰিকাৰ বাবে সুৰ কৰোঁতে ভূপেন হাজৰিকা নিজৰ ধাৰাটোৰ পৰা বাহিৰ ওলাই আহিছে, আৰু জয়ন্ত হাজৰিকায়ো ককায়েকে অৰ্থাৎ ভূপেন হাজৰিকাই গাবলগীয়া গীত এটা যেতিয়া সুৰ কৰে, তেতিয়া ভূপেন হাজৰিকাৰ সুৰৰ ঠাঁচতে গীতটোৰ সুৰ কৰে। সেই ধৰণৰ বৈচিত্ৰ আমোদজনক কথা আছে। আমি মনীষা হাজৰিকাৰ সৈতে কথোপকথনৰ দ্বিতীয় অংশ আপোনালোকলৈ আগবঢ়াইছোঁ। বাইদেউ, আমি যোৱাবাৰ পাতি আছিলোঁ এখন গ্ৰামোফোন ৰেকৰ্ডৰ কথা, যিখনৰ এটা পিঠিত আছিল নিৰ্মলপ্ৰভা বৰদলৈ লিখা আৰু জয়ন্ত হাজৰিকাই সুৰ কৰা, ভূপেন হাজৰিকাই গাবলগা গীত মই বিচাৰিছোঁ হেজাৰ চকুত দীপ্ত সূৰ্য শিখা। সেই গীতটি ভূপেন হাজৰিকাই যিদৰে শব্দত জোৰ কৰি গায়, সেই ধৰণেৰে জয়ন্ত হাজৰিকাই সুৰ কৰা কথা আপুনি কৈছিল আৰু আমি গীতটি বজাইছিলোঁ। এতিয়া আমি ৰেকৰ্ডখনৰ সিটো পিঠিলৈ আহোঁ। আহক,
1: দুটা পিঠিত দুটা গান ৰেকৰ্ড হৈছে। এটা হ'ল তোমাৰ হেৰি, এই গানটো কিন্তু খুব কম গোৱা হয়, না যায়। ধুমুহাত মই থৈ যাওঁ মোৰ গতি, সুন্দৰ গান দেই, অতি সুন্দৰ মিঠা সুৰ, আৰু ঠিক জয়ন্ত হাজৰিকাৰ ধাচতে ভূপেন গাইছে। তুমি সুৰটো শুনিলে কমপ্লিটলি তুমি এইটো গান গম পাবা।
0: দুয়োটা কথা এনেকুৱা হয়, তাৰমানে যেতিয়া জয়ন্ত হাজৰিকাই ভূপেন হাজৰিকাৰ কাৰণে সুৰ কৰে কিছুমান গীত, তেতিয়া সি ভূপেন হাজৰিকাৰ সুৰৰ দৰেই কৰে
1: কৰে
0: আৰু কিছুমান গান ভায়েকৰ সুৰৰ মিঠাজটো
1: একেবাৰে
0: সেই মিঠা ধৰণেৰে ককায়েকে মানে ভূপেন হাজৰিকাই গাবলৈ চেষ্টা কৰে। ভাবিলে ভাল লগা
1: কথা।

0: আৰু সব ৰেকৰ্ডিঙত যায় তোমাৰ হেৰি এইচ এম বিৰ এইচ এম বি হিজ মাষ্টাৰ ভইচৰ ৰেকৰ্ডিং তেতিয়া বছৰি হয় বিহুত হয় পূজা সংক্ৰান্ত ইমান নহয় পূজাত ভূপেন বাংলা ৰেকৰ্ডবিলাক ওলাইছিলে কিন্তু হ'লে না তোমাৰ এই এই গানবিলাক যদি জীৱনে কান্দে নাই নাই বুলি কি মিঠা খুৰ কৰিছে ভূপেন দা হয়নে
1: যদি দুখতে
0: ধৰণীৰ ধূলি
1: অ নিৰাশা
0: খাবৰ ভাঙিব খোজে

তাৰপিছতে এইটো বিহু কুৰিয়া তুমি আজি জীৱন বুতলিবি হাঁহি হাঁহি আহ আজি মৰণ পাহৰিবি হাঁহি হাঁহি আহ এইটো ভূপেন দাৰ বাংলাটোতো মানে একদম তুমি বিশ্ববিখ্যাত গান বুলি ক'ব পাৰা। আৰু জীৱন খোজে পাবি ছুটে ছুটে আহ মই বাংলাদেশত গৈ পেলাই ৱৰ্কশ্বপ কৰিছো শিকাইছো এইটো গান শিকাইছো কেনেকুৱা পপুলাৰ গান এইটো কিন্তু অসমীয়াটো সেই মিঠা সুৰেৰে জন্তু হাজৰিকাই গালে।

0: আৰু এটা গান আছে খুব বেছি নুশুনে, মই আজিকালি ৱৰ্কশ্বপত শিকাওঁ, যা যা গৈ জীৱনৰ যোৱা দিনবোৰ, যা আমনি ন কৰিবি, এইটো জয়ন্ত হাজৰিকাৰ একদম সুৰৰ ষ্টাইল সেইটো।
1: কিন্তু সুৰটো কৈছে ভূপেন হাজৰিকা,
0: ভূপেন হাজৰিকা
1: বিশ্বাস নহয় কিন্তু,
0: বিশ্বাস নহয় একদম, তুমি চাবাচোন। জয়ন্ত হাজৰিকা মোৰ খুব দুখ লাগে, এই গানটো মই জয়ন্ত হাজৰিকা মুখত বিচাৰি পোৱা নাই জানা, আজিলৈকে মই পোৱা নাই। এই চিম্বি গান কিন্তু মই পিছত মই কৰোঁ তই গোৱাই থলোঁ, কাৰণ ইমান সুন্দৰ গান এটা ৰাইজে শুনা নাপাব, বেয়া লাগেতো।
1: এইটো ময়ূখ হাজৰিকাই গোৱাটোকে আমি অকণমান শ্ৰোতাসকলক বজাই শুনাওঁ।
0: একেবাৰে একেবাৰে শুনাই দিব পাৰা, শুনাই দিব।

0: আপুনি শুনি আছে আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, অনুষ্ঠানৰ আজিৰ অতিথি মনীষা হাজৰিকা। মনীষা হাজৰিকাই আমাৰ আগত কৈ আছে কেনেকৈ এখন গ্ৰামোফোন ৰেকৰ্ডৰ ইপিঠিয়ে সিপিঠিয়ে দুই ভাতৃ ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ গীত থাকে। এজনে লিখে, আনজনে সুৰ কৰে, আৰু এজনে আনজনৰ শৈলীত সুৰ কৰি গীতটো আগবঢ়াই দিয়ে গাবলৈ।
1: এতিয়া নেক্সট আহিলে আকৌ নেক্সট ইয়াৰ গান কৰিব লাগে। এইবাৰ ভূপেন দা ক'লে মই লিখোঁ, তই সুৰ কৰ। সেইবিলাক কিন্তু ইয়াতে ৰেকৰ্ডিং হৈছে HMB-ত।
0: গুৱাহাটীতে
1: গুৱাহাটীত এটা সময় HMB দেখিলে যে সকলো আৰ্টিষ্ট এফৰ্ট কৰিব নোৱাৰে ইয়াৰ পৰা কলকাতা গৈ
0: থাকি

0: ৰেকৰ্ডিং কৰি অহাটো পচিবল নহয়। তেতিয়া তেওঁলোকে কি কৰিলে, ইয়াতে এই লাখটকীয়াত আমাৰ পাণবজাৰ তাতে এটা ঘৰ ভাড়া লৈ তলত অফিচ আৰু ওপৰত ৰেকৰ্ডিং ষ্টুডিঅ' বনালে, দেই মানে ছাউণ্ড প্ৰুফ। তেতিয়া সেইখিনি সময়ত আছিলে শশাংক কুসুম এইচ এম বি কৰ্মৰত, তেখেতক পঠাই দিছিলে নৰ্থ ইষ্টত চাগোজা। বহুত নৰ্থ ইষ্টৰ ৰেকৰ্ডিং ইয়াতে হৈছে, কিন্তু সেইবাৰ ভূপেন দা সেই ৰেকৰ্ড কৰিব। এতিয়া সেই ই পি আহিলে কি, ভূপেন দা লিখিলে, জয়ন্ত হাজৰিকাক সুৰ কৰিব দিলে, এতিয়া গান হ'ব। কি কি গান? এটা হ'ল তোমাৰ নতুন পুৰুষ, নতুন পুৰুষ, তুমিতো নোহোৱা আৰু ভিৰুকা পুৰুষ, সেইটো তুমি ভাবা। অগণ অনুজ্জ্বল ডেকাকো পুৰুষ, আৰু আশা ভৰা দৃষ্টিৰ গাভৰু উৰ্মুখ, মোৰ মানস পটত আজি জিলিকি উঠে সেই মোৰ মৰমৰ নতুন পুৰুষ, নতুন পুৰুষ, নতুন সুৰ আৰু কথা কোৱা, সামঞ্জস্য চোৱা তুমি। যুগে যুগে যুগৰ দাবী কঢ়িয়াই, শব্দ চোৱাচোন,
1: শব্দ যুগে যুগে যুগৰ
0: দাবী কঢ়িয়াই, নতুন নতুন পুৰুষে আহে আৰু হাত খাপুতি থকা কাপুৰুষে তাকে দেখি প্ৰমাদ গণিলে। সুৰ কৰিছে জয়ন্ত হাজৰিকা, তুমি সুৰ চাবা, তোমাৰ নালাগিব এইটো জয়ন্ত হাজৰিকাৰ সুৰ।
2: তুমি তো নোহোয়া আৰু ভিৰুকা পুৰুষ, হাতে কামে আজি যদি নোহোৱা পুৰুষ, কাইলৈ হবা তুমি পুৰণি পুৰুষ, নতুন পুৰুষ, নতুন পুৰুষ, অগণন উজ্জ্বল ডেকা কুকুৰুক আৰু আশা ভৰা দৃষ্টিৰ গাভৰুৰ মুখ, মানৱ পদত আজি জিলিকি উঠে হে মোৰ মৰমৰ নতুন পুৰুষ, নতুন পুৰুষ, নতুন পুৰুষ।
0: এইবাৰ এইখন এখন গল্প, সেইটো ভূপেনজীৰ বৰ ধুনীয়াকে কয় ষ্টুডিঅ' ষ্টুডিঅ'ত গৈ পেলাই। সদায় মই দেখো চেনেলবিলাকত ভূপেন সদায় এইটো কথা কৈছিলে, শ্বিলঙৰে মনালিছা লিণ্ড,
1: বিখ্যাত গান।
0: তাৰ কেইদিনমান আগতে ৰাজধানী সলনি হৈছে,
1: শ্বিলঙৰ পৰা দিছপুৰলৈ আহিছে,
0: আহিলে ভাল নহয়, হাত ফুনি ভাগ হৈ গৈছে, বুজিলানে? ঘৰতে আহি পেলাই চটফটাই থাকে মানুহটো দেই, যেতিয়াই দেখো মন ভাল নাই, এই বড়োলেণ্ড যাওঁ, এই নাগালেণ্ড যাওঁ, এই মিজোৰাম যাওঁ, এই অৰুণাচল যাওঁ, কি হ'ব, মানুহবিলাক মনবোৰ ভাগি ছিগি গ'ল দেই, নানান ধৰণৰ কথা কৈ থাকে আমাক ইয়াৰ ওপৰত। আৰু ভূপেন দা ৰেকৰ্ডিং কৰিব, 7:00 বাজিল, 8:00 বাজিল ষ্টুডিঅ'ত মিউজিচিয়ান ৰেডি, জয়ন্ত হাজৰিকা বহি আছে, ভূপেনা গান নাই, সোমাইছে ষ্টুডিঅ'ত,
1: গান নাই,
0: নাই ব'ল ৰেকৰ্ডিং কৰোঁ। জয়ন্ত হাজৰিকা দিছে এক খঙৰ হেৰি উক্তি, কি গান গাবি, গান চান নাই, এনেই আৰু আমি পঢ়ি আছো দিনৰ দিনটো, দুটাই খঙালটো, বিয়াৰ খং উঠছে জয়ন্ত হাজৰিকা দেই, তেতিয়া আকৌ দুইটাই আকৌ ইটোৰ খং উঠিলে ইটোৱে ভাঙে, মই দেখিছোঁ দেই। তাৰপিছত ভূপেন দা কৈছে, এই গান নাই নেকি, দিয়া নাই নেকি, মই তোক গানটো এখন হয় দে, মই এতিয়া লিখিম নহয় তলত, তই ওপৰত সুৰ কৰ, কিন্তু মূৰত ঘূৰি আছে সেয়া দিছপুৰ ভাঙি আহিলে, তুমি আজি লাবানৰ ক'ৰবাত আৰু ৰাজধানী সলনিৰ পিছত আহি হলো এতিয়া দিছপুৰীয়া, বুজিলা? এতিয়া সেইটো গান কোনোবাই ভাবিব নেকি, য'ত জয়ন্ত হাজৰিকা সুৰ কৰি পেলাই কৈছে যে হিলিবিলি মিউজিক বজাই যোৱা, আমেৰিকান সেই ট্ৰাইবৰ হিলিবিলি শব্দ,
1: এই সম্পৰ্কত ক'বলগা আছে, মানুহৰ এটা ধাৰণা আছে যে এই হিলিবিলি শব্দটো অসমীয়া ভাষাত যিহেতু নাই,
0: নাই
1: এইটো এনেই সুৰৰ হেৰি
0: মিলাবৰ কাৰণে দিছে, বহুতেই নাজানে এইটো কথা, না ভাবে যে হিলিবিলি শব্দটো কি, আমাৰ নজনাৰ কথা, এইটো আমেৰিকান শব্দ এটা, আমেৰিকান এটা ট্ৰাইবৰ হিলিবিলি শব্দটো আছে, সেইটো ভূপেন দা লিখিছে। আৰু তুমি জানা, তলত ভূপেন দা এটা কৈছে টেঞ্জাল লিখি আছে, ওপৰত জয়ন্ত হাজৰিকাই সুৰ কৰি আছে,
1: শ্বিলঙৰে মনালিছা লিখি,
0: 5 মিনিটৰ, তোমাৰ হাতৰ গীটাৰ খনিত হিলিবিলি মিউজিক বজাই যোৱা, তে শিকাব লগা হৈছে নে জয়ন্ত
1: হাজৰিকা,
0: তাৰপিছত দেখিছে মোৰ ইমান ভাল লাগে এই শব্দকেইটা, যে মানে পুৰণি বস্তুবিলাক ভাঙি গ'লে দুখটো, যে ক্ৰিছেণ্টিমাম যিমান ৰঙা, মোৰ তোমাৰ সোঁৱৰণি সিমানেই ৰঙা, মনালিছা নংপুলে এবাৰ আহানা, আৰু মই যাম চুটি পালে নংপুলৈ, মন দিম মন নিম,
1: মন দিম মন নিম,
0: গীটাৰৰ সুৰে সুৰে অদূৰ মধুৰ কোনোবা ৰাতিপুৱাৰ, মোৰ এতিয়াও শিয়ৰি গৈছো মই।

0: নহলে পোৱা নোপোৱাৰ সংগ্ৰাম নুবুজো তুমি নহলে তুমি নহলে তুমি নহলে।
1: আৰু শ্ৰোতা, আমাৰ আজিৰ খণ্ডটিৰ পৰাও বিদায় ল'বৰ সময় হ'ল। মনীষা হাজৰিকাৰ সৈতে কথোপকথনৰ শেষাংশৰে আমি অহা খণ্ডত পুনৰ লগালগি হ'ম। আমাৰ এই অনুষ্ঠানৰ শীৰ্ষগীতটিৰ কথা আৰু সুৰ ৰস

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 গৈছে, লগে লগে অন্ত পৰিল আজিৰ অনুষ্ঠান প্ৰচাৰৰ। কাইলৈৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।